এয়া আকাশবাণী তেজপুৰ। আজি বৃহস্পতিবাৰ 1433 ভাস্কৰাব্দৰ আহাৰ মাহৰ 10 তাৰিখ 2026 খ্ৰীষ্টাব্দৰ 25 জুন। সমূহ শ্ৰোতালৈ প্ৰীতি সম্ভাষণ জনাই আমাৰ আজিৰ পুৱাৰ অধিৱেশন মুকলি কৰিছোঁ। অনুষ্ঠান প্ৰচাৰিত হৈছে FM বেণ্ডৰ 102.4 MHz-ত।

মানুহৰ সেৱাৰ মাজেদি মই ঈশ্বৰক লগ পাব বিচাৰোঁ, কিয়নো ঈশ্বৰ স্বৰ্গতো নাই পাতালতো নাই, আছে মাত্ৰ আমাৰ প্ৰত্যেকৰে অন্তৰত। কথাষাৰ কৈছিল জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীয়ে।

0: multifaceted partnership between India and Armenia across key sectors. In men's cricket, a two-match multi-day series between India A and Sri Lanka A will begin at the Galle International Stadium in Sri Lanka this morning. The match will begin at 10 a.m. Both four-day test matches of the series will be played at the same venue. Dhruv Jurail leads the India A side. In the ICC Women's T20 World Cup, India will take on Bangladesh in the Group A clash at the Emirates Old Trafford in Manchester today. The match is scheduled to begin at 7 p.m. Indian time. Harmanpreet Kaur-led women in blue are currently placed second in the group, while Bangladesh are placed fourth due to lower net run rate. And Hockey India has announced the 24-member Indian Junior Women's Squad for the Exposure Tour of the United Kingdom from 5th to 14th of next month. Under its new coach Tim White, the team will play 7 matches across Scotland and England as part of its preparations for the upcoming international competitions, including the Junior Asia Cup. The young squad will be led by captain Khaidam Shelema Janu. During the 9-day exposure tour, Indian team will play 2 matches against Scotland senior women's team and matches against junior sides from US, England and Belgium. And that is the end of this news bulletin.
1: আকাশবাণী গুৱাহাটীৰ মহাবাহু মুকুতামালা
2: পণ্ডিত কৃষ্ণকান্ত সন্দিকৈয়ে কৈছিল, ব্যক্তিগত লাভালাভৰ ওপৰত এটা জাতীয় মৰ্যাদা আৰু আত্মসন্মান আছে, উপাধিতকৈ ওপৰত এটা চৰিত্ৰৰ গৌৰৱ আৰু জ্ঞানৰ গৌৰৱ আছে। খোৱা পিন্ধাৰ বাহিৰেও কিছুমান চিৰন্তন সত্য আৰু ঔশৰীৰী মূল্য আছে। এইবিলাক আদৰ্শৰ অনুশীলন কৰাও ছাত্ৰজীৱনৰ লক্ষ্য বুলি বোধ হয়। অন্ততঃ ছাত্ৰজীৱনতে যে তাৰ সাধনা কৰিবলৈ আটাইতকৈ বেছি সুবিধা তাত সন্দেহ নাই। কালৰ সোঁতত আদৰ্শৰ বেছিভাগ উটি গ'লেও যি দুটা এটা ফিৰিঙতি বাকী থাকিব, সিয়েই আমাৰ জাতীয় আৰু সামাজিক জীৱন পবিত্ৰ কৰিব যেন লাগে। এই আদৰ্শৰ খাতিৰতে অনেকেই শিক্ষাৰ ব্যৱস্থাত জ্ঞানতকৈ চৰিত্ৰ আৰু ব্যক্তিত্বৰ বিকাশৰ ওপৰত বেছি ভৰ দিয়ে। প্ৰাচীন

0: পবিত্ৰ কৰিব যেন লাগে। এই আদৰ্শৰ খাতিৰতে অনেকেই শিক্ষাৰ ব্যৱস্থাত জ্ঞানতকৈ চৰিত্ৰ আৰু ব্যক্তিত্বৰ বিকাশৰ ওপৰত বেছি ভৰ দিয়ে। প্ৰাচীন যুগত প্ৰভাৱশালী লেটিন লিখক কুইণ্টিলিয়ানে শিক্ষাত জ্ঞানৰ প্ৰেৰণাতকৈ চৰিত্ৰৰ সাধন বেছি মূল্যৱান বুলি ভাবিছিল। আধুনিক যুগত জাৰ্মান দাৰ্শনিক নিৎসেই যেতিয়া জাৰ্মানীৰ বিৰাট শিক্ষা ব্যৱস্থা আৰু জ্ঞান সাধনা কোনো কামৰ নহয় বুলি প্ৰবল আক্ৰমণ কৰে, তেতিয়া তেওঁ এই চৰিত্ৰ আৰু ব্যক্তিত্বৰ বিকাশেই সৰ্বমূল বুলি ঘোষণা কৰিছিল। নিৎসেৰ সকলো মত সম্পূৰ্ণভাৱে গ্ৰহণ কৰা টান হলেও আধ্যাত্মিক শক্তি আৰু নৈতিক প্ৰেৰণাৰ কাৰণে তেওঁৰ উৎসাহপূৰ্ণ গদ্যই জাৰ্মান সাহিত্যত ওখ ঠাই লাভ কৰিছে। বাস্তৱতে এই ব্যক্তিত্বৰ বিকাশ নহলে কোনো উচ্চ আদৰ্শৰ লক্ষ্য ৰাখিব নোৱাৰি। খোৱা পিন্ধা আৰু সংসাৰৰ যাত্ৰা, ইয়াৰ বাহিৰে যি আন কোনো ভাৱৰ প্ৰেৰণা অনুভৱ নকৰে অথবা তাৰ আৱশ্যকতা বোধ নকৰে, তেওঁৰ এটা স্বতন্ত্ৰ ব্যক্তিত্ব আছে বুলি ক'ব নোৱাৰি। ব্যক্তিত্বৰ বিকাশ নহলে আদৰ্শৰো আৱশ্যক নাই। আদৰ্শ এটা আহুকলীয়া বস্তু। আদৰ্শই নতুন নতুন ভাৱ আৰু অনুভূতিৰ সোঁত বোৱাই আহুকাল, অসন্তোষ আৰু আনকি বিপ্লৱৰ সৃষ্টি কৰে। কিন্তু ইয়াতে প্ৰাণৰ স্পন্দন আৰু জাতীয় জীৱনৰ হেন্দোলনি আৰম্ভ হয়। ভাৰতবৰ্ষৰ ছাত্ৰ সমাজৰ ফালে চালে আজি এনে বোধ হয় যেন তেওঁবিলাকৰ ভিতৰত এটা নতুন আত্মসন্মান আৰু জাতীয় মৰ্যাদাৰ বোধ আৰম্ভ হৈছে। কোনো অযথা অপমান সহ্য নকৰিবলৈ তেওঁবিলাকে যেন দৃঢ় সংকল্প কৰিছে। চৰিত্ৰৰ বল আৰু নিস্বাৰ্থ ভাৱ থাকিলে ছাত্ৰৰ সকলো সময়তে জয় হ'ব তাত সন্দেহ নাই। চৰিত্ৰৰ বলৰ লগত শাৰীৰিক বলৰ সম্পৰ্ক আছে। শাৰীৰিক উৎকৰ্ষ সাধনাৰ লগত জাতীয় মৰ্যাদা আৰু চৰিত্ৰৰ বল জড়িত হৈ আছে। এই বিষয়টো বিশ্ববিদ্যালয়ে উচ্চ শিক্ষাৰ এটা প্ৰধান অংগ বুলি ধৰি উপযুক্ত ব্যৱস্থা কৰা উচিত। শাৰীৰিক সাধনাৰ লগত জাতীয় অস্তিত্বৰ ঘনিষ্ঠ সম্পৰ্ক আছে বুলিয়েই প্ৰাচীন গ্ৰীচৰ অলিম্পিক খেলবিলাক গ্ৰীক জাতীয় জীৱনৰ এটা প্ৰধান উপাদান হৈছিল। অলিম্পিক খেলত জয়লাভ কৰা বীৰবিলাকৰ গম্ভীৰ জয়গাথা ৰচনা কৰি গ্ৰীক গীতিকবি স্পিণ্ডাৰ বিশ্ব সাহিত্যত অমৰ হৈছে। গ্ৰীক নাট্যকাৰ ইউৰিপিডিছে শাৰীৰিক বল আৰু চৰিত্ৰৰ বলৰ অপূৰ্ব সমাৱেশ পবিত্ৰ বীৰ হিপ্লিটাছৰ চৰিত্ৰত অমৰ লেখনিৰে আঁকি গৈছে। মহাকবি ভাৰুৱীৰ কাব্য পঢ়িলে দেখা যাব, অৰ্জুনে অকল তপস্যাৰে মহাদেৱক সন্তোষ দিব নোৱাৰিলে। প্ৰথমে চৰিত্ৰৰ বলেৰে প্ৰলোভনকাৰিণী অপেচৰাক আৰু পাছত কিৰাতৰূপী মহাদেৱক বাহুবলেৰে জয় কৰিহে দেৱতাৰ তুষ্টি সাধিলে। এইকাৰণেই কবিয়ে এঠাইত কৈছে যে তপস্যাতকৈও অৰ্জুনৰ সত্য অৰ্থাৎ নৈতিক মৰ্যাদা আৰু শাৰীৰিক বীৰত্বৰ সমাৱেশ দেখিহে মহাদেৱে ৰং পালে। এই জাতীয় অভ্যুত্থানৰ দিনত জাতিৰ পক্ষে এনে আদৰ্শৰ মূল্য সহজে বুজিব পাৰি।
1: মুকুতামালা, আজিৰ মুকুতামালা কৃষ্ণকান্ত সন্দিকৈৰ ৰচনাৰ পৰা লোৱা হ'ল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক দেবেন সন্দিকৈ আৰু সংগীসকলৰ কণ্ঠৰ টুকাৰি গীত।

ইমান পৰে শ্ৰোতাসকলে দেৱেন সন্দিকৈ আৰু সংগীসকলৰ কণ্ঠৰ টুকাৰী গীত শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া ভজনৰ অনুষ্ঠানত শুনাবলৈ লৈছোঁ হিন্দী ছবিৰ কেইটিমান ভজন। প্ৰথমে শুনক কাজল ছবিৰ এটি ভজন আশা ভোছলেৰ কণ্ঠত।

অনুষ্ঠানৰ শেষত শুনক উষা মংগেশকাৰ আৰু সংগীতসকলৰ কণ্ঠৰ এটি ভজন, জয় সন্তোষী মা ছবিখনৰ পৰা।

আজি সন্ধিয়া 7:30 বজাত ফিফা বিশ্বকাপ ফুটবল 2026ৰ বতৰা দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। নিশা 8:02 বজাত নতুন দিগন্ত অনুষ্ঠানত জলাশয়ৰ সংৰক্ষণৰ প্ৰয়োজনীয়তা এই বিষয়ে আলোচ কৰিব ডক্টৰ নাৰায়ণ শৰ্মা আৰু প্ৰমোদ কলিতাই। আঁত ধৰিব কৃতাঞ্জলি বৰ্মনে, প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। নিশা 10:00 বজাত শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত পণ্ডিত

দিনৰ 1:10 আৰু সন্ধিয়া 7:45 ৰুমি অঞ্জনা চৌধুৰী কণ্ঠৰ আধুনিক গীত, সন্ধিয়া 7:20 সংস্কৃত কথিকাৰ অনুষ্ঠানত ডক্টৰ কামেশ্বৰ শুক্লাৰ এটি কথিকা সংস্কৃতে সাহিত্যে গ্ৰীষ্ম বৰ্ণনাম, সন্ধিয়া 6:10 কৃষিজগত অনুষ্ঠানত এটি পোনপটীয়া ফোন ইন অনুষ্ঠান শুনিবলৈ পাব, বিষয় দুগ্ধ পামৰ জৰিয়তে উদ্যমিতা বিকাশ, সমল ব্যক্তি হিচাপে উপস্থিত থাকিব ডক্টৰ দেৱজিৎ ডেকা, ডক্টৰ সুভাষ চন্দ্ৰ কলিতা, আঁত ধৰিব ভাস্কৰ জ্যোতি আচাৰ্যই, প্ৰযোজনা উৎপল বৰাৰ। সন্ধিয়া 5:45 শিক্ষকৰ অনুষ্ঠানত সপোন দুৱৰাই যুগুতোৱা কথিকা শিকাৰুৰ মৌখিক বিকাশত শিক্ষকৰ কৰণীয়। বিয়লি 5:25 হিন্দী কথিকাৰ অনুষ্ঠানত ডক্টৰ অমূল্য চন্দ্ৰ বৰ্মনৰ এটি কথিকা প্ৰাচীন ইমাৰতকে সংৰক্ষণ কি প্ৰয়োজনীয়তা, পুৱা 8:30 গীতিমালিকা অনুষ্ঠানত শুনিবলৈ পাব ভূপেন হাজৰিকা, মঞ্জুস্না মহন্ত গোস্বামী, জীৱেন্দ্ৰ মোহন দেৱশৰ্মা, দীতিমণি বৰুৱা আৰু অশোক শইকীয়াৰ কণ্ঠৰ গীত। পুৱা 7:30 অভিলেখাগাৰৰ পৰা অনুষ্ঠানত নাট্য প্ৰভাগৰ সত্যপ্ৰসাদ বৰুৱাৰ বিষয়ে যুগুতোৱা এটি অনুষ্ঠান, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। পুৱা 9:20 ফোন ইন গল্পটৰু। দিনৰ 12:30 আইডিৰ বুলনি অনুষ্ঠানত সৌন্দৰ্য শিতানত গ্ৰীষ্মকালত ছালৰ যতন, এই বিষয়ে সৌন্দৰ্য বিশেষজ্ঞা বিনীতা গোস্বামীৰ সৈতে এটি সাক্ষাৎকাৰ, সাক্ষাৎগ্ৰহণ ৰুণামণি বৰাৰ।

দিনৰ 11:30 বজাত আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানত যুৱ সাহিত্য শিতানত বনদীপ শৰ্মাৰ কবিতা মৰ্জিতা বৰুৱাৰ গল্প আঁত ধৰিব ভাৰ্গৱ কলিতাই, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। দিনৰ 1:20 বলোৰাম কলিতা আৰু সংগীবৃন্দৰ কণ্ঠৰ ওজাপালি শুনিবলৈ পাব।

পুৱা 6:55 জ্ঞান বিজ্ঞান, পুৱা আৰু সন্ধিয়া 7:00 নিয়োগ বাতৰি, 7:15 আজি পুৱা প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ, 9:15 জিলা ৰেহৰূপ, 10:00 মাটিৰ গান, 10:30 ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰায়োজিত অনুষ্ঠান উমংগ,

দিনৰ 11:05 পৰাগমালা লাইভ, 12:15 হিন্দী ছবিৰ গীতৰ অনুষ্ঠান, দিনৰ 1:50 অৰুন্ধতী চক্ৰৱৰ্তীৰ কণ্ঠৰ ভজন শুনিবলৈ পাব, 8:00 পাশ্চাত্য সংগীতৰ অনুষ্ঠান, বিয়লি 3:15 নেপালী অনুষ্ঠান, 3:45 কাৰ্বি অনুষ্ঠান, 4:30 বড়ো অনুষ্ঠান, নিশা 8:30 আধুনিক গীতৰ অনুষ্ঠান, 9:00 চিত্ৰগীত, নিশা 9:30 গজলৰ অনুষ্ঠান শুনিবলৈ পাব। আজিৰ অনুষ্ঠান পৰিস্থিতি ইমানেই।

0: গুৱাহাটী।
1: 1 জুলাইত প্ৰতিষ্ঠাৰ 79 বছৰত প্ৰৱেশ কৰিব উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো অনাতাঁৰ কেন্দ্ৰ আকাশবাণী গুৱাহাটীয়ে।
2: বহুজনৰ হিত আৰু সুখৰ অৰ্থে অব্যাহত এই অনিৰুদ্ধ যাত্ৰাক উদযাপন কৰাৰ মানসেৰে আপোনালৈ আমাৰ সাদৰ আমন্ত্ৰণ।
1: 1 জুলাইৰ সন্ধিয়া 6:30 পৰা গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আকাশবাণী গুৱাহাটীৰ প্ৰতিষ্ঠা দিৱসৰ বিশেষ আয়োজন।
2: উপজা দিনৰ সুবাস
0: পৰিৱেশিত হ'ব নন্দিতা শৰ্মাৰ কণ্ঠত লঘু শাস্ত্ৰীয় সংগীত,
1: সুবেশ বসুৰ হাৱাইন গীটাৰত লঘু সংগীতৰ সুৰ।
2: আৰু কণ্ঠশিল্পী মঞ্জুস্না মহন্ত গোস্বামীৰ সৈতে আলাপ আৰু গীত।

0: লগতে উন্মোচন কৰা হ'ব পূৰ্বে আকাশবাণীয়ে প্ৰকাশ কৰা আকাশী নামৰ আলোচনীৰ এমুঠি নিৰ্বাচিত লেখাৰ সংকলন আকাশী
1: আৰু আকাশবাণীৰ 90 বছৰ উপলক্ষে আকাশবাণী গুৱাহাটী কেন্দ্ৰই প্ৰকাশ কৰি উলিওৱা এখন ই মেগাজিন
0: উপজা দিনৰ সুবাস
2: 1 জুলাইৰ সন্ধিয়া 6:30 পৰা গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত
3: আপোনাক সাদৰ আমন্ত্ৰণ জনাওঁ।

0: জ্ঞান বিজ্ঞান যুগুতায় আগবাইছে প্রবাল কুমার শর্মায়।
1: বায়ু প্রদূষণ দ্বিতীয় ভাগ, মানুহৰ স্বাস্থ্যৰ ওপৰত বায়ু প্ৰদূষণৰ প্ৰতিক্ৰিয়া। পোনপটীয়াকৈ কাৰণ আৰু ফলাফল এই দুটাৰ মাজত যদিও সম্পৰ্ক স্থাপন কৰিব পৰা নাযায়, তথাপিও এইটো কিন্তু বুজিব পৰা গৈছে যে বায়ু প্ৰদূষণ মানুহৰ স্বাস্থ্যৰ বাবে অতি ক্ষতিকাৰক। বায়ু প্ৰদূষণে শ্বাসতন্ত্ৰত ক্ৰিয়া কৰে আৰু প্ৰদূষণকাৰী গোটা আৰু জুলীয়া দুই ধৰণৰ পদাৰ্থ কণাই সাংঘাতিক ধৰণৰ অপকাৰ সাধন কৰে। গেছীয় প্ৰদূষকবোৰ যেনে কাৰ্বন মনক্সাইড গেছে উশাহ নিশাহ বন্ধ কৰি দিব পাৰে আৰু এই গেছ যেতিয়া উশাহত গৈ হাওঁফাওঁ পাইগৈ ই তেজৰ হিমগ্ল'বিনৰ লগত লগ লাগি

কাৰ্বক্সিল হিমগ্ল'বিন প্ৰস্তুত কৰে, যাৰ ফলত দেহাটোক অক্সিজেন যোগান ধৰিবৰ বাবে তেজত হিমগ্ল'বিনৰ পৰিমাণ কমি যায়। হিমগ্ল'বিনৰ প্ৰতি থকা অক্সিজেনৰ আসক্তিতকৈ কাৰ্বন মনক্সাইডৰ হিমগ্ল'বিনৰ প্ৰতি থকা আসক্তি 240 গুণ বেছি বুলি জানিব পৰা গৈছে। তেজৰ অক্সিজেন বহন ক্ষমতা কমিলে হোৱা ৰোগ, উদাহৰণস্বৰূপে ৰক্তহীনতাত আক্ৰান্ত ৰোগীক কাৰ্বন মনক্সাইডে সহজতে আক্ৰমণ কৰিব পাৰে আৰু এনে মানুহৰ দেহৰ মুখ্য অংগসমূহৰ ক্ষতিসাধন কৰিব পাৰে। অৱশ্যে কাৰ্বন মনক্সাইড এটা সঞ্চিত থাকি যাব পৰা বিষ নহয় আৰু ই কেওপিনে বায়ুত থাকোঁতে দেখুওৱা আংশিক চাপ আৰু দেহৰ হিমগ্ল'বিনে সংপৃক্ত কৰিব পৰা শতকৰা পৰিমাণৰ ওপৰত নিৰ্ভৰ কৰি দেহৰ ভিতৰ সোমায় অথবা বাহিৰ ওলায়। ছালফাৰ ডাইঅক্সাইড হ'ল অতি চিন্তাজনক আৰু ব্যাপকভাৱে বিস্তাৰিত বায়ু প্ৰদূষক। ছালফাৰ ডাইঅক্সাইড কম পৰিমাণত থাকিলে ব্ৰংকিয়লবোৰত থকা মিহি মাংসপেশীবোৰৰ অস্থায়ীভাৱে সংকোচন ঘটায়। গাঢ়তা বাঢ়িলে কফ বাঢ়ি যোৱাত সহায়ক হয়। পৰিমাণ আৰু বাঢ়িলে শ্লেষ্মা বৰণৰ ছালৰ কোঁহবোৰ ধ্বংসপ্ৰাপ্ত হ'ব পাৰে। অকলশৰীয়াকৈ থকা ছালফাৰ ডাইঅক্সাইডতকৈ ছডিয়াম ক্লৰাইডৰ দৰে এৰোছলৰ উপস্থিতিত ছালফাৰ ডাইঅক্সাইড বেছি অপকাৰী হয়। ছালফাৰ ডাইঅক্সাইডৰ পৰা কাহো হয়, উশাহ ঘন হয় আৰু স্বৰমনাৰ সংকোচন হ'ব পাৰে। চকুৰ স্নায়ুত অসহ্য হোৱাকৈ জ্বলা পোৰা কৰিব পাৰে, যাৰ ফলত চকু ৰঙা পৰাৰ লগতে চকুৰ পানী ওলায়। তদুপৰি বায়ুমণ্ডলত এই গেছে বিক্ৰিয়া কৰি ছালফিউৰিক এচিডৰ দৰে অবাঞ্ছিত যৌগৰ সৃষ্টি কৰে। বায়ুত থকা এলান্ধুৰ দৰে কাৰ্বনৰ কণাবোৰত লগ লাগি এই ছালফিউৰিক এচিডৰ কণ কণ টোপালবোৰ নাকেৰে সোমাই গৈ হাওঁফাওঁৰ অনিষ্ট সাধন কৰিব পাৰে। ছালফাৰ ডাইঅক্সাইডে এলাৰ্জিৰ কাৰক হিচাপেও কাম কৰিব পাৰে। শ্লেষ্মা বৰণত আঘাত কৰিব পৰাৰ কাৰণে এই আঘাতপ্ৰাপ্ত অংশ অনুজীৱৰ দ্বাৰা আক্ৰান্ত হোৱাৰ সুবিধা হৈ পৰে। অনুজীৱবোৰৰ বংশবৃদ্ধিৰ সুবিধা হোৱাৰ কাৰণে আঘাতৰ ঠাইডোখৰত সংক্ৰমণ সহজ হয় আৰু দেহত এলাৰ্জিৰ লক্ষণবোৰ দেখা দিয়ে। অজন এটা উত্তেজিত কৰিব পৰা গেছ বুলি জনা গৈছে। হাওঁফাও পাবলৈ ছালফাৰ ডাইঅক্সাইডতকৈ এই গেছক কম সময়ৰ প্ৰয়োজন হয়। অতি কম পৰিমাণত থকা অজনে হাওঁফাওঁৰ কলাবোৰ আক্ৰান্ত কৰাৰ লগতে ৰক্তক্ষৰণ ঘটাব পাৰে। নাইট্ৰিক অক্সাইড হ'ল নাইট্ৰজেনৰ এবিধ সততে পোৱা অক্সাইড। ই জ্বলা পোৰা নকৰা গেছ। নাইট্ৰজেন ডাইঅক্সাইডে হাওঁফাওঁ উত্তেজক হিচাপে কাম কৰে বুলি জনা গৈছে আৰু অতি বেছি পৰিমাণত এই গেছে হাওঁফাওঁৰ ৰক্তক্ষৰণ ঘটাব পাৰে। নাইট্ৰজেনৰ অক্সাইডবোৰৰ বিশেষ অপকাৰিতাৰ বিষয়ে সুনিৰ্দিষ্ট প্ৰমাণ এতিয়ালৈকে অৱশ্যে পোৱা হোৱা নাই। হাইড্ৰজেন ছালফাইড আৰু জৈৱিক ছালফাইড যৌগ বৰ বিষাক্ত আৰু এইবোৰ অতিপাত গুণযুক্ত হোৱাৰ কাৰণে মহানগৰত ইহঁতে দুৰ্গন্ধৰ সৃষ্টি কৰি যথেষ্ট অশান্তি দিয়ে। এলডিহাইড আৰু এচিডবোৰ চকু নাক আৰু ডিঙিত পুৰণি তোলে। এলডিহাইডবোৰৰ ভিতৰত ফৰ্মেলডিহাইড আৰু এক্ৰলিন হ'ল বেছি গুৰুত্বপূৰ্ণ। এক্ৰলিনেও শ্লেষ্মা বৰণখনত জ্বলা পোৰা সৃষ্টি কৰে আৰু কালক্ৰমত উশাহ নলীত ঠেক হৈ পৰে। হাইড্ৰ'কাৰ্বনে হাওঁফাওঁৰ কৰ্কট ৰোগো সৃষ্টি কৰিব পাৰে। মটৰ গাড়ীৰ ধোঁৱাৰ লগত ওলোৱা সিহে লাহে লাহে বিষক্ৰিয়া কৰে, যিটো অতিকে ভয়ানক। বিশেষকৈ সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত এইবোৰে মগজুৰ অনিষ্ট সাধন কৰিব পাৰে। হাওঁফাওঁৰ কৰ্কট ৰোগ, ব্ৰংকাইটিছ, হাওঁফাওঁত থকা বায়ুমোনাবোৰৰ বহল হৈ যোৱা আৰু হাঁপানীৰ দৰে লেলেটীয়া ৰোগবোৰ হয় প্ৰদূষিত বায়ু সেৱন কৰি থাকিলে। বায়ুস্থলীবোৰ হ'ল হাওঁফাওঁৰ ভিতৰত থকা কিছুমান মোনা য'ত অক্সিজেনৰ আদান প্ৰদান কাৰ্য সম্পন্ন হয়। এই মোনাবোৰ নষ্ট হ'লে উশাহ লোৱাত কষ্ট হয়। এইটো জনা গৈছে যে গ্ৰেট ব্ৰিটেইনত 40 বছৰৰ পৰা 55 বছৰীয়া মানুহৰ মৃত্যুৰ ক্ষেত্ৰত সঞ্চিত ব্ৰংকাইটিছ হ'ল এটা মুখ্য কাৰণ। বায়ু প্ৰদূষণৰ ফলত হ'ব পৰা সকলোবোৰ সঞ্চিত ৰোগৰ ভিতৰত হাওঁফাওঁৰ কৰ্কট ৰোগ হ'ল আটাইতকৈ ভয়ানক।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি আগবঢ়াইছে উৎপল বৰাই।
1: অসম লোকসেৱা আয়োগে অসম চৰকাৰৰ ভূতত্ব আৰু খনন বিভাগত খালি হোৱা 11টা এছিষ্টেণ্ট জিঅ'লজিষ্ট পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ মাহে 30,000 টকাৰ পৰা 110,000 টকালৈ, লগত 12,700 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থী জিঅ'লজি বা এপ্লাইড জিঅ'লজি বিষয়ত পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী থকা হ'ব লাগিব। প্ৰাৰ্থীৰ

বয়স 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট dgm.assam.gov.in। আবেদনৰ শেষ তাৰিখ 15 জুলাই। ষ্টেট বেংক অৱ ইণ্ডিয়াত খালী হোৱা 1500টা প্ৰবেচনেৰী অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 48,480 টকাৰ পৰা 85,920 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থী স্নাতক হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট sbi.bank.in। আবেদনৰ শেষ তাৰিখ 8 জুলাই। দ্য আছাম কোঅপাৰেটিভ এপেক্স বেংক লিমিটেডত খালী হোৱা 25টা এছিষ্টেণ্ট মেনেজাৰ, এছিষ্টেণ্ট ব্ৰাঞ্চ মেনেজাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 31,630 টকাৰ পৰা 82,290 টকালৈ, লগত 7,900 টকা গ্ৰেড পে' আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থী কমেও 55% নম্বৰ পাই স্নাতক হ'ব লাগিব অথবা যিকোনো বিষয়ৰ পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী থকা হ'ব লাগিব। CAIIB MBA অথবা CA প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিয়া হ'ব। প্ৰাৰ্থী কমেও 4 বছৰৰ কৰ্ম অভিজ্ঞতা থকা হ'ব লাগিব। প্ৰাৰ্থীয়ে সম্পূৰ্ণ আবেদন পত্ৰ 30 জুনৰ ভিতৰত পোৱাকৈ এই ঠিকনালৈ পঠিয়াব লাগিব। দ্য মেনেজিং ডিৰেক্টৰ, দ্য আছাম কোঅপাৰেটিভ এপেক্স বেংক লিমিটেড, 1st ফ্ল'ৰ, হেড অফিচ HB ৰোড, পাণবজাৰ, গুৱাহাটী, পিন 7810001। বিতং তথ্যৰ বাবে acab.bank.in এই ৱেবছাইট চাব পাৰে। ভাৰত সঞ্চাৰ নিগম লিমিটেডত খালী হোৱা 100টা জুনিয়ৰ টেলিকম অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 16,400 টকাৰ পৰা 40,500 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থী টেলিকমিউনিকেশ্যনছ, ইলেক্ট্ৰনিকছ, কম্পিউটাৰ, ইনফৰ্মেশ্যন টেকন'লজি, ইনষ্ট্ৰুমেণ্টেশ্যন, ৰেডিঅ' ইঞ্জিনিয়াৰিং আৰু ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং, ইয়াৰে যিকোনো এটা শাখাত BE বা BTech ডিগ্ৰী থকা হ'ব লাগিব, নাইবা ইলেক্ট্ৰনিকছ বা কম্পিউটাৰ ছায়েন্স বিষয়ত MSc ডিগ্ৰী থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে BSNL.co.in এই ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 4 জুলাই। নিয়োগ বাতৰি ইমানেই।

0: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতে বাতৰি শুনিবলৈ পাব।
1: পুৱাৰ বাতৰি কৈছো সমুজ্জ্বল ভৰদ্বাজে। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, আন্তঃগাঁথনিমূলক প্ৰকল্পত হোৱা বিলম্বই নাগৰিক আৰু উদ্যোগসমূহক সময়মতে পাবলগীয়া সুফলৰ পৰা বঞ্চিত কৰে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উল্লেখ কৰিছে। সমগ্ৰ দেশতে আজি সংবিধান হত্যা দিৱস পালন কৰা হৈছে। কিৰ ষ্টাৰ্মাৰে লণ্ডনৰ হলবৰ্ণ আৰু ছেইণ্ট পেংক্ৰাছৰ পৰা লেবাৰ পাৰ্টিৰ সাংসদ হিচাপে ব্ৰিটেইনৰ সংসদত তেওঁৰ কাৰ্যকাল অব্যাহত ৰাখিব। চলিত ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত স্কটলেণ্ডক 3-0 গ'লত পৰাস্ত কৰি ব্ৰাজিলে ক্ৰমাগতভাৱে পঞ্চদশ সংখ্যক বিশ্বকাপৰ নক আউট পৰ্যায়ত প্ৰৱেশ কৰিছে। আৰু ভাৰত আজি মহিলাৰ ICC T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ গ্ৰুপ এৰ এখন খেলত বাংলাদেশৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি প্ৰগতিৰ

অন্যসংখ্যক বৈঠকত অধ্যক্ষতা কৰি আন্তঃগাঁথনিমূলক প্ৰকল্পসমূহৰ কাৰ্যকৰীকৰণৰ পৰ্যালোচনা কৰে। প্ৰশাসনৰ সক্ৰিয়তা আৰু নিৰ্ধাৰিত সময়ত ৰূপায়ণৰ বাবে প্ৰযুক্তি সক্ষম এই মঞ্চখনত প্ৰধানমন্ত্ৰীয়ে 4খন ৰাজ্যত প্ৰায় 30,000 কোটি টকাৰ বিনিয়োগেৰে নিৰ্মাণ হ'বলগীয়া পথ, বিদ্যুৎ, ঔদ্যোগিক কৰিডৰ আৰু মেট্ৰ' ৰেলখণ্ডৰ 4টা গুৰুত্বপূৰ্ণ প্ৰকল্পৰ অগ্ৰগতি পৰ্যালোচনা কৰে। বৈঠকত শ্ৰীমোদীয়ে কয় যে আন্তঃগাঁথনি প্ৰকল্পত হোৱা বিলম্বই ব্যয় বৃদ্ধি কৰাৰ উপৰি নাগৰিক আৰু উদ্যোগসমূহক সময়মতে পাবলগীয়া সুফলৰ পৰা বঞ্চিত কৰে। প্ৰকল্পসমূহৰ সঠিক পৰিকল্পনা আৰু ক্ষীপ্ৰ ৰূপায়ণৰ বাবে তেওঁ PM গতিশক্তি ৰাষ্ট্ৰীয় পৰিকল্পনাৰ কাৰ্যকৰী ব্যৱহাৰৰ ওপৰতো গুৰুত্ব প্ৰদান কৰে। এই বৈঠকত যক্ষ্মামুক্ত ভাৰত অভিযানৰো পৰ্যালোচনা কৰা হয়। যক্ষ্মা ৰোগৰ বিৰুদ্ধে যুঁজত কৃত্ৰিম বুদ্ধিমত্তাৰ দৰে আধুনিক প্ৰযুক্তি ব্যৱহাৰৰ ওপৰত প্ৰধানমন্ত্ৰীয়ে গুৰুত্ব আৰোপ কৰে। ইপিনে চাইবাৰ অপৰাধ আৰু ডিজিটেল গ্ৰেপ্তাৰৰ ঘটনা বৃদ্ধি পোৱাক লৈ প্ৰধানমন্ত্ৰীয়ে উদ্বেগ প্ৰকাশ কৰে। নাগৰিকসকলক প্ৰতাৰণাৰ পৰা ৰক্ষা কৰিবলৈ আইন প্ৰয়োগকাৰী সংস্থা, বেংক আৰু ডিজিটেল মঞ্চসমূহৰ মাজত শক্তিশালী সমন্বয় ৰক্ষাৰ বাবে তেওঁ নিৰ্দেশ দিয়ে। চাইবাৰ প্ৰৱঞ্চনাৰ গোচৰসমূহ দ্ৰুতভাৱে পঞ্জীয়ন আৰু নিষ্পত্তিৰ বাবে প্ৰতিখন ৰাজ্যকে E0 FIR ব্যৱস্থা কাৰ্যকৰী কৰিবলৈকো তেওঁ আহ্বান জনায়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সদ্যসমাপ্ত সংসদীয় নিৰ্বাচনত বিজয় সাব্যস্ত কৰাৰ বাবে আৰ্মেনিয়াৰ প্ৰধানমন্ত্ৰী নিকল পাছিনিয়ান আৰু তেওঁৰ দলক অভিনন্দন জ্ঞাপন কৰিছে। আৰ্মেনিয়াৰ প্ৰধানমন্ত্ৰীগৰাকীৰ সৈতে কালি হোৱা টেলিফোনিক বাৰ্তালাপত শ্ৰীমোদীয়ে পশ্চিম এছিয়াৰ সাম্প্ৰতিক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ইৰাণত আবদ্ধ হৈ থকা ভাৰতীয় লোকসকলৰ উদ্ধাৰ কৰাৰ ক্ষেত্ৰত দেশখনে আগবঢ়োৱা সহায়ৰ শলাগ লয়। সামাজিক মাধ্যমৰ এটা পোষ্টত শ্ৰীমোদীয়ে কয় যে বাৰ্তালাপৰ সময়ছোৱাত তেওঁলোকে উভয় দেশৰ মাজত বিভিন্ন ক্ষেত্ৰত থকা উষ্ম তথা বহুমুখী সম্পৰ্কক ত্বৰান্বিত কৰাৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা প্ৰকাশ কৰে। ভাৰত আৰু আৰ্মেনিয়াৰ জনসাধাৰণৰ মাজত বন্ধুত্বপূৰ্ণ বান্ধোনৰ উপৰি বাণিজ্য, প্ৰতিৰক্ষা, প্ৰযুক্তি আদিতো বিশেষ সম্পৰ্ক আছে। উভয় দেশৰ মাজত থকা বন্ধুত্বক নতুন শিখৰলৈ নিবলৈ নৱনিৰ্বাচিত প্ৰধানমন্ত্ৰীগৰাকীৰ সৈতে একেলগে কাম কৰিবলৈ আগ্ৰহী বুলিও শ্ৰীমোদীয়ে প্ৰকাশ কৰে। আজি 25 জুন 1975 চনৰ এই দিনটোত ভাৰতৰ সংবিধানক অৱমাননা কৰি দেশত জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হৈছিল। সেই কলা অধ্যায়ক স্মৰণ কৰি আজি সমগ্ৰ দেশত সংবিধান হত্যা দিৱস পালন কৰা হৈছে। 1975 চনৰ এই একেটা দিনতে তদানীন্তন ৰাষ্ট্ৰপতি ফখৰুদ্দিন আলী আহমেদে আভ্যন্তৰীণ অস্থিৰতাৰ অজুহাতত সংবিধানৰ 352 নম্বৰ অনুচ্ছেদৰ অধীনত ৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছিল। ইয়াৰ ফলত নাগৰিকৰ মৌলিক অধিকাৰসমূহ স্থগিত ৰখাৰ লগতে সংবাদ মাধ্যমৰ ওপৰত কঠোৰ চেঞ্চৰশ্বিপ আৰোপ কৰা হৈছিল। জৰুৰীকালীন অৱস্থাৰ 50 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে কেন্দ্ৰীয় সাংস্কৃতিক মন্ত্ৰালয়ে আজি নতুন দিল্লীত বৰ্ষজোৰা কাৰ্যসূচীৰ সামৰণি অনুষ্ঠানৰ আয়োজন কৰিছে। সামৰণি কাৰ্যসূচীত সংবিধান হত্যা দিৱস আৰু গণতন্ত্ৰ চিৰঞ্জীৱী হওক শীৰ্ষক প্ৰদৰ্শনীৰ লগতে সংবিধান হত্যা দিৱস নামৰ এখন চুটিছবিও প্ৰদৰ্শন কৰা হ'ব। কেন্দ্ৰীয় সাংস্কৃতিক মন্ত্ৰী গজেন্দ্ৰ শেখাৱতে এই অনুষ্ঠানত সভাপতিত্ব কৰিব। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনে এক অনন্য সাংস্কৃতিক প্ৰচাৰ উদ্যমৰ অংশ হিচাপে নতুন দিল্লীত কৰ্মৰত 82খন দেশৰ কূটনীতিবিদসকললৈ আগশাৰীৰ ভাৰতীয় আমৰ বিশেষভাৱে তৈয়াৰী বাকচ প্ৰেৰণ কৰিছে। স্বকীয় সুকীয়া সোৱাদ, সুগন্ধি আৰু আঞ্চলিক পৰিচয়েৰে বিখ্যাত হিচাপে এই বাকচত গুজৰাটৰ গিৰ কেশৰ, অন্ধ্ৰপ্ৰদেশৰ বংগনাপাল্লে আৰু উত্তৰ প্ৰদেশৰ দশেৰী আৰু বেনাৰসী লেংৰা আমে স্থান লাভ কৰিছে। ভাৰতৰ চহকী উদ্যান শস্য ঐতিহ্য প্ৰদৰ্শন আৰু দেশৰ ভিতৰত সবাতোকৈ প্ৰিয় গ্ৰীষ্মকালীন আমৰ প্ৰতি বিশ্বৰ দেশসমূহৰ আকৰ্ষণ আৰু অধিক বৃদ্ধি কৰাৰ লক্ষ্যৰে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে আমৰ সৈতে প্ৰেৰণ কৰা শুভেচ্ছা বাৰ্তাত ফলবিধৰ সাংস্কৃতিক তাৎপৰ্যৰ বিষয়ে উল্লেখ কৰি আমক আতিথ্য, বন্ধুত্ব আৰু ভাৰতৰ কৃষি ঐতিহ্যৰ প্ৰতীক হিচাপে অভিহিত কৰে। ভাৰতৰ অন্যতম প্ৰিয় আমৰ ব্যৱহাৰেৰে বিশ্বৰ আন দেশসমূহৰ সৈতে বন্ধুত্বৰ সম্পৰ্ক ত্বৰান্বিত কৰাৰ লগতে কূটনৈতিক মহলৰ সংযোগ প্ৰসাৰৰ লক্ষ্যৰে শ্ৰীনবীনে এই উদ্যমত অংশ লয়। ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মন কী বাত অনুষ্ঠানত দেশৰ বিভিন্ন প্ৰকাৰৰ আম আৰু সেইসমূহৰ নিজা নিজা সোৱাদৰ বিষয়ে উল্লেখ কৰিছিল। অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে চলিত মাহৰ 22 তাৰিখে দিল্লীৰ পৰা অমৃতসৰ অভিমুখী এয়াৰ ইণ্ডিয়াৰ এখন বিমানক লৈ সৃষ্টি হোৱা অনাকাংক্ষিত পৰিস্থিতিৰ ঘটনাৰ স্পষ্টীকৰণ প্ৰকাশ কৰিছে। মন্ত্ৰালয়ৰ তথ্য অনুসৰি অমৃতসৰ বিমানবন্দৰত বিমানখনত এটা চৰাই খুন্দা লগাৰ পাছত ৰানৱে পৰীক্ষণৰ কাম চলি আছিল। সুৰক্ষাৰ স্বাৰ্থত বিমানখনক অৱতৰণৰ পূৰ্বে আকাশতে ৰৈ থাকিবলৈ নিৰ্দেশ দিয়া হৈছিল। কিন্তু এই পৰিস্থিতিৰ মাজতে ৰাডাৰ ভেক্টৰিন চলি থকা অৱস্থাত বিমানখনে ভুলবশতঃ কিছু সময়ৰ বাবে পাকিস্তানৰ আকাশী সীমাত প্ৰৱেশ কৰে। অৱশ্যে তাৎক্ষণিকভাৱে পাকিস্তানৰ বিমান চলাচল নিয়ন্ত্ৰণ কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰি বিষয়টোৰ সমন্বয় ৰক্ষা কৰা হয়। ইয়াৰ পাছত বিমানখনক নিৰাপদে দিল্লীলৈ উভতাই আনি সুকলমে অৱতৰণ কৰোৱা হয়। ইপিনে ঘটনাৰ তথ্য বিভাগক সময়মতে অৱগত নকৰাৰ বাবে অমৃতসৰৰ সংশ্লিষ্ট বিমান চলাচল নিয়ন্ত্ৰক আৰু বিমানখনৰ পৰিচালনাৰ সৈতে জড়িত কৰ্মীৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰাৰ কথা সদৰি কৰা হৈছে।

বাতৰি শুনিছে আকাশবাণীৰ পৰা। কিৰ ষ্টাৰ্মাৰে লণ্ডনৰ হলবৰ্ণ আৰু ছেইণ্ট পেংক্ৰাছৰ পৰা লেবাৰ পাৰ্টীৰ সাংসদ হিচাপে ব্ৰিটেইনৰ সংসদত তেওঁৰ কাৰ্যকাল অব্যাহত ৰাখিব। লেবাৰ পাৰ্টীৰ নেতা হিচাপে পদত্যাগ কৰাৰ পাছত ষ্টাৰ্মাৰ সম্প্ৰতি ব্ৰিটেইনৰ দায়িত্ববাহী প্ৰধানমন্ত্ৰী হিচাপে আছে। যোৱা সোমবাৰে প্ৰধানমন্ত্ৰী হিচাপে পদত্যাগ কৰাৰ কথা ঘোষণা কৰাৰ পাছত ষ্টাৰ্মাৰে পৰৱৰ্তী সম্ভাৱ্য প্ৰধানমন্ত্ৰী এণ্ডি বাৰ্নহামৰ সৈতে বৈঠকত অংশগ্ৰহণ কৰাৰ বিষয়েও দলৰ মুখপাত্ৰই কালি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে। মৰক্কোৱে গ্ৰুপ চিৰ পৰা চলিত ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ নকআউট পৰ্যায়ত প্ৰৱেশ কৰিছে। মৰক্কোৱে কিছু সময় পূৰ্বে আটলাণ্টাত সমাপ্ত হোৱা এখন খেলত হেইটিক 4-2 গ'লৰ ব্যৱধানত পৰাস্ত কৰে। খেলখনত আগবঢ়োৱা উজ্জীৱিত প্ৰদৰ্শনৰ বাবে মৰক্কোৰ আশ্ৰফ হাকিমিক মেন অব দ্য মেচ হিচাপে ঘোষণা কৰা হয়। ইয়াৰ পূৰ্বে মিয়ামিত অনুষ্ঠিত গ্ৰুপ চিৰ আন এখন খেলত 5 বিশ্ব চেম্পিয়ন ব্ৰাজিলে স্কটলেণ্ডক 3-0 গ'লত পৰাস্ত কৰে। খেলখনত ব্ৰাজিলৰ হৈ ভিনিচিয়া জুনিয়ৰে 2 গ'ল দিয়ে। এই জয়ৰ সুবাদত ব্ৰাজিলে গ্ৰুপ চিৰ শীৰ্ষ দলৰূপে নকআউট পৰ্যায়লৈ অগ্ৰসৰ হৈছে। ব্ৰাজিলে ক্ৰমাগতভাৱে 15 বিশ্বকাপ ফুটবলত নকআউট পৰ্যায়ত স্থান নিশ্চিত কৰিছে। ইপিনে

0: আশরাফ হাকিমিক মেন অব দ্য মেচ হিচাপে ঘোষণা কৰা হয়। ইয়াৰ পূৰ্বে মিয়ামিত অনুষ্ঠিত গ্ৰুপ চিৰ আন এখন খেলত পাঁচবাৰৰ বিশ্ব চেম্পিয়ন ব্ৰাজিলে স্কটলেণ্ডক 3-0 গ'লত পৰাস্ত কৰে। খেলখনত ব্ৰাজিলৰ হৈ ভিনিচিয়া জুনিয়ৰে 2টা গ'ল দিয়ে। এই জয়ৰ সুবাদত ব্ৰাজিলে গ্ৰুপ চিৰ শীৰ্ষ দলৰূপে নকআউট পৰ্যায়লৈ অগ্ৰসৰ হৈছে। ব্ৰাজিলে ক্ৰমাগতভাৱে 15খন বিশ্বকাপ ফুটবলত নকআউট পৰ্যায়ত স্থান নিশ্চিত কৰিছে। ইপিনে চিটলত অনুষ্ঠিত গ্ৰুপ বিৰ এখন খেলত বস্নিয়া আৰু হাৰ্জেগোভিনাৰ বিৰুদ্ধে 3-1 ব্যৱধানত পৰাস্ত হোৱাৰ পাছত কাটাৰ প্ৰতিযোগিতাৰ পৰা বাহিৰ হৈছে। বস্নিয়াই ইতিহাসত প্ৰথমবাৰৰ বাবে নকআউট পৰ্যায়ত প্ৰৱেশৰ আশা এতিয়াও সজীৱ কৰি ৰাখিছে। গ্ৰুপ বিৰ আন এখন খেলত ছুইজাৰলেণ্ডে আজি পুৱতি নিশা কানাডাৰ বিৰুদ্ধে 2-1 ব্যৱধানত বিজয় সাব্যস্ত কৰে। ভেনকুভাৰত অনুষ্ঠিত খেলখনত বিজয়ৰ সুবাদত ছুইজাৰলেণ্ডে 7 পইণ্টেৰে সৈতে পৰৱৰ্তী পৰ্যায়ত স্থান নিশ্চিত কৰে। অৱশ্যে এই পৰ্যায়ৰ পাছতো 3খন খেলৰ পৰা 4 পইণ্ট অৰ্জন কৰা কানাডাও পৰৱৰ্তী ৰাউণ্ডলৈ অগ্ৰসৰ হৈছে। প্ৰতিযোগিতাত সম্প্ৰতি গ্ৰুপ এৰ এখন খেলত দক্ষিণ আফ্ৰিকা দক্ষিণ কোৰিয়াৰ মুখামুখি হৈছে। আমালৈ অহা শেহতীয়া বাতৰি পৰ্যন্ত খেলখনৰ 28 মিনিটলৈকে কোনো এটা দলেই গ'ল স্ক'ৰ কৰিবলৈ সক্ষম হোৱা নাই। ভাৰত আজি মহিলাৰ ICC T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ গ্ৰুপ এৰ এখন খেলত বাংলাদেশৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন মানচেষ্টাৰৰ এমিৰেটছ অল্ড ট্ৰেফৰ্ডত ভাৰতীয় সময় অনুসৰি সন্ধিয়া 7 বজাত আৰম্ভ হ'ব। হৰমনপ্ৰীত কৌৰ নেতৃত্বাধীন ভাৰতীয় দলটো সম্প্ৰতি গ্ৰুপ এৰ দ্বিতীয় স্থানত আছে। দলটোৱে ইতিমধ্যে খেলা 3খন খেলৰ ভিতৰত 2খনত জয়লাভ কৰিছে। বাংলাদেশেও এই পৰ্যন্ত 2খন খেলত জয়লাভ কৰিছে যদিও নেট ৰান ৰেটৰ ভিত্তিত দলটো সম্প্ৰতি গ্ৰুপ এৰ চতুৰ্থ স্থানত আছে। ভাৰতে প্ৰতিযোগিতাৰ প্ৰথম আৰু দ্বিতীয়খন খেলত ক্ৰমে পাকিস্তানক 64 আৰু নেডাৰলেণ্ডছক 95 ৰাণৰ ব্যৱধানত পৰাস্ত কৰিছিল। অৱশ্যে তৃতীয়খন খেলত ভাৰত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে 6 উইকেটৰ ব্যৱধানত পৰাস্ত হৈছিল। ভাৰতৰ এ আৰু শ্ৰীলংকাৰ এ দলৰ মাজত হ'বলগীয়া টেষ্ট ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেল আজি গালে আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত আৰম্ভ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি পুৱা 10 বজাত আৰম্ভ হ'ব। শৃংখলাটোত 2খন 4-দিনীয়া খেল অনুষ্ঠিত হ'ব আৰু 2খন খেলেই একেখন ষ্টেডিয়ামতে খেলোৱা হ'ব। খেল 2খনত 25 বছৰীয়া উইকেট ৰক্ষক বেটছমেন ধ্ৰুৱ জুৰেলে ভাৰতীয় দলক নেতৃত্ব দিব। সদ্যসমাপ্ত IPL ক্ৰিকেট প্ৰতিযোগিতাত মুঠ 515 ৰাণ কৰি উজ্জীৱিত প্ৰদৰ্শন আগবঢ়োৱা জুৰেলে ইতিমধ্যে ভাৰতৰ জ্যেষ্ঠ দলৰ হৈ 10খন টেষ্টত 478 ৰাণ সংগ্ৰহ কৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিকেইটা পুনৰ পঢ়ি দিছোঁ। আন্তঃগাঁথনিমূলক প্ৰকল্পত হোৱা বিলম্বই নাগৰিক আৰু উদ্যোগসমূহক সময়মতে পাবলগীয়া সুফলৰ পৰা বঞ্চিত কৰে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উল্লেখ কৰিছে। সমগ্ৰ দেশতে আজি সংবিধান হত্যা দিৱস পালন কৰা হৈছে। কিৰ ষ্টাৰ্মাৰে লণ্ডনৰ হলবৰ্ণ আৰু ছেইণ্ট পেংক্ৰাছৰ পৰা লেবাৰ পাৰ্টীৰ সাংসদ হিচাপে ব্ৰিটেইনৰ সংসদত তেওঁৰ কাৰ্যকাল অব্যাহত ৰাখিব। চলিত ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত স্কটলেণ্ডক 3-0 পৰাস্ত কৰি ব্ৰাজিলে ক্ৰমাগতভাৱে 65 সংখ্যক বিশ্বকাপৰ নকআউট পৰ্যায়ত প্ৰৱেশ কৰিছে আৰু ভাৰত আজি মহিলাৰ ICC T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত বাংলাদেশৰ মুখামুখি হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি পুৱা 7:55 শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰু বিবিধ ভাৰতী গুৱাহাটী। আজি পুৱা আগবঢ়াইছে সুদীপ্ত শৰ্মা ভৰালীয়ে, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ। এয়া শুনক আজি পুৱা।

নমস্কাৰ, সুপ্ৰভাত। সুদীপ্ত শৰ্মা ভৰালী আৰম্ভ কৰিছোঁ আজি পুৱা। আজি বৃহস্পতিবাৰ, 1433 ভাস্কৰাব্দৰ আহাৰ মাহৰ আজি 10 দিন, 2026 খ্ৰীষ্টাব্দৰ জুন মাহৰ আজি 25 দিন। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি শুক্লপক্ষৰ একাদশী তিথি। আজি সূৰ্যোদয় হৈছিল পুৱা 4:35:37 আৰু আজি সূৰ্যাস্ত সময় বিয়লি 6:15:28।

অভিনৱ মাত্ৰা প্ৰদান কৰে। চুটিগল্পৰ ভাৱ, বিষয়, ৰূপ আৰু আবেদনৰ ফালৰ পৰা সৌৰভ কুমাৰ চলিহাৰ সমান্তৰাল গল্প আধুনিক ভাৰতীয় সাহিত্যতে বিৰল। 1960 চনত অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ অধ্যাপকৰূপে কৰ্মজীৱনৰ আৰম্ভণি কৰি এই বিদ্যালয়ৰ মুৰব্বীৰূপে চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল। গোলাম গ্ৰন্থৰ কাৰণে সাহিত্য একাডেমী বঁটা আগবঢ়োৱা হৈছিল 1974 চনত। অসম উপত্যকা সাহিত্য বঁটা আগবঢ়াইছিল 1995 চনত। 1933 চনত দৰং জিলাৰ মঙলদৈত সুৰেন্দ্ৰনাথ মেধিৰ জন্ম হৈছিল। 1946 চনত প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ কটন কলেজত নাম ভৰ্তি কৰে আৰু 1948 চনত ISC পৰীক্ষাত পঞ্চম স্থান লাভ কৰি উত্তীৰ্ণ হয়। 1950 চনত পদাৰ্থ বিজ্ঞানত সন্মানসহ স্নাতক ডিগ্ৰী লাভ কৰে। ৰাজনৈতিক কাম কাজত জড়িত হৈ থকাৰ কাৰণে ঘৰৰ মানুহে তেখেতক বাহিৰলৈ পঠিওৱাৰ সিদ্ধান্ত লয়। 1952 চনত ইংলেণ্ডৰ লিভাৰপুলৰ অভিমুখে ভাৰতীয় জাহাজেৰে যাত্ৰা আৰম্ভ কৰে। দুবছৰৰ পিছত লণ্ডন ইউনিভাৰ্চিটিৰ পৰা পদাৰ্থ বিজ্ঞানৰ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। ইয়াৰ পিছত জাৰ্মানীৰ ভিতৰুৱা ঠাই এখনত স্কুলত শিক্ষকতাৰে কৰ্মজীৱনৰ পাতনি মেলিছিল। জাৰ্মানীৰ কেইবাখনো শিক্ষানুষ্ঠানত পাঠদানৰ অভিজ্ঞতা লৈ 1960 চনত গুৱাহাটীলৈ প্ৰত্যাৱৰ্তন কৰে আৰু অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ত অধ্যাপক হিচাপে যোগদান কৰে। 50 দশকতে গল্প লিখিবলৈ আৰম্ভ কৰা সৌৰভ কুমাৰ চলিহাৰ প্ৰথমটো গল্প আছিল পঞ্জাৱ সীমান্তৰ সহযাত্ৰী। ইয়াৰ পিছতে কালমাৰ্কছ এৰা নামৰ গল্পটো বাঁহীত প্ৰকাশ পায়। 2021 চনৰ 25 জুনত বিক্ষ আৰু হাওঁফাওঁ ৰোগত ভুগি গুৱাহাটীৰ এখন ব্যক্তিগত হস্পিতালত সুৰেন্দ্ৰনাথ মেধি ওৰফে সৌৰভ কুমাৰ চলিহাৰ পৰলোক প্ৰাপ্তি হয়। পপ সংগীতৰ ৰজা, যাক কিং অৱ পপ বুলি কোৱা হয়, তেখেত আছিল মাইকেল জেকচন। 20শ শতিকাৰ আটাইতকৈ বেছি প্ৰভাৱশালী সাংস্কৃতিক ব্যক্তিত্ব হিচাপে জনা গৈছিল মাইকেল জেকচনক। 4 দশকজোৰা কালচোৱাত তেখেত সংগীত, নৃত্য আৰু ফেশ্বনৰ জনপ্ৰিয় তাৰকা ব্যক্তিত্ব হিচাপে পৰিগণিত হৈছিল। জেকচন পৰিয়ালৰ 8ম সন্তান আছিল মাইকেল জেকচন। 1964 চনত পেছাদাৰী শিল্পী হিচাপে মাইকেল জেকচনে আত্মপ্ৰকাশ কৰিছিল। 1971 চনত প্ৰথমবাৰৰ বাবে মৰ্টাউন ৰেকৰ্ডছৰ লগত একক শিল্পী হিচাপে চুক্তিবদ্ধ হৈছিল। 1980 চনত তেখেতে জনপ্ৰিয় সংগীতৰ এগৰাকী প্ৰভাৱশালী ব্যক্তিত্ব হিচাপে প্ৰতিষ্ঠা কৰিছিল। মাইকেল জেকচনৰ এলবাম আৰু গীতসমূহ সৰ্বকালৰ সৰ্বাধিক এলবাম বিক্ৰীৰ অভিলেখ গঢ়াসকলৰ ভিতৰত অন্যতম। গোটেই বিশ্বত আনুমানিক 350 মিলিয়ন ৰেকৰ্ড বিক্ৰী হৈছে। পপ মিউজিকৰ ইতিহাসত তেওঁৰ সমান বঁটা আৰু সন্মান কোনো লাভ কৰা নাছিল। মাইকেল জেকচনে দুবাৰকৈ ৰক এণ্ড ৰোল হল অৱ ফেমত স্থান লাভ কৰিছিল আৰু ৰাষ্ট্ৰীয় নৃত্য যাদুঘৰ হল অৱ ফেমত স্থান লাভ কৰা একমাত্ৰ ৰক শিল্পী আছিল। 2009 চনৰ 25 জুনত ডিজ ইজ ইট কনচাৰ্টৰ প্ৰস্তুতি চলাই থকাৰ সময়তে মাইকেল জেকচনৰ মৃত্যু হয়। তেখেতৰ মৃত্যুৰ বাবে ব্যক্তিগত চিকিৎসক কনৰাড মুৰিক জগৰীয়া কৰা হয়। মাইকেল জেকচনৰ মৃত্যুত গোটেই বিশ্বতে শোকৰ ছাঁ পৰিছিল। ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰত মুখ্যমন্ত্ৰীৰ পদত অধিষ্ঠিত হোৱা প্ৰথমগৰাকী মহিলা আছিল সুশ্ৰতা কৃপালিনী। 1963 চনৰ পৰা 1967 চনলৈ উত্তৰ প্ৰদেশৰ 4th মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। সুশ্ৰতা কৃপালিনীয়ে তেখেতৰ সহযোগী অৰুণা আছফ আলী আৰু উষা মেহতাৰ সৈতে ভাৰত ত্যাগ আন্দোলনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল। ভাৰত বিভাজনৰ সময়ত মহাত্মা গান্ধীৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰিছিল। সেই সময়তে 1946 চনত গান্ধীজীৰ লগত নোৱাখালীলৈ গৈছিল, সংবিধান সভালৈ নিৰ্বাচিত হৈছিল আৰু ভাৰতীয় সংবিধান খচৰা প্ৰস্তুত কৰা উপসমিতিৰ সদস্য আছিল। 1940 চনত স্থাপন হোৱা সৰ্বভাৰতীয় মহিলা কংগ্ৰেছৰ প্ৰতিষ্ঠাপক আছিল। 1947 চনৰ 14 আগষ্টত সাংবিধানিক সভাৰ স্বাধীনতা সত্ৰত জৱাহৰলাল নেহৰুৰ বক্তব্যৰ আগত বন্দে মাতৰম পৰিৱেশন কৰিছিল। স্বাধীনতাৰ পাছত লোকসভা নিৰ্বাচনত নতুন দিল্লীৰ লোকসভা সমষ্টিৰ পৰা স্বামী আচাৰ্য কৃপালিনীৰ পাৰ্টী কিষাণ মজদুৰ পাৰ্টীৰ টিকটৰ পৰা লোকসভালৈ নিৰ্বাচিত হৈছিল। পৰৱৰ্তী সময়ত একেটা সমষ্টিৰ পৰা কংগ্ৰেছৰ প্ৰাৰ্থীৰূপে দ্বিতীয়বাৰ লোকসভালৈ নিৰ্বাচিত হয়। 1908 চনৰ 25 জুনত ব্ৰিটিছ ভাৰতৰ অন্তৰ্গত পঞ্জাৱ প্ৰদেশৰ আম্বালাত সুশ্ৰতা কৃপালিনীৰ জন্ম হৈছিল। লোকসভালৈ নিৰ্বাচিত হোৱা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী মহিলা আছিল বনেলী খংমেন। 1952 চনত অসমৰ স্বায়ত্তশাসিত জিলা সমষ্টিৰ পৰা সংসদৰ নিম্ন সদন লোকসভালৈ নিৰ্বাচিত হৈছিল। স্নাতক ডিগ্ৰী লোৱাৰ পাছত বনেলীয়ে প্ৰথম শ্বিলঙৰ অসমীয়া ছোৱালী হাইস্কুলত আৰু তাৰ পাছত লেডী ৰিড নন ছেক্টৰিয়ান গাৰ্লছ স্কুলত প্ৰধান শিক্ষয়িত্ৰী হিচাপে যোগদান কৰিছিল। পৰৱৰ্তী সময়ত ৰাজনীতিৰ প্ৰতি আগ্ৰহ জন্মে আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ সদস্যৰূপে স্বাধীনতা সংগ্ৰামত জড়িত হৈ পৰে। গভৰ্ণমেণ্ট অৱ ইণ্ডিয়া এক্ট 1935 চনে নিৰ্বাচনত মহিলাৰ অংশগ্ৰহণৰ বাবে বাট মুকলাই দিছিল। সেই সময়তে শ্বিলঙত মহিলাৰ বাবে এখন আসন সংৰক্ষণ কৰা হয়। 1937 চনত মেভিচ ডুন মাওলং নামৰ এগৰাকী মহিলা প্ৰথমবাৰৰ বাবে সেই আসনৰ পৰা অসম বিধানসভালৈ জিকি আহে। 1946 চনত সেই আসনৰ পৰা বনেলীয়ে যুঁজ দি মাওলঙক পৰাজিত কৰে। পৰৱৰ্তী সময়ত অসম বিধানসভাৰ উপাধ্যক্ষৰ আসনত অধিষ্ঠিত হয়। 1963 চনত অসম লোকসেৱা আয়োগৰ অধ্যক্ষ হিচাপে নিয়োগ কৰা হয়। অসম লোকসেৱা আয়োগৰ পৰা অৱসৰ লোৱাৰ পাছত কেন্দ্ৰীয় লোকসেৱা আয়োগৰ সদস্যৰূপে সেৱা আগবঢ়ায়। অসমৰ পৰা পৃথক হোৱাৰ পিছত

প্ৰকৃতিৰ নিয়মেই হৈছে সামঞ্জস্য, সকলো সমান হৈ থাকিব লাগে। গছ ওখ হলেও তাক বতাহে ভাঙি পেলায়। অসমীয়া সাহিত্যৰ এটি প্ৰসিদ্ধ ছদ্মনাম আছিল সৌৰভ কুমাৰ চলিহা। প্ৰচাৰ, গ্লেমাৰ, যশস্যা আৰু খ্যাতিৰ পৰা আঁতৰত থাকি নীৰৱে সৌৰভ কুমাৰ চলিহা ছদ্মনামেৰে অসমীয়া সাহিত্যত এক ব্যতিক্ৰমী ধাৰাৰ গদ্যৰীতিৰ সূচনা কৰা চলিহাৰ প্ৰকৃত নাম আছিল সুৰেন্দ্ৰনাথ মেধি। মাত্ৰ 14 বছৰ বয়সতে পাৰিজাত আলোচনীত গল্পকাৰ হিচাপে আত্মপ্ৰকাশ কৰিছিল। ৰামধেনুৰ পাতত অশান্ত ইলেক্ট্ৰন নামৰ গল্পৰে সম্পূৰ্ণ নতুন আৰু আধুনিক শৈলী প্ৰৱৰ্তন কৰি অসমীয়া সাহিত্যত এক

0: নাগালেণ্ডৰ প্ৰথম লোকসেৱা আয়োগৰ বাবে বনেলীক অধ্যক্ষ হিচাপে নিয়োগ কৰা হৈছিল। বনেলী খংমেঙৰ 1913 চনত মেঘালয়ৰ জোৱাই চহৰত জন্ম হৈছিল। তেখেতৰ দেউতাক এম এছ টি মুং এগৰাকী চিকিৎসক আছিল। ব্ৰিটিছ শাসনকালত অসমত জন্মগ্ৰহণ কৰিছিল গান্ধীবাদী শকুন্তলা চৌধুৰীয়ে। 2022 চনৰ 26 জানুৱাৰীত ভাৰত চৰকাৰে পদ্মশ্ৰীৰে সন্মানিত কৰিছিল। অতি কম বয়সতে 1947 চনত কস্তুৰবা গান্ধী নেশ্যনেল মেমৰিয়েল ট্ৰাষ্টত অসম শাখাত যোগদান কৰিছিল আৰু গোটেই জীৱন ট্ৰাষ্টৰ সৈতে সম্পৰ্ক অব্যাহত ৰাখিছিল। কস্তুৰবা আশ্ৰম নামেৰে জনাজাত ট্ৰাষ্টৰ এই শাখা 1946 চনৰ 9 জানুৱাৰীত মহাত্মা গান্ধীয়ে নিজেই উদ্বোধন কৰিছিল। গুৱাহাটী খন্তিকৈ ছোৱালী মহাবিদ্যালয়ত শিক্ষা গ্ৰহণ কৰা শকুন্তলা চৌধুৰীয়ে গুৱাহাটীৰ তাৰিণী চৌধুৰী স্কুলৰ শিক্ষকৰূপে কৰ্মৰত আছিল। বিদ্যালয় শিক্ষকৰূপে কাৰ্যনিৰ্বাহ কৰি থকাৰ সময়তে অমল প্ৰভা দাসৰ সংস্পৰ্শলৈ আহে। তেখেতৰ দেউতাকে আশ্ৰম স্থাপনৰ বাবে শৰণীয়া পাহাৰৰ সম্পত্তি দান কৰিছিল। অমল প্ৰভা দাসৰ অনুৰোধ অনুসৰি শকুন্তলা চৌধুৰীয়ে আশ্ৰমত যোগদান কৰে আৰু গ্ৰাম সেৱিকা বিদ্যালয় চলোৱাৰ লগতে অসম শাখাৰ পৰিচালনা কৰাত সহায়ৰ হাত আগবঢ়ায়। ভূদান আন্দোলনৰ হোতা বিনোৱা ভাবেৰ সৈতে শকুন্তলা চৌধুৰী ওতঃপ্ৰোতভাৱে জড়িত হৈ আছিল। বিনোৱা ভাবেৰ সৈতে অসমৰ চুকে কোণে থকা বিভিন্ন অঞ্চললৈ গৈ আৰু তেওঁৰ বক্তৃতাবোৰ হিন্দীৰ পৰা অসমীয়ালৈ অনুবাদ কৰাত সহায় কৰিছিল। বিনোৱা ভাবে প্ৰতিষ্ঠা কৰা অসম অৰুণাচল সীমান্তৰ মৈত্ৰী আশ্ৰমৰ নেতৃত্ব দিছিল শকুন্তলাই। শকুন্তলা চৌধুৰীৰ জন্ম হৈছিল 1920 চনৰ 25 জুনত। ভাৰতীয় লোকসংগীত শিল্পী আৰু অভিনেত্ৰী আছিল পাৰাবাই মুন্নিয়াম্মা। মাদুৰাই পাৰাবাই নামৰ গাঁৱত জন্ম লোৱাৰ বাবে পাৰাবাই উপাধিটো পাইছিল। তামিল চলচ্চিত্ৰত অভিনয় কৰিছিল আৰু বেছিভাগতে সহচৰিত্ৰত অভিনয় কৰিছিল। নেপথ্য কণ্ঠশিল্পী হিচাপেও তেখেতে কাম কৰিছিল। মুন্নিয়াম্মাই সাংস্কৃতিক মন্দিৰৰ অনুষ্ঠানত কণ্ঠদান কৰি গায়িকা হিচাপে নিজৰ সংগীতৰ যাত্ৰা আৰম্ভ কৰিছিল আৰু 60 বছৰ বয়সলৈ প্ৰায় 2000খন লোকসংগীতৰ মঞ্চত গীত পৰিৱেশন কৰিছিল। পাৰাবাই মুন্নিয়াম্মাৰ জন্ম হৈছিল 1937 চনৰ 25 জুনত। ইতিহাসৰ পৃষ্ঠাত গুৰুত্ব বিচাৰিলে পাওঁ মোজাম্মিকৰ আজি স্বাধীনতা দিৱস। ইংৰাজ উপন্যাসিক আৰু নিবন্ধকাৰ জৰ্জ অৰৱেলৰ জন্ম হৈছিল 1903 চনত। ভাৰতৰ শেষৰজন ভাইচৰয় লৰ্ড মাউণ্টবেটেনৰ ইংলেণ্ডত জন্ম হৈছিল 1900 চনত। 1932 চনত ইংলেণ্ডৰ লৰ্ডছত ভাৰত আৰু ইংলেণ্ডৰ মাজত প্ৰথমখন টেষ্ট ক্ৰিকেট প্ৰতিযোগিতা আৰম্ভ হৈছিল। এই টেষ্টত ভাৰতৰ অধিনায়ক আছিল চিকে নাইডু। ৰাষ্ট্ৰপতি ফখৰুদ্দিন আলী আহমেদৰ দ্বাৰা ভাৰতত জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হৈছিল 1975 চনত। বিশ্বকাপ ক্ৰিকেটত ৱেষ্ট ইণ্ডিজক পৰাজিত কৰি ভাৰত চেম্পিয়ন হৈছিল 1983 চনত। ভাৰতীয় দলৰ অধিনায়ক আছিল কপিল দেৱ। 1991 চনত জ্যোতি বসু পশ্চিমবংগৰ মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত হয়। জ্যোতি বসুৱে 1977 চনৰ পৰা একেৰাহে 21 বছৰ পশ্চিমবংগৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। 1922 চনৰ 25 জুনত মাত্ৰ 40 বছৰ বয়সত কবি সত্যেন্দ্ৰনাথ দত্তৰ পৰলোকপ্ৰাপ্তি হয়। 1989 চনৰ 2 ডিচেম্বৰৰ পৰা 1990 চনৰ 10 নৱেম্বৰলৈকে এবছৰতকৈ অলপ কম সময়ৰ কাৰণে প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিছিল বিশ্বনাথ প্ৰতাপ সিঙে। বিশ্বনাথ প্ৰতাপ সিঙৰ জন্ম হৈছিল 1931 চনৰ 25 জুনত। যোগাভ্যাসত আমাৰ সৈতে এয়া অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ যোগ প্ৰশিক্ষক অঞ্জন কৌশিক শৰ্মা।
1: মই আজি আপোনালোকৰ ওচৰত আগবঢ়াব বিচাৰিছোঁ মণ্ডুক আসনৰ বিষয়ে। মণ্ডুক সংস্কৃত শব্দ, ইয়াৰ অৰ্থ হ'ল ভেকুলি। আসনটোৰ পূৰ্ণাংগ ৰূপত শৰীৰৰ আকৃতি বেং বা ভেকুলিৰ দৰে দেখা যায় বাবে এই আসনটোক মণ্ডুক আসন বুলি কোৱা হয়। এই আসনটো ব্ৰজাসনত বহি কৰিব পাৰি। মণ্ডুক আসনৰ বাবে প্ৰথমতে ব্ৰজাসনত বহি ল'ব লাগে। তাৰপিছত হাত দুখনৰ বুঢ়া আঙুলি ভিতৰ ফাললৈ লৈ মুঠি মাৰি মুঠি দুটা লগ লগাই নাভিৰ ওচৰত বুঢ়াৰ আঙুলি ওপৰৰ ফাললৈ সংস্থাপন কৰিব লাগে। ইয়াৰ লগে লগে গভীৰ উশাহ লৈ নিশ্বাস সম্পূৰ্ণৰূপে এৰি পেট সংকোচন কৰি পেটৰ নাড়ী ৰাজহাড়ত লগাকৈ টানি মেৰুদণ্ড যিমান পাৰে সিমান পোনকৈ ৰাখি দুই হাতৰ মুঠি নাভিৰ ঠিক ওপৰৰ ভাগত স্থাপন কৰি আগফাললৈ হাউলি দিব লাগে। আসনটো কৰোঁতে মন কৰিব লাগে যাতে আগফাললৈ হাউলোতে হাতৰ দুই মুঠি উৰুদয়ৰ ঠেকা খাই পেটত প্ৰচণ্ড হেঁচা পৰে। বক্ষমূল অলপ দাং খাই থাকিব লাগে। চকুৰ দৃষ্টি 4 ফুটমান দূৰত থাকিব লাগে। আসনটো কৰোঁতে দেখাত এটা ভেকুলি বহি থকাৰ দৰে হ'ব লাগে। এই অৱস্থাত শ্বাস প্ৰশ্বাস বন্ধ কৰি 10-15 ছেকেণ্ডমান থাকিব লাগে। আসনটোৰ পৰা প্ৰত্যাৱৰ্তন কৰোঁতে বুকু আৰু মূৰ উশাহ লৈ লৈ দাঙি আনিব লাগে। এইদৰে 4-5 বাৰমান আসনটো কৰি ব্ৰজাসনতে শৰীৰটো শিথিল কৰি জিৰণি ল'ব লাগে, নতুবা বহি কৰা আসনৰ জিৰণি অৱস্থাত জিৰণি ল'ব লাগে। মণ্ডুকাসনৰ উপকাৰিতা, নিয়মিত মণ্ডুকাসনৰ অভ্যাসৰ ফলত উদৰ গহ্বৰত থকা অভ্যন্তৰৰ অংগসমূহ, বিশেষকৈ অগ্নাশয়

0: যকৃত, ক্ষুদ্ৰান্ত, পাকস্থলী, এড্ৰিনেল গ্ৰেণ্ড আদিত পোনপটীয়া চাপ পৰাৰ ফলত অগ্নাশয় আৰু এড্ৰিনেল গ্ৰন্থি সক্ৰিয় হৈ উঠে আৰু ইয়াৰ ৰস ইনচুলিন আৰু এড্ৰিনেল নিঃসৰণ নিয়মীয়াকৈ হ'বলৈ ধৰে। ইয়াৰ ফলত বহুমূত্ৰ ৰোগ আৰু অৰ্জীৰ্ণ কোষ্ঠবদ্ধতা আদি ৰোগ নিৰ্মূল হয়, পেটৰ চৰ্বিও নাইকিয়া হয়। এয়া খণ্ড কৰোঁতে ল'বলগীয়া সাৱধানতা: অতিপাত কঁকালৰ বিষ, পেটৰ আঘাত, হাৰ্নিয়া আৰু গৰ্ভাৱস্থাত এই আসন কৰিব নালাগে। এটা কথা মন কৰিব, আসনটো কৰাৰ এঘণ্টাৰ আগতেই খোৱা বোৱা কৰিব আৰু খোৱা বোৱা কৰা এঘণ্টাৰ পিছতহে যিকোনো মন্দুকাসন বুলিয়েই নহয় যিকোনো আসন কৰিব লাগে।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
4: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
5: হয়,
4: সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে। পিছে এনে যত্ন ক'ত পালি?
5: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
4: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
5: নহয় অ',
4: শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
5: অঁ, সঁচাকৈয়ে বৰ ভাল কথা,
4: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
6: এবাৰ আহিছোঁ আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতৰ ঘাই ঘাই বাতৰিলৈ। অৰুণাচলত ভয়াৱহ ডাৱৰ বিস্ফোৰণ, অৱৰ্ণিত পৰিস্থিতি, জলপ্ৰলয়, নিপকুৰ প্ৰকল্পস্থলীত প্ৰলয়ংকাৰী বান, মুহূৰ্ততে অহা পানীৰ ঢলে উটুৱাই নিলে বহু গাঁও, সাতগৰাকী সন্ধানহীন, এগৰাকী শিক্ষয়িত্ৰীৰ মৃতদেহ উদ্ধাৰ, উঠি গ'ল অসংখ্য বাহন, ৰাস্তা, দলং। ৰঙানদী প্ৰকল্পই খুলি দিলে গেট। লখিমপুৰ নাওবৈচাত বাঢ়িছে নদীৰ জলস্তৰ, জলস্তৰ বৃদ্ধি ৰঙানদী দিক্ৰং, জীয়াঢল, কুমতীয়া নৈৰ। নামনি সোৱণশিৰি জিলাত 24 ঘণ্টাত 72.8 মিলিমিটাৰ বৃষ্টিপাত। সোৱণশিৰি প্ৰকল্পেও এৰিব পানী, গোগামুখ অঞ্চলৰ লগতে নদীত বানৰ সংহাৰ। অম্বুবাচীৰ তৃতীয় দিনা উখল মাখল কামাখ্যা, নীলাচলৰ বুকুত দেশ বিদেশৰ সাধু সন্ন্যাসীৰ সাধনা, খালী ভৰিয়ে 3-4 ঘণ্টা পাহাৰ বগাই কামাখ্যালৈ হাজাৰ হাজাৰ ভক্তৰ সোঁত, কৰ্মচাৰীৰ গাফিলতিৰ বাবে 2 কৰ্মচাৰীক নিলম্বন। 12 জিলাৰ আয়ুক্তসহ ৰাজ্যৰ প্ৰশাসনত ব্যাপক সালসলনি। হ্ৰাস পাব হিতাধিকাৰী পৰিয়ালে লাভ কৰা চাউলৰ পৰিমাণ, অন্ত্যোদয়া অন্ন যোজনাৰ চাউল বিতৰণৰ নিয়ম সংশোধনৰ প্ৰস্তাৱ, পৰিয়ালে প্ৰতি 35 কিলোগ্ৰামৰ সলনি গাই প্ৰতি সৰ্বাধিক 5 জন সদস্যই পাব 7 কিলোগ্ৰামকৈ চাউল। আহাৰমহীয়া বানৰ কবলত ৰাজ্যৰ 7 জিলাৰ 102 গাঁও, বিভিন্ন ঠাইত পানীত পৰি শিশুসহ 6 জনৰ মৃত্যু, জলদিয়া, মৰাপাগলাদিয়াৰ বানত প্লাৱিত বৰপেটা, বজালীৰ বিস্তীৰ্ণ অঞ্চল, ভয়াৱহ বান খহনীয়াৰ কবলত দধিয়া, ডিব্ৰু চৈখোৱা সুৰক্ষিত কৰিবলৈ বনমন্ত্ৰীলৈ আহ্বান ৰাইজৰ। খহনীয়াৰ প্ৰসংগত মাজুলীৰ বিধায়কৰ বিৰুদ্ধে সৰব সত্তাধিকাৰ জনাৰ্দন দেৱগোস্বামী, ৰাইজক সুৰক্ষা দিয়াত ব্যৰ্থ বিধায়ক ভুৱন গাম। অসম আন্দোলনৰ নেত্ৰী, নগাঁৱৰ বিদুষী মহিলা ৰেখা শৰ্মাৰ মৃত্যু, অসমীয়া প্ৰতিদিনৰ জ্যেষ্ঠ আৰ্হি কাকত চাওঁতা হেমেন মহন্তৰ অকাল বিয়োগ, এছ এছ বিষয়া অৰূপ পাঠকৰ আকস্মিক মৃত্যু। 200 বছৰ পুৰণি সত্ৰ মঠ মন্দিৰৰ ভূমি সংৰক্ষণত কঠোৰ চৰকাৰ, 75 কিলোমিটাৰ ব্যাসাৰ্ধত বন্ধ হ'ব ভূমি বেচা কিনা। মেট্ৰিকত অনুতীৰ্ণ, 10ম শ্ৰেণীত পুনৰ নতুনকৈ কৰিব লাগিব নামভৰ্তি, বিদ্যালয় শিক্ষা পৰিষদৰ এই গুৰুত্বপূৰ্ণ নিৰ্দেশনা। বিশ্বৰ শীৰ্ষ 5% বিজ্ঞানীৰ তালিকাত স্থান লাভ বড়োদান বিশ্ববিদ্যালয়ৰ 3 অধ্যাপকৰ হেৰম্ব বাইলুং, সঞ্জয় বসুমতাৰী, হেমেন শৰ্মাক সম্বৰ্ধনা। কম্পিউটাৰসহ IT সঁজুলি চুৰি ৰোধ কৰিবলৈ শিক্ষা বিভাগৰ নিৰ্দেশনা, নাইট ডিউটি বাধ্যতামূলক হ'ব স্কুল চকীদাৰৰ। দুৰ্নীতি বিৰোধী যুঁজেই কাল হ'ল 28 বছৰীয়া ভাৰত ভূষণ তিৱাৰীৰ এনকাউণ্টাৰ কাণ্ডই জোকাৰিছে বিহাৰক। ভুলক্ৰমে পাকিস্তানত সোমাল এয়াৰ ইণ্ডিয়াৰ বিমান, জৰুৰী বাৰ্তাপে আহিল উভতি। হিমাচলত কিন্নুৰত ডাৱৰ বিস্ফোৰণ, বানৰ ঢলে উটুৱাই নিলে বাটপথ। বনমন্ত্ৰীৰ ঘোষণা, চোৰাং কাৰবাৰীৰ পৰা উদ্ধাৰ কৰা 7টি সোণালী বান্দৰ চিখনা জৌলাত মুকলি। হৰ্মুজ প্ৰণালীয়ে বৃদ্ধি পাইছে জাহাজৰ চলাচল, ইৰাণ মাৰ্কিন চুক্তিৰ পিছতে ভাৰতৰ অভিমুখে আহি আছে 11খন জাহাজ। কৃত্ৰিম বানত বিপৰ্যস্ত বাণিজ্য নগৰী মুম্বাই, 24 ঘণ্টাত 300 মিলিমিটাৰ বৰষুণ। খেলৰ পিছত পৰ্তুগালৰ গ'লবিনাৰ মেচত উজবেকিস্তানৰ স্বপ্নভংগ, সমালোচনাৰ উত্তৰ ৰণাল্ডোৰ দুগল, ক্ৰিষ্টিয়ানো ৰণাল্ডোৰ বিশ্ব ৰেকৰ্ড, প্ৰথম ফুটবলাৰ হিচাপে 6খন বিশ্বকাপত গ'ল। 73 মিনিটত প্ৰতিৰোধ গঢ়িও ব্যৰ্থ কংগো, মনুচৰ একমাত্ৰ গ'লেৰে কলম্বিয়া নকআউটত। লুকা মাদ্ৰিছৰ মাউল ফলক স্পৰ্শ মেচ, ক্ৰোৱেছিয়াৰ জয়, পানামাৰ বিদায়। 4 জুলাইত মিয়ামিৰ হাৰ্ডক ষ্টেডিয়ামত খেলখন অনুষ্ঠিত হ'ব, নকআউটৰ প্ৰতিপক্ষৰ অপেক্ষাত আৰ্জেণ্টিনা। আফ্ৰিকান সিংহৰ প্ৰতিৰোধত বন্দী 3 লায়ন্স, ঘানাৰ চমক ইংলেণ্ডৰ গতি ৰুদ্ধ।

0: অভিলেখাগাৰৰ পৰা এই অনুষ্ঠানটিত আমি আজি সশ্ৰদ্ধ স্মৰণ কৰিব বিচাৰিছো অনাতাঁৰ নাটৰ এগৰাকী বাটকটীয়া সত্যপ্ৰসাদ বৰুৱাক। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ সোণালী জয়ন্তী উদযাপনৰ সময়ত তেখেতৰ সৈতে হোৱা এটি সাক্ষাৎকাৰ প্ৰচাৰ কৰা হৈছিল মৃগনাভি অনুষ্ঠানটিত। তেখেতৰ সৈতে কথোপকথনত ভাগ লৈছিল ডক্টৰ সূৰ্য দাস আৰু বন্তি বৰপূজাৰীয়ে।
1: আকাশবাণীৰ যিখন প্ৰথম নাটক অৰ্থাৎ অনাতাঁৰ নাটক, সেই নাটকখনৰ লেখক তমিদা শ্ৰী সত্যপ্ৰসাদ বৰুৱা ডাঙৰীয়া। তমিদা, এই নাটকখন কেনেকৈ কি অৱস্থাত আপুনি লিখিবলৈ লৈ আকাশবাণীৰ উপযোগী কৰিলে সেই সম্পৰ্কে কওকচোন।
2: বৰ দীঘলীয়া বুৰঞ্জী। মানে কথা হ'ল কি, সেই সময়ত উবেদুলতী বৰুৱা আছিল প্ৰগ্ৰাম এক্সিকিউটিভ আৰু পুৰুষোত্তম দাস আছিল ষ্টাফ আৰ্টিষ্ট। এই দুজনে অসমীয়া প্ৰগ্ৰামবিলাক অৰ্গেনাইজ কৰিছিল গুৱাহাটীত। এতিয়া নাটক তেওঁলোকে বিচাৰি পোৱা নাছিল অনাতাঁৰ উপযোগী। তেতিয়া আমাৰ এটা প্ৰথম কথা নাটকৰ অভাৱ, দ্বিতীয় কথা মহিলা অভিনেত্ৰীৰ অভাৱ। আমাৰ এটা সংঘ আছিল সুন্দৰসেৱী সংঘ, সেই সংঘত আমি কো এক্টিং কৰিছিলোঁ আৰু পুৰুষোত্তম দাসে উবেদুলতী বৰুৱা দুয়োজনে মোৰ ওচৰত পাইছিলেগৈ যে আপোনাৰ কিবা নাটক আছে নেকি আৰু আপোনাৰ সংঘৰ দ্বাৰা আপুনি সেই নাটক ব্ৰডকাষ্ট কৰিব পাৰিব নেকি। মই ক'লোঁ ৰেডিঅ'ৰ কাৰণে তোমাৰ কোনো নাটক লেখা নাই, মোৰ হাতে লেখা নাটক আছে, সেইখন অলপ চিটি কৰি দিলে বা ৰেডিঅ' উপযোগী কৰি সাল সলনি কৰি দিলে যদি হয় তে মই চেষ্টা কৰি চাব পাৰোঁ। তেতিয়া মোৰ সেই মেনাস্ক্ৰিপ্টখন উবেদুলতী বৰুৱাই চালে, চাই পেলাই ক'লে হ'ব আপুনি এইখন আপোনাৰ মতে কাটক। তে মই কাটিলোঁ, কাটি পেলাই তেওঁক দেখুৱালোঁ। এইদৰে প্ৰায় 5-6 দিনমান তেওঁৰ তালৈ অহা যোৱা কৰিবলগীয়া হৈছিল, কাৰণ নাটকখন ৰেডিঅ' উপযোগী কৰিবলৈ কাৰণে। আৰু আমাৰ মানে মহিলা অভিনেত্ৰী আছিলেই, কল্যাণী বৰুৱা আছিল, তেওঁ আমাৰ আগশাৰী অভিনেত্ৰী আছিল সুন্দৰসেৱী সংঘৰ, আৰু তুলতুল বৰুৱাও আছিল আমাৰ লগতে। এই দুগৰাকীক আমি হাততে পালোঁ, সেই দুগৰাকীক লগত লৈ আৰু যিসকল আমাৰ সংঘৰ লগত সহযোগ কৰিছিল যেনে সৰ্বেশ্বৰ চক্ৰৱৰ্তী, জীৱেশ্বৰ চক্ৰৱৰ্তী, গণেশ শৰ্মা, ৰবীন্দ্ৰলাল বৰুৱা, ভুৱনেশ্বৰ গোচৰ বৰুৱা, এনেকুৱা শিল্পীসকলক লৈ পেলাই আমি নাটকখন যুগুত কৰিছিলোঁ।
1: অনাতাঁৰ উপযোগী কৰোঁতে আপুনি এজন ঘোষকৰ চৰিত্ৰ বা ঘোষক এজনো দিছিলে, সেইটো কিয় কৰিছিলে?
2: সেইটো দিয়াৰ উদ্দেশ্য অন্য একো নহয়, অনভিজ্ঞতা। অনভিজ্ঞতা কাৰণ পিছলৈ মই অনুভৱ কৰিছিলোঁ তেনে ঘোষকৰ কোনো প্ৰয়োজন নাই। ঘোষক মই তেতিয়া ব্যৱহাৰ কৰিছিলোঁ লোকেল বুজাবৰ কাৰণে, কিন্তু আধুনিক নাটক কিছুমানত মনস্তাত্ত্বিক বিশ্লেষণমূলক যিবিলাক নাটক, তাৰ নাটকীয় চৰিত্ৰৰ মনৰ কথা ক'বৰ কাৰণেও ঘোষকক ব্যৱহাৰ কৰা হয়। পাশ্চাত্য নাটকতো এইধৰণে ঘোষক থাকে। আমাৰ আদ্যৰংগচাৰীৰ সোণৰ জন্ম যায়, তাতো ঘোষক আছে। এই তেনেকুৱা ধৰণৰ নাটক কিছুমানৰ গাঁথনিতেই ঘোষকটো সোমাই আছে, সি ঘোষণাও কৰে আৰু এটা চৰিত্ৰৰ অভিনয়ো কৰে। সেইকাৰণে ঘোষকৰ বিভিন্ন ধৰণৰ অভিব্যক্তি দেখিবলৈ পোৱা যায়।
1: আকাশবাণীত থাকি ভালেমান মঞ্চ নাটক অনাতাঁৰ অভিযোজনা কৰিছে, নিজৰ নাটকো আপুনি প্ৰচাৰ কৰিছে অনাতাঁৰ মাধ্যমৰ জৰিয়তে। সেই সময়ত এই নাটকসমূহ ৰেডিঅ'ৰ জৰিয়তে প্ৰচাৰ কৰোঁতে কেনেধৰণৰ অসুবিধা পাইছিলে বা তেনেধৰণৰ অসুবিধাবোৰ অতিক্ৰম কৰিবলৈ কিবা স্মৰণীয় অভিজ্ঞতা আপোনাৰ আছে নেকি?
2: অসুবিধা মানে অসুবিধাটো দেধাৰ অসুবিধা, কাৰণ তেতিয়াতো ৰেকৰ্ড নহৈছিল, আমি লাইভ ব্ৰডকাষ্ট কৰিছিলোঁ। লাইভ ব্ৰডকাষ্ট কৰা মানে ষ্টুডিঅ'লৈ আহি কমপক্ষে আমি তেতিয়া 4-5 দিন ৰিহাৰ্চেল কৰিছিলোঁ। সৌভাগ্যবশতঃ তেতিয়া ৰেডিঅ' ষ্টেচনটো আছিল গুৱাহাটীৰ উজান বজাৰ লতাশিল ফিল্ডৰ সন্মুখত পুৰণি কমিশ্যনাৰ ঘৰটোত। সেইকাৰণে আজাত বিশেষ অসুবিধা নহৈছিল, সেইকাৰণে আমি অন্তত 4-5 দিন ৰিহাৰ্চেল কৰিবলগীয়া হৈছিল আৰু স্ক্ৰিপ্টবোৰ তেতিয়া টাইপ কৰা নাছিল, হাতেৰে লিখিছিল। সেইকাৰণে ৰিহাৰ্চেল কৰাটো এটা অসুবিধা আছিল। আৰু এটা অসুবিধা আছিল এইটো যে টাইমিং কৰিব লাগে, আধা ঘণ্টাৰ নাটকখন আধা ঘণ্টাতে শেষ কৰিব লাগে। সেই সময়ত এই ৰুল ৰেগুলেশ্যনবিলাক বৰ কটকটি আছিল, কাৰণ আমাক কোৱা হৈছিল যে আমি যদি নিৰ্দিষ্ট সময় অতিক্ৰম কৰি আনৰ সময়ত সোমাওঁ ডেট ইজ এ ক্ৰাইম। সেইকাৰণে আমি অতি সাৱধান যে আধা ঘণ্টাৰ প্ৰগ্ৰামটো আধা ঘণ্টাতকৈ আধা মিনিট আগতে শেষ কৰিব লাগিব, ঘোষণাৰ কাৰণে দিয়ে। বহুত সময়ত হয়তো আমি টাইমিং কৰিলোঁ আধা ঘণ্টা, কিন্তু ব্ৰডকাষ্টৰ সময় দেখিলোঁ আধা ঘণ্টাতকৈ কম হৈ যায়।
1: তেতিয়া কি কৰিছিলে?
2: তেতিয়া আমি এখন বিশেষ নাটকৰ কথা ক'ব পাৰোঁ। এইখন নাটকত মই আৰু গিৰীশ চৌধুৰী আছিলোঁ, সংবুদ্ধ বুলি স্বৰ্গীয় কমলেশ্বৰ চলিহাৰ নাটক।

0: ডিজিটেল অফিচাৰ আছিল অৱনী দাস। অৱনী দাসে কৰা হুকুম দিয়ে, অৱনী দাসক মই আগতে ক'লোঁ যে নাটকখন 10 মিনিট
1: দীঘল হৈছে,
0: ছুটি হৈছে, তাৰ মানে নহ'ব, 10 মিনিট যদি ছুটি হয় মই এক পাত মানে নোট লিখিম। আৰু তেতিয়া ডি কে সেনগুপ্ত আছিল এছিষ্টেণ্ট ষ্টেচন ডিৰেক্টৰ, পিছদিনা প্ৰগ্ৰেম মিটিঙত মানে ভীষণভাৱে জবা দিহি কৰিব লাগিব। তো মই গ্ৰীষ্ম দি আমি দুজনে সমিলমিলভাৱে সদায় অভিনয় কৰোঁ। আমি ঠিক কৰিলোঁ যে আমি এইখন হেৰি নকৰোঁ, শ্বৰ্ট নেপেলাওঁ। সেইকাৰণে নাটকখন আচলতে এক্সট্ৰেম্পৰ কৰিয়ে 10 মিনিট বুঢ়াই দিলোঁ আমি। যেতিয়া নাটকখন শেষ হ'ল তেতিয়া অভিন দাসে আমাক কংগ্ৰেচুলেট কৰিলে, নহ'লে আপুনিতো বুজি পোৱা নাই আমাৰ কৃতিত্বটো, নাটকত নথকা বহুত কথা আমি ক'লোঁ, ধৰিব পাৰিছিল যেন নাই ধৰিব পৰা নাই।
2: দাদা, নাটকৰ লগত যে আপোনাৰ আৱহ সংগীত লাগে,
0: আৰু এইখিনিতে কয় দীঘল যেতিয়া নাটকখন হয়, নাটকখন পাতবিলাক থাকেতো আগত, আগতে এইটো মানে আমি শিল্পীসকলে কৈ থওঁ যে যদি দীঘল হোৱা যেন পাওঁ তেতিয়াহ'লে হাতৰ পৰা কিন্তু পাতবিলাক কাঢ়ি লৈ যাম, আমি দেখুৱাই থওঁ যে এনেকুৱা এনেকুৱা জেগাত পাতখন তোমাৰ হাতৰ পৰা কাঢ়ি লৈ যাব পাৰোঁ। সেইকাৰণে এজন মানুহ ভিতৰত থাকে, তেওঁ যেতিয়া দেখে যে দীঘল হৈ গৈছে, সেই পাতখন হাতৰ পৰা লৈ আহি আঙুলিৰে দেখুৱাই দিয়ে ইয়াৰ পৰা। এই তেনেকৈ দীঘল হোৱা নাটকবিলাক আমি সময়ৰ মাজত কৰি থকা অৱস্থাতে, কাৰণ তেতিয়া এনেকুৱা পেনেল টেনেলটো নাছিল, প্ৰডিউচাৰজন ভিতৰতে থাকে।
2: নাটকৰ আৱহ সংগীতৰ কথা কৈছিলোঁ, আৱহ সংগীত আৰু যদি এফেক্টস বুলি কয় বিভিন্ন চাউণ্ড দিবলগীয়া, সেই কামবোৰ কেনেধৰণে কৰিছিলে?
0: সেই কামবোৰ আমাৰ সময়ত কিছুমান BBC ৰেকৰ্ড আহিছিল আৰু অন্য আমাৰ গ্ৰামফোন কোম্পানীৰ ৰেকৰ্ডবিলাকো আহিছিল, কিন্তু এই ৰেকৰ্ডবিলাকৰ বৰ ছাৰ্ফেচ নইজ, এই ধুমুহা টুমুহাৰ শব্দ কিছুমান আমি ব্যৱহাৰ কৰিছিলোঁ কিন্তু বেছিভাগেই নোৱাৰি, সেইকাৰণে আমি মেনুৱেলি শব্দ সৃষ্টি কৰিবলগীয়া হৈছিল। এতিয়া অৰুণ শৰ্মাৰ এখন নাটকত কেঁকো সাপৰ শব্দ দৰকাৰ হ'ল, তে কেনেকৈ কেঁকো সাপ উলিয়াব, আমাৰ কোনো এফেক্টছ ৰেকৰ্ডৰ কেঁকো সাপ নাই। তেতিয়া চেটাৰ্জী বোলা এজন ইঞ্জিনিয়াৰ আছিল, তেওঁ আমাক খুব সহায় কৰিছিল। আমি প্ৰকাণ্ড ৰেকৰ্ডিং গিয়া, আমাৰতো টেপ ৰেকৰ্ডাৰ তেতিয়া নাছিল, ৰেকৰ্ডিং গিয়াটো লৈ পেলাই উলুবাৰীৰ নামঘৰলৈ গ'লোঁ, তাত বোলে কেঁকো সাপ এটা আছে, তাতে ৰৈ আছে আৰু কেঁকো সাপে কেঁকো কেঁকো কৰে, তেতিয়া ৰেকৰ্ড কৰোঁ, তাৰপৰা ৰেকৰ্ড কৰি আমি এফেক্টছ ইউজ কৰোঁ। তেনেকৈ আমাৰ ৰেকৰ্ডিং গিয়াৰটো বাহিৰলৈ লৈ যাব লগা হৈছিল। বাসুদেৱ বাসু তেতিয়া ট্ৰান্সমিশ্যন এক্সিকিউটিভ আছিল, তেওঁ এখন নাটক শিল্পী প্ৰডিউচ কৰিছিল ডি কে সেনগুপ্তাই, তাত ফুটষ্টেপছৰ শব্দ থাকে, মানে হাই হিল জোতাৰ কট কট কট কট কটকৈ নাচ আহিব লাগে, তে কেনেকৈ ষ্টুডিঅ'ত শব্দটো হয়। তেতিয়া তেওঁ বহুত কিতাপ পত্ৰ চাই দেখিলে যে ষ্টেপছত যদি পিছফালি উঠি যায় কোনোবা, পিছফালি উঠি যায় তেতিয়াহ'লে ফ্লৰত হাই হিল জোতাৰে খোজকঢ়া শব্দটো কৰিব পাৰি। তেতিয়া নবীন চন্দ্ৰ বৰদলৈ যিটো ঘৰ, তাত ইঞ্জিনিয়াৰবিলাক আছিল, তালৈ ৰেকৰ্ডিং গিয়াটো লৈ গ'ল, লৈ গ'লোঁ আৰু মিছেছ দাস, পিছত মিছেছ বিশ্বাস হৈছিল, তেওঁ ষ্টেনগ্ৰাফাৰ আছিল এ এইচ ডিয়ে, তেওঁক ল'লে, লৈ গৈ পেলাই আমি তাত তেনেকৈ চিৰি দি পিছফালি উঠি কট কট কট কট শব্দটো কৰিছিলোঁ।
1: তমিদা, এতিয়া ধৰক আপোনালোকে এখন নাটক লাইভ কৰি আছে, পোনপটীয়াভাৱে প্ৰচাৰ হৈ আছে, সেইখিনি সময়তেতো ঠায়ে ঠায়ে এই শব্দবিলাক দিব লগা হয়, কেঁকো সাপৰ শব্দই হওক বা খোজকঢ়া শব্দই হওক, তাৰমানে এতিয়া নাটকবিলাকত এজন পৰিচালক বা প্ৰযোজকেই নাটকখন লৈ গৈ থাকিব পাৰে, তেতিয়াতো সেই সংগীতখিনি চাবৰ কাৰণেও এজন লাগে।
0: আগতে আমি লগে লগে বজাইছিলোঁ, মিউজিকো লগে লগে দিছিলোঁ,
1: সেইখিনি তদাৰক কৰিবলৈ
0: আৰু এজন মানুহ আছিল আমাৰ সময়ত, আৰতি শৰ্মা, এতিয়া আৰতি শৰ্মা হৈছে, তেওঁ আছিল, আৰু এনাউঞ্চাৰবিলাকৰ ভিতৰতো কোনোবা কোনোবাই আমাক সহায় কৰিছিল, আৰু পাছলৈ গৈ পেলাই প্ৰডাকশ্যন এছিষ্টেণ্ট হিচাপে নীলু চক্ৰৱৰ্তী সোমাইছিল, তেওঁ সহায় কৰিছিল, আৰু ষ্টাফ আৰ্টিষ্ট যিসকল আছিল তেওঁলোকেও আমাক সহায় কৰিছিল।
2: এনেধৰণে নাটক ৰেডিঅ'ত প্ৰচাৰ কৰাৰ সময়ৰ কিবা বিশেষ স্মৰণীয় অভিজ্ঞতা আপোনাৰ মনত পৰে নেকি?
0: এটা অভিজ্ঞতা এনেকুৱা হৈছিলে, হেৰি ডক্টৰ বিৰিঞ্চি কুমাৰ বৰুৱাৰ সেউজী পাতৰ কাহিনীৰ এটা অংশ সোনিয়া বুলি পেলাই মই এডপ্ট কৰিছিলোঁ। সোনিয়া এজনী চাহ বাগিচাৰ ছোৱালী, এটা পৰিস্থিতিত তাইৰ হাতত ৰেশমি চুৰি যে থাকে সেইবিলাক ভাঙিব লাগে, এতিয়া সেই বস্তুটো ভাঙাৰ ব্যৱস্থাটো আগতে কৰা নহ'ল, আগতে ৰেকৰ্ড কৰা নহ'ল আৰু ভবাও নহ'ল মানে, কিন্তু যেতিয়া হেৰিটো আহি গ'ল,
1: সময়টো
0: আহি গ'ল, মীৰাই পাঠটো কৰিছিল, মীৰাই ক'লে এতিয়া কি কৰা যায়,

0: তাই মীৰাৰ হাততেই গোটেইখিনি হেৰি মানে কৈ টিপি গোটেই ৰশ্মি চিৰিবিলাক ভাঙি দিলোঁ মাইকটোৰ ওচৰত। সেই গোটেই তাইৰ হাতে পেটাই জ্বলাইছিল কিন্তু শব্দটো আহিল,
1: মানে শব্দখিনি দিবৰ কাৰণেই আনকি অভিনেতাসকলে নিজে কষ্টও কৰিব
0: কষ্ট কৰিব লাগে।
1: তমিতা, আপুনিতো অভিনয়ো কৰিছে বহুত নাটকত, আপোনাৰ কোনখন নাটকৰ অভিনয় আটাইতকৈ ভাল লাগে নিজে কৰা?
0: ৰেডিঅ' নাটক ইমান তেনেকুৱা মোৰ মনত নাই।
1: কিয়? মণিৰাম দেৱান
0: কৰিছো।
1: তেতিয়াহ'লে আমি এইখিনিতে অকণমান মণিৰাম দেৱানৰ আপোনাৰ অভিনয় অকণমান শুনো।
2: ৰজাই কি জগত লগালে, আসাম ৰাজা বহুত ক্ৰুৱেল আছে, খুব জুলুম কৰে,
3: আৰু তোমালোকেই হবলা জুৰুল অসমীয়া প্ৰজাক চেনেহেৰে আল ফুলকৈ বুকুত সাৱতি লৈছা।
4: জৱান বাহাদুৰ, বহুত অসমীয়া প্ৰজাই অহম ৰজাৰ তলত নাথাকো বুলি আমাৰ ওচৰত দৰখাস্ত কৰি
3: জানিব পাৰোনে চাহাব, অসমীয়া ৰাইজৰ অভিমত নে দেশদ্ৰোহী বিশ্বাসঘাতক হৰনাথ পৰ্বতীয়া বুৰৰ অভিমত? চাহাব, এতিয়াও সময় আছে, এতিয়াও যদি তোমালোকে ইচ্ছা কৰা তেন্তে হয়তো অসমীয়া ৰাইজৰ সহযোগিতা পোৱাটো সম্ভৱ।
1: আপোনাৰ এতিয়া ইমান দিনৰ মূৰত আপুনি শুনিলে নিজৰ অভিনয় কেনেকুৱা লাগিলে আপোনাৰ?
0: মোৰতো ভালেই লাগিল, কাৰণ মানে মোৰ মাতৃ ইমান ষ্ট্ৰং আছিল, মই এতিয়াহে বুজিছোঁ যে তেতিয়া সঁচাকৈ
1: মাতৃটো এতিয়াও ষ্ট্ৰং।
5: আকাশবাণীৰ নাটকে আমাৰ অসমৰ মঞ্চ নাটক বা আমাৰ নাট্য সাহিত্যক কেনেধৰণে প্ৰভাৱিত কৰিছিল এই সম্পৰ্কে ক'ব?
0: বহুত ধৰণে, মানে কাৰণ আমাৰ দৰাচলতে মই যিটো ক'লোঁ এতিয়া আমাৰ আমি আৰ্হি এসময়ত নতুন নাট্যকাৰসকল লৈছিল ডলছ হাউচ, ইপছনৰ গষ্ট, এনেকুৱাবিলাক যিবিলাকৰ হয়তো এটা দৃশ্যতে চাৰিটা অংক বা চাৰিটা অংকৰে ভিতৰত দুটা অংক একে, এনেকুৱা ধৰণৰ। কিন্তু আকাশবাণী যেতিয়া সংহতভাৱে নাট্যবৃত্ত ৰচনাৰ কথা আমি দেখিলোঁ পাৰি, তেতিয়া মঞ্চ নাটকতো সংহত ৰূপটো ফুটাই তুলিবলৈ নাট্যকাৰসকলে যত্ন কৰিছিল।
1: তমিতা, নাটক লিখি আপোনাৰ বেছি ভাল লাগে নে অভিনয় কৰি বেছি ভাল লাগে?
0: মোৰ অভিনয় কৰি বেছি ভাল লাগে।
1: কিয় বাৰু?
0: মানে অভিনয়ৰ কাৰণে মই দৰাচলতে নাটক লিখিছিলোঁ। এই যে ৰজা ইডিপাছখন মই লিখিছিলোঁ, মই ইডিপাছৰ চৰিত্ৰটো অভিনয় কৰিম বুলিয়েই লিখিছিলোঁ, কাৰণ অভিনয় কৰিলে যিটো প্ৰাণ পোৱা যায় অকল লিখিলে সেই প্ৰাণটো পোৱা নাযায়।
1: তমিতা, আপুনি যেতিয়া ধৰালে যিদিনা নামিব সৰগ আপুনি লিখিলে ৰেডিঅ'ৰ কাৰণে, আকৌ প্ৰচাৰ হ'ল, সেই যিটো আপোনাৰ উত্তেজনা, সেইটোৱে আপোনাৰ পৰৱৰ্তী নাটক লিখাত কিবা বাধা দিছিলে?
0: নাই নাই, বাধা দিয়া নাই, সহায় কৰিছিল, যথেষ্ট সহায় কৰিছিল। প্ৰত্যেকখন নাটকতে মই সেই এক্সপিৰিয়েঞ্চটো ইউটিলাইজ কৰিছিলোঁ। আৰু তোমালোকে আচৰিত হ'বা, মই ধৰালে নামিব নাটকখনত মই হিৰ পাৰ্ট লোৱা নাছিলোঁ, মই বুঢ়া মানুহৰ পাৰ্ট লৈছিলোঁ।
1: আমি শুনিছোঁ। আৰু আপুনিয়ে প্ৰথম মহিলা অভিনেত্ৰী আকাশবাণীৰ জৰিয়তে আপুনি আনিছিলে? হয়,
5: আপোনাৰতো ভালেমান নাটক ইতিমধ্যে আকাশবাণীত প্ৰচাৰ হৈ গৈছে আৰু ছপা হৈ ওলাইছে। এই সকলোবোৰ নাটক আপুনি মঞ্চত কৰাৰ আগতে বা ছপোৱাৰ আগতে আকাশবাণীৰ কাৰণে লিখিছিল নেকি আপুনি চাকৰি কৰা
0: কিছুমান কিছুমান নাটক? এতিয়া মৃণাল মাহী, তাৰপিছত হেৰি জৱালা, তাৰপিছত হেৰি কুণাল কাঞ্চন, ৰাণাদিল, আনাৰকলি, এইবিলাক আকাশবাণীৰ কাৰণে লিখিলোঁ আৰু।
1: তমিতা, আকাশবাণীয়ে আপোনাক কি দিলে?
0: মই সদায় আকাশবাণীত থাকি ভাল পাইছিলোঁ আৰু মই সেইটো সদায় স্বীকাৰ কৰিম যে মোৰ যিখিনি গুণৰ কাৰণে মানুহে ভাল পায় সেই গুণখিনি আকাশবাণীৰ পৰাই মই আহৰণ কৰা।
6: অনাতাঁৰ নাটৰ প্ৰতি এতিয়াও শ্ৰোতাসকলৰ মাজত আছে বিশেষ আদৰ। আজিও নাট এখন শুনিবলৈ অতি আগ্ৰহেৰে ৰৈ থাকে শ্ৰোতাসকল। নাট্যশাস্ত্ৰই নাটকক দৃশ্যকাব্য বুলি অভিহিত কৰিছে, কিন্তু অনাতাঁৰ নাটে নাটকৰ এই সংজ্ঞাক নাকচ কৰি দিছিল। চকুৰে নেদেখাকৈও কেৱল শ্ৰৱণেন্দ্ৰিয়ৰ মাজেদিও যে সম্পূৰ্ণভাৱে একোখন নাটক উপভোগ কৰিব পাৰি সেই কথা প্ৰতিপন্ন কৰিছিল। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ যোগেদি অনাতাঁৰ নাটৰ এই ধাৰাৰ আৰম্ভণি কৰা নাট্যপ্ৰভাকৰ সত্যপ্ৰসাদ বৰুৱা চিৰদিন জীয়াই থাকিব শ্ৰোতাসকলৰ হৃদয়ত। তেখেতৰ কৰ্মৰাজিয়ে অনুপ্ৰাণিত কৰি যাব প্ৰতিটো প্ৰজন্মৰ নাট্য চৰ্চা কৰা ব্যক্তিসকলক।
7: অভিলেখাগাৰৰ পৰা অনুষ্ঠানটি আজিলৈ ইমানতে অন্ত পৰিল। অনুষ্ঠানটি যুগুতাই আগবঢ়ালে ইন্দ্ৰজিৎ দাসে।

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মইও এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: ভিডিঅ' লাইক কৰিলে পইচা পাম, ইমান সহজ।
5: অচিনাকি লিংকত ক্লিক নকৰিব। RBIয়ে কয়,
6: জানি ৰক, সতৰ্ক হৈ ৰক।
7: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
8: হয়,
7: সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে। পিছে এনে যত্ন ক'ত পালি?
8: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
7: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
8: নহয় অ,
7: শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
8: অঁ, সঁচাকৈ বৰ ভাল কথা,
7: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।

0: উনাশী বছৰত আকাশবাণী গুৱাহাটী।
1: এক জুলাইত প্ৰতিষ্ঠাৰ উনাশী বছৰত প্ৰৱেশ কৰিব উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো অনাতাঁৰ কেন্দ্ৰ আকাশবাণী গুৱাহাটীয়ে।
2: বহুজনৰ হিত আৰু সুখৰ অৰ্থে অব্যাহত এই অনিৰুদ্ধ যাত্ৰাক উদযাপন কৰাৰ মানসেৰে আপোনালৈ আমাৰ সাদৰ আমন্ত্ৰণ।
1: এক জুলাইৰ সন্ধিয়া 6:30 পৰা গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আকাশবাণী গুৱাহাটীৰ প্ৰতিষ্ঠা দিৱসৰ বিশেষ আয়োজন
2: উপজা দিনৰ সুবাস।
0: পৰিৱেশিত হ'ব নন্দিতা শৰ্মাৰ কণ্ঠত লঘু শাস্ত্ৰীয় সংগীত,
1: সুভেশ বসুৰ হাৱাইন গীটাৰত লঘু সংগীতৰ সুৰ।
2: আৰু কণ্ঠশিল্পী মঞ্জুষ্ণা মহন্ত গোস্বামীৰ সৈতে আলাপ আৰু গীত।

0: লগতে উন্মোচন কৰা হ'ব পূৰ্বে আকাশবাণীয়ে প্ৰকাশ কৰা আকাশী নামৰ আলোচনীৰ এমুঠি নিৰ্বাচিত লেখাৰ সংকলন আকাশী।
1: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু খণ্ডিক পাছতে আঞ্চলিক বাতৰি 8 বজাত সমাচাৰ প্ৰভাত আৰু 8:15 মৰ্ণিং নিউজ শুনিবলৈ পাব।
2: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড় বাতৰিৰ সৈতে মই কুমাৰ ডেভিড দাস। ৰাজ্যৰ 5খন চিকিৎসা মহাবিদ্যালয় হাস্পতালে ৰাষ্ট্ৰীয় চিকিৎসালয় আৰু স্বাস্থ্যসেৱা প্ৰদানকাৰী প্ৰত্যয়ন পৰিষদ NABHৰ স্বীকৃতি লাভ কৰিছে। ইয়াৰ ভিতৰত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল, অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাল, বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতাল, যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতাল আৰু তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাল আছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰি কয় যে ৰাজ্যৰ স্বাস্থ্যখণ্ড জনসাধাৰণৰ বাবে অধিক লাভদায়ক কৰাৰ বাবে ব্যাপক সংস্কাৰ আৰু নতুন যুগৰ অত্যাধুনিক পদক্ষেপ লোৱা হৈছে। ৰাজ্য চৰকাৰী চিকিৎসা মহাবিদ্যালয়সমূহত উন্নত মানসম্পন্ন আৰু বিশ্বাসযোগ্য স্বাস্থ্যসেৱা সুনিশ্চিত কৰাৰ লক্ষ্যৰে NABHৰ স্বীকৃতি লাভৰ বাবে আহ্বান জনোৱা হৈছিল আৰু এই 5খন চিকিৎসা মহাবিদ্যালয় হাস্পতালে এই বিশেষ স্বীকৃতি লাভ কৰিবলৈ সমৰ্থ হৈছে বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত এই স্বীকৃতিৰ বাবে ইতিমধ্যে পৰিদৰ্শন সম্পন্ন হোৱা বুলিও ডঃ শৰ্মাই উল্লেখ কৰে। তেওঁ লগতে ডিব্ৰুগড় আৰু লখিমপুৰৰ অসম কৰ্কট ৰোগ পৰিচৰ্যা কেন্দ্ৰয়ো এই স্বীকৃতি লাভ কৰা বুলি জানিবলৈ দিয়ে। এইপিনে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত কালি এখন সংবাদমেলযোগে চিকিৎসা মহাবিদ্যালয়খনৰ অধ্যক্ষ ডাঃ অশ্বুত বৈশ্যই কয় যে যোৱা 15 আৰু 16 ফেব্ৰুৱাৰীত NABHৰ মূল্যায়ন প্ৰক্ৰিয়া সম্পন্ন হৈছিল। সেই অনুসৰি আৰম্ভ কৰা আনুষ্ঠানিক প্ৰক্ৰিয়াৰ অন্তত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ে চূড়ান্ত স্বীকৃতিৰ প্ৰমাণ পত্ৰ লাভ কৰিছে। তেওঁ লগতে সফলতাৰ বাবে চিকিৎসা মহাবিদ্যালয়খনৰ চিকিৎসক, শিক্ষক আৰু সকলো কৰ্মচাৰীকেই ধন্যবাদ জ্ঞাপন কৰিছে।

0: অৰুণাচল প্ৰদেশৰ নৱগঠিত কেই পাইনৰ জিলাৰ য়াজাৰি চক্ৰৰ অন্তৰ্গত নিপকো প্ৰকল্প কলনীত পৰহিৰে পৰা হোৱা ধাৰাষাৰ বৰষুণৰ বাবে প্ৰবল বানৰ সৃষ্টি হৈছে। নিপকোৰ সূত্ৰই প্ৰকাশ কৰা মতে বানৰ ফলত নিপকো কলনীৰ সমীপৰ এখন নিৰ্মীয়মান প্ৰতিৰোধক দেৱাল খহি পৰে আৰু হঠাতে অহা ঢলে অঞ্চলটোৰ ব্যাপক ক্ষতিসাধন কৰে। তীব্ৰ গতিৰে সোমাই অহা পানীয়ে কেইবাটাও আৱাসিক কোৱাৰ্টাৰৰ ক্ষতিসাধন কৰে। এনে পৰিস্থিতিত অসম চৰকাৰে ৰাজ্যত হাই এলাৰ্ট জাৰি কৰিছে। প্ৰশাসনে ৰাজ্যৰ কেইবাখনো জিলাত বানৰ প্ৰভাৱ পৰাৰ আশংকা প্ৰকাশ কৰিছে। এই সন্দৰ্ভত জলসম্পদ মন্ত্ৰী সুশান্ত বৰগোহাঁই এইদৰে কয়।
1: আজিৰ সমস্যাটো হৈছে একেবাৰে চাডেনলি এইটো এটা এটমস্ফিয়াৰ ক্ৰিয়েচন, এইটো এটা ভগৱানৰ সৃষ্টি বুলি ক'লেও ভুল নহয়। এইটো চাডেনলি এটা ক্লাউড ব্ৰাষ্ট হ'লে মানে তৎক্ষণিকভাৱে যিটো ফ্লেশ ফ্লাড হয়, বানপানী আহে, সেইটো পানীহে আজি আমি এনেকুৱা ধৰণৰ প্ৰকৃতিৰ লগত যুঁজি থাকিব পৰা আমাৰ বহুত শক্তিও নাই। তথাপিও আমি যিখিনি আমি নামনি অঞ্চলত এইডোখৰত আছে, অন্তত আমাৰ চৰকাৰী যিখিনি ব্যৱস্থা, সেই ব্যৱস্থাইদি অন্তত ৰাইজক যাতে ৰক্ষা কৰিব পৰা যায় তাৰ বিষয়ে অতি দুখজনক। নিশ্চিতভাৱে আমি আমাৰ মুখ্য সচিবে যিখিনি কৰিবলগীয়া কাম বা চৰকাৰে যিখিনি কৰিবলগীয়া কাম সেইখিনি নিশ্চিতভাৱে কৰিব, আমিও সহায় আগবঢ়াম। এইটো অকল অসমীয়া পৰিয়াল বুলি নহয়, আমাৰ চুবুৰীয়া ৰাজ্য আৰু এইখিনি আমাৰ একেবাৰে নিজৰ এটা আত্মিক সম্বন্ধ থকা, নিশ্চিতভাৱে আমি তাতো যিখিনি আমাৰ চৰকাৰৰ ফালৰ পৰা কৰিবলগীয়া কাম সেইখিনি আমি আমাৰ প্ৰশাসনৰ যোগেদি আমি কৰাৰ ব্যৱস্থা।
0: বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি বিগত সময়ছোৱাত অৰুণাচল প্ৰদেশৰ য়াজালি অঞ্চলত 72.8 মিলিমিটাৰ বৰষুণ হৈছে। অঞ্চলটোত বিশেষকৈ কালি পুৱা হোৱা বৰষুণে আকস্মিক বানৰ বাবে ৰঙানদী জলবিদ্যুৎ প্ৰকল্পৰ এখন গেট খুলি দিবলগীয়া হয়। ইয়াৰ প্ৰভাৱ অসমৰ ধেমাজি, লখিমপুৰ, বিশ্বনাথ আৰু শোণিতপুৰ জিলাত পৰিব পাৰে বুলি সতৰ্কতা জাৰি কৰা হৈছে। এই প্ৰভাৱ পৰ্যায়ক্ৰমে অন্য জিলা হৈ ধুবুৰীলৈকে বিয়পিব পাৰে বুলি সতৰ্কবাণীত উল্লেখ কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশমৰ্মে মুখ্য সচিব ডঃ ৰবি কটাই সংশ্লিষ্ট সকলো কৰ্তৃপক্ষৰ সৈতে আলোচনা কৰি তেওঁলোকক সতৰ্ক হৈ থাকিবলৈ নিৰ্দেশ দিছে। ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী, ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী আৰু অন্য জৰুৰীকালীন সঁহাৰি সংস্থাসমূহক প্ৰয়োজন হলে নিয়োজিত কৰিব পৰাকৈ সাজু কৰি ৰখা হৈছে। জনসাধাৰণক যিকোনো জৰুৰীকালীন পৰিস্থিতিৰ সন্মুখীন হলে 600-188-628 নম্বৰত ফোন কৰি জনাবলৈ কোৱা হৈছে। সমগ্ৰ শিক্ষা অসমে শিক্ষানুষ্ঠানসমূহক ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ 10 দিন বেগবিহীন দিন হিচাপে পালন কৰিবলৈ সকলো জিলাৰ মিছন সমন্বয়ক, বিদ্যালয় পৰিদৰ্শক আৰু জিলা প্ৰাথমিক শিক্ষা বিষয়ালৈ পত্ৰ প্ৰেৰণ কৰিছে। পত্ৰখনত 2026-27 শৈক্ষিক বৰ্ষত বেগবিহীন দিন পালনৰ সময়ত কেনেধৰণৰ কাৰ্যকলাপ গ্ৰহণ কৰা হ'ব সেই বিষয়টো উল্লেখ কৰা হৈছে। সেই অনুসৰি ছাত্ৰ ছাত্ৰীসকলে বেগ অবিহনে বিদ্যালয়লৈ যোৱা দিনকেইটাত শ্ৰেণীকোঠাৰ বাহিৰত হাতে কামে কেতবোৰ কাৰ্য সম্পাদন কৰিব লাগিব।

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই অ?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মই এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
5: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
4: তাৰ মানে?
5: মানেটো হ'ল হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।

0: ৭৯ বছৰত আকাশবাণী গুৱাহাটী
1: এক জুলাইত প্ৰতিষ্ঠাৰ ৭৯ বছৰত প্ৰৱেশ কৰিব উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো অনাতাঁৰ কেন্দ্ৰ আকাশবাণী গুৱাহাটীয়ে।
2: বহুজনৰ হিত আৰু সুখৰ অৰ্থে অব্যাহত এই অনিৰুদ্ধ যাত্ৰাক উদযাপন কৰাৰ মানসেৰে আপোনালৈ আমাৰ সাদৰ আমন্ত্ৰণ।
1: এক জুলাইৰ সন্ধিয়া ৬:৩০ পৰা গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আকাশবাণী গুৱাহাটীৰ প্ৰতিষ্ঠা দিৱসৰ বিশেষ আয়োজন
2: উপজা দিনৰ সুবাস।
0: পৰিৱেশিত হ'ব নন্দিতা শৰ্মাৰ কণ্ঠত লঘু শাস্ত্ৰীয় সংগীত,
1: সুভেশ বসুৰ হাৱাইন গীটাৰত লঘু সংগীতৰ সুৰ,
2: আৰু কণ্ঠশিল্পী মঞ্জুষ্ঠা মহন্ত গোস্বামীৰ সৈতে আলাপ আৰু গীত।

0: লগতে উন্মোচন কৰা হ'ব পূৰ্বে আকাশবাণীয়ে প্ৰকাশ কৰা আকাশী নামৰ আলোচনীৰ এমুঠি নিৰ্বাচিত লেখাৰ সংকলন আকাশী
1: আৰু আকাশবাণীৰ 90 বছৰ উপলক্ষে আকাশবাণী গুৱাহাটী কেন্দ্ৰই প্ৰকাশ কৰি উলিওৱা এখন ই মেগাজিন
0: উপজা দিনৰ সুবাস
2: 1 জুলাইৰ সন্ধিয়া 6:30 পৰা গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত
3: আপোনাক সাদৰ আমন্ত্ৰণ জনালোঁ।

0: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতে পুৱাৰ আঞ্চলিক বাতৰি আৰু 9:15 জিলাৰ ৰেহৰূপ শুনিবলৈ।
1: এয়া আকাশবাণী গুৱাহাটী পুৱা আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ মাজত আছে। অৰুণাচল প্ৰদেশৰ আকস্মিক বানৰ পৰিপ্ৰেক্ষিতত অসমত হাই এলাৰ্ট। ৰাজ্যৰ 5খন চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ ৰাষ্ট্ৰীয় চিকিৎসালয় আৰু স্বাস্থ্যসেৱা প্ৰদানকাৰী প্ৰত্যয়ন পৰিষদৰ স্বীকৃতি। অসমৰ 12খন জিলাৰ আয়ুক্তসহ ৰাজ্য প্ৰশাসনত ব্যাপক সাল সলনি। অম্বুবাচীৰ আজি চতুৰ্থ দিনাও মা কামাখ্যাৰ আশীষ ল'বলৈ দেশ বিদেশৰ লাখ লাখ ভক্তৰ ভিৰ। আজি নিশা 12:13 অম্বুবাচীৰ নিবৃত্তি। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত দক্ষিণ কোৰিয়াৰ বিৰুদ্ধে দক্ষিণ আফ্ৰিকাৰ 1-0 জয়লাভ। নমস্কাৰ, বাতৰিৰ সৈতে মই কুমাৰ ডেভিড দাস। এতিয়া শুনক বিতং বাতৰি। অৰুণাচল প্ৰদেশৰ নৱগঠিত কেইপানিয়াৰ জিলাৰ য়াজালি চক্ৰ অন্তৰ্গত নিপকু প্ৰকল্প কলনীত পৰহিৰে পৰা হোৱা ধাৰাষাৰ বৰষুণৰ বাবে প্ৰবল বানৰ সৃষ্টি হয়। নিপকু সূত্ৰই প্ৰকাশ কৰা মতে বানৰ ফলত নিপকু কলনীৰ সমীপৰ এখন নিৰ্মীয়মান প্ৰতিৰোধক দেৱাল খহি পৰে আৰু হঠাতে অহা ঢলে অঞ্চলটোৰ ব্যাপক ক্ষতিসাধন কৰে। তীব্ৰগতিত সোমাই অহা পানীয়ে কেইবাটাও আৱাসিক কোৱাৰ্টাৰৰো ক্ষতিসাধন কৰে। এনে পৰিস্থিতিত অসম চৰকাৰে ৰাজ্যত হাই এলাৰ্ট জাৰি কৰিছে। প্ৰশাসনে ৰাজ্যৰ কেইবাখনো জিলাত বানৰ প্ৰভাৱ পৰাৰ আশংকাও প্ৰকাশ কৰিছে। এই সন্দৰ্ভত জলসম্পদ মন্ত্ৰী সুশান্ত বৰগোহাঁই এইদৰে কয়।
2: আজিৰ সমস্যাটো হৈছে একেবাৰে চাডেনলি এইটো এটা এটমস্ফিয়াৰৰ ক্ৰিয়েচন, এইটো এটা ভগৱানৰ সৃষ্টি বুলি ক'লেও ভুল নহয়। এইটো চাডেনলি এটা ক্লাউড ব্ৰাষ্ট হ'লে মানে তৎক্ষণিকভাৱে যিটো ফ্লেশ ফ্লাড হয়, বানপানী আহে, সেইটো পানীহে আজি আমি এনেকুৱা ধৰণৰ প্ৰকৃতিৰ লগত যুঁজি থাকিব পৰা আমাৰ বহুত শক্তিও নাই। তথাপিও আমি যিখিনি আমি নামনি অঞ্চলত এইডোখৰত আছে, অন্তত আমাৰ চৰকাৰী যিখিনি ব্যৱস্থা, সেই ব্যৱস্থাই দি অন্তত ৰাইজক যাতে ৰক্ষা কৰিব পৰা যায় তাৰ বিষয়ে অতি দুখজনক। নিশ্চিতভাৱে আমি আমাৰ মুখ্য সচিবে যিখিনি কৰিবলগীয়া কাম বা চৰকাৰে যিখিনি কৰিবলগীয়া কাম সেইখিনি নিশ্চিতভাৱে কৰিব, আমিও সহায় আগবঢ়াম। এইটো অকল অসমীয়া পৰিয়াল বুলি নহয়, আমাৰ চুবুৰীয়া ৰাজ্য আৰু এইখিনি আমাৰ একেবাৰে নিজৰ এটা আত্মিক সম্বন্ধ থকা, নিশ্চিতভাৱে আমি তাতো যিখিনি আমাৰ চৰকাৰৰ ফালৰ পৰা কৰিবলগীয়া কাম সেইখিনি আমি আমাৰ প্ৰশাসনৰ যোগে।

0: আমি কৰাৰ ব্যৱস্থা
1: বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি বিগত সময়ছোৱাত অৰুণাচল প্ৰদেশৰ ৰিয়াজালি অঞ্চলত 72.8 মিলিমিটাৰ বৰষুণ হৈছে। অঞ্চলটোত বিশেষকৈ কালি পুৱা হোৱা বৰষুণে আকস্মিক বানৰ বাবে ৰঙানদী জলবিদ্যুৎ প্ৰকল্পৰ এখন গেট খুলি দিবলগীয়া হয়। ইয়াৰ প্ৰভাৱ অসমৰ ধেমাজি, লখিমপুৰ, বিশ্বনাথ আৰু শোণিতপুৰ জিলাত পৰিব পাৰে বুলি সতৰ্কতা জাৰি কৰা হৈছে। এই প্ৰভাৱ পৰ্যায়ক্ৰমে অন্য জিলা হৈ ধুবুৰীলৈকে বিয়পিব পাৰে বুলি সতৰ্কবাণীত উল্লেখ কৰা হৈছে। ইপিনে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মৰ্মে মুখ্য সচিব ডঃ ৰবি কোটাই সংশ্লিষ্ট সকলো কৰ্তৃপক্ষৰ সৈতে আলোচনা কৰি তেওঁলোকক সতৰ্ক হৈ থাকিবলৈ নিৰ্দেশ দিছে। ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী, ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী আৰু অন্য জৰুৰীকালীন সঁহাৰি সংস্থাসমূহক প্ৰয়োজন হলেই নিয়োজিত কৰিব পৰাকৈ সাজু কৰি ৰখা হৈছে। বানৰ সময়ছোৱাত সৃষ্টি হোৱা কোবাল সোঁতলৈ চাই জনসাধাৰণক বানৰ কবলত পৰা এলেকালৈ নাযাবলৈ আৰু থলুৱাভাৱে নিৰ্মিত নাৱেৰে ব্ৰহ্মপুত্ৰৰ বুকুৰে যাতায়াত নকৰিবলৈ পৰামৰ্শ দিয়া হৈছে। জনসাধাৰণক যিকোনো জৰুৰীকালীন পৰিস্থিতিৰ সন্মুখীন হলে 6000188628 নম্বৰত ফোন কৰি জনাবলৈ কোৱা হৈছে। ৰাজ্যৰ 5খন চিকিৎসা মহাবিদ্যালয় হাস্পাতালে ৰাষ্ট্ৰীয় চিকিৎসালয় আৰু স্বাস্থ্যসেৱা প্ৰদানকাৰী প্ৰত্যয়ন পৰিষদ NABHৰ স্বীকৃতি লাভ কৰিছে। ইয়াৰ ভিতৰত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতাল, অসম চিকিৎসা মহাবিদ্যালয় হাস্পাতাল, বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পাতাল, যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পাতাল আৰু তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পাতাল আছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰি কয় যে ৰাজ্যৰ স্বাস্থ্যখণ্ডত জনসাধাৰণৰ বাবে অধিক লাভদায়ক কৰাৰ বাবে ব্যাপক সংস্কাৰ আৰু নতুন যুগৰ অত্যাধুনিক পদক্ষেপ লোৱা হৈছে। ৰাজ্য চৰকাৰে চিকিৎসা মহাবিদ্যালয়সমূহত উন্নত মানসম্পন্ন আৰু বিশ্বাসযোগ্য স্বাস্থ্যসেৱা সুনিশ্চিত কৰাৰ লক্ষ্যৰে NABHৰ স্বীকৃতি লাভ কৰাৰ বাবে আহ্বান জনোৱা হৈছিল আৰু এই 5খন চিকিৎসা মহাবিদ্যালয় হাস্পাতালে এই বিশেষ স্বীকৃতি লাভ কৰিবলৈ সমৰ্থ হোৱা বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পাতালত এই স্বীকৃতিৰ বাবে ইতিমধ্যে পৰিদৰ্শন সম্পন্ন হোৱা বুলিও তেওঁ উল্লেখ কৰে। তেওঁ লগতে ডিব্ৰুগড় আৰু লখিমপুৰৰ অসম কৰ্কট ৰোগ পৰিচৰ্যা কেন্দ্ৰয়ো এই স্বীকৃতি লাভ কৰাৰ কথা জানিবলৈ দিয়ে। এপিনে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতালত কালি এখন সংবাদমেলযোগে চিকিৎসা মহাবিদ্যালয়খনৰ অধ্যক্ষ ডাঃ অচ্যুত বৈশ্যই কয় যে যোৱা 15 আৰু 16 ফেব্ৰুৱাৰীত NABHৰ মূল্যায়ন প্ৰক্ৰিয়া সম্পন্ন হৈছিল। সেই অনুসৰি আৰম্ভ কৰা আনুষ্ঠানিক প্ৰক্ৰিয়াৰ অন্তত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ে চূড়ান্ত স্বীকৃতি প্ৰমাণপত্ৰ লাভ কৰে। তেওঁ লগতে সফলতাৰ বাবে চিকিৎসা মহাবিদ্যালয়খনৰ চিকিৎসক, শিক্ষক আৰু সকলো কৰ্মচাৰীকেই ধন্যবাদ জ্ঞাপন কৰে। ৰাজ্যৰ 12খন জিলাৰ আয়ুক্তসহ ৰাজ্য প্ৰশাসনত ব্যাপক সাল সলনি কৰা হৈছে। কৰ্মচাৰী বিভাগে কালি প্ৰকাশ কৰা অধিসূচনা অনুসৰি জনস্বাস্থ্য কাৰিকৰী, জলসম্পদ, গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ বিশেষ মুখ্য সচিব ছৈয়দ্দিন আব্বাছিক গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ দায়িত্বৰ পৰা অব্যাহতি দি জলসিঞ্চন বিভাগৰ অতিৰিক্ত দায়িত্ব দিয়া হৈছে। সমগ্ৰ শিক্ষাৰ পৰিচালন সঞ্চালক ডঃ ওম প্ৰকাশক বন, দক্ষতা নিয়োগ আৰু উদ্যম বিভাগৰ সচিব হিচাপে হোজাৰ জিলায়ুক্ত দেৱপ্ৰসাদ মিশ্ৰক গৃহ বিভাগৰ সচিব, চিৰাঙৰ আয়ুক্ত মধুসূদন নাথক কৃষি বিভাগৰ সচিব, ধুবুৰী আয়ুক্ত মেঘনীতি দাহালক বিত্ত বিভাগৰ সচিব আৰু AIDCৰ পৰিচালন সঞ্চালক হিচাপে, বৰপেটাৰ আয়ুক্ত ৰোহন কুমাৰ ঝাক বৰাক উপত্যকা উন্নয়ন বিভাগৰ সচিব হিচাপে, ৰূপান্তৰ আৰু উন্নয়ন বিভাগৰ সচিব পি বিজয় ভাস্কৰ ৰেড্ডীক সংখ্যালঘু কল্যাণ আৰু উন্নয়ন বিভাগৰো সচিব হিচাপে নিয়োগ কৰা হৈছে। একেদৰে মুখ্যমন্ত্ৰী সচিবালয়ৰ সচিব তথা AIDCৰ পৰিচালন সঞ্চালক এইচ এন গৌতমক AIDCৰ পৰিচালন সঞ্চালকৰ পৰা অব্যাহতি দি বিত্ত বিভাগৰ সচিব হিচাপে অতিৰিক্ত দায়িত্ব দিয়া হৈছে। কাছৰ আয়ুক্ত আয়ুষ গাৰ্গক সমগ্ৰ শিক্ষা অসমৰ মিছন পৰিচালন সঞ্চালক হিচাপে, বঙাইগাঁৱৰ আয়ুক্ত দিবাকৰ নাথক ধুবুৰী আয়ুক্ত হিচাপে, সংখ্যালঘু কল্যাণ, বৰাক উপত্যকা উন্নয়ন আৰু জলসিঞ্চন বিভাগৰ সচিব আদিত্য বিক্ৰম যাদৱক অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ৰ সঞ্চালক হিচাপে অতিৰিক্ত দায়িত্ব দিয়া হৈছে। গৃহ বিভাগৰ অতিৰিক্ত সচিব মাছন্দাম মগদালিন পাৰ্টিনক মুখ্যমন্ত্ৰী সচিবালয়ৰ অতিৰিক্ত সচিব, দক্ষিণ চালমাৰা মানকাছৰ আয়ুক্ত ৰাহুল কুমাৰ গুপ্তাক কাছাৰৰ আয়ুক্ত, ওদালগুৰিৰ আয়ুক্ত জয় বিকাশক হাইলাকান্দিৰ আয়ুক্ত, মাজুলীৰ আয়ুক্ত সৃষ্টি সিঙক মৰিগাঁৱৰ আয়ুক্ত, বিক্ৰীকৰ বিভাগৰ বিশেষ আয়ুক্ত পৰীক্ষিত থৌদমক দক্ষিণ চালমাৰা মানকাছৰ আয়ুক্ত, সাধাৰণ প্ৰশাসন বিভাগৰ সঞ্জয় দত্তক হোজাইৰ আয়ুক্ত, ৰাজহ বিভাগৰ অতিৰিক্ত সচিব ৰাতুল চন্দ্ৰ পাঠকক মাজুলীৰ আয়ুক্ত, মৰিগাঁৱৰ আয়ুক্ত অনামিকা তেৱাৰীক উদ্যোগ বিভাগৰ অতিৰিক্ত সচিব আৰু প্ৰশাসনীয় সচিব তথা প্ৰশিক্ষণ, পেঞ্চন আৰু ৰাজহুৱা ওজৰ আপত্তি নিষ্পত্তি বিভাগৰ অতিৰিক্ত সচিব নৱদীপ পাঠকক বৰপেটাৰ আয়ুক্ত হিচাপে বদলি কৰা হৈছে। একেদৰে মহিলা আৰু শিশু উন্নয়ন বিভাগৰ অতিৰিক্ত সচিব পুলক পাটগিৰিক ওদালগুৰি আয়ুক্ত হিচাপে

0: দৰং জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া কৰবী শইকীয়াক কৰণক বিশ্বনাথৰ আয়ুক্ত, বিশ্বনাথৰ আয়ুক্ত লক্ষীনন্দন চহৰীয়াক বঙাইগাঁৱৰ আয়ুক্ত হিচাপে আৰু কৃষি বিভাগৰ যুটীয়া সচিব গকুল চন্দ্ৰ বৰাক চিৰাঙৰ আয়ুক্ত হিচাপে বদলি কৰা হৈছে। সমগ্ৰ শিক্ষা অসমে শিক্ষানুষ্ঠানসমূহক ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ দহ দিন বেগবিহীন দিন হিচাপে পালন কৰিবলৈ সকলো জিলাৰ মিছন সমন্বয়ক, বিদ্যালয় পৰিদৰ্শক আৰু জিলা প্ৰাথমিক শিক্ষা বিষয়ালৈ পত্ৰ প্ৰেৰণ কৰিছে। পত্ৰখনত 2026-27 শৈক্ষিক বৰ্ষত বেগবিহীন দিন পালনৰ সময়ত কেনেধৰণৰ কাৰ্যকলাপ গ্ৰহণ কৰা হ'ব সেই বিষয়টো উল্লেখ কৰা হৈছে। সেই অনুসৰি ছাত্ৰ ছাত্ৰীসকলে বেগ অবিহনে বিদ্যালয়লৈ যোৱা দিনকেইটাত শ্ৰেণীকোঠাৰ বাহিৰত হাতে কামে কেতবোৰ কাৰ্য সম্পাদন কৰিব লাগিব। এদিনকেইটাত ছাত্ৰ ছাত্ৰীসকলক গছৰ সৈতে বন্ধুত্ব কৰা, বিশেষজ্ঞৰ সৈতে কথোপকথন, হস্ততাঁত, হস্তশিল্প উদ্যোগ, চাহ উদ্যোগ পৰিদৰ্শন, ভাস্কৰ্য আৰু কলা সম্বন্ধীয় কাৰ্যকলাপ, দুগ্ধপাম, পুখুৰী, পশুধন, উদ্যান শস্য আদি পৰিদৰ্শন ব্যৱস্থা কৰাৰ বাবে পত্ৰত উল্লেখ কৰা হৈছে। অম্বুবাচীৰ আজি চতুৰ্থ দিনা মা কামাখ্যাৰ আশীষ ল'বলৈ শক্তিপীঠ কামাখ্যা ধামত দেশ বিদেশৰ লাখ লাখ ভক্তই ভিৰ কৰিছে। পুৱা 5 বজাত নীলাচলৰ পাদদেশত থকা প্ৰৱেশদ্বাৰ খুলি দিয়াৰ পাছৰে পৰা কামাখ্যা ধামলৈ ভক্ত দৰ্শনাৰ্থীৰ লানি নিচিগা সোঁত বৈছে। ভক্তসকলৰ সমাগমৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ পৰ্যটন বিভাগ, জিলা প্ৰশাসন আৰু মন্দিৰ কৰ্তৃপক্ষই যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। একাংশ দল সংগঠনৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ স্বেচ্ছাসেৱী সংগঠনসমূহে ভক্তসকললৈ সহায় সহযোগিতা আগবঢ়াই আহিছে। অম্বুবাচীলৈ অহা ভক্তৰ বাবে ভূতনাথ শ্মশান প্ৰাংগণত বিজেপিৰ কৃষক মৰ্চাৰ উদ্যোগত খাদ্যৰ ব্যৱস্থা কৰা হৈছে। যোৱা কেইদিনত অম্বুবাচী মেলাৰ বাটপথ প্লাষ্টিক, পানীৰ বটল আৰু পেলনীয়া সামগ্ৰীৰে কদজ্যম কৰাৰ অভিযোগ উত্থাপন হোৱাৰ পাছতেই কালি খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ে মেলাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়। মন্ত্ৰী শ্ৰীৰায়ে কামাখ্যা মন্দিৰৰ চৌহদ পৰিষ্কাৰ কৰি ৰাখিবৰ বাবে গুৱাহাটী পৌৰ নিগমৰ বিষয়া কৰ্মচাৰীসকলক কঠোৰ নিৰ্দেশ দিছে। বিষয়াসকলক অম্বুবাচীৰ প্ৰতিমুহূৰ্তৰ ফটো লাইভ লোকেশ্যন মন্ত্ৰীগৰাকীলৈ প্ৰেৰণ কৰিবলৈ কোৱা হৈছে। ইপিনে অম্বুবাচী মেলাত কৰ্তব্যত গাফিলতি কৰাৰ বাবে আব্দুল হুছেইন, প্ৰদীপ শৰ্মা, শিৱাশিষ বৰুৱা নামৰ তিনিগৰাকী বিষয়াক তৎকালীনভাৱে নিলম্বন কৰা হয়। আজি নিশা 12:02 অম্বুবাচী নিবৃত্তি হ'ব। দেৱী স্নানৰ পাছত সম্প্ৰতি বন্ধ থকা কামাখ্যা মন্দিৰৰ দুৱাৰ কাইলৈ পুৱা ভক্তৰ বাবে পুনৰ মুকলি কৰি দিয়া হ'ব। দেৱালয় কৰ্তৃপক্ষই কাইলৈ আৰু পৰহিলৈ দেৱী দৰ্শনৰ ব্যৱস্থা কৰিছে। ইয়াৰ বাবে আজি নিশাৰে পৰা বংশীবাগান খেলপথাৰত শাৰী পাতি টোকেন ল'ব লাগিব। বিধানসভা সচিবালয়ত সংঘটিত অনিয়মৰ তদন্ত শীঘ্ৰেই হ'ব। এই তদন্ত প্ৰক্ৰিয়া বৰ্তমানো স্থবিৰ হোৱা নাই আৰু শীঘ্ৰেই তদন্ত সমিতি গঠন কৰা হ'ব। বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে কালি দিছপুৰ প্ৰেছ ক্লাবৰ এই মাহৰ অতিথি শীৰ্ষক অনুষ্ঠানত অংশ লৈ এইদৰে প্ৰকাশ কৰে। অনুষ্ঠানত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত অধ্যক্ষ দাসে কয় যে কোনোৱেই আইনৰ ঊৰ্ধত নহয়। বিধানসভাৰ অনিয়ম সন্দৰ্ভত যিকোনো লোকে ন্যায়ালয়ৰ কাষ চাপিব অথবা বিধানসভা সচিবালয়ত তথ্য জনা আইনৰ জৰিয়তে তথ্য বিচাৰিব পাৰে বুলিও তেওঁ মন্তব্য কৰে। বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি কিছু সময় পূৰ্বে সমাপ্ত হোৱা গ্ৰুপ এৰ এখন খেলত দক্ষিণ আফ্ৰিকাই দক্ষিণ কোৰিয়াক 1-0 পৰাস্ত কৰিছে। মেক্সিকোত অনুষ্ঠিত একেটা গ্ৰুপৰ আন এখন খেলত মেক্সিকোৱে চেকিয়াক 3-0 পৰাস্ত কৰে। ইপিনে আজি পুৱতি নিশা অনুষ্ঠিত গ্ৰুপ বিৰ এখন খেলত ছুইজাৰলেণ্ডে কানাডাৰ বিৰুদ্ধে 2-1 ব্যৱধানত বিজয় সাব্যস্ত কৰে। ভেনকুভাৰত অনুষ্ঠিত খেলখনত বিজয়ৰ সুবাদত ছুইজাৰলেণ্ডে 7 পইণ্টৰ সৈতে পৰৱৰ্তী পৰ্যায়ত স্থান নিশ্চিত কৰে। এতিয়া আহক অৰূপ কুমাৰ শৰ্মাৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিসমূহত চকু ফুৰাওক।
1: অৰুণাচল প্ৰদেশত ডাৱৰ বিস্ফোৰণৰ ফলত হোৱা বান তথা অসমতো ইয়াৰ প্ৰভাৱ। অসমৰ কেইবাখনো জিলাত আহাৰমহীয়া বানৰ প্ৰকোপ। ৰাজ্যৰ কেইবাখনো চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ ৰাষ্ট্ৰীয় স্বীকৃতি। ৰাজ্যৰ প্ৰশাসনত ব্যাপক ৰদবদল আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ খবৰে আজি বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাত স্থান লাভ কৰিছে। অৰুণাচলত ডাৱৰ বিস্ফোৰণ সম্পৰ্কীয় বাতৰিটো অসমীয়া খবৰ কাকতে অৰুণাচলত মহাপ্ৰলয় শিৰোনামেৰে প্ৰকাশ কৰিছে। একেটা বাতৰি অসমীয়া প্ৰতিদিন কাকতে অৰুণাচলত ডাৱৰ বিস্ফোৰণৰ পিছতে অৱৰ্ণনীয় পৰিস্থিতি, মুহূৰ্ততে পানীৰ ঢলে উটুৱাই নিলে বহু গাঁও, নিপকৰ কলনী শিৰোনামেৰে প্ৰকাশ কৰিছে। দি আছাম ট্ৰিবিউন কাকতত বাতৰিটোক ফ্লেছ ফ্লাছ ৰেক হেবক ইন অৰুণাচল 5 Missing 17 Hurt শিৰোনামেৰে প্ৰথম পৃষ্ঠাত স্থান দিয়া হৈছে। আহাৰমহীয়া বানত ৰাজ্যৰ 7 জিলাৰ শতাধিক গাঁও প্ৰভাৱিত হোৱাৰ বাতৰি দৈনিক অসমকে ধৰি কেইবাখনো কাকতে প্ৰথম পৃষ্ঠাত

0: লাভ কৰিছে। গুৱাহাটী, বৰপেটা, যোৰহাট, তেজপুৰ আৰু অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ লগতে ডিব্ৰুগড় তথা লখিমপুৰৰ অসম কৰ্কটক পৰিচৰ্যা কেন্দ্ৰই ৰাষ্ট্ৰীয় চিকিৎসালয় আৰু স্বাস্থ্যসেৱা প্ৰদানকাৰী প্ৰত্যয়ন পৰিষদ NABHৰ স্বীকৃতি লাভ কৰাৰ এটা বাতৰি নিয়মীয়া বাৰ্তা, দৈনিক জনমভূমিকে ধৰি কেইবাখনো কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। ৰাজ্য চৰকাৰে এটা নিৰ্দেশযোগে ৰাজ্যৰ 11খন জিলাৰ আয়ুক্তৰ লগতে আন বিভিন্ন পৰ্যায়ত প্ৰশাসনিক ৰদ বদল কৰাৰ এটা বাতৰিক আমাৰ অসম আৰু দ্য চেণ্টিনেল কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। দৈনিক অগ্ৰদূত কাকতে বিশ্বকাপ ফুটবল সম্পৰ্কীয় এটা বাতৰি আই এম বেক ছটাকৈ বিশ্বকাপত গ'ল দি নতুন অভিলেখ ৰোনাল্ডোৰ শিৰোনামেৰে প্ৰকাশ কৰিছে। এতিয়া আহক আমি বাতৰিৰ মাজলৈ উভতি যাওঁ।
1: স্থানীয় বতৰ আগলি বতৰ অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে দুই এজাক বৰষুণ আৰু বিজুলী ঢেৰেকনি অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 33 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি পৰ্যায়ৰ আঞ্চলিক বতৰ বিজ্ঞান

ধন্যবাদ অৰূপ। বতৰৰ বতৰা। স্থানীয় বতৰৰ আগলি বতৰ অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে দুই এজাক বৰষুণ আৰু বিজুলী ঢেৰেকনি অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 33 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি পৰ্ঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অসম, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাৰ কোনো কোনো অংশত মজলীয়া বৰষুণ পৰাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দিছে। গুৱাহাটীৰ কামাখ্যা নিবাসী হেমেন মহন্তৰ কালি গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত দেহাৱসান ঘটে। তেওঁ অসমীয়া প্ৰতিদিন কাকতৰ আৰ্হি পাঠক হিচাপে কৰ্মৰত আছিল। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 57 বছৰ। অৰুণাচল প্ৰদেশৰ আকস্মিক বানৰ পৰিপ্ৰেক্ষিতত অসমত হাই এলাৰ্ট। ৰাজ্যৰ 5খন চিকিৎসা মহাবিদ্যালয়, হাস্পতাললৈ ৰাষ্ট্ৰীয় চিকিৎসালয় আৰু স্বাস্থ্যসেৱা প্ৰদানকাৰী প্ৰত্যয়ন পৰিষদৰ স্বীকৃতি। অসমৰ 12খন জিলাৰ আয়ুক্তসহ ৰাজ্য প্ৰশাসনত ব্যাপক সালসলনি। অম্বুবাচীৰ আজি 4ৰ্থ দিনা মা কামাখ্যাৰ আশীষ ল'বলৈ দেশ বিদেশৰ লাখ লাখ ভক্তৰ ভিৰ। আজি নিশা 12:02:13 অম্বুবাচী নিবৃত্তি। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত দক্ষিণ কোৰিয়াৰ বিৰুদ্ধে দক্ষিণ আফ্ৰিকাৰ 1-0 জয়লাভ। আমাৰ আজিৰ পুৱাৰ আঞ্চলিক বাতৰিত ইমানেই। খন্তেক পাছতে জিলাৰ ৰায়ৰূপ আৰু দিনৰ 11 বজাত আমাৰ পৰৱৰ্তী বাতৰি শুনিবলৈ পাব।

0: জিলার রেহরুখ।
1: নমস্কার, জিলার রেহরূপত আজি শুনক ডিব্ৰুগড় জিলার রেহরূপ। আমার সতি আছে ডিব্ৰুগড়ৰ পৰা আমাৰ সংবাদদাতা যাদৱ গগৈ। ডিব্ৰুগড় জিলাৰ পূব ৰাজচক্ৰৰ অধীনৰ বৃহত্তৰ মদাৰখাট মৌজাৰ তামোলবাৰীস্থিত অসমৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মনীষীসকলৰ অন্যতম ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্মগৃহ তামোলবাৰীক সংৰক্ষণ সম্বৰ্ধন কৰাৰ লগতে থলুৱা সাংস্কৃতিক উপাদান গীত মাত তথা বাৰেৰহণীয়া কলা সংস্কৃতিৰ ভঁৰাল আৰু গৱেষণা কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ লগতে ঐতিহাসিক পৰ্যটনৰ কেন্দ্ৰ হিচাপে প্ৰতিষ্ঠা কৰিবলৈ মদাৰখটীয়া ৰাইজে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাইছে। এই বিষয়ে সবিশেষ শুনক আমাৰ সংবাদদাতাৰ পৰা।
2: মহান শিল্পীগৰাকী 124 সংখ্যক জন্মদিনৰ উপলক্ষে স্থানীয় ৰাইজে মুখ্যমন্ত্ৰীক বিনম্ৰ অনুৰোধ জনোৱাৰ লগতে ৰাজ্যখনৰ ইমূৰৰ পৰা সিমূৰলৈ বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকী ঐতিহাসিক স্থান অসম আৰু অসমীয়া জাতিক প্ৰাণ প্ৰতিষ্ঠা কৰা কলা সাহিত্য সংস্কৃতি সাধনাৰ অমৰত্ব লাভ কৰা বিশিষ্ট ব্যক্তিসকলৰ স্মৃতি বিজড়িত স্থান বাসগৃহ আৰু অন্যান্য সম্পদসমূহ সংৰক্ষণ আৰু সম্বোধনৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰাই নহয় আকৰ্ষণীয় পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ়ি তোলাৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰি সৰ্বকালৰ বাবে এক সিদ্ধান্ত গ্ৰহণ কৰিছে। বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, সাংস্কৃতিক মন্ত্ৰী বিমল বৰা আৰু বৰ্তমানৰ বিত্ত বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই চলিত বিধানসভা অধিৱেশনৰ অনুষ্ঠিত হ'বলগীয়া বাজেট অধিৱেশনত এই বাসগৃহটো সংৰক্ষণ সম্বৰ্ধনৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিবলৈ স্থানীয় ৰাইজে অনুৰোধ জনোৱাৰ লগতে এই বাসগৃহটো সংৰক্ষণ আৰু সম্বৰ্ধনৰ বাবে অসমৰ এগৰাকী বিশিষ্ট সাহিত্যিক অনুবাদক একাডেমী বঁটাপ্ৰাপক দেৱী প্ৰসাদ বৰাবৰ্দীয় স্থানীয় যুৱক তথা সাংবাদিক আৰু জ্যোতি বাসগৃহটো সংৰক্ষণৰ বাবে একনিষ্ঠভাৱে লাগি থকা যাদৱ গগৈ মুখ্যমন্ত্ৰীক বিশেষভাৱে অনুৰোধ জনোৱাৰ লগতে চলিত বাজেট অধিৱেশনতে যাতে তামোলবাৰী ৰূপৰ বাসগৃহটো সংৰক্ষণ সম্বৰ্ধনৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ উপযুক্ত ধন আবণ্টন দিয়াৰ লগতে মাজুলীস্থিত সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ এটা শাখা আৰু কলা সংস্কৃতি গৱেষণা কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ বাবে মুখ্যমন্ত্ৰীক বিশেষভাৱে অনুৰোধ আৰু বিনম্ৰতাৰে আহ্বান জনাইছে।
1: জনসাধাৰণক চৰকাৰী বিভিন্ন আঁচনিৰ সুবিধা সহজে উপলব্ধ কৰোৱা, আঁচনিসমূহৰ বিষয়ে ৰাইজক সজাগ কৰোৱা, অভিযোগসমূহৰ সমাধান আৰু তৃণমূল পৰ্যায়ত জনকল্যাণমূলক সেৱা প্ৰদানৰ উদ্দেশ্যে ডিব্ৰুগড় জিলাৰ আটাইকেইটা বিধানসভা সমষ্টিত তিনিদিনীয়া জনকল্যাণ শিবিৰ 2026 কালিৰ পৰা আৰম্ভ কৰা হৈছে। এই বিষয়ে শুনক আমাৰ সংবাদদাতা যাদৱ গগৈৰ পৰা।
2: ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সুদীৰ্ঘ 12 বছৰীয়া কাৰ্যকালত জনসাধাৰণৰ উন্নয়নৰ বাবে গ্ৰহণ কৰা বিভিন্ন জনকল্যাণমূলক আঁচনিৰ সফল ৰূপায়ণৰ খতিয়ান ৰাইজৰ মাজত উপস্থাপন কৰা এই শিবিৰৰ মূল লক্ষ্য। ডিব্ৰুগড় সমষ্টিৰ মূল কাৰ্যসূচী ডিব্ৰুগড় বিধানসভা সমষ্টিৰ বিধায়ক প্ৰশান্ত ফুকন, ডিব্ৰুগড় জিলা আয়ুক্ত বিক্ৰম কৰি, জিলা প্ৰশাসনৰ উচ্চপদস্থ বিষয়া আৰু অন্যান্য গণ্য মান্য ব্যক্তিসকল উপস্থিত থাকি অনুষ্ঠানটো শুভাৰম্ভ কৰে। এই জনকল্যাণ শিবিৰত বিভিন্ন চৰকাৰী আঁচনি আৰু সেৱাসমূহৰ প্ৰদৰ্শন কৰাৰ

0: লগতে জনসাধাৰণৰ সুবিধাৰ্থে সেৱাসমূহ সহজলভ্য কৰি তোলা হৈছে। নাগৰিকসকলক আয়ুষ্মান ভাৰত, পি এম জন আৰোগ্য যোজনা, পি এম জন ধন যোজনা, পি এম কিষাণ সন্মান নিধি, কিষাণ ক্ৰেডিট কাৰ্ড, পি এম ফচল বীমা যোজনা, পি এম আৱাস যোজনা, ৰাষ্ট্ৰীয় সামাজিক সাহায্য কাৰ্যসূচী, অৰুণোদয় 3.0, মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আদিকে ধৰি জনসাধাৰণৰ সামাজিক অৰ্থনৈতিক উন্নয়নৰ লক্ষ্য গ্ৰহণ কৰা এই বিভিন্ন গুৰুত্বপূৰ্ণ আঁচনিৰ বিষয়ে ৰাইজক অৱগত কৰা হয়।
1: ডিব্ৰুগড়ৰ চাবুৱাত নিৰ্মাণ হৈ থকা আৰু ডিব্ৰুগড় হনুমান বক্স কানৈ মহাবিদ্যালয়ত পাঠদান কৰি থকা শ্ৰী শ্ৰী অনিৰুদ্ধ দেৱ ক্ৰীড়া বিশ্ববিদ্যালয়ে ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰি ৰাজ্যখনৰ লগতে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলক গৌৰৱান্বিত কৰি তুলিছে। এই বিষয়ে শুনক আমাৰ সংবাদদাতা যাদৱ গগৈৰ পৰা।
0: কেন্দ্ৰীয় ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰালয়ৰ উদ্যোগত আয়োজিত এই ৰাষ্ট্ৰীয় পৰ্যায়ৰ কাৰ্যসূচী বিশ্ববিদ্যালয়খনক এক বিশেষ শিতানত শ্ৰেষ্ঠত্ব সন্মানেৰে সন্মানিত কৰা হয়। নতুন দিল্লীৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত কেন্দ্ৰীয় ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰী মনসুখ মান্দাভিয়াই প্ৰদান কৰা এই বিশেষ সন্মান গ্ৰহণ কৰে বিশ্ববিদ্যালয়খনৰ পঞ্জীয়ক পংকজ বৰঠাকুৰে। শ্ৰী শ্ৰী অনিৰুদ্ধ ক্ৰীড়া বিশ্ববিদ্যালয়ৰ নিজৰ নতুন চৌহদটোৰ প্ৰথম দিনটোৰ পৰাই সম্পূৰ্ণৰূপে কেন্দ্ৰীয় ক্ৰীড়া যুৱ কল্যাণ মন্ত্ৰালয়ৰ স্বৰ্ণ বাহনযুক্ত কৰি ৰখা আৰু ফিট ইণ্ডিয়া নীতি নিয়মসমূহ ওচৰৰূপে পালন কৰি এই সৰ্বোচ্চ স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে। বঁটা প্ৰদানৰ সময়ত কেন্দ্ৰীয় মন্ত্ৰী ডক্টৰ মনসুখ মান্দাভিয়াই অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ ক্ৰীড়া বিশ্ববিদ্যালয়খনৰ শৈক্ষিক দিশক বিশেষভাৱে প্ৰশংসা কৰে।
1: জিলাৰ এহৰূপ আজিলৈ ইমানতে শেষ হ'ল। কাইলৈ পুৱা 9:15 পুনৰ লগ পাম আন এখন জিলাৰ এহৰূপৰ সৈতে। নমস্কাৰ।

জিলাৰ ৰেহৰূপ শুনিলে। আজি ডিব্ৰুগড় জিলাৰ ৰেহৰূপ শুনিবলৈ পালে। আমাৰ সৈতে আছিল ডিব্ৰুগড়ৰ পৰা আমাৰ সংবাদদাতা যাদৱ গগৈ। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু ফোন ইন কল্পতৰু। শ্ৰোতাসকল নিশ্চয় ৰৈ আছে এই অনুষ্ঠানটিৰ বাবে। ষ্টুডিঅ'ত আছো মই মিতালী বৰবৰা। শ্ৰোতাসকলে আমালৈ ফোন কৰিব পাৰে, নম্বৰ দুটি কৈছোঁ 03612662325 আৰু 9435405223। আপোনালোকে আমালৈ ফোন কৰক, আমি চেষ্টা কৰিম আপোনাৰ প্ৰিয় গীতটি শুনাবলৈ। তেনেহ'লে অনুষ্ঠানটি আৰম্ভ কৰিছোঁ জুবিন গাৰ্গৰ কণ্ঠৰ এটি গীতেৰে।

0: আমালোই টেলিফোন আহিছে। হেল্ল'
1: হেল্ল'
0: হয় নমস্কাৰ।
1: নমস্কাৰ বাইদেউ।
0: হয়, আপোনাৰ আজি আপুনি প্ৰথমগৰাকী শ্ৰোতা আমাৰ অনুষ্ঠানৰ সৈতে, যিগৰাকী শ্ৰোতা আমাৰ সৈতে সংযুক্ত হৈছে। হয়, কওকচোন কি কৰি আছে আপুনি, আপোনাৰ নামটো কওক প্ৰথমতে। হয়, আপুনি নিশ্চয় ঘৰৰ পৰাই ফোন কৰিছে আমালৈ।
1: হয় হয়,
0: আজি কি গীত শুনিব বিচাৰিছে? জোনাকী মনৰ যিকোনো এটি গীত। হয়, আছে আমাৰ লগত। হয়, ভালে আছো, আপুনি ভালে আছে? হয়, আৰু কোন কোন আছে আপোনাৰ ঘৰত?
1: মোৰ ঘৰত মোৰ মাইনা এজনী, মোৰ হাজবেণ্ড আৰু মই, আমি তিনিজনে মানুহ।
0: হয়, আৰু আপোনাৰ মাইনাজনী কিমান ডাঙৰ হৈছে?
1: মোৰ মাইনাজনী এবাৰ ক্লাছ 9 পাইছে।
0: হয়, আৰু এতিয়া আপুনি অকলে নে

0: স্কুলত?
1: হয়, মই এতিয়া তাৰমানে মাইনাৰ স্কুল বন্ধ দিছে, মানে সৰুবিলাকৰ পৰীক্ষা চলি আছে, তাইৰ পৰীক্ষা শেষ হৈছে, তাই আছে আৰু মই আছোঁ। এতিয়া হাজবেণ্ড কামলৈ গৈছে, হাজবেণ্ডৰ কাৰখানা আছে আৰু,
0: হয়
1: ৰাতিপুৱাতে যায়।
0: হয়, আপুনি আমাৰ অনুষ্ঠানলৈ আপুনি ফোন কৰিছে ৰাতিপুৱাই,
1: হয়তো
0: আপুনি কামৰ মাজতেই ফোন কৰিছে।
1: হয়, মই কামখিনি আজি সোনকালে কৰি থৈ দিছোঁ, মই ভাবিছোঁ ফোন কৰিম আৰু।
0: হয়, ঠিকে আছে, তেনেহ'লে আপুনি ফোন কৰিলে, ভাবিলে আৰু আপুনি ফোনটো পায়ো গ'ল, নহয় জানো? তেনেহ'লে আপোনাৰ সেই প্ৰিয় গীতটি শুনাওঁ, জুবিন গাৰ্গৰ কণ্ঠৰ।
1: বাইদেউ, মই কেইজনমান শ্ৰোতাৰ নাম ল'ব বিচাৰিছোঁ।
0: হয়, কওক।
1: মানস দুলাল, বনবাসী মণ্ডল দাদা, মঞ্জু বাইদেউ, জাহ্নৱী বাইদেউ আৰু ৰূপালী, এইকেইটালৈ মই গানটো উৎসৰ্গা কৰিলোঁ।
0: হয়, আপোনালোক আটাইকেইগৰাকীৰ বাবে মই এই গীতটি শুনাইছোঁ।
1: ধন্যবাদ।
0: ধন্যবাদ।

0: আৰু এগৰাকী শ্ৰোতা আমাৰ সৈতে সংযুক্ত হৈছে। হেল্ল'
1: হেল্ল' নমস্কাৰ, মই হিতেশ্বৰ লহকৰ।
0: হয় নমস্কাৰ, ক'ৰ পৰা কৈছে আপুনি?
1: মই বৰপেটা জিলাৰ লচিমা, এই সৰ্থেবাৰীৰ ওচৰতে।
0: হয়,
1: আমাৰ লচিমা গাঁওখনক বিখ্যাত, ৰাইজমেল হৈছিল এটা সময়ত।
0: হয়, আপুনি ভালে আছে?
1: ভালে আছো দিয়ক, বতৰে অলপ হেৰি কৰে আৰু, এইকেইদিন গোটেই বৰষুণ দি আছে।
0: হয়,
1: আজি অৱশ্যে আজি ৰ'দ একেবাৰে বঢ়িয়া, আজি বতৰ ভাল একেবাৰে।
0: হয়, আপুনি ঘৰতে আছে এতিয়া?
1: এই ঘৰতে আছো আৰু, এইখিনি সময় তাৰমানে এৰা দিয়া অসুবিধা না, ৰেডিঅ'ত ফোন কৰিব লাগে, বেলেগত গেলে ফোন কৰোঁ অৱশ্যে মই।
0: হয় নেকি?
1: হয় হয়, মই এনে বেলেগত গেলে ৰেডিঅ' লৈ যাওঁ মানুহ আছিলোঁ, এতিয়া এতিয়া নেনিও অৱশ্যে লগত।
0: হয়, কিমান বছৰৰ পৰা আপুনি ৰেডিঅ' শুনি আছে?
1: 72ৰ পৰা, 72ৰ পৰা হাইস্কুলত পঢ়ি থকাৰ পৰা, এতিয়া ৰিটায়াৰ্ড হৈ যোৱাৰ পিছতো ৰেডিঅ'ৰ মহটো মানে এৰিব পৰা নাই, আৰু ৰেডিঅ' আমাক বহুত দিছে অৱশ্যে, কথা কোৱা শিকাইছে আমাক ৰেডিঅ'ই, মোক অন্তত শিকাইছে কথা কোৱা, শিকাইছে শিকাইছে লেকচাৰ দিয়া শিকাইছে।
0: কি ক'লে?
1: লেকচাৰ দিব পৰা কৰি ৰেডিঅ'ই দিছে আমাক।
0: হয় হয়, ভাল লাগিছে। আৰু আৰু কিবা শিকাইছে নে ৰেডিঅ'ই আপোনাক?
1: আৰু শিকাইছে মানে এই যিটো ৰেডিঅ'ৰ যিটো মোহ, বেয়া কথা চিন্তা কৰাৰ সময় নাই, গান চান লাগিলে মনটো বেয়া লাগিল, লগে লগে ৰেডিঅ'টো দিলে আৰু মনটো ভাল লাগি যায়। এই যিটো ৰেডিঅ' আকৰ্ষণ, সেইটো আকৰ্ষণে কিন্তু বহুত শান্ত কৰি দিছে আমাক।
0: হয়,
1: আৰু মৰমীয়াল কৰিছে, মানুহে মানুহক ভাল পোৱা হেৰি কৰি দিছে, এতিয়া বিভিন্ন শ্ৰোতাৰ লগত যিটো সম্পৰ্ক হৈছে, মধুৰ সম্পৰ্ক, সেইটো কিন্তু ৰেডিঅ'ই কৰিছে।
0: হয়,
1: গতিকে সেই ক্ষেত্ৰত মই ৰেডিঅ' পৰিয়ালক বিশেষভাৱে ধন্যবাদ জনাইছো, আৰু মোৰ মৰমৰ কেইজনমান শ্ৰোতাৰ নাম ক'ব বিচাৰিছো।
0: হয় কওকচোন।
1: আনন্দ গন্ধিয়া, বংকিম দাস, কল্পনা আমিন, চন্দ্ৰমা দেৱী, লক্ষ্য চহৰীয়া, মাইনা দাস, মাধৱী নাথ, ৰূপালী কলিতা আৰু মোৰ ভাগিনী হাজেৰা বেগম।
0: হয়, আপুনি কোৱাই নাই যে আপুনি আজি কি গীত শুনিবলৈ বিচাৰিব।
1: ভূপেন হাজৰিকাৰ যিকোনো এটা বজাই দিলে হ'ল।
0: হয়, ধন্যবাদ জনাইছো।
1: ধন্যবাদ।
0: হয়, আপুনি আমাৰ অনুষ্ঠান শুনি থাকিব, আমালৈ ফোন কৰিব। ধন্যবাদ।

0: শ্রোতাসকলে শুনি আছে ফোন ইন গল্পটোৰ অনুষ্ঠানটি। আমি আৰু এটি ফোন লৈছো। হেল্ল'
1: হেল্ল' নমস্কাৰ।
0: হয় নমস্কাৰ।
1: গল্পটোৰ সমূহ শ্রোতা আৰু আকাশবাণী কৰ্মকর্তালে সুপ্রভাত জনাই মই গুৱাহাটীৰ এবিচি তৰুণ নগৰৰ পৰা জাহ্নৱী বৰদলৈ কলো।
0: হয় নমস্কাৰ।
1: মই ডাক সিনেমাখনৰ কিশোৰ কুমাৰৰ কণ্ঠৰ মেৰে দিল মে আজ কিয়া হে তো কেহে তুমি বতা দো সেই গীতটি শুনিব বিচাৰিছো আৰু এই গীতটি মই শফিকা আহমেদলৈ উচৰ্গা কৰিছো।
0: হয় ধন্যবাদ, বৰ ধুনীয়া গীত আপুনি আজি বাছি লৈছে শুনিবৰ বাবে। আপুনি ঘৰৰ পৰাই ফোন কৰিছে চাগে? আৰু আপুনি কি কৰি ভাল পায়?
1: মই ভাল পাওঁ, গান শুনি ভাল পাওঁ, মই লিখা মেলা কৰোঁ, সাহিত্য চৰ্চা কৰোঁ।

0: পত্ৰ লিখি থাকোঁ,
1: হয়
0: কিতাপো প্ৰকাশ পাইছে, এটা চৰকাৰী এৱাৰ্ডো পাইছোঁ মই,
1: হয়
0: তেনেকে মই ব্যস্ত হৈ থাকোঁ আৰু এয়া ঘৰুৱা কাম কাজ, মইতো গৃহিণী মানুহ এতিয়া আৰু।
1: ভাল ভাল ভাল লাগিছে শুনি। আৰু
0: আৰু বেলেগ বেলেগ হবি বহুতো আছে মোৰ, ধৰক এতিয়া আকৌ বেছিকে ক'লে কথাটো বেয়া হ'ব নেকি,
1: হয় আচলতে কি হয় মানুহে নিজৰ
0: ঘৰুৱা কিছুমান ভাল লগা হবি আছে,
1: হয়
0: মই চিনেমা চাইও ভাল পাওঁ ধৰক, তাৰপিছতে সেইকাৰণে মোৰ গানবোৰ মানে খুব মনতো থাকে আৰু দেই, ভাল পাওঁ পুৰণা গানো ভাল পাওঁ সেইবিলাক আৰু, আৰু তাৰপিছতে এয়া অন্য ধৰণৰ কিবা কিবি সজোৱা বস্তু চস্তু বনাই ভাল পাওঁ, এনেকুৱা ধৰণৰ কিছুমান হবি আছে আৰু।
1: আৰু ভাল লাগে মানে কি হয় মানুহে নিজে ব্যস্ত হৈ থাকিলে আৰু যেতিয়া মানে নিজৰ
0: ভাল
1: পোৱা কামবোৰ আচলতে কৰি থাকে তেতিয়া ভাল লাগে,
0: কাম এটা লাগি থাকিলে ভাল লাগে। এতিয়া মানে নতুনকে একদম আজি কেইমাহমানৰ পৰা সুৰধুনীয়া সন্ধ্যা অলপত ভাগ লৈ আছো আৰু কল্পতৰুটো বহুত ট্ৰাই কৰো, কল্পতৰু খুব কমেহে পাইছো পিছে দেই, খুব বিজি থাকে ফোনটো,
1: হয় বিজি থাকে,
0: হয়
1: ভাল লাগে।
0: এইটো এটা মোৰ মানে এটা ভাল মানে এটা ভাল হৈছিল মানে লগৰী দেই, পুৰধনীয় সান্ধ্য লগত ভাগ লোৱাটো মোৰ এটা খুব ভাল লগা মানে কাম বুলি মই এতিয়া ভাবো, মানে অন্যতম হবি মোৰ তাৰমানে।
1: হয় আপোনাৰ মাতটো শুনি মানে আপোনাৰ কথাবোৰ শুনি এনেকুৱা লাগিছে যেন আপুনি, মই নাজানো আপোনাক মই দেখা নাই বা লগ পোৱা নাই আপোনাৰ বয়স কিমান হৈছে, কিন্তু মোৰ এনেকুৱা লাগিছে যেন আপুনি খুব সক্ৰিয় হৈ থাকে, খুব এক্টিভ সকলো সময়তে মানে।
0: মই অকণমান এক্টিভ হৈ থাকো বাৰু তেনেকুৱা ধৰণৰ, মোৰ বয়স বহুত মানুহে হয়তো মানে গান বাজনা মানে ইমান শুনে নুশুনে মই নাজানো আৰু, মই আছো আৰু ঠিকে আৰু, তাৰপিছতে বাকীখিনি কামত ভালেই লাগে আৰু, মানে মোৰ বিশেষকে মানে গানটো মোৰ খুব প্ৰিয় দেই, মই তাকে কৈছো, মই অসমীয়া গানেই হওক হিন্দী গানেই হওক
1: ভাল লাগিছে। আপুনি যিটো গান, হয় আপুনি যিটো গান বাছি লৈছে মানে যিটো গান আজি শুনিব বিচাৰিছে হিট, মই তেতিয়া গম পাইছো যে আপুনি নিশ্চয় গান শুনি ভাল পায়, কাৰণ আপুনি ইমান পুৰণি গীতবোৰ
0: ভাল পাওঁ আৰু মইতো বাকী এনেই পুৰণিটো ধৰক মনো কৰি থাকো আৰু, মই এয়া আৰু গান প্ৰিয় মানুহ আৰু, ৰেডিঅ'টো প্ৰায় শুনোৱে আৰু, মানে কেতিয়াবা হিন্দী প্ৰগ্ৰেমখিনি বোম্বাইৰ পৰা অহা অনুষ্ঠানো শুনো কিন্তু দেই, কেতিয়াবা ভাল লাগে পুৰণা গানবোৰ দি থাকে, পুৰণা গান নতুন গানো ভাল, মই পুৰণা
1: গানেই
0: ভাল বুলি কোৱা নাই, মই গান ভাল পাওঁ, অৰিজিত সিং খুব ফেভাৰেট মানে সিংগাৰ, কেকেও সিংগাৰ, মই কেকে গান এটা কল্পতে অনুৰোধ কৰিছো কিন্তু দেই, বজৰংগী ভাইজানৰ গানটো মই অনুৰোধ কৰিছিলো, নতুন গায়কো মই ভাল পাওঁ।
1: বুজিছো বুজিছো, ভাল লাগিছে, ভাল লাগিল আপোনাৰ লগত কথা পাতি আপোনাৰ কথা শুনি। যি নহওক এতিয়া আপোনাৰ প্ৰিয় গীতটি শুনাইছো মই, কিশোৰ কুমাৰ কণ্ঠৰ দাগ ছবিখনৰ পৰা, ধন্যবাদ। হয়।

0: হেল্ল'
1: হেল্ল'
0: হয় নমস্কাৰ, কোনে কৈছে আপুনি?
1: নমস্কাৰ নমস্কাৰ,
0: হয়
1: মই দিলীপ ডেকাই ক'লো, দৰঙৰ গভৰা দলংঘাট গাঁৱৰ পৰা।
0: হয়, কেনে আছে আপুনি, ভালনে?
1: হয় আছোঁ দিয়ক, মোটামুটি ভালে আৰু।
0: হয়, আৰু আমাৰ অনুষ্ঠানলৈ আপুনি আগতেও ফোন কৰিছে?
1: হয় হয়, মই ফোন কৰি থাকোঁ, এই নিয়মি আছে তাৰ আৰু আপোনাৰ লগত।
0: হয়, আৰু আজি কি গীত শুনিব বিচাৰিছে?
1: মই জয়ন্ত হাজৰিকাদেৱৰ, ভূপেন হাজৰিকাদেৱে লিখা গীত, যদি জীৱনে কান্দে নাই নাই বুলি, যদি দুখতে উৰে ধৰণীৰ ধূলি, এই গীতটো
0: গীতটি
1: নিৰাশাই আশা যুগ ভাঙিব খুজিছে, মই গোৱা গীতটি গাবা, এই গীতটি।
0: হয়, গীতটি মই বুজি পাইছোঁ, আছে আমাৰ লগত গীতটি। আৰু আপুনি ঘৰৰ পৰাই চাগে আমালৈ ফোন কৰিছে?
1: হয়, মই ঘৰতে আছোঁ বাৰু।
0: আপুনি কি কৰে এনে?
1: মই এনে এটা সৰুকে চাকৰি কৰোঁ দিয়ক, ভেটেনাৰী ডিপাৰ্টমেণ্টত।
0: হয়
1: হয়,
0: আপুনি মানে চাকৰি কৰি আছে এতিয়া?
1: হয় হয় হয়
0: হয়,
1: এই ওচৰতে মোৰ অফিচটো।
0: হয়, আৰু আপোনাৰ ঘৰৰ আন সদস্যসকলেও ৰেডিঅ' শুনেনে?
1: হয় হয় শুনে, মোৰ ৱাইফে শুনি আছে, মোৰ ছোৱালী আছে, হেৰি 1.5 বছৰ, তাই ফুৰি আছে, খোজকাঢ়ি আছে মজিয়াতে, ভৱানী নাথ মোৰ হেৰি ৱাইফ, আৰু মোৰ আইনাজনীৰ নাম পবিত্ৰা।
0: হয়,
1: পবিত্ৰা ডেকা।
0: হয়, ভাল লাগিল আপোনাৰ বিষয়ে জানি,
1: খুব ভাল পায়।
0: হয় হয়, তেনেহলে
1: মন্তু চহৰীয়া, মন্তু চহৰীয়া আৰু বিচিত্ৰ নাৰায়ণ নাথ, হিৰণ্য কলিতা, লক্ষীকান্ত কলিতা, এওঁলোকে শুনিয়ে থাকে, তেওঁলোকে তেওঁলোকৰ ঘৰত শুনি আছে, নাম ল'ব দিয়ে কেতিয়াবা, নাম ল'লোঁ আৰু তেওঁলোকৰ।
0: আজিকালি আমি মন কৰিছোঁ মানে আপোনালোকে ফোন কৰিলে মানে প্ৰায় কেইজন শ্ৰোতাই বেলেগ কেইগৰাকীমান শ্ৰোতাৰো নাম লয়।
1: হয় হয়
0: হয়, তেওঁলোকেও আমালৈ ফোন কৰে, আমি ফোন পাওঁ এনেকুৱা নহয়, কিন্তু তেওঁলোকে সদায় কেইজনমানৰ নাম লয়ে তাৰমানে। যি নহওক, আপোনাৰ গীতটি মই শুনাইছোঁ, জয়ন্ত হাজৰিকাৰ কণ্ঠৰ সেই গীতটি। ধন্যবাদ,
1: ধন্যবাদ।

0: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
1: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
0: পিছে এনে যত্ন ক'ত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
0: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
1: নহয়ও, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
0: অঁ, সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যৎ অতি প্ৰয়োজন।
2: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: হেল্ল'
4: হেল্ল' নমস্কাৰ।
3: হয় নমস্কাৰ, কোনে কৈছে, আপুনি ক'ৰ পৰা কৈছে?
4: হয়, মই প্ৰান্তৰ আগবঢ়াইছোঁ, কিছু পাঠশালা বাগনা আছিলে।
3: হয়, আপুনি আজি কি গীত শুনিব বিচাৰিছে?
4: মই মান ফিল্মখনৰ পৰা চাহে তুম কৈ এইটো গান বজাই দিলে।
3: হয়, আমাৰ ওচৰত আচলতে সময় বহুত কম। হয় হয়, আজিৰ অনুষ্ঠানৰ শেষৰ গৰাকী শ্ৰোতাই আপুনি হ'ব আজি। আৰু হয়, ধন্যবাদ জনাইছোঁ আপুনি ফোন কৰাৰ বাবে। আৰু সেই গীতটি মনচ ছবিখনৰ, সেই গীতটি উদিত নাৰায়ণ আৰু অনুৰাধা পৰৱালৰ কণ্ঠৰ, সেই গীতটি আপোনাৰ বাবে শুনাইছোঁ। ধন্যবাদ,
4: ধন্যবাদ।
3: প্ৰিয় শ্ৰোতা, আৰু এই গীতটিৰ লগে লগে আজিৰ ফোন ইন গল্পটোৰ অনুষ্ঠানটিৰ পৰা মই মিতালীয়ে বিদায় ল'ম। আপোনালোকে আমাৰ অনুষ্ঠান শুনি থাকিব। মই ধন্যবাদ জনাইছোঁ ডিউটি ৰুমত থকা সংগীতা দেৱীক, আৰু লগতে ধন্যবাদ জনাইছোঁ আমাৰ নিয়ন্ত্ৰণ কক্ষত কৰ্তব্যত থকা সদস্যসকলক। তেনেহ'লে আহক এই গীতটি শুনো।

0: ফোন ইন গল্পটোরও অনুষ্ঠানটি শুনিলে।
1: হ্যালো, এতিয়া দেখুন তো নিজের স্বাস্থ্যক লৈ একেবারে চিন্তামুক্ত।
2: চিন্তা কিয় করি, মই একেবারে সঠিক ঠাই বিচাৰি পাইছো।
1: কোন ঠাই?
2: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত হেৰু কি কি সুবিধা পোৱা যায়?
2: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
3: তেন্তে মই এবাৰ যাব লাগিব।
2: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
4: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
5: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
6: নহ'ব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
5: তাৰ মানে?
6: মানেটো হ'ল হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
5: তাত কি হয়?
6: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহ'লেতো গাখীৰতে মহৰ খুটি।
5: মানে
6: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
5: তেতিয়াহ'লে
4: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু মাটিৰ গান। অনুষ্ঠানত প্ৰথমে শুনক এটি নেপালী গীত হীৰা ৱেবাৰ কণ্ঠত।

bosuta odengakan mangemkan man bosuta oi oi oi.

মাটিৰ গান অনুষ্ঠানত এবাৰ শুনক এটি ৰাভা গীত বিভা ৰাভা আৰু সংগীসকলৰ কণ্ঠত।

0: ঊনাশী বছৰত আকাশবাণী গুৱাহাটী
1: এক জুলাইত প্ৰতিষ্ঠাৰ ঊনাশী বছৰত প্ৰৱেশ কৰিব উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো অনাতাঁৰ কেন্দ্ৰ আকাশবাণী গুৱাহাটীয়ে।
2: বহুজনৰ হিত আৰু সুখৰ অৰ্থে অব্যাহত এই অনিৰুদ্ধ যাত্ৰাক উদযাপন কৰাৰ মানসেৰে আপোনালৈ আমাৰ সাদৰ আমন্ত্ৰণ।
1: এক জুলাইৰ সন্ধিয়া 6:30 পৰা গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আকাশবাণী গুৱাহাটীৰ প্ৰতিষ্ঠা দিৱসৰ বিশেষ আয়োজন
2: উপজা দিনৰ সুবাস
0: পৰিৱেশিত হ'ব নন্দিতা শৰ্মাৰ কণ্ঠত লঘু শাস্ত্ৰীয় সংগীত,
1: সুবেশ বসুৰ হাৱাইন গীটাৰত লঘু সংগীতৰ সুৰ।

0: লগতে উন্মোচন কৰা হ'ব পূৰ্বে আকাশবাণীয়ে প্ৰকাশ কৰা আকাশী নামৰ আলোচনীৰ এমুঠি নিৰ্বাচিত লেখাৰ সংকলন আকাশী
1: আৰু আকাশবাণীৰ 90 বছৰ উপলক্ষে আকাশবাণী গুৱাহাটী কেন্দ্ৰই প্ৰকাশ কৰি উলিওৱা এখন ই মেগাজিন।
0: উপজা দিনৰ সুবাস
2: 1 জুলাইৰ সন্ধিয়া 6:30 পৰা গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত
3: আপোনাক সবক সাদৰ আমন্ত্ৰণ জনাওঁ।
4: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰায়োজিত অনুষ্ঠান উমংগ।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্জত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত। লগতে আমাৰ অনুষ্ঠান নিউজন এ আই আৰ মোবাইল এপতো শুনিব পাৰে।

0: আকাশবাণী গুৱাহাটীৰ মহাবাহু এতিয়া আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী দিনৰ 11 বজাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰূপ কুমাৰ শৰ্মা। ৰাজ্যৰ 7খন জিলাৰ 11টা ৰাজহ চক্ৰৰ 102খন গাঁও বানৰ কবলত পৰিছে। বাৰিষাৰ আৰম্ভণিতে ধেমাজি, নলবাৰী, কাছাৰ, ডিব্ৰুগড়, বিশ্বনাথ, লখিমপুৰ আৰু বজালী জিলাৰ বহুকেইখন গাঁও জলমগ্ন হৈছে। ধেমাজি জিলাত সৰ্বাধিক 52খন গাঁও বানত ক্ষতিগ্ৰস্ত হোৱাৰ খবৰ আহিছে। অসম ৰাজ্যিক দুৰ্যোগ প্ৰশমন প্ৰাধিকৰণৰ তথ্য অনুসৰি নলবাৰী জিলাৰ মৰাপাগলা দিয়া নৈৰ সোঁফালৰ মথাউৰি বানত ক্ষতিগ্ৰস্ত হৈছে। বানৰ ফলত ৰাজ্যৰ বিভিন্ন ঠাইৰ আন্তঃগাঁথনিৰ ক্ষতি হৈছে। বানত 13,913 লোক ক্ষতিগ্ৰস্ত হোৱাৰ লগতে ৰাজ্যৰ 7খন জিলাত 2,647 হেক্টৰ কৃষিভূমিৰ শস্য নষ্ট হৈছে। গুৱাহাটীৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত কালি প্ৰতিৰক্ষা সামগ্ৰী উৎপাদনত ভাৰতক আত্মনিৰ্ভৰ কৰি তুলিবলৈ ৰাজ্যত অনুকূল ব্যৱস্থাৰ বিকাশ সাধনৰ উদ্দেশ্যে ৰাজ্যিক পৰ্যায়ৰ এখন পৰামৰ্শমূলক কৰ্মশালা অনুষ্ঠিত হয়। উত্তৰ পূৰ্বাঞ্চল আৰু সীমান্তৰ ৰাজ্যসমূহক বিশেষ গুৰুত্ব দি ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিভাগীয় সন্মিলনৰ অধীনত কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিৰক্ষা উৎপাদন বিভাগ আৰু অসম ঔদ্যোগিক উন্নয়ন নিগমে এই কৰ্মশালাখন অনুষ্ঠিত কৰে। কৰ্মশালাখন উদ্বোধন কৰি ৰাজ্যৰ উদ্যোগ, বাণিজ্য, ৰাজহুৱা প্ৰতিষ্ঠান, এক্ট ইষ্ট নীতি পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰাই কয় যে অসমে এতিয়া প্ৰতিৰক্ষা ক্ষেত্ৰত উৎপাদন, মেৰামতি আৰু গৱেষণা প্ৰতিষ্ঠান স্থাপনৰ লগতে প্ৰতিৰক্ষা প্ৰযুক্তিৰ দিশত সহযোগিতাৰ বাবে বিনিয়োগকাৰীক পৰ্যাপ্ত সুবিধা আগবঢ়াইছে। মন্ত্ৰীগৰাকীয়ে লগতে কয় যে প্ৰতিৰক্ষা সামগ্ৰী নিৰ্মাণত আত্মনিৰ্ভৰশীলতা প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় লক্ষ্যৰ অংশ আৰু অসমৰ ভৌগোলিক অৱস্থিতি দেশৰ প্ৰতিৰক্ষা ক্ষেত্ৰত গুৰুত্বপূৰ্ণ। মন্ত্ৰীগৰাকীয়ে অসম এতিয়া দ্ৰুত বিকাশশীল ৰাজ্য পৰিণত হোৱা বুলি মন্তব্য কৰি কয় যে 2025 চনত অনুষ্ঠিত এডভান্টেজ অসমৰ দ্বিতীয় সংস্কৰণে লাভ কৰা 5,18,00,000 টকাৰ বিনিয়োগ প্ৰস্তাৱৰ ভিতৰত 60% অৰ্থাৎ 3,10,00,000 মূল্যৰ প্ৰকল্পৰ কাম আগবাঢ়িছে।
2: Adi during only one year adi more than 50% MOU has already grounded in various steps kisuman itimothe inauguration hoise production start hoise arthotu ki somor jubo prajonmo adi IIT chatra bohi ase engineering college bohi ase bibhinno dhoronor shikhapotisthanor protinidhi hokol bohi ase tenke amar human resource product kori ase he human resource bilak kot jabo IIT an hokol kot jabo adi engineering pass out student bilak kot jabo yar jodi ami ecosystem ata jodi nokoru etre kone kori adi je alochona korise 26
1: মানা ৰাষ্ট্ৰীয় উদ্যান আজিৰে পৰা পৰ্যটকৰ বাবে বন্ধ কৰা হৈছে। প্ৰতিকূল বতৰৰ প্ৰতি লক্ষ্য ৰাখি উদ্যান কৰ্তৃপক্ষই এই সিদ্ধান্ত গ্ৰহণ কৰিছে। উল্লেখযোগ্য যে যোৱা 1 জুনত হাতী চাফাৰী আৰু ৰিভাৰ ৰাফটিং বন্ধ হোৱাৰ পাছত আজিৰ পৰা জীপ চাফাৰীও সম্পূৰ্ণৰূপে বন্ধ কৰা হৈছে। অৱশ্যে বাট পথ সুচল হলে পুনৰ অক্টোবৰত প্ৰৱেশদ্বাৰ খোলাৰ সম্ভাৱনা আছে বুলি কৰ্তৃপক্ষই জানিবলৈ দিছে। মানা ৰাষ্ট্ৰীয় উদ্যানৰ মুখ্য প্ৰৱেশদ্বাৰ বন্ধ হৈ পৰিলেও এইবাৰ ব্লেক পেন্থাৰ অৰ্থাৎ ঘোঙৰ বিচৰণ এলেকা, ৰাষ্ট্ৰীয় উদ্যানৰ সীমান্ত দক্ষিণ পথ পৰ্যটকৰ বাবে খোলা থাকিব বুলি উদ্যানখনৰ বাহবাৰী সংমণ্ডলৰ বন বিষয়া প্ৰাঞ্জল তালুকদাৰে প্ৰকাশ কৰিছে। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ ডিফুৰ ছেছন হলত আজি পৰিষদৰ অধিৱেশন অনুষ্ঠিত হ'ব হৈছে। পুৱা 10 বজাৰ পৰা ৰাজু টিছৰ অধ্যক্ষতাত অনুষ্ঠিত 254 সংখ্যক অধিৱেশন

0: পৰিষদৰ 2026-27 বিত্তীয় বৰ্ষৰ বাজেট সন্দৰ্ভত আলোচনা কৰাৰ লগতে উন্নয়নমূলক কাম কাজৰ পৰ্যালোচনা কৰা হৈছে। ভাৰতত আজি মহিলাৰ আই চি চি টি টুৱেণ্টি বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ গ্ৰুপেৰ এখন খেলত বাংলাদেশৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন মানচেষ্টাৰৰ এমিৰেটছ অল্ড ট্ৰেফৰ্ডত ভাৰতীয় সময় অনুসৰি সন্ধিয়া 7 বজাত আৰম্ভ হ'ব। হৰমনপ্ৰীত কৌৰ নেতৃত্বাধীন ভাৰতীয় দলটো সম্প্ৰতি গ্ৰুপ এৰ পইণ্ট তালিকাৰ দ্বিতীয় স্থানত আছে। দলটোৱে ইতিমধ্যে খেলা 3খন খেলৰ ভিতৰত 2খনত জয়লাভ কৰিছে। বাংলাদেশেও এই পৰ্যন্ত 2খন খেলত জয়লাভ কৰিছে যদিও গড় ৰান ৰেটৰ ভিত্তিত দলটো সম্প্ৰতি গ্ৰুপ এৰ চতুৰ্থ স্থানত আছে। ভাৰতীয় প্ৰতিযোগিতাৰ প্ৰথম আৰু দ্বিতীয়খন খেলত ক্ৰমে পাকিস্তানক 64 আৰু নেডাৰলেণ্ডছক 95 ৰাণৰ ব্যৱধানত পৰাস্ত কৰিছিল। অৱশ্যে তৃতীয়খন খেলত ভাৰত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে 6 উইকেটত পৰাজিত হৈছিল। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বুলেটিন দুপৰীয়া 12:05 শুনিবলৈ পাব।
1: আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্জ আৰু এফ এম বেটৰ 101.6 মেগাহাৰ্জত লগতে নিউজন এয়াৰ মোবাইল এপত। এতিয়াৰ বিভিন্ন দায়িত্বত ডিউটি ৰুমত আছে মীনাক্ষী দেৱী, নিয়ন্ত্ৰণ কক্ষত আছে কিশোৰ কুমাৰ শৰ্মা, ধীৰাজ বৈশ্য, কৌস্তুভ দাস, এফ এম ট্ৰান্সমিটাৰত পপি চন্দ, ট্ৰান্সমিটাৰত তিলক চন্দ্ৰ দাস, ৰমেন কুমাৰ শৰ্মা আৰু ষ্টুডিঅ'ত মই লীনা বৰা। এতিয়া আগবঢ়াবলৈ লোৱা হৈছে পৰাগমালা লাইভ অনুষ্ঠানটি যুগুতাই আনিছে অংশু ঝায়ে।

0: परात्माना। परात्माना।
1: পৰাগমালা লাইভ অনুষ্ঠানটি শুনিলে আগবঢ়ালে অংশু ঝাই।

0: নমস্কাৰ। আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিলৈ মই তিৰিষাই আপোনাক আদৰণি জনাইছো। আজিৰ অনুষ্ঠানত আপোনালৈ আগবঢ়াইছো যুৱ সাহিত্য অনুষ্ঠানৰ এটি খণ্ড।
1: নমস্কাৰ প্ৰিয় শ্ৰোতা, যুৱ সাহিত্য অনুষ্ঠানটিৰ নতুন এটা খণ্ডলৈ মই ভাৰ্গৱ কলিতাই আপোনালোক আটাইকে আদৰণি জনাইছো। প্ৰিয় শ্ৰোতা, এই অনুষ্ঠানটিত আমি সাহিত্যৰ ক্ষেত্ৰখনৰ লগত জড়িত যুৱ প্ৰজন্মৰ প্ৰতিনিধিসকলক আমন্ত্ৰণ জনাওঁ আৰু তেখেতসকলৰ লগত চিনাকি হৈ তেখেতসকলৰ গল্প, কবিতা আদি আমি আপোনালোকক শুনোৱাৰ দিহা কৰোঁ। প্ৰিয় শ্ৰোতা, আজিৰ অনুষ্ঠানটিতো তেনে দুগৰাকী অতিথি ষ্টুডিঅ'লৈ আমন্ত্ৰণ জনাই আনিছোঁ। এগৰাকী হৈছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ ছাত্ৰী মাৰ্জিতা বৰুৱা,
2: নমস্কাৰ,
1: আৰু আনগৰাকী হৈছে নলবাৰী মহাবিদ্যালয়ৰ ছাত্ৰ বন্দীপ শৰ্মা,
3: নমস্কাৰ।
1: দুয়োগৰাকীকে আমাৰ অনুষ্ঠানলৈ আদৰণি জনাইছোঁ। প্ৰথমেই মই দুয়োগৰাকীৰ সৈতে চিনাকি হৈ ল'ব বিচাৰিছোঁ। মাৰ্জিতা বৰুৱাৰ ওচৰলৈ আহিছোঁ, আপোনাৰ পৰিচয় সম্পৰ্কে জানিব বিচাৰিছোঁ।
2: হয়, মই আপুনি ইতিমধ্যে ক'লে মই গুৱাহাটী মেডিকেল কলেজত বৰ্তমান MBBS পাঠ্যক্ৰমৰ ছাত্ৰী আৰু মোৰ ঘৰ নলবাৰী চক বজাৰ। মই দশম শ্ৰেণীলৈকে নলবাৰীতে বিবেকানন্দ কেন্দ্ৰ বিদ্যালয়ত পঢ়িছিলোঁ আৰু তাৰপিছত একাদশ দ্বাদশ শ্ৰেণী মই গুৰুকুল গ্ৰামাৰ ছিনিয়ৰ ছেকেণ্ডেৰী গুৱাহাটীত কৰিছিলোঁ। আৰু যদিও এই গোটেই মোৰ প্ৰায় প্ৰথম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে মই CBSE পাঠ্যক্ৰমৰ অন্তৰ্গতই আছিলোঁ, তথাপিও কিন্তু এই সাহিত্য, অসমীয়া সাহিত্য জগতৰ লগত মোৰ যি ভাল পোৱা তাৰ বাবে হয়তো অৱদান বুলি মই ক'ব গ'লে মোৰ পৰিয়ালক কথাই ক'ব লাগিব। এতিয়া আমাৰ যিহেতু MBBS পাঠ্যক্ৰমটো বহুত বেছি বহল, তথাপি তাৰ মাজতে চেষ্টা কৰোঁ অকণমান সাহিত্যৰ সৈতে জড়িত হৈ থাকিবলৈ।
1: হয়, নিশ্চয়। এবাৰ মই বন্দীপ শৰ্মাৰ ওচৰলৈ আহিছোঁ, আপোনাৰ পৰিচয় সম্পৰ্কে জানিব বিচাৰিছোঁ।
3: নমস্কাৰ, মই বন্দীপ শৰ্মা, নলবাৰী মহাবিদ্যালয়ৰ স্নাতক ষষ্ঠ সন্মাসিকৰ ছাত্ৰ। মোৰ ঘৰ নলবাৰী জিলাৰ বৰভাগ অঞ্চলত। সৰুৰে পৰা অসমীয়া মাধ্যমৰ বিদ্যালয়ত পঢ়া হেতুকে যেতিয়া আমাক প্ৰাচীৰ পত্ৰিকাসমূহ প্ৰস্তুত কৰিবলৈ দিছিল তেতিয়া কেনেবাকৈ নিজৰ অজ্ঞাতে সাহিত্যৰ ফালে গতি কৰিছিলোঁ। হয়তো কেতিয়াবা ছবি আঁকিছিলোঁ, নহ'লে ছাৰ বাইদেউসকলে দিয়া সাহিত্যৰ জড়িত কামখিনি কৰিছিলোঁ। তেনেকৈ সাহিত্যৰ ফালে এটা এটা ধাপত আগবাঢ়ি যোৱা গ'ল। যেতিয়া নলবাৰী মহাবিদ্যালয়ত ভৰি থলোঁ, এখন ডাঙৰ পথাৰ বুলিয়েই কৈছোঁ, সাহিত্যৰ পথাৰৰ লগত সাক্ষাৎ হ'লোঁ। নিজৰ জ্যেষ্ঠ, অগ্ৰজ, কনিষ্ঠ বা শিক্ষাগুৰুসকলৰ পৰা অনুপ্ৰাণিত হ'লোঁ, তেওঁলোকক ভাল ভাল সাহিত্যৰ লগত জড়িত হোৱা বা সৃষ্টি কৰা দেখিলোঁ, নিজে ক'ৰবাত কেনেবাকৈ অনুপ্ৰাণিত হোৱা দেখা গ'ল। এনেকৈ সাহিত্যৰ মাজত মাজে মাজে সোমাই থাকি ভাল পাওঁ।
1: নিশ্চয়কৈ, আমাৰ আচলতে সাহিত্যৰ ক্ষেত্ৰত জড়িতসকলৰ লগত সাধাৰণতে এটা কথা হয় যে আমি যেতিয়া মহাবিদ্যালয় বা বিদ্যালয়ত বিভিন্ন ধৰণৰ আমি আলোচনী বা বিভিন্ন ধৰণৰ প্ৰতিযোগিতাৰ সংস্পৰ্শলৈ আহোঁ, আমাৰ সেই ক্ষেত্ৰত আমাৰ আগ্ৰহ বাঢ়ে আৰু আমি এটা লাহে লাহে পৰিপক্কতা লাভ কৰিবলৈ সক্ষম হওঁ। প্ৰিয় শ্ৰোতা, আজিৰ অনুষ্ঠানলৈ মাৰ্জিতা বৰুৱাই গল্পৰ সম্ভাৰ লৈ আহিছে আৰু বন্দীপ শৰ্মা আমাৰ মাজলৈ আহিছে একোকী কবিতাৰ সম্ভাৰ লৈ। মই মাৰ্জিতা বৰুৱাৰ ওচৰলৈ আহিছোঁ, আপুনি সাহিত্যৰ ক্ষেত্ৰখনৰ লগত কেনেদৰে জড়িত হৈছিল?
2: হয়, ইতিমধ্যে মই কৈছোঁৱে যে মই দশম শ্ৰেণীলৈকে, তাৰপিছত একাদশ দ্বাদশ শ্ৰেণীও মই CBSE পাঠ্যক্ৰমতে মোৰ পঢ়া শুনা হৈছে আৰু ইংৰাজী মাধ্যমতে পঢ়া শুনা হৈছে। তথাপিও সাহিত্যৰ প্ৰতি যি আকৰ্ষণ মোৰ আছে, সেই আকৰ্ষণৰ আঁৰত কিন্তু মোৰ পৰিয়াল আছে। কাৰণ সৰুৰ পৰাই, যেতিয়াৰ পৰা জনা হৈছোঁ তেতিয়াৰ পৰাই, আমি মোৰ ঘৰ নলবাৰীত বুলি মই কৈছোঁ ইতিমধ্যে, মানে সেই সৰুৰ পৰা আমাৰ এটা নিয়ম নিচিনা হৈ গৈছিল যে অসম গ্ৰন্থমেলা, গুৱাহাটীত হোৱা অসম গ্ৰন্থমেলালৈ আমি যামেই।

0: প্ৰতি বছৰে পাৰিলে দুবাৰ অহা হয় প্ৰতি বছৰে, কিন্তু এবাৰ অহাটো মানে নিশ্চিত আৰু এটা নিয়মৰ নিচিনা হৈ পৰিছিলে। গতিকে তেনেকুৱা ধৰণৰ পৰিৱেশত যেতিয়া ডাঙৰ দীঘল হৈছোঁ বা মা দেউতাক, মোৰ মায়ে লিখা মেলা কৰে, মোৰ দেউতা যদিও গণিত বিষয়ৰ তেখেত অধ্যাপক আছিলে এতিয়া অৱসৰপ্ৰাপ্ত, তথাপিও সেই পৰিৱেশটো ঘৰত পাইছিলোঁ। আৰু কোৱাই হয়, হোমেন বৰগোহাঁই ছাৰেও কৈছিলে যে কিতাপৰ মাজত থাকিলে এনেই সেই আগ্ৰহটো আহি যায়, যদি কিতাপ চাৰিওপিনে কিতাপে থাকে গতিকে মানে কোনো প্ৰশ্নই নুঠে হাতত তুলি নোলোৱাত। আৰু তেনেকৈ ভাবোঁ সাহিত্যৰ প্ৰতি অকণমান আগ্ৰহী হ'লোঁ, কিন্তু তাৰ মাজতে ক'ব লাগিব যে ইমান বহুত বেছি সাহিত্য চৰ্চা কৰাৰো আমাৰ সময় নহয়, যিহেতু কৈছোঁ MBBS পাঠ্যক্ৰমটো বহুত বহল, তাৰে মাজতে তেনেকৈ সময় পালে কিতাপ এখন হাতত তুলি লওঁ আৰু।
1: হয়, আচলতে ঘৰখন হৈছে আমাৰ শিক্ষাৰ ক্ষেত্ৰত বা সাহিত্যৰ ক্ষেত্ৰতো কঠীয়াতলীৰ দৰে, আৰু আপুনি সেই যি পৰিৱেশ ঘৰখনত খুব সুন্দৰকৈ সৰুৰ পৰা পাইছে, নহয়? আৰু বন্দী ফৰ্মাৰ ক্ষেত্ৰত ঘৰখনৰ পৰা কেনেকুৱা ধৰণৰ আপুনি বাতাবৰণ লাভ কৰিছিলে?
2: হয়, মই ক'ব ভাল পাম, মোৰ ঘৰখন কৃষি, পশু, লগতে শিক্ষাৰ এখন সমাহাৰ। মোৰ পিতৃ মাতৃ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী আছিল, তেওঁলোক বৰ্তমান অৱসৰপ্ৰাপ্ত। মোৰ মাতৃ বৰ্তমান মোৰ লগত নাই, তেওঁৰ যোৱাটো বৰ্ষত মৃত্যু ঘটিছে। সেই দুখ বা সেই বেদনাখিনি ক'ৰবাত মই কবিতাৰ মাজেৰে প্ৰকাশ কৰিবলৈ চেষ্টা কৰোঁ। আৰু যদি মই মোৰ সেই হাইস্কুলীয়া দিন বা উচ্চতৰ মাধ্যমিকৰ দিনলৈ উভতি যাওঁ, দুটা কবিতা আছিল, আপোনালোকেও নিশ্চয় পঢ়িছে হয়তো, নিৰ্মল বৰদলৈৰ কৌণতম কবিতাটো আৰু হৰেকৃষ্ণ ডেকাৰ দৃষ্টান্তৰ কবিতাটো। সেই দুটা কবিতা পঢ়াৰ পিছত ক'ৰবাত এনেকুৱা ভাৱ হ'ল যে আমিও দেখোন কবিতা লিখিব পাৰোঁ, আমাৰ লিখাৰ ধৰণটোও দেখোন কবিতাৰ লগত মিলে। সেই বস্তুখিনিয়ে মোক মানে ক'ৰবাত প্ৰভাৱান্বিত কৰিলে। তাৰ আগত মানে কি আছিল, কবিতা বুলি ক'লে এটা ছন্দ লয়, ছন্দ আৰু লয় ভাঙিও যে কবিতাৰ এটা শৰীৰ সৃষ্টি কৰিব পাৰি, সেই কবিতা দুটাই মোক আচলতে শিকালে। তাৰ পৰা নিজেই অলপ চলপ শিকি আছোঁ, লিখি আছোঁ, সেইখিনিয়ে আৰু।
1: হয়, নিশ্চয়কৈ পঢ়াৰ অভ্যাস বা বিভিন্ন ধৰণৰ কবিতাৰ লগত আমি যেতিয়া পৰিচয় ঘটে আমাৰ, সেই কবিতাসমূহে আমাৰ কবিতা লিখিব বিচৰাসকলক অনুপ্ৰাণিত কৰে। আজিৰ অনুষ্ঠানৰ প্ৰথমতে আপুনি যিহেতু আমাৰ অনুষ্ঠানলৈ কবিতাৰ সম্ভাৰ লৈ আহিছে, আপোনাৰ পৰা দুটি কবিতা শুনি ল'ব বিচাৰিছোঁ। কিন্তু তাৰ আগতে আপোনাৰ পৰা জানিব বিচাৰিছোঁ, আপুনি কোনবিলাক বিষয়ক লৈ বিশেষকৈ কবিতা লিখিবলৈ যত্ন কৰে?
2: আপুনি এটা শব্দ কৈছে, কবিতা লিখিবলৈ যত্ন কৰোঁ বুলি। সেইদিনা আচলতে অসমৰ কোনোবা এজন বিখ্যাত কবিয়ে কৈছিল, মই এই মুহূৰ্তত নামটো পাহৰিছোঁ, কবি চিৰস্থায়ী নহয়, কবিতাই চিৰস্থায়ী। মানে যিকোনো সৃষ্টি চিৰস্থায়ী, স্ৰষ্টা চিৰস্থায়ী নহয়। গতিকে অসমৰ বিভিন্ন কবি, সন্মানীয় নীলমণি ফুকন ছাৰ, আমাৰ প্ৰিয় হীৰুদা বুলিয়ে কৈছোঁ, সেইসকলৰ কবিতা পঢ়া যায় বা সৰুতে পঢ়াৰ সৌভাগ্য হৈছিল। গতিকে আৰু বৰ্তমান বিভিন্ন কাকত আলোচনীত কবিতা পঢ়োঁ, যিহেতু কবিতা পঢ়াটো এটা চখ, ভাল পাওঁ, বা আৰু ক'ৰবাত এটা কবিতাৰ প্ৰতি টান আছে বুলি ক'ব পাৰি অন্য সাহিত্যতকৈ। সমাজত ঘটি থকা বা কাল্পনিক বস্তুৰ মাজতো এটা বাস্তৱ ঘটনাক মই কবিতাৰ মাজেৰে প্ৰকাশ কৰিবলৈ যত্ন কৰোঁ বা নিজেও সেইটো আনৰ পৰা বিচাৰোঁ। গতিকে তেনেধৰণৰ এটা কবিতাই মই প্ৰথমতে পাঠ কৰিবলৈ ওলাইছোঁ, যিহেতু মই নলবাৰী জিলাখনক প্ৰতিনিধিত্ব কৰোঁ। নলবাৰীক লৈ এটা কবিতা। নৈত ডুব যোৱা কাহিনী। পাগলাৰিয়াৰ কুলুকুলু শব্দই লৈ যায় মোক মোৰ সপোনৰ পলসলৈ, মোৰ অন্তৰত জিৰাই এখন ৰণচণ্ডী পাগলাৰিয়া। পাগলাৰিয়াৰ কহুৱাই কহৰিয়াই এজাক বতাহ, নামজাৰ, তৈলুক্য ৰঘুনাথ, গিৰি ইত্যাদি। পাগলাৰিয়াত গা ধোৱা চৰাইটোৱে ঠোঁটত লৈ যায় এধানি মাহীৰ হাঁহি। পাগলাৰিয়াই শব্দ কৰে কেতিয়াবা কেতিয়াবা, তাতেই লুকাই থাকে মোহন ভাইৰাৰ চাপৰ কিম্বা দীপক শৰ্মাৰ বাহী। পাগলাৰিয়াই উশাহ ল'লে শুনা যায় কলাগুৰু আৰু তিৰাশীৰ ধ্বনি, বেলসৰৰ ঘৰে ঘৰে কয় বিষ্ণু ৰাভা এতিয়া কিমান ৰাতি। পাগলাৰিয়াই কথা আৰু কবিতা ক'লে আমি শুনো সেই নদী নিৰৱধি আৰু সেউজী সেউজী। দ্বিতীয়টো কবিতা, শেহতীয়াকৈ লিখা এটা কবিতা, কবিতাৰ শিৰোনাম পোক। কুচি মুচি শুই থকা মোক দেখি জেকা লগা পিৰালিৰ কুকুৰটোৱে ভাবে আমাৰ ৰেচনতন্ত্ৰ, মুক্তি, তুলসী আৰু ইহঁতৰ পৃথিৱী। চাৰিওফালে বিয়পি পৰিল পোক, পৃথিৱীৰ খোলাটোত অজস্ৰ পোকৰ কিৰিলি, সেয়েহে মূৰৰ খোলাটোত অজস্ৰ বাম আৰলি। চৰাইৰ ভিতৰত লৈ ফুৰা পোকটো ভূমিষ্ঠ হ'ল, পোকৰ মগজুত পোক সোমাল, সি ফুটি ওলোৱা জৰায়ুটো সময়ত পোক হ'ল। কথাবোৰত পোক লাগিল, সেয়েহে সিদ্ধান্তবোৰত পোকে খালে, ফলত ভিতৰৰ পোকটোক আকৌ লুকুৱাই থোৱা হ'ল, সি

0: কওঁ পূব বিচাৰি গ'ল।
1: হয়, খুব সুন্দৰ। আপুনি বিশেষকৈ প্ৰথমটো কবিতাত নলবাৰীৰ বিভিন্ন দিশৰ মানুহৰ পৰিচয় তথা নলবাৰীৰ পৰিৱেশ সম্পৰ্কে খুব সুন্দৰকৈ ফুটাই তুলিলে। এবাৰ মই মাৰ্জিতা বৰুৱাৰ ওচৰলৈ আহিছোঁ আৰু আজি যদিও গল্প সম্ভাৰলৈ আহিছে, আপুনি সাহিত্যৰ অইন দিশৰ লগতো জড়িত নিশ্চয়।
2: হয়, মই এনে নাটকো কৰোঁ আৰু মই জনাবলৈ পাই ভাল পাম যে এইবাৰ আমাৰ মহাবিদ্যালয় সপ্তাহত মই শ্ৰেষ্ঠ পৰিচালক বঁটা লাভ কৰিবলৈ সক্ষম হৈছোঁ। তাৰ লগতে বেষ্ট নিগেটিভ কেৰেক্টাৰ, তাৰপিছতে আৰু আমাৰ নাটকখনো শ্ৰেষ্ঠ নাটক দল হিচাপে, নাট্য দল হিচাপে পুৰস্কৃত হৈছে। গতিকে এনেকুৱা ধৰণে নাটকৰ লগতো জড়িত হৈ ভাল পাওঁ। বাকী খেল ধূলতো আছে, অকণমান ৰাপ আছে। মই বেডমিণ্টন খেলোঁ। কিছুদিন আগতে গুৱাহাটী বিশ্ববিদ্যালয়ত অসমভিত্তিক আন্তঃবিশ্ববিদ্যালয় বেডমিণ্টন টুৰ্ণামেণ্ট হৈছিলে, তাতেও আমি মেডিকেল কলেজক প্ৰতিনিধিত্ব কৰি পিনে তাতে আমি জিকিবলৈ সক্ষম হৈছোঁ। গতিকে এনেকুৱা ধৰণে বিভিন্ন দিশৰ লগত জড়িত হৈ ভাল পাওঁ।
1: মানে মাৰ্জিতা বৰুৱা এগৰাকী চিকিৎসা বিজ্ঞানৰ ছাত্ৰী হোৱাৰ লগতে সাহিত্য লগতে খেল ধেমালিতো সমানে আগ্ৰহী, নহয় জানো?
2: হয়।
1: আপোনাৰ পৰা জানিব বিচাৰিছোঁ, আপুনি গল্প বিশেষকৈ কোনবিলাক বিষয়ত লিখে?
2: হয়, মই তেখেতে কোৱাৰ দৰেই ময়ো সেই কাল্পনিক এটা গল্পৰ মাজেৰে বাস্তৱ জীৱনৰ এটা ছবি যদি দাঙি ধৰিব পাৰোঁ, মই সেইখিনি মোৰ চেষ্টা থাকে গল্পবোৰৰ মাজেৰে।
1: তেতিয়াহ'লে আপোনাৰ পৰা আমি গল্প শুনিব বিচাৰিছোঁ।
2: হয়।

গল্প দৌড়। আহ, দুখ পাইছো দাদা, আৰু নামাৰিব নামাৰিব দাদা। মাত্ৰ 14 বসন্ত গৰকা কিশোৰ আব্দুলৰ সেই আৰ্তনাত পিছে ধৰ তাক, কোবাছো তোক, মৰিয়াই শেষ কৰ, এনে নিষ্ঠুৰ হুংকাৰৰ মাজত ক'ৰবাত বিলীন হৈ গ'ল। নিমাতী গাঁৱৰ নামঘৰত ঘটা চুৰিকাণ্ডৰ পিছদিনা ৰাতিপুৱাই সভা বহিছিল। সকলোৱে একেমুখে এই সিদ্ধান্ততে উপনীত হৈছিল যে নামঘৰৰ দৰে স্থানত এনে দুষ্কাৰ্য কেৱল হাফিজুৰৰ পৰিয়ালৰ পক্ষেহে সম্ভৱ। বহুদিন ধৰি চিকিৎসালয়ৰ শয্যাত চটফটাই থকা পত্নীৰ চিকিৎসাৰ বাবে তেওঁক ধনৰ অতি প্ৰয়োজন হৈ পৰিছিল, আৰু সেই অভাৱ পূৰণ কৰিবলৈকে তেওঁ অৱশেষত এই কলংকিত পথ বাছি ল'লে বুলি ধাৰণা কৰা হ'ল। গতিকে লাঠি সংহাৰী অস্ত্ৰ শস্ত্ৰেৰে সজ্জিত হৈ তেওঁলোক হাফিজুৰৰ ঘৰ অভিমুখে আগবাঢ়িল। দুজন ডেকা ল'ৰাই বাঁহৰ জপনাখন তছনছ কৰি দৰজাত ঠকঠকিয়ায়। তেনেতে পিছপিনৰ পৰা এগৰাকী মহিলাই মাত লগায়, গা পা ধুই গোসাঁই ঘৰত সোমাইছিলোহে, ধন্তিয়ে আহি খবৰটো দিলে, ইহঁতৰ বাৰীত ভৰি ধলো যিহেতু আকৌ গৈ গা ধুব লাগিব। আনপিনে কোনো উত্তৰ নোপোৱাত চাৰিজন ডেকা ল'ৰাই একেলগে হেঁচা দি বাঁহৰ দৰজাখন নিমিহতে বাগৰাই দিলে। শূন্যপ্ৰায় ঘৰখনত তেতিয়া কেৱল থৰ থৰকৈ কঁপি আছিল হাফিজুৰৰ পুত্ৰ আব্দুল আৰু তাক সাৱটি ধৰা মাত্ৰ 7 বছৰীয়া তাৰ কণমানি ভগ্নীজনী। হাফিজুৰ ঘৰত অনুপস্থিত, তেওঁ চিকিৎসালয়ত অসুস্থ পত্নীৰ শুশ্ৰূষাত ব্যস্ত। পলাল, আহোঁতে পলম হ'ল আমাৰ, ৰাতিপুৱা হোৱালৈ ৰ'বই নালাগিছিল। ভিৰৰ মাজত ফুচফুচনিৰ গুণগুণনি আৰম্ভ হ'ল। এজনে গাঁওবুঢ়াৰ ফালে খঙত অগ্নিশৰ্মা হৈ কয়, সভা নপতাকৈ একো কৰিবই নোৱাৰি আমাৰ নিমাতী গাঁৱত, ৰাতিপুৱাই লঘু হ'লোঁ, ঘৰমুৱা হোৱাতাই। ইমান সময় নিমাতে থকা গাঁওবুঢ়া বহাৰ পৰা উঠিল, তাৰ বাচ্চাক লৈ আন, চোৰৰ পুতেক চোৰ, কোনো ঘৰ যাব নালাগে, ধৰি মাৰ তাক। পুলিচৰ গাড়ীৰ চাইৰেনৰ শব্দই আব্দুলৰ বুকুলৈ খন্তেকৰ বাবে আশাৰ সঞ্চাৰ কৰিলে। সি স্কুলৰ কিতাপত পঢ়িছে পুলিচ হেনো আৰ্তজনৰ ত্ৰাণকৰ্তা, কিন্তু কিছু সময়ৰ ভিতৰতে তাৰ সকলো বিশ্বাস ধূলিচ্ছাত কৰি পুলিচে তাৰ কোমল দুহাতত লোহাৰ হেণ্ডকাফ গুজি দিলে। সেই মুহূৰ্তত সি ইমানেই ক্লান্ত হৈ পৰিছিল যে প্ৰতিবাদ কৰাৰ বাবে তাৰ দেহত কোনো শক্তি বাকী থকা নাছিল।

মাত সি মাজে মাজে চটফটাই উঠিছিল আৰু আৰ্তনাদ কৰিছিল। কনিষ্টবলৰ চুপ থাক ধমকনিত শান্ত হৈ পৰিছিল। গাত থকা চোলা ফালি চিঙি এতিয়া কেৱল কেইডালমান সূতাহে বাকী ৰৈছেগৈ। সি সেই ফটা কাপোৰ টুকুৰাৰে শৰীৰৰ ক্ষত স্থানবোৰৰ পৰা ভৰি অহা তেজ বন্ধ কৰিবলৈ এক বৃথা চেষ্টা চলাইছে, কিন্তু এই অসহ্যকৰ শাৰীৰিক যন্ত্ৰণাৰ মাজতো তাৰ মন মগজুত কেৱল এটাই চিন্তা পাকঘৰণি খাই আছিল, তাৰ সৰু ভনীজনী। বাৰু তাই কিবা এটা খালেনে? তাই ঠিকে আছেনে? সেই মানুহবোৰে তাইকো লৈ গ'ল নেকি? তাইকো এনেকৈয়ে প্ৰহাৰ কৰিলে নেকি?

0: ৰাতিটো গভীৰ হৈ অহাৰ লগে লগে থানাখনৰ সেই ক'লা আৰু বিভীষিকাময় ৰূপটো প্ৰকট হৈ পৰিল। সুৰাপান কৰি মাতাল হৈ পৰিছিল কৰ্তব্যৰত পুলিচ। পৰিস্থিতিৰ সুযোগ বুজি আব্দুলে তাৰ সৰ্বশক্তি প্ৰয়োগ কৰি তাৰ পৰা ওলাই দৌৰি আহিল। সি একে উশাহতে গৈ পালে নিজৰ উকা ঘৰখন। ভয়াৰ্ত ভনীজনীক বুকুৰ মাজত সাৱটি ল'লে আৰু আকৌ দৌৰিলে। সি কেৱল দৌৰিছিল, কোনো দিশহাৰা পথিকৰ দৰে দৌৰিছিল। যেন জীৱনৰ কঠিন পাঠশালাত সি এতিয়ালৈকে কেৱল এটাই শিক্ষা লাভ কৰিছে, দৌৰা। ৰেলৰ চলন্ত চকাৰ খটখট শব্দৰ তালে তালে ৰাতিটো লাহে লাহে বাগৰি গ'ল। খিৰিকীৰ ফাকেৰে সৰকি অহা পুৱাৰ কোমল ৰোজাকে যেতিয়া ফাতেমাক আলফুলকৈ জগাই তুলিলে, তাই চকুহাল মেলি ককায়েকক সুধিলে, আমি ক'লৈ গৈ আছোঁ দাদা? আব্দুলে তাইৰ মূৰত হাত ফুৰাই ক'লে, নাজানো ফাতেমা, মই কেৱল ইয়াকে জানো যে আমি বহু দূৰলৈ গৈ আছোঁ, য'ৰ পৰা সিহঁতৰ হাতবোৰে তোক কেতিয়াও চুব নোৱাৰে। ইমান দূৰলৈ য'ত কোনো কাৰণ নোহোৱাকৈ তোক কোনেও মৰিয়াই মৰিয়াই শেষ কৰি পেলাব নোৱাৰে। ইমান দূৰলৈ য'ত সমাজৰ এই পংগু ন্যায় ব্যৱস্থাই তোক আৰু কেতিয়াও বিচাৰি উলিয়াব নোৱাৰে। তই বহুত পঢ়া শুনা কৰি ডাঙৰ হবি ফাতেমা, আৰু তই নিজেই এদিন এই ব্যৱস্থাটো সলনি কৰি পেলাবি। চানা বাদাম টেঙা মৰ্টন লে লো খাবি ফাতেমা? ফাতেমাৰ মুখখন আনন্দত উজ্জ্বল হৈ পৰিল। আব্দুলে এক পেকেট টেঙা মৰ্টন দিব দি লেডাৰৰ মানিবেগ এটাৰ পৰা 10 টকাৰ নোট এখন দিব লওঁতে বেগটোলে থৰ লাগি চাই থকা ভনীয়েকক এক কৰুণ আৰু ক্ষোভ মিশ্ৰিত হাঁহিৰে ক'লে, থানাৰ সেই পুলিচ কনিষ্টবলটোৰ মানিবেগ এইটো, তোক দুবেলি দুমুঠি ভাত খুৱাব পাৰিব লাগিব নহয় এই আব্দুলে। ফাতেমা, আমাৰ আব্বা চুৰ নহয়, মোক আব্বাই চুৰ কৰা শিকোৱা নাই, কিন্তু সিহঁতে শিকালে। ধন্যবাদ।
1: হয়, খুব সুন্দৰ প্ৰিয় শ্ৰোতা। ইমান পৰে আমি মাৰ্জিতা বৰুৱাৰ গল্পৰ ৰসস্বাদন কৰিলোঁ, আৰু মই আপোনাক সুধিব বিচাৰিছোঁ, আপুনি নিশ্চয়কৈ বিভিন্ন ধৰণৰ কিতাপ পঢ়ি অনুপ্ৰাণিত হৈছে, কোনসকল লেখকৰ কিতাপ পঢ়ি আপুনি গল্প লিখিবলৈ বা আন আন দিশত আগবাঢ়িবলৈ আপুনি অনুপ্ৰাণিত হৈছে?
0: হয়, মই এইখিনিত মই ক'ব বিচাৰিম যে মোৰ হয়তো প্ৰথম উপন্যাসখন আছিলে মৃণাল কলিতা ছাৰৰ বকুল ফুলৰ দৰে। সেইখন কিতাপ আমাৰ অল ইণ্ডিয়া ৰেডিঅ'ৰ পৰাও সম্প্ৰচাৰ হৈছিলে, গতিকে সেইখন কিতাপ মোৰ খুব প্ৰিয় কিতাপ বুলি ক'ম, মোৰ প্ৰথম প্ৰিয় উপন্যাস বুলি ক'ম। তাৰপিছতে তেখেতৰ আন এখন উপন্যাস অভিমন্যু বুলি, সেইখনো মই পঢ়ি খুব ভাল পাইছিলোঁ। আৰু তেনেকুৱা ধৰণে মই যিহেতু কৈছোঁ যে সময় পালে হাতত এখন কিতাপখন তুলি লৈ ভাল পাওঁ। আৰু অনুৰাধা শৰ্মা পূজাৰীৰ জলছবি বুলি এখন উপন্যাস আছে, সেইখন উপন্যাস মোৰ খুবেই প্ৰিয়। আৰু সেইকাৰণে এতিয়াও কেতিয়াবা এনেকুৱা হয়, সেই প্ৰিয় উপন্যাসবোৰ মানে বাৰে বাৰে পঢ়িবলৈ যে মন যায়। গতিকে এনেকুৱা ধৰণে বিভিন্ন লেখকৰ কিতাপ পঢ়ি ভাল পাওঁ।
1: হয়, আপোনাক ধন্যবাদ জনাইছোঁ। পুনৰ মই বন্দী ফৰ্মাৰ ওচৰলৈ আহিছোঁ, আৰু আপুনি কেৱল কবিতাই লিখে নে সাহিত্যৰ অইন দিশৰ লগতো জড়িত?
2: লিখাৰ কথা যদি আপুনি ক'ব যায়, মই আচলতে তেতিয়া কি লিখিছিলোঁ নাজানো, অষ্টম শ্ৰেণীতে মানে আমাক ডাঙৰ পৰাই নাটক কৰিব নিদিয়া হ'ল হাইস্কুলত, বোলে তহঁত সৰু আছ তহঁতে পিছত কৰিবি, আমাৰ খং লগৰকেইটা নিজে এখন

0: খুলনাটকক কাটি কুটি সৰু সুৰা কৰি দ্বিতীয় হ'লোঁ। তেতিয়া সেই সময়ত 10খনমান নাটক হৈছিল হাইস্কুলত। গতিকে সেইটো জীৱনৰ মানে প্ৰথম চেষ্টা আছিল আৰু কোনোবা এটা ক্ষেত্ৰত যে মানে নিজেও অকণমান লিখিব পাৰোঁ। তাৰপিছত ভৱিষ্যতে নাটক লিখিছোঁ, নাটক আৰু কবিতা নিজে লিখা হয়, বাকী অলপ চলপ লিখিছোঁ, সেনেকুৱা প্ৰকাশ কৰিব পৰা বা দেখুৱাব পৰা ধৰণৰ নহয়, সেইখিনি আৰু।
1: তেতিয়াহ'লে পুনৰ আপোনাৰ কবিতাৰ মাজলৈ যাব বিচাৰিছোঁ।
0: এইমাত্ৰ সকলোৱে গল্প শুনিলে, তাৰ আলমতে এটা কবিতা পঢ়িছোঁ। কবিতাটোৰ শিৰোনাম গল্প পঢ়া ৰঘুনাথ। খিৰিকীখন খুলি থৈছোঁ দুপৰ বেলানে মাজৰাতি পাহৰিছোঁ। মেজত আদা লিখা এটা গল্প, তাৰ প্লটৰ মাজত মজি আছে, মই বিবুধিত পৰিছোঁ, হাতেৰে মোহাৰি আছোঁ কলমৰ সাফৰ। খিৰিকীৰে কবি ৰঘুনাথ সোমাই আহিল, গল্প পঢ়ি কোৱা শুনিলোঁ, ফেঞ্চি নহয় ঐ বোপাই সেইখন ফাঁচি বজাৰ। তাত মই কেইবাদিনো মানুহ ওলমাই থোৱা দেখিছোঁ, প্লট সলনি কৰি লিখিবি উজান বজাৰৰ নোহোৱা হোৱা টিলাৰ কথা, কেনেকৈ মানিকে পুখুৰীৰ বুকুত খেলপথাৰ পাতে। মানচিত্ৰত বিচাৰিবি কুকুৰ মোটা, তাৰে পৰা উঠাই গৈ চিত্ৰাচল, জুবলি গাৰ্ডেনত মহাত্মা বহা, আই আই টিৰ ওচৰতে থকা লৰ পাতি, তাতেই নামিছিল গান্ধী 1921ৰ 5 আগষ্টত। আৰু যদি লিখ লিখিবি মইনা সুৰবী বিয়োগী সম্পাদিত আলোচনী, মনাই বৰগীৰ মিছ ক্লেৰিছৰ পানী গ্ৰহণৰ কাহিনী, মাজে মাজে চাইকেলৰ হতে তৰুণক দেখা কথা উনুকিয়াই দিলে, এতিয়া খিৰিকীখন বন্ধ কৰ বিহংগৰ বিকট চিঞৰ, গছবোৰ কাটি তহিলং কৰিলি সেয়েহে গল্প লিখিবলৈ গৈ বৰটোপনি। পিছৰটো কবিতা, অ মোৰ সূৰ্যমুখী মানুহ। সন্ধিয়াৰ নীলামত ৰাতিপুৱাই উশাহৰ ঋণ লয়, ৰাতিপুৱাই একোটা দিনটোৰ আখৰাত খৰচ হয়, বিজুলী ঢেৰেকনিয়েই জীৱন পোহৰ দি দি গৰ্জন, অমাৱস্যা ৰাতিবোৰৰ নাথাকে কোনো আকৰ্ষণ। বৰষুণৰ পিঠিত উঠি আহিল লালুকীয়াৰ জোক, এটাক পানীলৈ ঠেলি আনটোক খাবলৈ দিলোঁ পাপৰ তেজ। শুকান গছডালত এৰি আহিছিলোঁ আগুন, জীপাল গছৰ তলত বিহুৱতীৰ নাচোন। বতাহত হালিছে বাহনী, তাতেই সুৰ তোলে হৰিপ্ৰসাদে দুৱাটত বাঢ়ি তুলি, নৈত উটি গ'ল দেৱী মূৰ্তি, দূৰত হ'ল সেয়া সামান্য খিতি। কেৰ্কেটুৱাটোৱে এৰি যোৱা নাৰিকলটো ভগৱানক দিলোঁ, ভগৱানে মোক উভতালে আনৰ অৱজ্ঞা। বানপানীত টুকিলোঁ প্ৰাৰ্থনাৰ চকুলো, খৰাঙত পাতিছোঁ ভেকুলী বিয়া, পাহাৰক বুকুত লৈ ফুৰোঁ, হেৰুৱাই পেলাইছোঁ সেউজ জীৱন, সেই পাহাৰৰ বৰ কগবকনি, মোৰ বুকুত উঠিছে বৰ বিষ, চাইকেলখনত আউজি ভাবিছোঁ হালি পৰিছে নেকি জীৱন, চাইকেলত ফালে এঠাতে পৰি সেয়ে নিজৰ ভৰিত থিয় দিব পাৰি। চা চকু মেলি চা অ মোৰ সূৰ্যমুখী মানুহ, বটগছৰ শিপালৈ পোনাই যা, উতনুৱা বতাহক ওলাই কৰি খামুচি থাকিব জনাৰ বাবে সেউজীয়া ঘাঁহনি স্থিৰতাৰ সমৰ্থক। কবিতাৰ শিৰোনাম দীপালীৰ উশাহ আৰু গ্ৰাপাচ খাপন। দাড়িগোপ দীঘল, সময় তাকৰ, দেৱীৰ তিনিখন মুখ, তাৰ কৰাল আৰু দাগ, কামিজত লাগি ৰল সেই ৰং, হৃদয়ৰ সোঁবাও নিলয়ত এটাই উশাহ, ভালপোৱা আৰু শিল্প, চাৰমিনাৰ পেকেটবোৰো ইয়াৰ ব্যতিক্ৰম নাছিল। প্ৰিয় নাৰীৰ কণ্ঠ ৰুদ্ৰ, তাৰেই তেওঁ হৈ পৰিছিল কণ্ঠ আজীৱন, তেওঁৰ বাবে নিচেই সহজ তেওঁ ধনীপুত্ৰ। দুভাগ ৰাতি তিনিজন মাতবৰ, বৰ চিঞৰ, বৰঢোল শব্দ, তাৰেই পটচিত্ৰ গ্ৰীণবাৰ্ড আৰু ভিয়েটনামৰ জয়। তেওঁ মোৰ দেশৰ পৃথ্বীৰাজ, তেওঁ মোৰ দেশৰ শ্বাহজাহান, নিবিচাৰিব মাথো সংযুক্তাহৰণ কিম্বা তাজমহলৰ খতিয়ান, দীপালীৰ উশাহ আৰু গ্ৰাপাচ খাপন তেওঁৰ জীৱন। পিছৰটো কবিতাৰ শিৰোনাম ঔটেঙা। নেদেখো মই ঔটেঙা আৰু ৰৌ মাছৰ ব্যঞ্জন ভাতৰ সাজত, দৌৰি ফুৰিছে যেন যি ফলক লগোৱা দোকানৰ ফিচকাৰী বিচাৰি মেনুবুকৰ মাজত, ঔটেঙাৰ বৰ ভয় ভীমকলৰ দৰে পেকেট দেখি পলাই ফুৰিছে, মৈমন চিঙি আহি আমাক আমাৰ মাটিত আগুৰি ধৰিছে, পথাৰ আৰু বজাৰৰ ভাষণ দি দি অৰ্থনীতিবিদে আকৌ মেনুবুকৰ ফিচকাৰীত মূৰ গুজিলে, ৰসৰাজে অত্যহস্য কৰি সৰগ কপালে বোলো মুখমুখিয়ে পায় ঔকুঁৱৰী সাধু লিখিবলৈ, অসমীয়াই দেখোঁ ঔকুঁৱৰীৰ ভয়ত পুখুৰীৰ পাৰৰ শিলটোকে মাটিৰে বুটি।

0: হয়েছে। কবিতার শিরোনাম চৰাঘৰ। নঙলা মুখতে চৰাঘৰ, জপনাখন খুলি সোমাই ওখ মানুহ, ফুচ ফুচকৈ কথা পাতে কিবা কথ্য, চৰাঘৰতে জন্ম হয় বিদ্ৰোহ কিম্বা ষড়যন্ত্ৰ। চৰাঘৰৰ বেৰত লাগি থাকে কথাৰ আঁচোৰ, চৰাঘৰতে ঘৰৰ জীয়ৰী আনৰ ঘৰৰ লক্ষ্মী হয়। চৰাঘৰবোৰ মানুহ ভৰ্তি হৈ থাকে মানে ঘৰখনৰ ওজন বৃদ্ধি হয়। চৰাঘৰৰ বেৰত পহু আৰু হৰিণাৰ শিং, সিহঁতে পহৰা দিয়ে বন্ধ চৰাঘৰক। চৰাঘৰবোৰ চাপৰ হয়, মানুহ নোযোৱা হয়, দুৱাৰখন এলাগী হয়। দুৱাৰখন বন্ধ হয়, চৰাঘৰটো মানুহৰ কথা আৰু চাহৰ কাপৰ অপেক্ষাত ৰয়।
1: খুব সুন্দৰ। আৰু আপুনি এই কবিতাৰ ক্ষেত্ৰখনৰ লগত ভৱিষ্যতে কেনেকৈ জড়িত হৈ থাকিব বিচাৰিব, মানে ভৱিষ্যতে আপোনাৰ পৰিকল্পনা কেনেকুৱা কবিতাৰ ক্ষেত্ৰখনৰ লগত?
2: ভৱিষ্যতে মানে নিজৰ সৃষ্টি বুলিয়ে কৈছোঁ, কবিতা বুলি মই ক'ব অকণমান টান পাওঁ। কবিতা লিখি আছোঁ, কবিতা পঢ়ি আছোঁ, তাৰ মাজতে সময় সুবিধা মিলিলে বা আৰ্থিকভাৱে যদি সক্ষম হওঁ এখন কবিতা পুথি প্ৰথমতে প্ৰকাশ কৰিবলৈ চেষ্টা কৰিম। বৰ্তমান সময়ত কৈ কবিতা নপঢ়ে বা কিতাপ নপঢ়ে, তাৰ মাজতো যিসকল সমজদাৰ পাঠক বুলি কৈছোঁ সেইসকলে এতিয়াও কিতাপ পঢ়ে, অনলাইন কপিটো লৈ হ'লেও পঢ়িব। গতিকে এইটোৱে বৰ্তমানলৈকে পৰিকল্পনা। ভৱিষ্যতে ভাল ভাল কবিৰ কবিতা নিজেও পঢ়িবলৈ চেষ্টা কৰিম, তেওঁলোকৰ পৰা অনুপ্ৰাণিত হ'ম, শিকিম, নিজৰ কবিতাত তেওঁলোকৰ ভাল বস্তুসমূহ সোমাবলৈ পাৰিলে চেষ্টা কৰিম, সেইখিনিয়ে আৰু।
1: ধন্যবাদ জনাইছোঁ আপোনাক। আৰু মাৰ্জিতা বৰুৱাই, আপুনি চিকিৎসা বিজ্ঞানৰ লগত জড়িত, তথাপিও সাহিত্যৰ ক্ষেত্ৰখনৰ লগত কেনেকৈ আগবাঢ়ি যাবলৈ চেষ্টা কৰিব, ভৱিষ্যত আপোনাৰ পৰিকল্পনা কি?
3: হয়, গতিকে আপুনি যিটো ক'লে চিকিৎসা বিজ্ঞানটো মোৰ নিশ্চয় পেচা হ'ব, কিন্তু পেচাৰ লগতে মানুহৰ যে একোটা নিচা থাকে নহয়, সাহিত্য জগতখনেই হওক বা এই আন আন বিভিন্ন দিশসমূহ মোৰ কাৰণে নিচা, আৰু পেচাৰ লগতে নিচা লাগিবই মানুহক জীৱনত। গতিকে মোৰ বাবে এইটো এটা নিচা হয় সাহিত্যটো, আৰু তাৰ মাজতে যদি কোনোবা দুজন দৰ্শক বা দুজন শ্ৰোতাক যদি সেইখিনিৰে মোৰ লিখা হওক বা মোৰ কিবা কলাৰ মাধ্যমেৰে লাভান্বিত হয়, মই নিশ্চয় ভাল পাম। গতিকে এনেদৰেই মই আগবঢ়াই লৈ যোৱাৰ চেষ্টা কৰিম।
1: হয়, পুনৰবাৰ দুয়োগৰাকীলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ, আন্তৰিক কৃতজ্ঞতা জনাইছোঁ। আপোনালোকৰ সাহিত্যৰ ক্ষেত্ৰত খুব ধুনীয়াকৈ আগবাঢ়ি যাওক আৰু ভৱিষ্যতে আপোনালোকে সুনাম অৰ্জন কৰক, আৰু তাকেই কামনা কৰি আজিৰ যুৱ সাহিত্য অনুষ্ঠানৰ পৰা মই ভাৰ্গৱ কলিতাই ইমানতেই বিদায় মাগিছোঁ। নমস্কাৰ।
4: ইমান পৰে শ্ৰোতাই যুৱ সাহিত্য অনুষ্ঠানৰ খণ্ডটি শুনিলে। অনুষ্ঠানত আজি অতিথি হিচাপে উপস্থিত আছিল মাৰ্জিতা বৰুৱা আৰু বন্দীপ শৰ্মা। অনুষ্ঠানটি আঁত ধৰিলে ভাৰ্গৱ কলিতাই। আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটি ইমানতেই অন্ত পৰিল। চুৰিহা বৰাৰ সহযোগত অনুষ্ঠানটিৰ প্ৰযোজনা কৰিলে ইন্দ্ৰজিৎ দাসে।

0: और आसपास के इलाकों में आए 7.2 और 7.5 तीव्रता के भूकंप के कारण कई इमारतें ढह गईं। राष्ट्रपति रोड्रिगेज ने कक्षाएं और गैर आवश्यक गतिविधियों को अगले आदेश तक स्थगित कर दिया है। उन्होंने सबसे अधिक प्रभावित क्षेत्रों में सार्वजनिक और निजी जन स्वास्थ्य तंत्र को भी सक्रिय किया है। घरेलू शेयर बाजार के संविदी सूचकांक आज लगभग 0.7% की वृद्धि के साथ कारोबार कर रहे थे। समाचार तैयार किए जाने तक सेंसेक्स 500 अंक के उछाल के साथ 77,550 पर, जबकि निफ्टी 170 अंक की वृद्धि से 24,191 पर चल रहा था। इसके साथ ही ये समाचार बुलेटिन समाप्त हुआ।
1: एया आकाशवाणी गुवाहाटी दुपरियार आंचलिक बातरी होते मैं परिस्मिता दिहिंगिया। এতিয়া প্ৰধান বাতৰিসমূহ হৈছে ৰাজ্যৰ 7 জিলাৰ 11 ৰাজহচক্ৰৰ 102 গাঁও বানৰ কবলত, অৰুণাচল প্ৰদেশত হোৱা ধাৰাষাৰ বৰষুণৰ প্ৰভাৱৰ আশংকালৈ চাই অসম চৰকাৰৰ পৰিস্থিতি সূক্ষ্মভাৱে নিৰীক্ষণ, মন্ত্ৰী কেশৱ মহন্তৰ লখিমপুৰৰ বান প্ৰভাৱিত অঞ্চল পৰিদৰ্শন, মানাহ ৰাষ্ট্ৰীয় উদ্যান আজিৰে পৰা পৰ্যটকৰ বাবে বন্ধ আৰু অম্বুবাচীৰ আজি চতুৰ্থ দিনাও কামাখ্যা ধামত দেশী বিদেশী ভক্তৰ ভিৰ, নিশা 12:13 অম্বুবাচীৰ নিবৃত্তি। ৰাজ্যৰ 7 জিলাৰ 11 ৰাজহচক্ৰৰ 102 গাঁও বানৰ কবলত পৰিছে। বাৰিষাৰ আৰম্ভণিতে বাঢ়নী পানীয়ে ধেমাজি, নলবাৰী, কাছাৰ, ডিব্ৰুগড়, বিশ্বনাথ, লখিমপুৰ আৰু বজালী জিলাৰ বহুকেইখন গাঁও বুৰাই পেলাইছে। ধেমাজি জিলাত সৰ্বাধিক 52 গাঁও বানত ক্ষতিগ্ৰস্ত হোৱাৰ খবৰ আহিছে। অসম ৰাজ্যিক দুৰ্যোগ প্ৰশমন প্ৰাধিকৰণৰ তথ্য অনুসৰি নলবাৰী জিলাৰ মৰা পাগলাদিয়া নৈৰ সোঁফালৰ মথাউৰি ক্ষতিগ্ৰস্ত হৈছে। বানৰ ফলত ৰাজ্যৰ বিভিন্ন ঠাইত আন্তঃগাঁথনিৰো ক্ষতি হৈছে। বছৰৰ প্ৰথমটো বানত বৰ্তমানলৈকে 13,913 লোক প্ৰভাৱিত হৈছে আৰু 7 জিলাত 2,647 হেক্টৰ কৃষিভূমিৰ শস্য নষ্ট হৈছে। অৰুণাচল প্ৰদেশৰ নামনি সোৱণশিৰি জিলাত হোৱা ধাৰাষাৰ বৰষুণ আৰু আকস্মিক বানৰ ফলত অসমৰ কেইবাখনো জিলাত প্ৰভাৱ পৰাৰ আশংকা কৰি ৰাজ্য চৰকাৰে পৰিস্থিতি সূক্ষ্মভাৱে নিৰীক্ষণ কৰি আছে। আকস্মিক বানৰ বাবে ৰঙানদী জলবিদ্যুৎ প্ৰকল্পৰ এখন গেট কালি খুলি দিবলগীয়া হয়। ইয়াৰ প্ৰভাৱ অসমৰ ধেমাজি, লখিমপুৰ, বিশ্বনাথ আৰু শোণিতপুৰ জিলাত পৰিব পাৰে বুলি সতৰ্কতা জাৰি কৰা হৈছে। এই প্ৰভাৱ পৰ্যায়ক্ৰমে অন্য জিলা হৈ ধুবুৰীলৈকে বিয়পিব পাৰে বুলি সতৰ্কবাণীত উল্লেখ কৰা হৈছে। ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত আজি পুৱা লখিমপুৰ জিলাত ৰঙানদী সমষ্টিৰ বান প্ৰভাৱিত অঞ্চলৰ পৰিস্থিতিৰ বুজ লয়। মন্ত্ৰীগৰাকীয়ে প্ৰথমে কালি ৰঙানদী আকস্মিক বানৰ কবলৰ পৰা নাওবৈচা ৰাজহচক্ৰৰ অন্তৰ্গত 1 আৰু 2 নম্বৰ 5 নৈ আৰু দিজুপথাৰ এলেকাৰ বান ক্ষতিগ্ৰস্ত অঞ্চলৰ শেহতীয়া পৰিস্থিতি পৰ্যবেক্ষণ কৰে আৰু স্থানীয় লোকৰ সৈতে কথা পাতে। পৰিদৰ্শনকালত মন্ত্ৰীগৰাকীৰ সৈতে ৰঙানদী সমষ্টিৰ বিধায়ক ঋষিৰাজ হাজৰিকা, লখিমপুৰ জিলা আয়ুক্ত প্ৰণৱজ্যোতি কাকতি, জ্যেষ্ঠ আৰক্ষী অধীক্ষক গুণেন্দ্ৰ ডেকা আৰু জলসম্পদ, লোকনিৰ্মাণ তথা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিষয়া অভিযন্তাসকল উপস্থিত থাকে। মানাহ ৰাষ্ট্ৰীয় উদ্যান আজিৰে পৰা পৰ্যটকৰ বাবে বন্ধ কৰা হৈছে। প্ৰতিকূল বতৰৰ প্ৰতি লক্ষ্য ৰাখি উদ্যান কৰ্তৃপক্ষই এই সিদ্ধান্ত গ্ৰহণ কৰিছে। যোৱা 1 জুনত হাতী ছাফাৰী আৰু ৰিভাৰ ৰাফটিং বন্ধ হোৱাৰ পাছত আজিৰ পৰা জীপ ছাফাৰীও সম্পূৰ্ণৰূপে বন্ধ কৰা হৈছে। অৱশ্যে বাট পথ সুচল হলে পুনৰ অক্টোবৰত উদ্যানৰ প্ৰৱেশদ্বাৰ পৰ্যটকৰ বাবে মুকলি কৰাৰ সম্ভাৱনা আছে বুলি কৰ্তৃপক্ষই জানিবলৈ দিছে। মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ মুখ্য প্ৰৱেশদ্বাৰ বন্ধ হৈ পৰিলেও এইবাৰ ব্লেক পেন্থাৰ অৰ্থাৎ ঘোঙৰ বিচৰণ এলেকা ৰাষ্ট্ৰীয় উদ্যানৰ সীমান্ত দক্ষিণ পথ পৰ্যটকৰ বাবে খোলা থাকিব বুলি উদ্যানখনৰ বাঁহবাৰী সংমণ্ডলৰ বন বিষয়া প্ৰাঞ্জল তালুকদাৰে প্ৰকাশ কৰিছে।
2: যোৱা অক্টোবৰ 2025ৰ পৰাই মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ গেট মুকলি হৈ আছিল। হয়, একচুৱেলি ক'ব গ'লে অলপ বেয়া লাগে, আমাৰো বেয়া লাগে দেখোন। আজিৰ পৰা ধৰক নেশ্যনেল পাৰ্কৰ যিহেতু গেটখন বন্ধ থাকিব, আজি ধৰক 3 মাহ 4 মাহ বন্ধ থাকিব সেই অনুযায়ী। আৰু বন্ধ হ'লেও আমাৰ এটা কি হয়, আমাৰ যিটো চাউথাৰ্ণ বাউণ্ডাৰী ৰোড আছে এইটো খোলা থাকিব, চাউথাৰ্ণ বাউণ্ডাৰী ৰোডটো খোলা থাকিব। আমাৰ যিহেতু ব্লেক পেণ্ঠাৰৰ চাইটিং এটা হৈ আছে, সময় অনুযায়ী আমি যিমানখিনি টুৰিষ্ট আহিব বিচাৰে তেওঁলোকে আহিব পাৰে।
1: অম্বুবাচীৰ আজি চতুৰ্থ দিনাও মা কামাখ্যাৰ আশীষ ল'বলৈ শক্তিপীঠ কামাখ্যা ধামত দেশ বিদেশৰ লাখ লাখ ভক্তই ভিৰ কৰিছে। পুৱা 5 বজাত নীলাচলৰ পাদদেশত থকা প্ৰৱেশদ্বাৰ খুলি দিয়াৰ পাছৰে পৰা কামাখ্যা ধামলৈ ভক্ত দৰ্শনাৰ্থীৰ লানি নিচিঙা সোঁত বৈছে। ভক্তসকলৰ সমাগমৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ পৰ্যটন বিভাগ, জিলা প্ৰশাসন আৰু মন্দিৰ কৰ্তৃপক্ষই যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। একাংশ দল সংগঠনৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ স্বেচ্ছাসেৱী সংগঠনসমূহে

ভক্তসকললৈ সহায় সহযোগিতা আগবঢ়াই আহিছে। অম্বুবাচীলৈ অহা ভক্তৰ বাবে ভূতনাথ শ্মশান প্ৰাংগণত বিজেপিৰ কৃষক মৰ্চাৰ উদ্যোগত খাদ্যৰ ব্যৱস্থা কৰা হৈছে। যোৱা কেইদিনত অম্বুবাচী মেলাৰ বাটপথ প্লাষ্টিক, পানীৰ বটল আৰু পেলনীয়া সামগ্ৰীৰে কৰ্দৈয্যময় কৰাৰ অভিযোগ উত্থাপন হোৱাৰ পাছতে কালি খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ে মেলাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়। মন্ত্ৰী ৰায়ে কামাখ্যা মন্দিৰৰ চৌহদ পৰিষ্কাৰ কৰি ৰাখিবৰ বাবে গুৱাহাটী পৌৰ নিগমৰ বিষয়া কৰ্মচাৰীসকলক কঠোৰ নিৰ্দেশ দিছে। বিষয়াসকলক অম্বুবাচীৰ প্ৰতি মুহূৰ্তৰ ফটো লাইভ লোকেশ্যন মন্ত্ৰীগৰাকীলৈ প্ৰেৰণ কৰিবলৈ কোৱা হৈছে। ইপিনে অম্বুবাচী মেলাত কৰ্তব্যত গাফিলতি কৰাৰ বাবে আব্দুল হুছেইন, প্ৰদীপ শৰ্মা, শিৱাশীষ বৰুৱা নামৰ তিনিগৰাকী বিষয়াক তৎকালীনভাৱে নিলম্বন কৰা হৈছে। আজি নিশা 12:13 অম্বুবাচীৰ নিবৃত্তি হ'ব। দেৱীস্থানৰ পাছত সম্প্ৰতি বন্ধ থকা কামাখ্যা মন্দিৰৰ দুৱাৰ কাইলৈ পুৱা ভক্তৰ বাবে পুনৰ খুলি দিয়া হ'ব। দেৱালয় কৰ্তৃপক্ষই কাইলৈ আৰু পৰহিলৈ দেৱী দৰ্শনৰ ব্যৱস্থা কৰিছে। ইয়াৰ বাবে আজি নিশাৰ পৰা বঞ্চীবাগান খেলপথাৰত শাৰী পাতি টোকেন ল'ব লাগিব। আপোনালোকে দুপৰীয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ ডিফুৰ ছেছন হলত আজি পৰিষদৰ অধিৱেশন অনুষ্ঠিত হৈছে। পুৱা 10:00 পৰা ৰাজু টিছুৰ অধ্যক্ষতাত অনুষ্ঠিত 254 সংখ্যক অধিৱেশনত পৰিষদৰ 2026-27 বিত্তীয় বৰ্ষৰ বাজেট সন্দৰ্ভত আলোচনা কৰাৰ লগতে উন্নয়নমূলক কাম কাজৰ পৰ্যালোচনা কৰা হৈছে। শেহতীয়াকৈ অসম চৰকাৰৰ কাৰ্যবাহী সদস্য হিচাপে নিযুক্তি লাভ কৰা কাদম তেৰাংপি আৰু হেডসিং ৰংফাৰে আজি কাৰ্যভাৰ গ্ৰহণ কৰে। দুয়োগৰাকী নতুন সদস্যক লৈ বৰ্তমানৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ কাৰ্যবাহী সমিতিত সদস্যৰ সংখ্যা 16 বৃদ্ধি পাইছে। যোৰহাট জিলা কৃষি বিষয়া কাৰ্যালয়ৰ চিপাহীখোলা কৃষিচক্ৰৰ অন্তৰ্গত মধ্য চাওখাত গাঁও পঞ্চায়ত আৰু গোহাঁই ফেচুৱাল গাঁও পঞ্চায়তৰ কৃষকসকলক আজি ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আৰু পুষ্টি অভিযান আঁচনিৰ অধীনত উন্নত মানৰ ধানৰ বীজ বিতৰণ কৰা হয়। পঞ্চায়তৰ সভাপতি, ৱাৰ্ড মেম্বাৰ আৰু গাঁওবুঢ়াই কৃষকসকলক ধানৰ বীজ প্ৰদান কৰে। অনুষ্ঠানত চিপাহীখোলা কৃষিচক্ৰৰ কৃষি উন্নয়ন বিষয়া, কৃষি সম্প্ৰসাৰণ সহায়কসকলকে ধৰি অন্যান্য বিষয়া কৰ্মচাৰীসকল উপস্থিত থাকে। চিৰাং জিলাৰ বাসুগাঁৱত কালি সামগ্ৰী আৰু সেৱাকৰ অৰ্থাৎ GST সন্দৰ্ভত সজাগতা সভা অনুষ্ঠিত হয়। কোকৰাঝাৰৰ অসম ৰাজ্যিক সহকাৰী কৰ আয়ুক্ত কাৰ্যালয়ৰ উদ্যোগত আয়োজিত এই সজাগতা সভাত বাসুগাঁৱৰ শতাধিক পাইকাৰী আৰু ক্ষুদ্ৰ ব্যৱসায়ীয়ে অংশগ্ৰহণ কৰে। সহকাৰী কৰ আয়ুক্ত ৰশ্মি পাঠক আৰু বিক্ৰী কৰ অধীক্ষক গোবিন্দ আগৰৱালাই GST নিয়মাৱলী আৰু ব্যৱসায়িক দিশসমূহৰ বিষয়ে বিতংভাৱে প্ৰকাশ কৰে। সভাত GST পঞ্জীয়ন কৰিবলগীয়া ব্যৱসায়ী, ইয়াৰ কাৰণ আদিৰ বিষয়ে অৱগত কৰোৱাৰ উপৰি GST আওতাৰ পৰা মুক্ত ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ বিষয়েও আলোচনা কৰা হয়। এই সভাত বাসুগাঁও পৌৰসভাৰ উপ পৌৰপতিকে ধৰি আন কেইবাগৰাকী সদস্য উপস্থিত থাকে। GST-ক লৈ সাধাৰণ ব্যৱসায়ীসকলৰ মাজত থকা ভুল ধাৰণাসমূহ এই সভাৰ জৰিয়তে দূৰ কৰাৰ বাবে ব্যৱসায়ীসকলে কৰ বিভাগৰ এই পদক্ষেপক আদৰণি জনায়। ভাৰত আজি মহিলাৰ ICC T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ গ্ৰুপ এৰ এখন খেলত বাংলাদেশৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন মানচেষ্টাৰৰ এমিৰেটছ অল্ড ট্ৰেফৰ্ডত ভাৰতীয় সময় অনুসৰি সন্ধিয়া 7:00 আৰম্ভ হ'ব। হৰমনপ্ৰীত কৌৰ নেতৃত্বাধীন ভাৰতীয় দলটো সম্প্ৰতি গ্ৰুপ এৰ দ্বিতীয় স্থানত আছে। দলটোৱে ইতিমধ্যে খেলা 3খন খেলৰ ভিতৰত 2খনত জয়লাভ কৰিছে। বাংলাদেশেও এই পৰ্যন্ত 2খন খেলত জয়লাভ কৰিছে যদিও নেট ৰান ৰেটৰ ভিত্তিত দলটো সম্প্ৰতি গ্ৰুপ এৰ চতুৰ্থ স্থানত আছে। ভাৰতে প্ৰতিযোগিতাৰ প্ৰথম আৰু দ্বিতীয়খন খেলত ক্ৰমে পাকিস্তানক 64 আৰু নেডাৰলেণ্ডছক 95 ৰাণৰ ব্যৱধানত পৰাস্ত কৰিছিল। অৱশ্যে তৃতীয়খন খেলত ভাৰত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে 6 উইকেটৰ ব্যৱধানত পৰাস্ত হৈছিল। দক্ষিণ আফ্ৰিকা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ নকআউট পৰ্যায়ত প্ৰৱেশ কৰিছে। দক্ষিণ আফ্ৰিকা আজি পুৱা মণ্টেৰীত অনুষ্ঠিত গ্ৰুপ এৰ এখন খেলত দক্ষিণ কোৰিয়াক 1-0 পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে বিশ্বকাপৰ নকআউট পৰ্যায়ত প্ৰৱেশ কৰে। খেলখনত দক্ষিণ আফ্ৰিকাৰ হৈ থাপেলো মাছেকৈ একমাত্ৰ গলটো দিয়ে। ইয়াৰ আগেয়ে মেক্সিকোত অনুষ্ঠিত একেটা গ্ৰুপৰ আন এখন খেলত মেক্সিকোৱে চেকিয়াক 3-0 পৰাস্ত কৰে। ইয়াৰ সুবাদত দলটোৱে বিশ্বকাপৰ ইতিহাসত প্ৰথমবাৰৰ বাবে গ্ৰুপ পৰ্যায়ৰ আটাইকেইখন খেলত জয়লাভৰ কৃতিত্ব অৰ্জন কৰে। খেলখনত মেক্সিকোৰ হৈ মাটিঅ' চাভেজ আৰু জুলিয়ান কুইনোছে গ'ল দিয়ে। মৰক্কোৱে গ্ৰুপ চিৰ পৰা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ নকআউট পৰ্যায়ত প্ৰৱেশ কৰিছে। মৰক্কোৱে আজি পুৱা আটলাণ্টাত সমাপ্ত হোৱা এখন খেলত হেইটিক 4-2 ব্যৱধানত পৰাস্ত কৰে।
খেলখনত আগবঢ়োৱা উজ্জীৱিত প্ৰদৰ্শনৰ বাবে মৰক্কোৰ আশ্ৰফ হাকিমিক মেন অব দ্য মেচ ঘোষণা কৰা হয়।

0: বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰি কেইটামান আকৌবাৰ পঢ়ি দিছো। ৰাজ্যৰ 7খন জিলাৰ 11টা ৰাজহ চক্ৰৰ 102খন গাঁও বানৰ কবলত। অৰুণাচল প্ৰদেশত হোৱা ধাৰাষাৰ বৰষুণৰ প্ৰভাৱৰ আশংকালৈ চাই অসম চৰকাৰৰ পৰিস্থিতি সূক্ষ্মভাৱে নিৰীক্ষণ। মন্ত্ৰী কেশৱ মহন্তৰ লখিমপুৰৰ বান প্ৰভাৱিত অঞ্চল পৰিদৰ্শন। মানাহ ৰাষ্ট্ৰীয় উদ্যান আজিৰে পৰা পৰ্যটকৰ বাবে বন্ধ। আৰু অম্বুবাচীৰ আজি চতুৰ্থ দিনাও কামাখ্যা ধামত দেশী বিদেশী ভক্তৰ ভিৰ। নিশা 12:02 অম্বুবাচীৰ নিবৃত্তি। দুপৰীয়াৰ আঞ্চলিক বাতৰি ইমানে। পৰৱৰ্তী বাতৰি 1:40 শুনিবলৈ পাব।
1: মিডিয়াম ৱেভৰ 411.5 মিটাৰ 730 কিলোহাৰ্টজ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত শ্ৰোতাসকলে অনুষ্ঠান শুনি আছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। আমাৰ অনুষ্ঠান নিউজ অন এয়াৰ মোবাইল এপতো শুনিব পাৰে।

101.6 মেগাহাৰ্জত শ্ৰোতাসকলে অনুষ্ঠান শুনি আছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। আমাৰ অনুষ্ঠান নিউজ অন এয়াৰ মোবাইল এপতো শুনিব পাৰে।

0: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM-ৰ 100.8 MHz।
1: আকাশবাণী গুৱাহাটীৰ মহাবাহু নিবেদন কৰা হৈছে আই।

0: আইদৰ বুলনিৰ সমুশ্ৰতালৈ প্ৰীতি সম্ভাষণ জনাই মই ৰুণামণিয়ে আজিৰ বুলনি মুকলি কৰিছোঁ। শ্ৰোতাসকল, আজি আমি ষ্টুডিঅ'ৰ মজিয়ালৈ আমন্ত্ৰণ কৰি আনিছোঁ সৌন্দৰ্য বিশেষজ্ঞা বিনীতা গোস্বামী, আৰু তেখেতৰ সৈতে আজি আমি কথা পাতিম গ্ৰীষ্মকালত ছালৰ যতন। নমস্কাৰ বিনীতা গোস্বামী।
1: নমস্কাৰ।
0: আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ।
1: ধন্যবাদ।
0: সৌন্দৰ্য বুলি কোৱাৰ লগে লগে মূৰৰ চুলিৰ পৰা ভৰিৰ আঙুলিৰ নখলৈকে আমি সৌন্দৰ্য চৰ্চা কৰিব পাৰোঁ। গতিকে
2: প্ৰথমতে জানিব বিচাৰিছোঁ আমি শৰীৰৰ কোনটো অংগৰ পৰা সৌন্দৰ্য চৰ্চা কৰিম।
1: ফাৰ্ষ্টতে মই তোমাক স্কিনৰ বিষয়ে কওঁ।
0: হয়,
1: আমাৰ মানুহৰ কি হয়, স্কিনখন তোমাৰ তিনিটা তৰপত থাকে, যেনেকৈ ধৰা ড্ৰাই স্কিন, অইলি স্কিন আৰু নৰ্মেল স্কিন। আৰুতো বহুত থাকে, কিন্তু সচৰাচৰ এই তিনিটাই দিয়ে আমাৰ আৰম্ভ হয়। আমি প্ৰত্যেকৰে স্কিনততো এটা যতন ল'লেই নহ'ব না, গতিকে আমি কি কৰিব লাগে, প্ৰত্যেকে স্কিন অনুযায়ী আমি স্কিনৰ যতন ল'ব লাগে। যিহেতু আমাৰ স্কিনবিলাক বেছিভাগ মানুহৰে আজিকালি পলিউশ্যনৰ কাৰণেই হওক বা বেলেগ বেলেগ কিছুমান কণ্ডিশ্যনৰ কাৰণেই হওক, স্কিনবিলাক বেছিভাগৰে ড্ৰাই নহ'লে অইলি হয়। গতিকে ড্ৰাই স্কিনবিলাকত কি হয়, সদায় আমি অইলি স্কিনতকৈ বেছি যতন ল'ব লাগে। আমি একচুৱেলি কি হয়, বজাৰৰ বস্তুৰেও আমি নিজকে সজাই পৰাই তুলিব পাৰোঁ, আৰু ঘৰুৱা পদ্ধতি দিওঁ আমি নিজৰ স্কিনখনৰ যতন ল'ব পাৰোঁ। এতিয়া ঘৰুৱা যতন বুলি ক'লে সচৰাচৰ আমাৰ মানে গাঁও অঞ্চলবিলাকত, চহৰাঞ্চলতো হওক, গাখীৰটো আমাৰ ঘৰত থাকিয়ে যায়। গতিকে বেছি একো কষ্ট নোহোৱাকৈ অকণমান গাখীৰ কপাহত লৈ পেলাই আমি আমাৰ স্কিনখন চাফা কৰিব পাৰোঁ, যোনবিলাকৰ স্কিনখন শুকান। আৰু যিবিলাকৰ ধৰা অইলি স্কিন, তেলেতীয়া স্কিন, তেওঁলোকে সদায় কি কৰিব পাৰে, ঘৰতে পোৱা তিয়হৰ পৰা ৰস উলিয়াই কটনত লৈ পেলাই চাফা কৰি দিলেও তেনেকুৱাকৈ ক্লিনজিং আমাৰ হৈ যায়। তাৰে পিছতে আমাৰ সচৰাচৰ শুকান স্কিনবিলাকত কি হয়, সদায় এটা ফেচ পেক, নৰ্মেল ফেচ পেক লৈ পেলাইও স্কিনখন আমি চাফা কৰিব পাৰোঁ। যেনেকৈ ধৰা প্ৰত্যেকৰে ঘৰতে কলটো থাকেয়ে, গতিকে অকণমান মজি যোৱা কল এটা লৈ পেলাই তাত অকণমান তুমি পিঠাগুড়ি দি আৰু অকণমান মৌ দিয়া, বেছি আকৌ বহুত বস্তু দিব লগা নাই, এইখিনি দি পেলাই তুমি তোমাৰ ফেচত বা হাতত বা ডিঙিত, বিশেষকৈ মুখখনৰ আমি যেতিয়া যতন ল'ম, আমি তেতিয়া ডিঙিটোৰ যতন লোৱাটো কিন্তু বহুত দৰকাৰী। কাৰণ বহুতৰে ডিঙিবিলাক কি হয়, কিছুমান ক'লা ক'লা আঁচ পৰে বা ডিঙিটো ক'লা হৈ যায়। গতিকে যদি আমি মুখত যেতিয়া আমি এটা ফেচ পেক লগাম, তেতিয়া আমি ধৰা যদি ডিঙিটোতো লগাই দিওঁ বা হাত দুখনতো লগাই দিওঁ, তেতিয়া স্কিনখন দেখাত বহুত ধুনীয়া হয়। 10 বা 15 মিনিট তুমি ফেচ পেকটো লগাই থৈ হাতেৰে লাহে লাহে তুমি ঘঁহি দি পেলাই তুমি ফেচ পেকটো উঠাই দিয়া, ধুনীয়া এটা চাফা হৈ যায়, স্কিনখন দেখাতো ধুনীয়া হয়। তাৰপিছত অকণমান তুমি ময়শ্চাৰাইজিং তুমি তোমাৰ স্কিনত লগাই থোৱা। তেনেকৈ যিবিলাকৰ স্কিনবিলাক অইলি, তেওঁলোকে সচৰাচৰ এল'ভেৰা অকণমান লৈ, বা অইলি মানে কিছুমানৰ ধৰা বহুত বেছি পিম্পলছো থাকে আৰু কিছুমান নাথাকেও, গতিকে প্ৰত্যেকে থকা নথকালৈ কথা নাই, তুমি যদি তোমাৰ ঘৰত যদি এল'ভেৰা আছে, এল'ভেৰাটো অন্ততঃ যেতিয়া স্কিনত লগাম বুলি ভাবা তাৰে আধা ঘণ্টা আগতে কাটি ল'বা। আৰু যাৰ ধৰা ঘৰত এল'ভেৰা নাথাকে, এল'ভেৰা বজাৰতো কিনিব পায়, অকণমান এল'ভেৰা ল'লা, তাত অকণমান নিম পাতৰ ৰস অকণমান দিলা, দি পেলাই দুয়োটা মিক্স কৰি, আৰু যদি তোমাৰ অকণমান স্ক্ৰাবিং টাইপত লাগে তাতে অলপমান তুমি মিহি চুজি অকণমান দিব পাৰা, তিনিওটা মিক্স কৰি তুমি হাতত ডিঙিত আৰু তুমি ফেচত দি থৈ দিব পাৰা, 15 মিনিট 20 মিনিট ৰাখা, তাৰপিছত লাহে লাহে ঘঁহি ধুই দিয়া, তোমাৰ স্কিনখন ধুনীয়া চাফা হৈ গ'ল।
2: হয় বাইদেউ, এইখিনিতে জানিব মন গৈছে, প্ৰায় মহিলাসকলৰ ক্ষেত্ৰত দেখিবলৈ পাওঁ আজিকালি খুব ক'লা দাগৰ সমস্যাটোৱে বেছিকৈ দেখা দিছে, নহয় জানো, গাল দুখনত কিছুমানৰ পিঠিটো দেখিবলৈ পোৱা যায়। এই ক'লা দাগৰ সমস্যা আমি ঘৰুৱাভাৱে কেনেদৰে সমাধান পাব পাৰোঁ?
1: একচুৱেলি কি হয়, যিটো ক'লা দাগ বুলি কৈছে আপুনি,
2: হয়
1: সেই ক'লা দাগটো কিছুমানৰ একচুৱেলি বয়সতো আহে, কিছুমানৰ বয়স নোহোৱাটো আহে।
2: হয়,
1: একচুৱেলি ক'লা দাগটো আহে আমাৰ যেতিয়া আমাৰ বয়স তোমাৰ 30ৰ পিছত বা 35ৰ পিছত, যিবিলাক মানুহৰ স্কিনত কলাজনৰ লেভেলটো কমি যায়, মেলানিন প্ৰডাকশ্যনটো বেছি হয়, তেতিয়া আমাৰ গালত হওক বা পিঠিত হওক বা হাতত হওক কিছুমান দাগ আহিব আৰম্ভ কৰে। এইটোক আমি

0: সচৰাচৰ পিগমেণ্টেশ্যন বা মালাজমা বুলি কওঁ,
1: হয় হয়,
0: গতিকে এইটো একচুৱেলি কি হয়, ফাৰ্ষ্ট কথাটোৱে হ'ল ইয়াতে মেইন হ'ল মেলানিন প্ৰডাকশ্যনটো যেতিয়া বহুতখিনি বাঢ়ি যায় তেতিয়াহে এই বেমাৰটো আমাৰ স্কিনত আহিব আৰম্ভ কৰে। আমি কি হয়, আমি সদায় এটা বেমাৰৰ ট্ৰিটমেণ্ট কেতিয়া ষ্টাৰ্ট কৰোঁ, যেতিয়া আমাৰ সেই বস্তুটো আহি যায়। কিন্তু আমি যদি ধৰা 25 এজ বা 30 এজৰ পিছৰ পৰাই স্কিনত কিছুমান সৰু সৰু যতন আৰম্ভ কৰি দিওঁ, তেতিয়াহ'লে এই পিগমেণ্টেশ্যনটো আমাৰ স্কিনত বা হাতত নাহে। বিশেষকৈ আমাৰ মাইকী মানুহৰ ডাঙৰ সমস্যাটোৱে হৈছে হ'ল গালত অহা এই পিগমেণ্টেশ্যন বা মালাজমাটো। তে ইয়াক আমি যদি মানে ৰোধ কৰিব চাওঁ, তেতিয়াহ'লে কি কৰিব লাগে, আমি বাহিৰত যিমান যতন ল'ব লাগিব আমাৰ ভিতৰটো সিমানে চাফা কৰি ৰাখিব লাগে। যেতিয়া অকণমান মালাজমা বা পিগমেণ্টেশ্যন আমাৰ স্কিনত আৰম্ভ হয়, তেতিয়াই যদি আমি মানে স্কিনৰ যতন লওঁ, যিহেতু আমাৰ কলাজন প্ৰডাকশ্যনটো কমি যায়, মেলানিনৰ প্ৰডাকশ্যনটো বাঢ়ি যায়, গতিকে তেতিয়া আমি কি কৰিব লাগে, আমি মেলানিন প্ৰডাকশ্যনটো মানে বাঢ়ি যায় কিহৰ কাৰণে, য'ত আমি আমাৰ স্কিনখনত যতন নলওঁ তেতিয়া মেলানিন প্ৰডাকশ্যনটো বাঢ়ে। গতিকে আমি কি কৰিব লাগে, চানস্কিনটো মষ্ট ইম্পৰ্টেণ্ট বস্তু। এনেটো 20 এজৰ পৰাই চানস্কিন লগাব পাৰি, তথাপিও 25 এজৰ পৰা আমি যদি কণ্টিনিউ স্কিনত স্কিন চেৰাম বা স্কিনখন হাইড্ৰেশ্যন কৰি ৰাখোঁ, লগতে আমি চান প্ৰটেকশ্যন ক্ৰীমটো যদি অকণমান বেছিকৈ লগাই থাকোঁ, আমি দিনটোত দুবাৰ বা তিনিবাৰ লগাওঁ 6 ঘণ্টা বা 8 ঘণ্টাৰ মূৰে মূৰে, তেতিয়া কি হয়, আমাৰ মেলানিনৰ প্ৰডাকশ্যনটো, আমাৰ মেলানিনটো হয় অকল সূৰ্যৰ তাপ বা আমি কিটচেনত যেতিয়া কাম কৰি থাকিম গেছৰ তাপ নহ'লে জুইশালৰ পৰা অহা তাপৰ পৰা আমাৰ স্কিনখন মানে পুৰি যায়, তেতিয়া আমাৰ মেলানিন প্ৰডাকশ্যনটো বাঢ়ি যায়। গতিকে আমি অকণমান জুই বা মানে সূৰ্যৰ পোহৰৰ পৰা অকণমান দূৰত থাকি আমি চানস্কিন লোচনটো যদি বেছিকৈ ইউজ কৰি থাকোঁ, তেতিয়াহ'লে লাহে লাহে এইটো কমি যাব আৰম্ভ কৰে। তাৰে মাজতে ঘৰুৱা দিহা হিচাপত কিছুমান ঘৰুৱা দিহা লৈও আমি আমাৰ স্কিনখন মেলানিন প্ৰডাকশ্যনটো লাহে লাহে কমাব পাৰোঁ বা পিগমেণ্টেশ্যনটো লাহে লাহে লাহে লাহে কমাই আনিব পাৰি। যেনেকৈ মুলেথি পাউডাৰ থাকে, মুলেথি পাউডাৰ সচৰাচৰ কিটচেনত আমাৰ একচুৱেলি স্কিনৰ ট্ৰিটমেণ্টবিলাক কি হয়, আমাৰ ঘৰৰ পৰাই আৰম্ভ কৰি দিব পাৰোঁ। গতিকে কি হয়, স্কিনখন সদায় কি হয়, অকণমান ময়শ্চাৰাইজিং কৰি যদি আমি ৰাখোঁ, স্কিনখন শুকাই যাব নিদিওঁ, তেতিয়া কি হয়, মেলানিন প্ৰডাকশ্যনটো বহুত মানে জলদি জলদি নহয়। ঠিক তেনেকৈ আমি যদি ঘৰুৱা পেক এটা আমি স্কিনত সদায় লগাই থাকোঁ, ইয়াৰে গোটেতকৈ মেলানিন বা পিগমেণ্টেশ্যনৰ মেইন অস্ত্ৰটোৱে হ'ল মুলেথি পাউডাৰ। আমি যদি মুলেথি পাউডাৰ বজাৰত কিনিব পায়, গতিকে মুলেথি পাউডাৰ যদি আমি সদায় দৈল লগত আৰু অকণমান মৌজোল মুলেথি পাউডাৰ এই তিনিওটা মিক্স কৰি আমি স্কিনত লগাই থৈ মিনিমাম আধা ঘণ্টা ৰাখি তাৰপিছত আমি হালকা হালকা হাতেৰে ঘঁহি দি ধুই দিওঁ, এইটো যদি আমি সপ্তাহত অন্ততঃ 4-5 দিন কৰি থাকোঁ, আমাৰ লাহে লাহে লাহে পিগমেণ্টেশ্যনৰ দাগ কমি আহে। আৰু এইটো ট্ৰিটমেণ্ট যদি আমি মিনিমাম 3-4 মাহ কৰি থাকোঁ, আমাৰ দাগটো লাহে লাহে
1: কমি আহিব
0: ধৰে।
1: হয়, আমি ছালৰ বিষয়ে আৰু কথা পাতিম। এবাৰ আহিছোঁ বাইদেউ, চুলি দেখিবলৈ পোৱা যায় আজিকালি খুব কম বয়সৰ পৰাই চুলি পকে।
0: একচুৱেলি কি হয়, আজিকালি মানুহৰ পলিউশ্যন বা মানুহৰ মানে ষ্ট্ৰেছটো বেছি হৈ গৈছে, কিন্তু যেতিয়া আমাৰ চুলি পকিব আৰম্ভ কৰে এইটো হ'ল মেইন কাৰণটোৱে হ'ল আমাৰ B12ৰ অভাৱ হয়। আমাৰ যেতিয়া শৰীৰত B12ৰ অভাৱ হয় তেতিয়া আমাৰ চুলিবিলাক পকিব আৰম্ভ কৰে। গতিকে এইটোতো সমাধান হিচাপত মই এজ এ বিউটিচিয়ান হিচাপত মই ঘৰুৱা সমাধানেই দিম। এতিয়া বহুতে কি কৰে, যেতিয়া চুলি পকিব আৰম্ভ কৰে বজাৰৰ পৰা কিনি অনা কালাৰ চুলিত লগায়, একচুৱেলি কি হয়, বহুত সহজ উপায়, অকণমান কালাৰ লৈ পেলাই লগাই দিলে হৈ গ'ল। আমি সদায় কি কৰিব লাগে, বাহিৰতো নহয় আমি ভিতৰৰ পৰা আমি ঠিক কৰিলেহে আমাৰ মানে চুলি পকা সমস্যাটো ৰোধ হয়। আমি প্ৰত্যেক মানুহে যদি দিনত অন্তত 2 বা 3টা আমলখি খাব পাৰোঁ না, আমলখিটো এটা এনেকুৱা বনৌষধি যাৰ ফলত কি হয়, আমাৰ মানে ভিতৰৰ যিবিলাক প্ৰব্লেম থাকে সেইবিলাক ছল্ভ হৈ পেলাই আমাৰ চুলিৰ গুৰবিলাক মজবুত হোৱাৰ লগতে চুলিডাল লাহে লাহে ক'লা হ'ব আৰম্ভ কৰে। গতিকে ঘৰুৱা হিচাপত আপুনি যিমান পাৰে ঘৰুৱা ফল মূল খাওক, লগতে আমলখি খাওক। ইয়াৰে লগতে মোৰ হিচাপত যদি চুলি পকা কাৰোবাৰ আৰম্ভ হৈ গৈছে, তৎক্ষণাত আমি কালাৰত নগৈ যদি আমি ঘৰুৱাভাৱে যেনেকৈ নৰসিংহৰ পাত এমুঠি, 4-5টামান নৰসিংহৰ পাত, জেতুকাৰ পাত, এই জেতুকাৰ পাত আৰু নৰসিংহৰ পাত যদি

0: আমি ভালদৰে মানে মিক্সিতে হওক বা ভালদৰে পিচি লৈ পেলাই আমি তাতে সচৰাচৰ কি হয় আমাৰ চুলি পকা আৰম্ভ হয় প্ৰটিন অভাৱতো। গতিকে এইটো আমি জেতুকা নৰসিংহৰ পাত অকণমান তাতে এটা বা দুটা আমি কণী দৈ গাখীৰ এনেকুৱাকৈ লৈ পেলাই মিক্স কৰি পেলাই চুলিত লগাই 1-1.5 ঘণ্টা আমি ৰাখি দিওঁ। তাৰপিছত আমি ভালদৰে ধুই পেলাই ৰাতি আমি অৰ্গেনিক নাৰিকলৰ তেল চুলিৰ ৰুটছবিলাকত ভালদৰে মাছাজ কৰি পেলাই নেক্সট দিন যদি আমি ভালদৰে ধুই দিওঁ। ধোৱা একচুৱেলি কি হৈছে, আজিকালি আমাৰ প্ৰত্যেক মানুহৰে সময়ৰ অভাৱৰ কাৰণে আমি যিবিলাক বজাৰত সচৰাচৰ তৎক্ষণাতে হাতত পোৱা বস্তু দি আমি যতন লওঁ, কিন্তু মই ভাবোঁ যদি আমি পাৰোঁ অকণমান আমি যোনবিলাক আমাৰ আগতে প্ৰকৃতিৰ পৰা অহা বস্তু আছিল তাৰ দ্বাৰাই যদি আমি অকণমান যতন লওঁ আমাৰ বহুতখিনি স্কিনে হওক বা হেয়াৰৰে হওক বহুতখিনি আমি ৰিজাল্ট পাওঁ। যেনেকৈ আমি শ্বেম্পু ইউজ কৰোঁ সচৰাচৰ বজাৰত যিটো শ্বেম্পু পেকেট পালোঁ আনি পেলাই চুলিবিলাক ধুই দিওঁ, কিন্তু আমি যদি পাৰোঁ যদি আমাৰ কাৰণে সম্ভৱ হয় ৰিঠা চিকাকাই আমলা এই তিনিটা কিনিব পাৰে আমি কিনি আনি পেলাই পেকেটে হওক বা মানে গুড়ি টাইপৰে হওক বা নহ'লে আপোনাৰ গুটি টাইপতে হওক আনি পেলাই সিজাই পেলাই থৈ দি তাতে অকণমান শ্বেম্পু মিক্স কৰি এটা বটলত ভৰাই থৈ দিওঁ আৰু তেনেকৈ যদি আমি চুলি ধুওঁ বহুতখিনি চুলি পকাৰ পৰা আমি মানে ৰেহাই পাব পাৰোঁ,
1: হাত সাৰি থাকিব
0: পাৰোঁ, বহুতখিনি হাত সাৰি থাকিব পাৰোঁ।
1: হয়, আপুনি যে ক'লে বাইদেউ মিশ্ৰণটো জেতুকাৰ পাত নৰসিংহৰ পাত সেই মিশ্ৰণটোৰ লগত একেলগে আমি কণীটো দি দিম।
0: আজিকালিতো প্ৰত্যেকৰে ঘৰত ধৰা জেতুকাৰ গছ নাথাকে, কিন্তু যিটো ভাল আমাৰ অৰ্গেনিক জেতুকাৰ মানে পেকেট বজাৰত কিনিব পাই, যি টি জেতুকা নহয় অৰ্গেনিক জেতুকাৰ মানে গুড়ি য'ত কিনিব পাই সেইটো যদি আমি আনি পেলাই তাৰে লগত, প্ৰত্যেকৰে ঘৰত নৰসিংহৰ গছ একডাল থাকেই, গতিকে নৰসিংহৰ পাত 3-4টামান বা এমুঠি নৰসিংহৰ পাত লৈ যদি আমি গুড়িটো বজাৰৰ পৰা কিনি অনা গুড়ি থাকে সেই গুড়িৰ লগত ৰাতিয়ে নৰসিংহৰ পাতটো যদি আমি তিয়াই থৈ দিওঁ আৰু ৰাতিপুৱা তাতে কণী এটা বা দুটা লগতে অকণমান মৌ জোল আৰু অকণমান মানে দৈ মিক্স কৰি পেলাই চুলিত 1.5 ঘণ্টামান টাইম লগাই থৈ দিওঁ। তাৰপিছত খালি পানী দি ধুই পেলাই ৰাতি ভালদৰে অৰ্গেনিক নাৰিকলৰ অইলেদি মাছাজ কৰি নেক্সট দিন আমি মূৰ ধুই দিওঁ।
1: হয়,
0: তেতিয়াহ'লে বহুতখিনি আমাৰ হেয়াৰ ফলো ভাল হয়, মানে চুলি সৰাও বন্ধ হয়, লগতে পকাটোও বহুতখিনি ৰোধ হৈ যায়। গতিকে এইবিলাক একচুৱেলি যিকোনো বস্তুৱে মেইনটো ঘৰৰ পৰাই যায় না, গতিকে ঘৰুৱা ট্ৰিটমেণ্টবিলাকে বহুতখিনি আমাৰ লাইফত উপকাৰ
1: হয়। মানে ঘৰৰ যিবিলাক সামগ্ৰী পাকঘৰত আমি সাধাৰণতে যিখিনি ব্যৱহাৰ কৰোঁ সেইখিনি সামগ্ৰী দি আমি নিজৰ সৌন্দৰ্য চৰ্চা
0: কৰিব পাৰোঁ।
1: শ্ৰোতাসকল, আমাৰ মাজত আজি উপস্থিত আছে পাঠশালাৰ সৌন্দৰ্য বিশেষজ্ঞ বিনীতা গোস্বামী। বাইদেউ, এতিয়া আহিছোঁ আমি হাত ভৰিৰ যতন কেনেদৰে ল'ব লাগে।
0: যেনেকৈ ফেচটো আমাৰ কাৰণে বহুত মানে অপৰিহাৰ্য অংগ, ঠিক তেনেকৈ হাত ভৰিবিলাকো আমাৰ মানে মানুহৰ প্ৰথম চকুতে পৰে হাত ভৰি পৰে।
1: হয়,
0: গতিকে কি হয় আমি মুখখন যিমানে ধুনীয়া কৰি নাৰাখোঁ কিয় হাত ভৰি যদি ধুনীয়া হৈ নাথাকে তেতিয়া দেখাত সিমান এটা ধুনীয়া নালাগে।
1: দেখিবলৈ পোৱা যায় মহিলাসকলে সাধাৰণতে হাত ভৰি
0: যতনটো খুব কম লয়, খুব কম লয়। কি কৰিব লাগে, সদায় আমি গা ধোৱাৰ সময়ত কি কৰোঁ, আগৰ দিনত আমাৰ কি আছিল ফুলচ চোচৰা টাইপৰ এটা বস্তু আছিল না, সেইটো খুব কম ইউজ কৰিব লাগে। সেইটো গাঁও অঞ্চলত বহুতখিনি ইউজ হয়, ফুলচ চোচৰা
1: প্ৰায় ব্যৱহাৰ কৰে,
0: প্ৰায় ব্যৱহাৰ কৰে। একচুৱেলি কি হয়, ফুলচ চোচৰাত থকা যিবিলাক আঁহ থাকে সেইটো আমাৰ স্কিনখন কাটি দিয়ে। গতিকে আমি যিমান পাৰোঁ গা যেতিয়া ধুওঁ কাপোৰেৰে গাটো ঘঁহিলে বেছি ভাল হয়। যদি আমাৰ সময় থাকে হাতত আমি সপ্তাহত একবাৰ ভৰি হওক বা হাততে হওক, আমাৰ পাকঘৰত সদায় থকা বস্তুটো কি হ'ম, আমাৰ চাউলটো থাকেই, গতিকে আমি চাউলৰ পৰা পিঠাগুড়ি অকণমান বনাই শুকান পিঠাগুড়ি বনাই বা চাউলে অকণমান তিয়াই পেলাই পিচি লৈ পেলাই তাৰে লগত পকি যোৱা কল এটা আমি কলটো তাৰে লগত অকণমান পিটিকি লৈ তাতে অলপ মৌ জোল নহ'লে এল'ভেৰা দি পেলাই ভালদৰে মিহলি কৰি হাতত বা ভৰিত যদি আমি লগাই 1/2 ঘণ্টা থৈ দিওঁ, তাৰপিছত আমি যদি হাতেৰে লাহে লাহে মোহাৰি দিওঁ তেতিয়াহ'লে আমাৰ চাবোনৰ দৰকাৰ নাই। আমি এনেকুৱাকৈ আমি হাত ভৰিবিলাক চাফা কৰিব পাৰোঁ। ইয়াৰ ফলত কি হয়, স্কিনখন বহুতখিনি উজ্জ্বলো হয় আৰু আমাৰ যিবিলাক স্কিনত ড্ৰাইনেছ থাকে এই ড্ৰাইনেছটো নোহোৱা হৈ যায়। গতিকে আমি এনেকুৱাকৈ যতন ল'ব পাৰোঁ। তেনেকৈ আমাৰ গৰুহাটো ফাটি যায়, এইটো এটা আমাৰ মাইকী মানুহবিলাকৰ বিৰাট ডাঙৰ সমস্যা। গৰুহাটো আমাৰ ফাটি যায়, চেণ্ডেল টেণ্ডেল পিন্ধিলেও ভাল নেদেখি। গতিকে গৰুহাটো নফটাকৈ ৰখাৰ কাৰণে গোটেইতকৈ ভাল উপায় হ'ল কি, আমাৰ যে ঘৰত থাকে মমটো অকণমান গলাই লৈ মমটোর লগত যদি আমি নারিকলের তেল মিক্স করে লই

0: পেলাই এটা পাত্ৰত বা এটা বটলত ভৰাই থৈ দিওঁ। সেইটো আমি সদায় ৰাতি শোৱাৰ সময়ত যদি গোট মাৰি থাকে তেতিয়াহ'লে অকণমান গৰম কৰি লৈ পেলাই, গৰম পানীত দি পেলাই বটলত গৰম পানী গলাই লৈ পেলাই আমি যদি সদায় ৰাতি শোৱাৰ সময়ত গৰহাত দি থৈ দিওঁ, যদি আমি কণ্টিনিউ একমাহ ইউজ কৰোঁ আমাৰ গৰহা ফাটা নোহোৱা হৈ যায়। গতিকে মহিলাবিলাকে খুব কম খৰচতে আৰু খুব কম সময়তে হৈ যোৱা বস্তু এইটো যদি আমি লগাই থাকোঁ আমাৰ গৰহা ফাটাটো বন্ধ হৈ যায়।
1: খুব সুন্দৰ বাইদেউ, যিহেতুকে দেখিবলৈ পোৱা যায় কিশোৰ কিশোৰীসকলৰ এটা প্ৰধান সমস্যা হৈছে শালমইনা, আৰু শালমইনাটো ফাটি যায়, তাৰপিছত ক'লা দাগ বহি যায়। গতিকে এই ক্ষেত্ৰত আমি ঘৰুৱাভাৱে কেনেদৰে সমাধান পাব পাৰোঁ?
0: একচুৱেলি কি হয়, শালমইনাটো ওলাই আমাৰ কেতিয়া, যেতিয়া 15 বছৰ বয়স মান, যেতিয়া ছোৱালীবিলাক এডাল্ট হ'ব আৰম্ভ কৰে বা ল'ৰাবিলাকো লাহে লাহে ডাঙৰ হ'ব আৰম্ভ কৰে তেতিয়া আমাৰ পিম্পলছৰ মানে প্ৰব্লেমটো, ল'ৰা হওক ছোৱালী হয় যাৰে হওক, স্কিনত মানে ফেচত আহিব আৰম্ভ কৰে, যিটো দেখাত ইমান ভালো নালাগে আৰু সিহঁতেও অলপ অশান্তি ভুগি থাকে। গতিকে ফাৰ্ষ্ট কথাটো হ'ল স্কিনখন অকণমান বেছিকৈ দিনটোত 2-3 বাৰ চাফা কৰি ল'ব লাগে। বহুত ল'ৰা ছোৱালী এনেকুৱা আছে যে ৰাতিপুৱাই মুখখন ধুল আৰু ৰাতিও মুখখন নোধোৱাকৈ তেনেকৈ শুই থাকে, তেতিয়া পিম্পলছটো মানে কি দিনটোৰ যিমান ধূলি মাকতি আছিল সেইবিলাকেই লাহে লাহে লাহে পিম্পলছ আকাৰত আহি যায় মানুহৰ স্কিনত। গতিকে ল'ৰা ছোৱালীবিলাকে সদায় এটা অইল ফ্ৰী ক্লিনজাৰেদি মুখখন চাফা কৰিব লাগে। তাৰে পিছত আমাৰ ঘৰতে থকা নিম গছৰ পাতৰ দুটামান পাত আনি পানীত অকণমান বইল কৰি পেলাই সেইটো এটা বটলত ভৰাই টনাৰ হিচাপত ইউজ কৰিব পাৰে, যিটোৱে কি কৰে আমাৰ স্কিনৰ যিমান বেক্টেৰিয়া আছে বেক্টেৰিয়া কিল কৰে, বেক্টেৰিয়া নাশ কৰে। গতিকে আমি তেনেকৈ টনাৰ হিচাপত ইউজ কৰি ল'ব পাৰোঁ। আৰু এটা অইল ফ্ৰী ময়শ্চৰাইজাৰ যদি তেওঁলোকে বজাৰৰ পৰা আনে, অইল ফ্ৰী ময়শ্চৰাইজাৰ, আৰু যদি নহয় তেওঁলোকে ঘৰতে মানে প্ৰস্তুত কৰে তেতিয়াহ'লে এল'ভেৰা লৈ পেলাই অকণমান আমি নিমৰ ৰস বা পুদিনাৰ ৰস অকণমান মিক্স কৰি পেলাই আমি এটা বটলত ভৰাই থৈ সেইখিনি আমি ক্ৰীম হিচাপত ইউজ কৰিব পাৰোঁ দিনত এবাৰ লগাই উঠি। তাৰে ওপৰত আমি সদায় অইল ফ্ৰী ছানস্ক্ৰীন লোচন লগাই বাহিৰত গুচি যাব লাগে। আৰু ৰাতি যেতিয়া আমি শুবলৈ আৰম্ভ কৰিম তাৰে আগতে ভালদৰে স্কিনখন চাফা কৰি লৈ পেলাই টনাৰটো লগাই অকণমান এল'ভেৰা স্কিনত লগাই আপুনি শুই থাকক। এনেকুৱাকৈ যদি আপুনি এমাহ কৰি থাকে আপোনাৰ স্কিনৰ পৰা লাহে লাহে পিম্পলছটো নোহোৱা হয়।
1: হয় বাইদেউ, আপুনি যিহেতু এল'ভেৰা কথা কৈছে যোনটো ছাল কৰি বুলি আমি কওঁ, কিছু কিছু ছালৰ ক্ষেত্ৰত ছাল কৰি ব্যৱহাৰ কৰিলে
0: এলাৰ্জি হয়,
1: এলাৰ্জি হয় বা অলপ খজুৱতি নিচিনা হয়, তেনে ক্ষেত্ৰত আমি এল'ভেৰাটো আমি ব্যৱহাৰ কৰিব লাগে?
0: এইটো নাই নাই, এইটো হয় কিছুমান স্কিনত কি হয় এল'ভেৰাটো চুট নহয়। বহুতে কি কৰে এল'ভেৰা গছৰ পৰা এটা ঠাৰি ছিঙি আনি পেলাই ডাইৰেক্ট স্কিনত ইউজ কৰে, তেতিয়া আমাৰ খজুৱতি আৰম্ভ হয়। যদি এল'ভেৰাটো আমি কাটি আনি মিনিমাম 1-2 ঘণ্টা তেনেকৈ থৈ দিব লাগে, এল'ভেৰাত থকা যিটো হালধীয়া ৰঙৰ ৰস এটা ওলায় সেইটো আমাৰ স্কিনৰ কাৰণে বহুতে উপকাৰী। গতিকে আমি এল'ভেৰা যদি আমি কাৰোবাক স্কিনত এল'ভেৰা চুটো কৰে তেওঁ যদি ঘৰৰ এল'ভেৰা ইউজ কৰে সদায় এল'ভেৰা গছৰ আনি পেলাইহে স্কিনত ইউজ কৰিব নালাগে, 1-2 ঘণ্টা পিছতহে স্কিনত ইউজ কৰিব লাগে। আৰু যিবিলাক ল'ৰা ছোৱালী হওক এল'ভেৰা চুট নকৰে তেওঁলোকে এল'ভেৰাটো এভইড কৰি চলাটোৱে ভাল। যাৰ ধৰক এল'ভেৰা চুট নকৰে তেওঁ সচৰাচৰ কি কৰিব পাৰে, এল'ভেৰা ঠাইত আমি তিয়হৰ ৰস অকণমান ল'লোঁ, তাতে এটোপাল বা দুটোপাল মৌ জোল দিলোঁ আৰু অকণমান কেঁচা গাখীৰ দি পেলাই তাতে আমি সেই মিশ্ৰণ এটা কৰি লৈ বটলত ভৰাই থৈ সেইটো আমি আমি আমাৰ স্কিনত ইউজ কৰিব পাৰোঁ।
1: গাখীৰখিনি যদি আমি বেছি দিনলৈকে বটলত থৈ দিওঁ বাইদেউ বেয়া হোৱাৰ
0: বহুত থাকে, আমি তেনেকুৱাকৈ এটা বনাই বৰ বেছি 2-3 দিনহে ইউজ কৰিব পাৰোঁ। আৰু যদিহে ফ্ৰিজ থাকে, যদি কাৰোবাৰ ফ্ৰিজ নাথাকে তেতিয়া আমি অকল তিয়হৰ ৰসৰ লগত অকণমান পুদিনাৰ পাতৰ ৰস মিহলি কৰি লৈ সেইটো আমি স্কিনত লগাব পাৰোঁ,
1: যিকোনো
0: স্কিনৰ মানুহে লগাব পাৰে, কোনো প্ৰব্লেম নাই।
1: এইখিনিতে জানিব বিচাৰিছো বুলি ৰেখা বুলি কয় ৰিংকলছ 40 বছৰৰ পিছত প্ৰায়ে দেখিবলৈ পোৱাই যায়, বয়সৰ লগে লগেতো বলি ৰেখা আহেই, কিন্তু তা নপৰাৰ আগতেই আমি ছালৰ কেনেদৰে যতন ল'ব লাগে যাতে বলি ৰেখাটো সোনকালে নপৰে?
0: আমাৰ মানুহবিলাকৰ এটা ডাঙৰ সমস্যা কি, আমাৰ যেতিয়া আমাৰ বেমাৰটো আৰম্ভ হয় তেতিয়াহে আমি যতন ল'ব আৰম্ভ কৰোঁ,
1: চিকিৎসা আৰম্ভ কৰোঁ।
0: গতিকে আমি সদায় এইটো কথা মনত ৰাখিব লাগে, আমাৰ যিহেতু মই ক'লোঁ অকণমান আগতে আমাৰ কলাজনৰ লেভেলটো যেতিয়া শুকাই যায় আমাৰ স্কিনখন কি হয় কলাজনেদি আবদ্ধ, কলাজনেদি আমাৰ স্কিনখন ধৰি ৰাখে, যেতিয়া আমাৰ স্কিনৰ

0: কলাজনৰ লেভেলটো লাহে লাহে লাহে লাহে নোহোৱা হয়, আমাৰ স্কিনখন লাহে লাহে ওলমি আহে, নহ'লে আমাৰ স্কিনখনত কি হয়, বলি দেখা আৰম্ভ হয়। গতিকে আমি কি কৰিব লাগে, আমি ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ আমি এইটো বলি ৰেখা আৰম্ভ নোহোৱাৰ পৰা আমি যতন ল'লে বেছি সোনকালে আমি ৰিজাল্ট পাওঁ। বলি ৰেখা এটা যেতিয়া স্কিনত পৰে তাৰ তেতিয়া আমি যতন ল'লে খুব সোনকালে তাৰ পৰা আমি পৰিত্ৰাণ পাব নোৱাৰোঁ। গতিকে আমি সদায় আমাৰ যেতিয়া 35 এজ হৈ যায় আমি সদায় পাৰ্লাৰত গৈ নহয় নিজেও ঘৰতে পাৰোঁ ভাল এটা অইল লৈ, যিটো অইল তেওঁৰ ফেচত শ্বুট কৰে সেই এটা অইল লৈ আমি সদায় স্কিনখন কি কৰোঁ, 10 মিনিটেই হওক বা 15 মিনিটেই হয় অলপ মাছাজ কৰিব লাগে আপাৰত, মানে স্কিনখন ওপৰলৈ নিয়া টাইপত ওপৰৰ ফালে টানি দিব লাগে। মাছাজ কৰিলে কি হয়, আমাৰ ব্লাড চাৰ্কুলেশ্যন হয়। যেতিয়া আমাৰ ব্লাড চাৰ্কুলেশ্যন হয় তেতিয়া কি হয়, আমাৰ স্কিনখন তৎক্ষণাতে ওলমি নপৰে। আৰু ইয়াতে অকণমান মই কচমেটিক ডিপাৰ্টমেণ্টেদিও যাব লাগিব, আমি 35 এজৰ পৰা আমি সদায় যিমান পাৰোঁ স্কিনত চেৰাম লগালে বেষ্ট হয়। চেৰাম মিনছ কি, যদি স্কিনখন ডিহাইড্ৰেশ্যন হয় তেতিয়াহ'লে হাইলোৰনিক এচিড, যদি স্কিনখনত ব্ৰাইটনিং নাই তেতিয়াহ'লে ভিটামিন চি চেৰাম, যদি স্কিনখনত অপেন পোৰ্চ বহুত আছে তেতিয়াহ'লে চেলিচিলিক এচিড, যদি বহুতখিনি পিম্পলছ আছে তেতিয়াহ'লে নিয়াচেৰামাইড, আৰু যেতিয়া আমাৰ ৰিংকলছ নপৰাকৈ ৰাখিবৰ কাৰণে বা ৰিংকলছ এটা দুটা আহিছে আমি তাৰ পৰা পৰিত্ৰাণ পাবলৈ ৰেটিনল চেৰাম, আমি এইখিনি সদায় ফেচ ট্ৰিটমেণ্ট কৰি উঠাৰ পিছত আমি সদায় স্কিনত চেৰাম লগাই তাৰে ওপৰত ময়শ্চাৰাইজিং লগাব লাগে। আৰু গোটেইতকৈ ডাঙৰ কথাটো হ'ল আমাৰ স্কিনত সদায় দিনৰ ভাগত ছানস্ক্ৰীন লোচন মষ্ট ইম্পৰ্টেণ্ট। ছানস্ক্ৰীন লোচনে আমাৰ স্কিনখন পলিউশ্যনৰ পৰা তেনেকৈ লাইটৰ পৰা আমাক প্ৰটেক্ট কৰি ৰাখে। গতিকে আমি যিমান পাৰোঁ দিনৰ ভাগত ছানস্ক্ৰীন লোচন ইউজ কৰিব লাগে। আৰু ৰাতি সদায় যিহেতু আমাৰ ৰাতি শুই থকাতে স্কিনখনে জিৰণি লৈ থাকে, গতিকে আমি কি কৰিব লাগে, যোনবিলাক এজেড স্কিন তেওঁলোকে সদায় ফাৰ্ষ্ট টাইম সপ্তাহত 3 দিন বা 4 দিন ৰেটিনল চেৰাম লগাই সদায় তাৰ ওপৰত নাইট ক্ৰীম বা ভাল এটা ময়শ্চাৰাইজিং লগাব লাগে। আৰু যেতিয়া আপোনাৰ স্কিনত ৰেটিনলে ভালদৰে শ্বুট কৰিছে তেতিয়া সদায় ৰাতি আপুনি ৰেটিনল চেৰাম লগাই ভাল এটা ময়শ্চাৰাইজিং লগাই পেলাই শুব লাগে, যেতিয়া কি হয় আমাৰ স্কিনখন ৰাতি ধুনীয়া ৰিপেয়াৰ হয়। গতিকে আমি এনেকুৱাকৈ যতন ল'লে স্কিনখন আমাৰ বহুত সুন্দৰ হৈ থাকে আৰু।
1: হয়, লাহে লাহে প্ৰায় সময় শেষেই হৈ আহিছে, বহুত কথাই জানিলোঁ আপোনাৰ পৰা আজি, আশা কৰিছোঁ শ্ৰোতাসকল নিশ্চয় উপকৃত হ'ব। বাইদেউ আপুনি ইমান ব্যস্ততাৰ মাজত আমাৰ ষ্টুডিঅ'ৰ মজিয়ালৈ আহিলে আৰু আমাক এইখিনি সময় দিলে, তাৰ বাবে আপোনাক ধন্যবাদ বাইদেউ।
2: সেয়া আছিল সৌন্দৰ্য বিশেষজ্ঞা বিনীতা গোস্বামী, আৰু আজি আমাৰ কথোপকথনৰ বিষয় আছিল গ্ৰীষ্মকালত ছালৰ যতন।

শ্ৰোতাসকল, গুৱাহাটীৰ নীলাচল পাহাৰত অৱস্থিত ভাৰতৰ অন্যতম শক্তিপীঠ মা কামাখ্যা মন্দিৰত যোৱা 22 জুনৰে পৰা অনুষ্ঠিত হৈ আছে অম্বুবাচী মেলা। এই অম্বুবাচী মেলাত দেশ বিদেশৰ লক্ষাধিক ভক্ত, সাধু, সন্যাসী আৰু পৰ্যটকে অংশগ্ৰহণ কৰিছে। হিন্দু ধৰ্মবিশ্বাস অনুসৰি এই সময়ত মা কামাখ্যা বাৰ্ষিক ঋতুচক্ৰত প্ৰৱেশ কৰে। দেৱীক নাৰী শক্তি, সৃষ্টিশক্তি আৰু উৰ্বৰতাৰ প্ৰতীক হিচাপে পূজা কৰা হয়। সেইবাবে এই সময়ছোৱাত 3 দিন ধৰি মন্দিৰৰ গৰ্ভগৃহ বন্ধ ৰখা হয়। চতুৰ্থ দিনা শুদ্ধিকৰণৰ পিছত মন্দিৰৰ দুৱাৰ পুনৰ ভক্তসকলৰ বাবে খুলি দিয়া হয়। অম্বুবাচী মেলাৰ মূল তাৎপৰ্য হৈছে নাৰী শক্তি আৰু প্ৰকৃতিৰ সৃষ্টিশীল শক্তিৰ প্ৰতি সন্মান জনোৱা। এই উৎসৱে আমাক শিকায় যে ঋতুস্ৰাৱ নাৰীৰ জীৱনৰ এক স্বাভাৱিক আৰু পবিত্ৰ প্ৰক্ৰিয়া, যাৰ জৰিয়তে নতুন জীৱনৰ সৃষ্টি সম্ভৱ হয়। সকলো ভক্তপ্ৰাণ ৰাইজলৈ অম্বুবাচী মেলাৰ শুভকামনা যাচিলোঁ।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া 1 বজাত হিন্দীত আৰু 1:05 ইংৰাজীত বাতৰি দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব।

0: পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
1: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
0: তাৰ মানে?
1: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: কি হয়
1: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
0: মানে
1: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
0: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
2: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: আধুনিক গীতৰ অনুষ্ঠানত নিবেদন কৰা হৈছে ৰুমি অঞ্জনা চৌধুৰীৰ কণ্ঠৰ দুটি গীত। গীতৰ কথা মৃণাল কুমাৰ চৌধুৰীৰ।

শ্রোতাসকলে ৰুমি অঞ্জনা চৌধুৰী কণ্ঠৰ মৃণাল কুমাৰ চৌধুৰী ৰচিত আধুনিক গীত শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আমাৰ অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত, লগতে নিউজ অন এআইআৰ মোবাইল এপত। এতিয়া নিবেদন কৰা হৈছে বলোৰাম কলিতা আৰু সংগীতসকলৰ কণ্ঠৰ উজাপালি।

শ্ৰোতাসকলে দীপা মুখাৰ্জীৰ হাৱাইন গীটাৰ বাদন শুনিলে। আকাশবাণী গুৱাহাটীৰ মহাবাহু এতিয়া বাতৰি শুনিবলৈ পাব। বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া। এতিয়া প্ৰধান বাতৰিসমূহ হৈছে, দেশজুৰি আজি সংবিধান হত্যা দিৱস পালন কৰা হৈছে। উপৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে এই দিৱস উপলক্ষে জৰুৰীকালীন অৱস্থাত দৃঢ়তাৰে থিয় দিয়াসকললৈ শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰিছে। কেন্দ্ৰীয় শক্তিমন্ত্ৰী মনোহৰ লালে ভাৰতে শক্তি ব্যৱস্থা গঢ়ি তোলাৰ দিশত ব্ৰিক্ছ ৰাষ্ট্ৰগোষ্ঠীৰ সহযোগিতা শক্তিশালী হোৱাটো বিচাৰে বুলি প্ৰকাশ কৰিছে। উত্তৰাখণ্ডৰ লিপুলেখ পাছেৰে ভাৰত আৰু চীনৰ মাজত কাইলৈ সীমান্ত বাণিজ্য পুনৰ আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। ভেনিজুৱেলাৰ ইয়াৰাকুই প্ৰদেশৰ ইউমাৰে চহৰত আজি ভূমিকম্পৰ ফলত 32 জন লোকে প্ৰাণ হেৰুৱায় আৰু দক্ষিণ আফ্ৰিকাৰ

আফ্ৰিকা, মৰক্কো, মেক্সিকো আৰু ব্ৰাজিল বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ নক আউট পৰ্যায়ত প্ৰৱেশ কৰিছে। সমগ্ৰ দেশত আজি সংবিধান হত্যা দিৱস পালন কৰা হৈছে। এই দিৱসে 1975 চনৰ 25 জুনৰ জৰুৰীকালীন অৱস্থা ঘোষণা কৰাৰ কলা অধ্যায়ক সোঁৱৰাই দিয়ে। এই দিনটো জৰুৰীকালীন অৱস্থা ঘোষণাৰ ফলত জীয়াতু ভুগিবলগীয়া প্ৰতিগৰাকী ব্যক্তিলৈ শ্ৰদ্ধাৰ্ঘ নিবেদন কৰা হয়। সংবিধান হত্যা দিৱস উপলক্ষে উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি জৰুৰীকালীন অৱস্থাৰ সময়ত গণতান্ত্ৰিক প্ৰমূল্যৰাজি ৰক্ষাৰ হকে দৃঢ়তাৰে থিয় দিয়াসকললৈ শ্ৰদ্ধাৰ্ঘ নিবেদন কৰে। উপ ৰাষ্ট্ৰপতি ৰাধাকৃষ্ণনে তেওঁৰ বাৰ্তাত কয় যে জৰুৰীকালীন অৱস্থাই সংবিধানৰ প্ৰমূল্যৰাজি সন্মুখীন হোৱা কঠিন পৰীক্ষাৰ সময়ছোৱাক সোঁৱৰাই দিয়ে। তেওঁ কয় যে দেশে পথ প্ৰদৰ্শক হিচাপে সংবিধানৰ আদৰ্শৰাজিৰ প্ৰতি প্ৰতিশ্ৰুতিবদ্ধ হোৱা উচিত আৰু ন্যায়, স্বাধীনতা, সমতাৰে ভৰা এখন ভাৰতবৰ্ষ গঢ়াৰ যাত্ৰা অব্যাহত ৰখা উচিত। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত এই সময়ছোৱাক ভাৰতৰ ইতিহাসৰ কলা অধ্যায় বুলি অভিহিত কৰে। তেওঁ লগতে জৰুৰীকালীন অৱস্থাৰ সময়ছোৱাক সংবিধানৰ ওপৰত প্ৰত্যক্ষ আক্ৰমণ বুলি মন্তব্য কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে জৰুৰীকালীন অৱস্থাৰ সময়ছোৱা নাগৰিক স্বাধীনতা খৰ্ব কৰা হৈছিল, অভিব্যক্তি স্বাধীনতা নিয়ন্ত্ৰণ কৰা হৈছিল আৰু ৰাজনৈতিক নেতা, সাংবাদিক তথা সমাজকৰ্মীসকলক গ্ৰেপ্তাৰ কৰা হৈছিল। এই সময়ছোৱাত দেশৰ গণতন্ত্ৰৰ মূল ভেটিস্বৰূপ সংস্থাসমূহৰ ওপৰতো আক্ৰমণ কৰা হৈছিল বুলি শ্ৰীমোদীয়ে উল্লেখ কৰে। তেওঁ কয় যে জৰুৰীকালীন অৱস্থাৰ সময়ছোৱাই মৌন হৈ নাথাকি সংবিধানত উল্লেখিত আদৰ্শ বৰ্তাই ৰখাৰ বাবে থিয় হোৱা অগণন নাগৰিকৰ অভূতপূৰ্ব সাহসৰ কথা প্ৰকাশ কৰে। সংবিধানক 140 কোটি ভাৰতীয়ৰ আশা আকাংক্ষা, অধিকাৰ আৰু কৰ্তব্যৰ প্ৰতীক বুলি অভিহিত কৰি শ্ৰীমোদীয়ে কয় যে ন্যায়, স্বাধীনতা, সমতা আৰু বন্ধুত্বৰ নীতিৰ প্ৰতি দেশ প্ৰতিশ্ৰুতিবদ্ধ। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে নিজৰ বাৰ্তাত কয় যে 1975 চনৰ 25 জুনৰ দিনটোত ভাৰতীয় গণতন্ত্ৰৰ ইতিহাসৰ কলা অধ্যায় আছিল আৰু ইয়াৰ জৰিয়তে সেই সময়ত চৰকাৰে সংবিধান, সংবাদ মাধ্যমৰ স্বাধীনতা আৰু অভিব্যক্তিৰ স্বাধীনতা দুৰ্বল কৰাৰ চেষ্টা চলাইছিল। ৰাষ্ট্ৰৰ মানসপটত এই কলা অধ্যায় সজীৱ কৰি ৰখাৰ লগতে ভৱিষ্যতে গণতন্ত্ৰ তথা সংবিধানৰ ওপৰত এনেধৰণৰ আক্ৰমণ ৰোধ কৰাৰ উদ্দেশ্যে নৰেন্দ্ৰ মোদী চৰকাৰে 25 জুনৰ দিনটো সংবিধান হত্যা দিৱস হিচাপে পালন কৰি আহিছে বুলি গৃহমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। কেন্দ্ৰীয় শক্তিমন্ত্ৰী মনোহৰ লালে ভাৰতে শক্তি ব্যৱস্থা গঢ়ি তোলাৰ দিশত ব্ৰিক্ছ ৰাষ্ট্ৰগোষ্ঠীৰ সহযোগিতা শক্তিশালী হোৱাটো বিচাৰে বুলি প্ৰকাশ কৰে। গুৰুগ্ৰামত অনুষ্ঠিত ব্ৰিক্ছ শক্তিমন্ত্ৰীসকলৰ একাদশ বৈঠকত উদ্বোধনী ভাষণ দি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে উন্নয়নমূলক আকাংক্ষা আৰু বহনক্ষম বিকাশৰ লক্ষ্য প্ৰাপ্তিৰ বাবে সুলভ, নিৰ্ভৰযোগ্য আৰু বহনক্ষম শক্তি অপৰিহাৰ্য। শক্তি যোগান শৃংখলাত ভাৰতৰ বিনিয়োগত আলোকপাত কৰি শ্ৰীলালে কয় যে ভাৰতে বিশ্বৰ ভিতৰতে এটা সৰ্ববৃহৎ ডিজিটেল বিদ্যুৎ ব্যৱস্থাৰ আধাৰশিলা স্থাপন কৰিছে। ইতিমধ্যে 6 কোটিৰো অধিক স্মাৰ্ট মিটাৰ সংযোগ কৰা হৈছে আৰু অনাগত দিনত এই ৰূপান্তৰ অব্যাহত থাকিব বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেল 3-দিনীয়া ব্ৰিটেইন ভ্ৰমণসূচীৰে আজি লণ্ডনলৈ ৰাওনা হ'ব। এই ভ্ৰমণকালত মন্ত্ৰীগৰাকীয়ে অহা 15 জুলাইত কাৰ্যকৰী হ'বলগীয়া ভাৰত ব্ৰিটেইন সৰ্বাত্মক অৰ্থনৈতিক আৰু বাণিজ্যিক চুক্তি আৰু আনুষংগিক দ্বৈত অৱদান চুক্তি প্ৰৱৰ্তনৰ বিভিন্ন দিশৰ প্ৰস্তুতিৰ পৰ্যালোচনা কৰিব। এই ভ্ৰমণে দুয়োখন দেশৰ মাজৰ দ্বিপাক্ষিক বাণিজ্য আৰু বিনিয়োগৰ নতুন গতি প্ৰদান কৰিব বুলি আশা কৰা হৈছে। উত্তৰাখণ্ডৰ লিপুলেখ পাছেৰে প্ৰায় 6 বছৰৰ বিৰতিৰ মূৰত ভাৰত আৰু চীনৰ মাজত কাইলৈ সীমান্ত বাণিজ্য পুনৰ আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। পিথোৰগড় জিলাৰ ধাৰচুলা প্ৰশাসনে প্ৰকাশ কৰা অনুসৰি ভাৰতীয় ব্যৱসায়ীৰ প্ৰথমটো দল কাইলৈ তিব্বতৰ তাকলাকোট বজাৰ অভিমুখে ৰাওনা হ'ব। ধাৰচুলা মহকুমা দণ্ডাধীশ আৰু বাণিজ্য বিষয়া আশীষ যোশীয়ে জনোৱা মতে প্ৰথমটো দলত 17 জন ব্যৱসায়ী আৰু 9 জন সহযোগীকে ধৰি মুঠ 26খন বাণিজ্য অনুমতি পত্ৰ প্ৰদান কৰা হৈছে। বাণিজ্য নিয়াৰিকৈ পৰিচালনা কৰাটো নিশ্চিত কৰাৰ বাবে গুঞ্জিত এটা সীমাশুল্ক কাৰ্যালয় স্থাপন কৰা হৈছে। বাণিজ্য অনুমতি পত্ৰৰ বাবে শতাধিক ব্যৱসায়ীয়ে আবেদন জনাইছিল বুলি উল্লেখ কৰি শ্ৰীযোশীয়ে দ্বিতীয় পৰ্যায়ত 25জন ব্যৱসায়ীক অনুমতি পত্ৰ প্ৰদান কৰা হ'ব বুলি জানিবলৈ দিয়ে। উল্লেখযোগ্য যে 2020 চনত কোভিড মহামাৰীৰ পৰিপ্ৰেক্ষিতত ভাৰত আৰু চীনৰ মাজৰ সীমান্ত বাণিজ্য বাতিল কৰা হৈছিল। দেশ দুখনৰ মাজৰ এই বাণিজ্য ব্যৱস্থাৰ পুনৰ মুকলিক লৈ সীমান্ত অঞ্চলৰ

0: ব্যৱসায়ী তথা স্থানীয় লোকসকলে আনন্দ প্ৰকাশ কৰিছে। ভেনিজুৱেলাৰ ইয়াৰাকুই প্ৰদেশৰ ইউমাৰে চহৰত আজি পুৱা 7.5 প্ৰাবল্যৰ এটা শক্তিশালী ভূমিকম্পৰ ফলত 32 জন লোকৰ মৃত্যু হোৱাৰ লগতে 700ৰো অধিক লোক আহত হয়। আমেৰিকাৰ ভূতাত্বিক জৰীপ সংস্থাই প্ৰকাশ কৰা অনুসৰি ইয়াৰ মাত্ৰ 39 ছেকেণ্ড পূৰ্বে ভেনিজুৱেলাৰ ছান ফিলিপেইত 7.2 প্ৰাবল্যৰ আন এটা বৃহৎ ভূমিকম্পই জোকাৰি যায়। ভূমিকম্পত ভালেসংখ্যক অট্টালিকা ধবংসস্তূপত পৰিণত হয়। ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতি ডেলচি ৰড্ৰিগেজে ইয়াৰ পৰিপ্ৰেক্ষিতত জৰুৰীকালীন অৱস্থা ঘোষণা কৰে। ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত বিদ্যালয়ৰ পাঠদানৰ লগতে অপ্ৰয়োজনীয় সকলো কাম কাজ বাতিল কৰা বুলি ঘোষণা কৰে। ক্ষতিগ্ৰস্ত অঞ্চলসমূহত কৰ্তৃপক্ষই উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। ভূমিকম্পত নিহত আৰু আহতৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই ভূমিকম্পত হোৱা ক্ষয়ক্ষতিক লৈ দুখ প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীৰাধাকৃষ্ণনে এই সংকটৰ সময়ত তেওঁ ভেনিজুৱেলাৰ জনসাধাৰণৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এটা বাৰ্তাযোগে ভেনিজুৱেলাৰ চৰকাৰ তথা জনসাধাৰণলৈ সমবেদনা জ্ঞাপন কৰে। তেওঁ লগতে আহতসকলৰ আশু আৰোগ্য কামনা কৰে। শ্ৰীমোদীয়ে দেশখনৰ এই দুৰ্যোগৰ সময়ত যাৱতীয় সকলো সাহায্য আগবঢ়োৱাৰ আশ্বাস দিয়ে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি বাবা বান্দা সিং বাহাদুৰৰ শ্বহীদ দিৱসত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীশ্বাহে কয় যে এগৰাকী মহান যোদ্ধা তথা খালছা সেনাৰ প্ৰথম জেনেৰেল বাবা বান্দা সিং বাহাদুৰ অতুলনীয় বীৰত্বৰ প্ৰতীক আছিল। তেওঁ লগতে কয় যে মাতৃভূমি, ধৰ্ম আৰু আত্মসন্মানৰ সুৰক্ষাৰ বাবে জীৱন উৎসৰ্গা কৰা বাবা বান্দা সিং বাহাদুৰে তেওঁৰ অতুলনীয় সাহস আৰু নিপুণ নেতৃত্বৰ জৰিয়তে কেইবাবাৰো মোগল সেনাক পৰাস্ত কৰি বিশাল অঞ্চল মোগলৰ কবলৰ পৰা মুক্ত কৰিছিল। দক্ষিণ আফ্ৰিকা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ নকআউট পৰ্যায়ত প্ৰৱেশ কৰিছে। দক্ষিণ আফ্ৰিকা আজি পুৱা মণ্টেৰীত অনুষ্ঠিত গ্ৰুপ এৰ এখন খেলত দক্ষিণ কোৰিয়াক 1-0 পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে বিশ্বকাপৰ নকআউট পৰ্যায়ত প্ৰৱেশ কৰে। খেলখনত দক্ষিণ আফ্ৰিকাৰ হৈ থাপেলো মাছেকৈ একমাত্ৰ গলটো দিয়ে। ইয়াৰ আগেয়ে মেক্সিকোত অনুষ্ঠিত একেটা গ্ৰুপৰ আন এখন খেলত মেক্সিকোৱে চেকিয়াক 3-0 পৰাস্ত কৰে। ইয়াৰ সুবাদত দলটোৱে বিশ্বকাপৰ ইতিহাসত প্ৰথমবাৰৰ বাবে গ্ৰুপ পৰ্যায়ৰ আটাইকেইখন খেলত জয়লাভৰ কৃতিত্ব অৰ্জন কৰে। খেলখনত মেক্সিকোৰ হৈ মান্টেও চাভেজ আৰু জুলিয়ান কুইনছে গ'ল দিয়ে। মৰক্কোৱেও গ্ৰুপ চিৰ পৰা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ নকআউট পৰ্যায়ত প্ৰৱেশ কৰিছে। মৰক্কোৱে আজি পুৱা আটলাণ্টাত সমাপ্ত হোৱা খেলত হেইটিক 4-2 ব্যৱধানত পৰাস্ত কৰে। খেলখনত আগবঢ়োৱা উজ্জীৱিত প্ৰদৰ্শনৰ বাবে মৰক্কোৰ আশ্ৰফ হাকিমিক মেন অব দ্য মেচ ঘোষণা কৰা হয়। ইয়াৰ পূৰ্বে মায়ামিত অনুষ্ঠিত গ্ৰুপ চিৰ আন এখন খেলত 5 বিশ্ব চেম্পিয়ন ব্ৰাজিলে স্কটলেণ্ডক 3-0 পৰাস্ত কৰে। মহিলাৰ আই চি চি টি টুৱেণ্টি বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি ভাৰত মানচেষ্টাৰৰ এমিৰেটছ অল্ড ট্ৰেফৰ্ডত হ'বলগীয়া গ্ৰুপ এৰ এখন খেলত বাংলাদেশৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি সন্ধিয়া 7 আৰম্ভ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰি কেইটামান আগৰবাৰ পঢ়ি দিছো। দেশজুৰি আজি সংবিধান হত্যা দিৱস পালন কৰা হৈছে। উপৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে এই দিৱস উপলক্ষে জৰুৰীকালীন অৱস্থাত দৃঢ়তাৰে থিয় দিয়াসকললৈ শ্ৰদ্ধাৰ্ঘ নিবেদন কৰিছে। কেন্দ্ৰীয় শক্তিমন্ত্ৰী মনোহৰ লালে ভাৰতে শক্তি ব্যৱস্থা গঢ়ি তোলাৰ দিশত ব্ৰিক্ছ ৰাষ্ট্ৰগোষ্ঠীৰ সহযোগিতা শক্তিশালী হোৱাটো বিচাৰে বুলি প্ৰকাশ কৰে। উত্তৰাখণ্ডৰ লিপুলেখ পাছেৰে ভাৰত আৰু চীনৰ মাজত কাইলৈ সীমান্ত বাণিজ্য পুনৰ আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। ভেনিজুৱেলাৰ ইয়াৰাকুই প্ৰদেশৰ ইউমাৰে চহৰত আজি ভূমিকম্পৰ ফলত 32 জন লোকে প্ৰাণ হেৰুৱায় আৰু দক্ষিণ আফ্ৰিকা, মৰক্কো, মেক্সিকো আৰু ব্ৰাজিল বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ নকআউট পৰ্যায়ত প্ৰৱেশ কৰিছে। এটাৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বিয়লি 3 বজাত শুনিবলৈ পাব।
1: আকাশবাণী গুৱাহাটীৰ মহাবাহু,
2: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
3: হয়,
2: সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
3: পিছে এনে যত্ন ক'ত পালি?
2: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
3: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
2: নহয় অ', শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
3: অঁ, সঁচাকৈ বৰ ভাল কথা,
2: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
4: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
1: নিবেদন কৰা হৈছে অৰুন্ধতী চক্ৰৱৰ্তী কণ্ঠৰ ভজন।

0: শ্ৰোতাসকলে অৰুন্ধতী চক্ৰৱৰ্তীৰ কণ্ঠৰ ভজন শুনিলে। আকাশবাণী গুৱাহাটীৰ মহাবাহু এতিয়া 2 বজাত মিড ডে নিউজ আৰু 2:15 দুপৰীয়াৰ সমাচাৰ দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব।
1: Good afternoon. This is Akashwani and I am Valsa Williams with the Midday News. The headlines. Samvidhan Hatya Divas being observed today. Prime Minister Narendra Modi pays homage to those who defended democratic values during the emergency. External Affairs Minister Dr. S. Jaishankar calls for stronger collaboration amid global challenges, invokes Vasudhaiva Kutumbakam at Jeju Forum in South Korea. BRICS Energy Ministers meeting begins in Gurugram under India's BRICS 2026 chairship. Powerful

এয়া আকাশবাণী গুৱাহাটী বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া। ৰাজ্যৰ 7খন জিলাৰ 11টা ৰাজহ চক্ৰৰ 102খন গাঁও বানৰ কবলত পৰিছে। বাৰিষাৰ আৰম্ভণিতে বাঢ়নী পানীয়ে ধেমাজি, নলবাৰী, কাছাৰ, ডিব্ৰুগড়, বিশ্বনাথ, লখিমপুৰ আৰু বজালি জিলাৰ বহুকেইখন গাঁও বুৰাই পেলাইছে। ধেমাজি জিলাত সৰ্বাধিক 52খন গাঁও বানত ক্ষতিগ্ৰস্ত হোৱাৰ খবৰ আহিছে। অসম ৰাজ্যিক দুৰ্যোগ প্ৰশমন প্ৰাধিকৰণৰ তথ্য অনুসৰি নলবাৰী জিলাৰ মৰাপাগলাদিয়া নৈৰ সোঁফালৰ মথাউৰি ক্ষতিগ্ৰস্ত হৈছে। বানৰ ফলত ৰাজ্যৰ বিভিন্ন ঠাইত আন্তঃগাঁথনিৰো ক্ষতি হৈছে। বছৰৰ প্ৰথমটো বানত বৰ্তমানলৈকে 13,913 লোক প্ৰভাৱিত হৈছে আৰু 7খন জিলাত 2,647 হেক্টৰ কৃষিভূমিৰ শস্য নষ্ট হৈছে। ধেমাজিৰ বিধায়ক তথা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি ধেমাজি ৰাজহ চক্ৰৰ অধীনৰ জয়ৰামপুৰ গাঁও পঞ্চায়তৰ ধৰ্মপুৰ অঞ্চলৰ বানত ক্ষতিগ্ৰস্ত লোকসকলৰ অৱস্থাৰ বুজ লয়। তেওঁ প্ৰথমে লালুকিজান ধৰ্মপুৰ বড়ো প্ৰাথমিক বিদ্যালয়ত স্থাপন কৰা এটা সাহায্য শিবিৰ পৰিদৰ্শন কৰি এই শিবিৰত আশ্ৰয় লোৱা অঞ্জলি চাপৰিৰ লোকসকলৰ মাজত বিশুদ্ধ খোৱাপানী, খাদ্য সামগ্ৰী, বীজাণুনাশক পাউডাৰ, টিনপাত আৰু যাৱতীয় চিকিৎসা সামগ্ৰী যোগানৰ ব্যৱস্থা কৰে। মন্ত্ৰীগৰাকীয়ে জীয়াঢল নদীৰ বানে ধৰ্মপুৰ অঞ্চলত সৃষ্টি কৰা খহনীয়া অঞ্চল

0: পৰিদৰ্শন কৰি চলিত বৰ্ষতে গৰাখহনীয়া প্ৰতিৰোধ আৰু মথাউৰি নিৰ্মাণৰ প্ৰতিশ্ৰুতি দিয়ে। ডাঃ পেগুৱে কলবাৰী অঞ্চলতো খহনীয়া পৰিদৰ্শন কৰি বিকশিত ভাৰত ৰোজগাৰ আৰু জীৱিকা অভিযান নিশ্চিতকৰণ আঁচনিৰ অধীনত মথাউৰি আৰু কালভাৰ্ট নিৰ্মাণৰ বাবে জিলা আয়ুক্তক যাৱতীয় নিৰ্দেশ দিয়ে। ডাঃ পেগুৱে ধেমাজি আৰু উত্তৰ লখিমপুৰ জিলাৰ জলসম্পদ বিভাগৰ অভিযন্তাসকলৰ সৈতে এখন যুটীয়া বৈঠক অনুষ্ঠিত কৰি সমন্বিতভাৱে দুয়োখন জিলাৰ বান পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ যাৱতীয় পৰিকল্পনা প্ৰস্তুত কৰাৰ বাবেও আহ্বান জনায়। 2027 চনৰ লোকপিয়লৰ বাবে কাছাৰ জিলাত প্ৰস্তুতি আৰম্ভ হৈছে। জিলাখনৰ শিলচৰ পৌৰ নিগমৰ সন্মিলন কক্ষত এই উপলক্ষে তৃণমূল পৰ্যায়ৰ প্ৰশিক্ষকৰ বাবে সুসংগঠিত প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হৈছে। কাছাৰৰ মুখ্য লোকপিয়ল বিষয়াৰ তত্বাৱধানত অনুষ্ঠিত এই কাৰ্যসূচীৰ জৰিয়তে প্ৰশিক্ষকসকলক লোকপিয়ল প্ৰক্ৰিয়া সুচাৰুৰূপে চলোৱাৰ বাবে প্ৰয়োজনীয় জ্ঞান আৰু ব্যৱহাৰিক দক্ষতা প্ৰদানৰ ব্যৱস্থা কৰা হৈছে। 23 জুনত আৰম্ভ হোৱা প্ৰশিক্ষণৰ প্ৰথম পৰ্যায় আজি সামৰণি পৰিব। ইপিনে 29 জুনৰ পৰা 1 জুলাইলৈ দ্বিতীয় পৰ্যায়ৰ প্ৰশিক্ষণ অনুষ্ঠিত হ'ব। এই কাৰ্যসূচীত প্ৰশাসনিক বিষয়া, মূল প্ৰশিক্ষক আৰু গণনাকাৰী বিষয়াসকলে অংশগ্ৰহণ কৰিছে। মানাহ ৰাষ্ট্ৰীয় উদ্যান আজিৰে পৰা পৰ্যটকৰ বাবে বন্ধ কৰা হৈছে। প্ৰতিকূল বতৰৰ প্ৰতি লক্ষ্য ৰাখি উদ্যান কৰ্তৃপক্ষই এই সিদ্ধান্ত গ্ৰহণ কৰিছে। যোৱা 1 জুনত হাতী ছাফাৰী আৰু ৰিভাৰ ৰাফটিং বন্ধ হোৱাৰ পাছত আজিৰে পৰা জীপ ছাফাৰীও সম্পূৰ্ণৰূপে বন্ধ কৰা হৈছে। অৱশ্যে বাট পথ সুচল হলে পুনৰ অক্টোবৰত উদ্যানৰ প্ৰৱেশ দুৱাৰ পৰ্যটকৰ বাবে মুকলি কৰাৰ সম্ভাৱনা আছে বুলি কৰ্তৃপক্ষই জানিবলৈ দিছে। মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ মুখ্য প্ৰৱেশ দুৱাৰ বন্ধ হৈ পৰিলেও এইবাৰ ব্লেক পেন্থাৰ অৰ্থাৎ ঘোঙৰ বিচৰণ এলেকা ৰাষ্ট্ৰীয় উদ্যানৰ সীমান্ত দক্ষিণ পথ পৰ্যটকৰ বাবে খোলা থাকিব বুলি উদ্যানখনৰ বাঁহবাৰী সংমণ্ডলৰ বন বিষয়া প্ৰাঞ্জল তালুকদাৰে জানিবলৈ দিছে। দক্ষিণ হালমাৰা মানকাছৰ জিলাৰ হাজিৰহাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজি বাল্য বিবাহ, শিশু শ্ৰম আৰু মাদক দ্ৰব্যৰ বিৰুদ্ধে সজাগতামূলক সভা অনুষ্ঠিত হয়। জিলা সমাজ কল্যাণ বিভাগৰ উদ্যোগত আয়োজিত এই সভাত ছাত্ৰ ছাত্ৰী, অভিভাৱক আৰু শিক্ষক শিক্ষয়িত্ৰীসকলে অংশগ্ৰহণ কৰে। সভাত জিলা আইন সেৱা প্ৰাধিকৰণৰ অতিৰিক্ত আইনী সহায়ক, হুকছৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া তথা জিলা সমাজ কল্যাণ বিভাগৰ বিষয়াসকলে শিশু শ্ৰম, বাল্য বিবাহ আৰু মাদক দ্ৰব্যৰ কুপ্ৰভাৱৰ বিষয়ে অৱগত কৰে। তেওঁলোকে কয় যে বাল্য বিবাহ আৰু শিশু শ্ৰমে শিশুৰ শিক্ষা আৰু ভৱিষ্যত ধ্বংস কৰি সমাজৰ সামগ্ৰিক বিকাশত বাধাৰ সৃষ্টি কৰে। তদুপৰি মাদক দ্ৰব্যৰ ব্যৱহাৰে যুৱ প্ৰজন্মক বিপথে পৰিচালিত কৰি সমাজত অপৰাধমূলক কাৰ্যকলাপ বৃদ্ধি কৰে বুলি তেওঁলোকে উল্লেখ কৰে। এই ক্ষেত্ৰত সামাজিক ব্যাধিসমূহৰ বিৰুদ্ধে সকলোকে একত্ৰিতভাৱে কাম কৰিবলৈ তেওঁলোকে আহ্বান জনায়। কাছাৰ জিলাৰ কালাইন থানাৰ অন্তৰ্গত দিগৰখাল অঞ্চলত আৰক্ষীয়ে আজি অভিযান চলাই বুজন পৰিমাণৰ মাদক দ্ৰব্য জব্দ কৰে। জব্দ কৰা মাদক দ্ৰব্যখিনিৰ বজাৰ মূল্য প্ৰায় 90 লাখ টকা বুলি আৰক্ষীয়ে জনাইছে। শ্ৰীভূমি আৰক্ষীয়েও মাদক দ্ৰব্যৰ বিৰুদ্ধে অভিযান চলাই 2 কোটি টকাৰো অধিক মূল্যৰ 11,695 নিচাযুক্ত সামগ্ৰী থকা বটল জব্দ কৰে। এতিয়াৰ বাতৰি ইমানেই। বিয়লি 4 বজাত মুখ্য বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
2: হেৰৌ, এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
3: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
2: কোন ঠাই?
3: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
2: তাত হেৰৌ কি কি সুবিধা পোৱা যায়?
3: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
4: তেন্তে মইও এবাৰ যাব লাগিব।
3: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
5: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
1: এতিয়া আগবঢ়াবলৈ লোৱা হৈছে বন্দনা শৰ্মাৰ কণ্ঠৰ আধুনিক গীত।

বন্দনা শৰ্মাৰ কণ্ঠৰ আধুনিকীত শুনিলে। আকাশবাণী গুৱাহাটীৰ মহাবাহু, এতিয়া শুনক নেপালী অনুষ্ঠান।

এয়া আকাশবাণী তেজপুৰ। আজি বৃহস্পতিবাৰ 1433 ভাস্কৰাব্দৰ আহাৰ মাহৰ 10 দিন, 2026 খ্ৰীষ্টাব্দৰ জুন মাহৰ 25 তাৰিখ। সমূহ শ্ৰোতালৈ প্ৰীতি আৰু সম্ভাষণ জনাই আমাৰ আজিৰ নিয়মীয়া অধিৱেশন মুকলি কৰিছোঁ। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 266.66 মিটাৰ, কিলোহাৰ্টছ 1125, এফ এম বেণ্ডৰ 102.4 মেগাহাৰ্টছ আৰু নিউজ অন এয়াৰ এপৰ জৰিয়তেও। আমাৰ আজিৰ অধিৱেশনৰ বিভিন্ন দায়িত্বত আছে নিয়ন্ত্ৰণ কক্ষত মঞ্জু বড়ো, সমীৰ নাৰ্জাৰী, ট্ৰেন্সমিটাৰত অম্লানজ্যোতি দত্ত, পৰিবহণ ব্যৱস্থাত নয়ন দৈমাৰী আৰু ডিউটি ৰুমত অৰ্ণৱ কুমাৰ নাথৰ সৈতে, প্ৰচাৰণ কক্ষত মই আপোনাৰ লগত আছোঁ চিত্ৰামণি বড়ো।

স্বামী বিবেকানন্দই কৈছিল, কৰ্তব্যৰ প্ৰতি থকা ভক্তিয়ে হ'ল ঈশ্বৰ সেৱা। যীশুখ্ৰীষ্টই কৈছিল, যিসকল লোকে মানুহৰ মাজত শান্তিৰ অৰ্থে কাম কৰে তেওঁলোক সুখী। এয়া আকাশবাণী তেজপুৰ। প্ৰিয় শ্ৰোতা বন্ধু, এতিয়া আপোনাৰ বাবে লৈ আহিছোঁ মহিলাসকলৰ বাবে প্ৰচাৰিত অনুষ্ঠান অৰ্ধ আকাশ। আজিৰ অৰ্ধ আকাশ অনুষ্ঠানটিৰ মূল কথা শীতান্তীৰ অতিথি ৰেৱতী হাজৰিকাই এটি ঘোষা পৰিৱেশন কৰিব। এয়া শুনকচোন।

মোৰ কথা শিতান্তি শুনিলে। এয়া আকাশবাণী তেজপুৰ। শ্ৰোতাসকল, অৰ্ধ আকাশ অনুষ্ঠানত এতিয়া নিবেদন কৰিছোঁ লতা মংগেশকাৰৰ কণ্ঠৰ হিন্দী বোলছবিৰ গীত। প্ৰথমে এয়া শুনক অভিমান বোলছবিৰ এই গীতটি।

শ্ৰোতাসকলে, আজিৰ অৰ্ধ আকাশ অনুষ্ঠানটিত লতা মংগেশকাৰৰ কণ্ঠৰ হিন্দী বোলছবিৰ গীত শুনি আছে আকাশবাণী তেজপুৰৰ পৰা। শিল্পীৰ কণ্ঠৰ মৌচুম বোলছবিৰ এই গীতটি শুনকচোন।

শ্রোতাসকলে আজিৰ অর্ধ আকাশ অনুষ্ঠানটিত লতা মঙ্গেশকৰৰ কণ্ঠৰ হিন্দী বোলছবিৰ গীত শুনি আছে আকাশবাণী তেজপুৰৰ পৰা। শিল্পীৰ কণ্ঠৰ কিনাৰা বোলছবিৰ আন এটি গীত শুনকচোন।

শ্ৰোতাসকলে আজিৰ অৰ্ধ আকাশ অনুষ্ঠানত লতা মংগেশকৰৰ কণ্ঠৰ হিন্দী বোলছবিৰ গীত শুনি আছে। এয়া আকাশবাণী তেজপুৰ। খন্তেক পিছতে আকাশবাণী দিল্লীৰ পৰা প্ৰচাৰিত 6 বজাত হিন্দীত আৰু 6:05 ইংৰাজীত বাতৰি শুনিবলৈ পাব।

শ্রোতা, ইমান পরে ভক্তিমূলক গীতৰ অনুষ্ঠান আরাধনাত লতা মঙ্গেশকৰৰ কণ্ঠৰ ভজন শুনিলে। ইয়া আকাশবাণী তেজপুৰ। এতিয়া শুনক আমাৰ কেন্দ্ৰৰ পৰা আজি প্ৰচাৰ হ'ব লগা অনুষ্ঠানৰ চমু আভাস। শ্ৰোতাসকল, অনুষ্ঠান পৰিস্থিতিৰ পিছতেই গীতালী অনুষ্ঠানত আজি আপোনাৰ বাবে আগবঢ়াম দীপেন বৰুৱাৰ কণ্ঠৰ অসমীয়া বোলছবিৰ গীত। আকাশবাণী গুৱাহাটীৰ পৰা প্ৰচাৰিত 6:45 সন্ধ্যাৰ আঞ্চলিক বাতৰি, 7:10 অসমীয়া বাতৰি আৰু আকাশবাণী দিল্লীৰ পৰা প্ৰচাৰিত 7:00 হিন্দী, 7:05 ইংৰাজীত বাতৰি শুনিবলৈ পাব। 7:20 আগবঢ়োৱা হ'ব বিয়লিৰ ৰং অনুষ্ঠানটি। আজিৰ অনুষ্ঠানত অৱসৰপ্ৰাপ্ত শিক্ষক, লেখক তথা সমাজকৰ্মী শ্ৰী ভুৱন গোস্বামীৰ সৈতে হোৱা এটি সাক্ষাৎকাৰ শুনিবলৈ পাব। নিয়মীয়া অনুষ্ঠান আজিৰ দিনটো প্ৰচাৰ কৰা হ'ব 7:50। আকাশবাণী গুৱাহাটীৰ পৰা প্ৰচাৰিত মুখ্য বাতৰি শুনিবলৈ পাব 8:00। 8:02 নিবেদন কৰা হ'ব যুৱক যুৱতীসকলৰ বাবে প্ৰচাৰিত অনুষ্ঠান যুৱবাণী। আজিৰ অতিথি অভিনেতা নয়নজ্যোতি গগৈ। 8:30 প্ৰচাৰ কৰা হ'ব পুলক বেনাৰ্জী আৰু ডলি ঘোষৰ কণ্ঠৰ অসমীয়া আধুনিক গীত। আকাশবাণী দিল্লীৰ পৰা প্ৰচাৰিত 8:45 সমাচাৰ সন্ধ্যা 9:00 News@9 শুনিবলৈ পাব। 9:15 নিবেদন কৰা হ'ব ৰিদীপ দত্তৰ কণ্ঠৰ অসমীয়া আধুনিক গীত। 9:30 আগবঢ়োৱা হ'ব শ্ৰোতাসকলে হোৱাটছআপ যোগে অনুৰোধ কৰা শ্ৰোতাৰ অনুৰোধৰ গীতৰ অনুষ্ঠান মূৰ্ছনা। নিশা 10:00 প্ৰচাৰ কৰা হ'ব হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠান। আমাৰ আজিৰ নিয়মীয়া অধিৱেশনৰ অন্ত পৰিব নিশা 10:30। শ্ৰোতাসকল, এয়াই আছিল আজি প্ৰচাৰ হ'ব লগা অনুষ্ঠানৰ চমু আভাস। এয়া আকাশবাণী তেজপুৰ। এতিয়া আপোনাৰ বাবে লৈ আহিছোঁ গীতালী অনুষ্ঠানটি। প্ৰথমে ইয়া শুনক দীপেন বৰুৱাৰ কণ্ঠৰ অভিমান বোলছবিৰ এই গীতটি।

শ্রোতাসকলে গীতালী অনুষ্ঠানত দীপেন বৰুৱাৰ কণ্ঠৰ অসমীয়া বোলছবিৰ গীত শুনি আছে আকাশবাণী তেজপুৰৰ পৰা। এইবাৰ শুনক মৰম বোলছবিৰ এই গীতটি।

শ্ৰোতাসকলে গীতালী অনুষ্ঠানত দীপেন বৰুৱাৰ কণ্ঠৰ অসমীয়া বোলছবিৰ গীত শুনি আছে আকাশবাণী তেজপুৰৰ পৰা। খন্তেক পিছতে আকাশবাণী গুৱাহাটীৰ পৰা প্ৰচাৰিত সন্ধিয়াৰ আঞ্চলিক বাতৰি, 7:10 অসমীয়া বাতৰি আৰু আকাশবাণী দিল্লীৰ পৰা প্ৰচাৰিত 7:00 হিন্দী, 7:05 ইংৰাজীত বাতৰি শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, ৰাজ্যৰ 7খন জিলাৰ 102খন গাঁও বানৰ কবলত, মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ ধেমাজিৰ ধৰ্মপুৰ অঞ্চলৰ বান প্ৰভাৱিত অঞ্চল পৰিদৰ্শন, গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰাজ্যৰ 5খন সংৰক্ষিত বনাঞ্চলৰ পৰা দখলকাৰীক উচ্ছেদৰ পূৰ্বৰ নিৰ্দেশ বাহাল, অম্বুবাচীৰ আজি চতুৰ্থ দিনাও কামাখ্যা ধামত দেশী বিদেশী ভক্তৰ ভিৰ, নিশা 12:13 অম্বুবাচীৰ নিবৃত্তি, কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষ ৰাজু টিশ্বৰ অধ্যক্ষতাত ডিফুট পৰিষদৰ অধিৱেশন, আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা হ'বলগীয়া এখন খেলত কুৰাচাও আইভৰি কষ্টৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। নমস্কাৰ, সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা আৰু মোৰ সৈতে আছে তন্নিতা ভৰদ্বাজ। ধেমাজিৰ বিধায়ক তথা শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি ধেমাজি ৰাজচক্ৰৰ অধীনৰ জয়ৰামপুৰ গাঁও পঞ্চায়তৰ ধৰ্মপুৰ অঞ্চলৰ বানত ক্ষতিগ্ৰস্ত লোকসকলৰ অৱস্থাৰ বুজ লয়। তেওঁ প্ৰথমে লালুকিজান ধৰ্মপুৰ বড়ো প্ৰাথমিক বিদ্যালয়ত স্থাপন কৰা এটা সাহায্য শিবিৰ পৰিদৰ্শন কৰি এই শিবিৰত আশ্ৰয় লোৱা অঞ্জলি চাপৰিৰ লোকসকলৰ মাজত বিশুদ্ধ খোৱাপানী, খাদ্য সামগ্ৰী, বীজাণুনাশক পাউডাৰ, টিনপাত আৰু যাৱতীয় চিকিৎসা সামগ্ৰী যোগানৰ ব্যৱস্থা কৰে। মন্ত্ৰীগৰাকীয়ে জীয়াঢল নদীৰ বানে ধৰ্মপুৰ অঞ্চলত সৃষ্টি কৰা খহনীয়া অঞ্চল পৰিদৰ্শন কৰে। তেওঁ কমলপুৰৰ পৰা কেঁচা কাঠনিলৈ নতুন মথাউৰি নিৰ্মাণৰ পৰিকল্পনা ইতিমধ্যে সম্পূৰ্ণ হৈছে আৰু চলিত বৰ্ষতে এই মথাউৰি নিৰ্মাণ সম্পূৰ্ণ কৰা হ'ব বুলি আশ্বাস দিয়ে।
1: কমলপুৰৰ পৰা কেঁচা কাঠনিলৈ এটা প্ৰস্তাৱিত মথাউৰি আমি যোৱাবাৰে ইয়াৰ আয়োজন কৰিছিলোঁ যে ইয়াতো এই অঞ্চলটো যথেষ্ট ওখ, তথাপিতো ইয়াত এটা মথাউৰি লাগে আৰু সেই মথাউৰি নিৰ্মাণৰ পৰিকল্পনা, নিৰ্মাণৰ প্ৰাকলন, এষ্টিমেট সকলো সম্পূৰ্ণ হ'ল। যোৱাবাৰ আমি ইলেকশ্যনৰ ধামখুমীয়াত এই কামখিনি কৰিব নোৱাৰিলোঁ আৰু এইবছৰ আমি এই মথাউৰিটো নিৰ্মাণ কৰিম। নিৰ্মাণ হ'লেই এই অঞ্চলৰ ৰাইজ সুৰক্ষিত হ'ব আৰু মথাউৰি এতিয়া নদীখন এইফালে অহাৰ কাৰণে আমি মথাউৰি পিছুৱাই আহি নিৰ্মাণ কৰিম নেকি বুলি ৰাইজে শংকিত হ'ব নালাগে, কাৰণ আজিকালি আমি মেগা জিঅ' টেক্সটাইল জিঅ' টিউব দি পেলাই মথাউৰি নিৰ্মাণ কৰোঁ, গতিকে আমি নদীৰ যি গতিপথ আছে এই গতিপথ বন্ধ কৰি আমি মথাউৰিটো নিৰ্মাণ কৰোঁ।
0: ডাক্তৰ পেগুৱে কলবাৰী অঞ্চলতো খহনীয়া পৰিদৰ্শন কৰি বিকশিত ভাৰত ৰোজগাৰ আৰু জীৱিকা অভিযান নিশ্চিতকৰণ আঁচনিৰ অধীনত মথাউৰি আৰু কালভাৰ্ট নিৰ্মাণৰ বাবে জিলা আয়ুক্তক যাৱতীয় নিৰ্দেশ দিয়ে। মন্ত্ৰীগৰাকীয়ে ধেমাজি আৰু উত্তৰ লখিমপুৰ জিলাৰ জলসম্পদ বিভাগৰ অভিযন্তাসকলৰ সৈতে এখন যুটীয়া বৈঠক অনুষ্ঠিত কৰি সমন্বিতভাৱে দুয়োখন জিলাৰ বান পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ যাৱতীয় পৰিকল্পনা প্ৰস্তুত কৰাৰ বাবেও আহ্বান জনায়। ৰাজ্যৰ 7খন জিলাৰ 11টা ৰাজহচক্ৰৰ 102খন গাঁও বানৰ কবলত পৰিছে। বাৰিষাৰ আৰম্ভণিতে বাঢ়নী পানীয়ে ধেমাজি, নলবাৰী, কাছাৰ, ডিব্ৰুগড়, বিশ্বনাথ, লখিমপুৰ আৰু বজালী জিলাৰ বহুকেইখন গাঁও বুৰাই পেলাইছে। ধেমাজি জিলাত সৰ্বাধিক 52খন গাঁও বানত ক্ষতিগ্ৰস্ত হোৱাৰ খবৰ আহিছে। অসম ৰাজ্যিক দুৰ্যোগ প্ৰশমন প্ৰাধিকৰণৰ তথ্য অনুসৰি নলবাৰী জিলাৰ মৰা পাগলাদিয়া নৈৰ সোঁফালৰ মথাউৰি ক্ষতিগ্ৰস্ত হৈছে। বানৰ ফলত ৰাজ্যৰ বিভিন্ন ঠাইত আন্তঃগাঁথনিৰো ক্ষতি হৈছে। বছৰৰ প্ৰথমটো বানত বৰ্তমানলৈকে 13,913 লোক প্ৰভাৱিত হৈছে আৰু 7খন জিলাত 2,647 হেক্টৰ কৃষিভূমিৰ শস্য নষ্ট হৈছে। জলসম্পদ মন্ত্ৰী তথা মাজুলীৰ অভিভাৱক মন্ত্ৰী সুশান্ত বৰগোহাঁয়ে আজি জিলাখনৰ মলয়া চাপৰি আৰু কুলি চাপৰি অঞ্চলত সোৱণশিৰি নদীয়ে সৃষ্টি কৰা গৰা খহনীয়া পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয়। মন্ত্ৰীগৰাকীয়ে খহনীয়া প্ৰতিৰোধৰ ক্ষেত্ৰত গ্ৰহণ কৰিবলগীয়া ব্যৱস্থাসমূহ শীঘ্ৰে কাৰ্যকৰী কৰিবলৈ

0: সম্পদ বিভাগৰ সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ দিয়ে। তেওঁ লগতে কৰ্দৈগুৰি অঞ্চলৰ খহনীয়া পৰিস্থিতিৰো পৰিদৰ্শন কৰে।
1: এতিয়া আমাৰ যিখিনি গৰাখহনীয়া আছে, সেই গৰাখহনীয়াখিনি আমি আৰু কি কি কাম কৰিলে অন্ততঃ মানুহ সুৰক্ষিত হ'ব, অন্ততঃ তেওঁলোকৰ মাটি সম্পত্তি সুৰক্ষিত হ'ব, তাৰ বাবে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া নিৰ্দেশত মই আহিলোঁ। নিজেই চালে মানে প্ৰজেক্টটো কৰিবলৈ বা অনুমোদন দিবলৈ ভাল হয়। তো আৰু এই যিটো প্ৰধান গৰাখহনীয়া সমস্যা আমি সমাধান বুলি ক'ব নকওঁ, কাৰণ সমাধানটো গৰাখহনীয়া কৰিব পৰাৰ শক্তি ভগৱানৰ আছে বুলি মই নাভাবোঁ। কিন্তু বিভাগটোৰ কৰণীয় যিখিনি কাম আৰু যিখিনি সমস্যা সমাধান হ'লে অন্ততঃ মানুহ বাচি থাকিব পাৰে, সেই কামখিনি আমি কৰি সমাধান কৰিম।
0: শ্ৰীবৰগোহাঁয়ে ইয়াৰ পাছত ব্ৰহ্মপুত্ৰ বোৰ্ড আৰু জলসম্পদ বিভাগৰ অধীনত মেগা জিঅ' টিউবৰ জৰিয়তে টুনি খুঁটিৰ মুখ বন্ধ কৰা আৰু বিজ্ঞানসন্মতভাৱে গ্ৰহণ কৰা চেনেল ক্লজিং প্ৰকল্পৰ অগ্ৰগতিৰ বুজ লয়। এই প্ৰকল্পৰ অধীনত পাৰ্কোপাইন ব্যৱস্থাৰে ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ পৰা ভকতচাপৰি আৰু ইয়াৰ কাষৰীয়া অঞ্চলসমূহক সুৰক্ষা প্ৰদানৰ লক্ষ্য লোৱা হৈছে। মন্ত্ৰীগৰাকীৰ সৈতে আজি পৰিদৰ্শনকালত স্থানীয় বিধায়ক ভুৱন গাম, জিলা আয়ুক্ত সৃষ্টি সিং আৰু বিভাগীয় বিষয়াসকল উপস্থিত থাকে। গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰাজ্যৰ লুটুমাই সংৰক্ষিত বনাঞ্চল, দক্ষিণ নাম্বৰ সংৰক্ষিত বনাঞ্চল, দৈয়াং সংৰক্ষিত বনাঞ্চল, যমুনা বৌদঙ্গা সংৰক্ষিত বনাঞ্চল আৰু বৰপানী সংৰক্ষিত বনাঞ্চলৰ পৰা দখলকাৰীক উচ্ছেদৰ নিৰ্দেশ বাহাল ৰাখিছে। কেইবাশ লোকে দাখিল কৰা আপীল আবেদন নাকচ কৰি আজি উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আশুতোষ কুমাৰ আৰু ন্যায়াধীশ অৰুণ দেৱ চৌধুৰীৰ খণ্ড বিচাৰপীঠে বনাঞ্চল কেইখনত উচ্ছেদ চলোৱাৰ বাবে পূৰ্বৰ এজনীয়া বিচাৰপীঠে দিয়া নিৰ্দেশ বাহাল ৰাখে। অৱশ্যে বাৰিষাৰ সময়ৰ প্ৰতি লক্ষ্য ৰাখি খণ্ড বিচাৰপীঠখনে বনাঞ্চলত অবৈধভাৱে বসবাস কৰা লোকসকলক আঁতৰি যোৱাৰ সময়সীমা পূৰ্বৰ 30 দিনৰ পৰিৱৰ্তে 45 দিনলৈ বৃদ্ধি কৰিছে। উল্লেখযোগ্য যে যোৱা 8 জুনত উচ্চ ন্যায়ালয়ৰ এখন এজনীয়া বিচাৰপীঠে এই সংৰক্ষিত বনাঞ্চলকেইখনত অবৈধভাৱে বাস কৰা লোকসকলক 30 দিনৰ ভিতৰত বনাঞ্চলৰ ভূমিৰ পৰা আঁতৰি যাবলৈ নিৰ্দেশ দিছিল। তদুপৰি এই সময়সীমা অতিক্ৰম কৰাৰ পাছতেই ইয়াত বাস কৰা লোকসকলৰ গৃহৰ বিদ্যুৎ সংযোগ কৰ্তন কৰিবলৈও বিচাৰপীঠে অসম ৰাজ্যিক শক্তি বিতৰণ কোম্পানীৰ পৰিচালন সঞ্চালকক নিৰ্দেশ দিছিল। উচ্চ ন্যায়ালয়ৰ এই নিৰ্দেশক প্ৰত্যাহ্বান জনাই কেইবাশ লোকে দাখিল কৰা আপীল আবেদনসমূহ আজি মুখ্য ন্যায়াধীশৰ নেতৃত্বত গঠিত খণ্ড বিচাৰপীঠে খাৰিজ কৰি পূৰ্বৰ উচ্ছেদৰ নিৰ্দেশ বাহাল ৰাখে। শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক টনিতা ভৰদ্বাজৰ পৰা।
2: আজি নিশা 12:13 অম্বুবাচীৰ নিবৃত্তি হ'ব। সম্প্ৰতি বন্ধ থকা কামাখ্যা মন্দিৰৰ দুৱাৰ দেৱী স্নানৰ পাছত কাইলৈ ভক্তৰ বাবে মুকলি কৰি দিয়া হ'ব। আধ্যাত্মিক ৰীতি নীতিৰে পুৱা দেৱী স্নান আৰু নিত্য পূজা সমাপনৰ পাছত ভক্ত আৰু তীৰ্থযাত্ৰীসকলে কামাখ্যা দেৱীৰ মন্দিৰ দৰ্শন কৰিব পাৰিব। প্ৰতি বছৰৰ দৰে এইবাৰো লাখ লাখ ভক্তৰ সমাগমেৰে নীলাচল পাহাৰৰ বুকুত অৱস্থিত কামাখ্যা মন্দিৰৰ চৌপাশ আধ্যাত্মিকতা আৰু মহামিলনৰ তীৰ্থলৈ পৰ্যবসিত হৈছে। কাইলৈ পুৱা মন্দিৰৰ দুৱাৰ খোলাৰ লগে লগে ভক্তসকলে যাতে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নোহোৱাকৈ দেৱীৰ সেৱা কৰিব পাৰে তাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ভক্তৰ সুবিধাৰ অৰ্থে কাইলৈ আৰু পৰহিলৈ 500 টকীয়া টিকটৰ জৰিয়তে কৰা বিশেষ দৰ্শনৰ ব্যৱস্থা নাথাকিব। একেদৰে অহা 30 জুনলৈ VIP আৰু VVIPৰ বাবেও দৰ্শনৰ কোনো ব্যৱস্থা নাথাকিব। উল্লেখযোগ্য যে কাইলৈ দেৱী দৰ্শনৰ বাবে সমবেত দৰ্শনাৰ্থীসকলৰ সুবিধাৰ্থে বংশী বাগানত অস্থায়ী জিৰণি চৰা আৰু চিকিৎসা সেৱা, প্ৰস্ৰাৱাগাৰ, খোৱাপানীৰ সুব্যৱস্থা কৰা হৈছে। কাইলৈ আৰু পৰহিলৈৰ বাবে মন্দিৰ দৰ্শনৰ ক্ষেত্ৰত দৰ্শনাৰ্থীক টোকেন দিয়া হ'ব। 2027 চনৰ লোকপিয়লৰ বাবে গোৱালপাৰা জিলা প্ৰশাসনে পূৰ্ণগতিৰ প্ৰস্তুতি চলাই আছে। গোৱালপাৰা কৃষি বিভাগৰ প্ৰশিক্ষণ কেন্দ্ৰত অনুষ্ঠিত লোকপিয়লৰ বাবে নিয়োগ কৰা ক্ষেত্ৰভিত্তিক মুখ্য প্ৰশিক্ষকসকলৰ 3-দিনীয়া প্ৰশিক্ষণ কাৰ্যসূচীৰ আজি সামৰণি পৰে। এই কাৰ্যসূচীত অংশ লৈ আজি জিলা আয়ুক্ত প্ৰদীপ টিমুঙে জনগণনা প্ৰক্ৰিয়া সুচাৰুৰূপে পৰিচালনাৰ বাবে মুখ্য প্ৰশিক্ষকসকলৰ দায়িত্বৰ বিষয়ে বিশদ ব্যাখ্যা আগবঢ়ায়।
3: আমি একচুৱেল যোনটো হাউচ লিষ্টিঙৰ কাম আমি আগষ্টৰ মাহৰ পৰা আমি ষ্টাৰ্ট কৰিম। আমি এতিয়াতে যি ফিল্ড লেভেল মাষ্টাৰ ট্ৰেইনাৰ হ'ব আমাৰ 5টা চাৰ্কুলত, এই 5টা চাৰ্কুলৰ আমাৰ যি মাষ্টাৰ ট্ৰেইনাৰ তেখেতসকল আমি অলৰেডি ছেলেকশ্যন কৰি লৈছোঁ। 83 গৰাকী আমাৰ মাষ্টাৰ ট্ৰেইনাৰ আছে। তেখেতসকলক আমি লাষ্ট 3 দিন আমি ইয়াতে প্ৰশিক্ষণ দিছোঁ আৰু এই প্ৰশিক্ষণৰ পাছত এওঁলোকক আমি পেন ড্ৰাইভ দিছোঁ বা বুকলেট দিছোঁ, যোনটো আমাক চেঞ্চাছ ইণ্ডিয়াই যোনটো দিছে সেইখিনি আমি তেওঁলোকক বিতৰণ কৰিছোঁ আৰু তেওঁলোকক ইনষ্ট্ৰাকশ্যন দিছোঁ। আজি 3দিনৰ যোনটো আমাৰ ট্ৰেইনিং হ'ল, তাৰ উপৰিও তেওঁলোকক আমি কৈছোঁ যে এমাহ ধৰি আপোনালোকে অলপ চাওক। আমাৰ ফিল্ড লেভেল ট্ৰেইনিং হ'ব 2 আগষ্টৰ পৰা 2 আগষ্ট 3-4, এই 3দিন আমি ফিল্ড লেভেল আমাৰ 5টা চাৰ্কুলতে আমি এইটো ট্ৰেইনিংটো আমি দিম।
2: কাছাৰ জিলাতো লোকপিয়লৰ প্ৰস্তুতি অব্যাহত আছে। জিলাখনৰ শিলচৰ পৌৰ নিগমৰ সন্মিলন কক্ষত এই উপলক্ষে তৃণমূল পৰ্যায়ৰ প্ৰশিক্ষকৰ

0: বাবে অনুষ্ঠিত তিনিদিনীয়া প্ৰশিক্ষণ কাৰ্যসূচীৰ আজি সামৰণি পৰে। কাছাৰৰ মুখ্য লোকপিয়ল বিষয়াৰ তত্বাৱধানত অনুষ্ঠিত এই কাৰ্যসূচীৰ জৰিয়তে প্ৰশিক্ষকসকলক লোকপিয়ল প্ৰক্ৰিয়া সুচাৰুৰূপে চলোৱাৰ বাবে প্ৰয়োজনীয় জ্ঞান আৰু ব্যৱহাৰিক দক্ষতা প্ৰদানৰ ব্যৱস্থা কৰা হয়। জিলাখনত 29 জুনৰ পৰা 1 জুলাইলৈ দ্বিতীয় পৰ্যায়ৰ প্ৰশিক্ষণ অনুষ্ঠিত হ'ব। কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ সকলো বিভাগক সমন্বয় ৰক্ষা কৰি আঁচনিসমূহৰ কাম ৰূপায়ণ কৰিবলৈ বৰপেটাৰ সাংসদ ফণীভূষণ চৌধুৰীয়ে আহ্বান জনাইছে। জিলা আয়ুক্তৰ কাৰ্যালয় সভাকক্ষত সাংসদগৰাকীৰ অধ্যক্ষতাত আজি অনুষ্ঠিত বৰপেটা জিলাৰ উন্নয়ন সমন্বয় আৰু নিৰীক্ষণ সমিতিৰ এখন বৈঠকত অংশগ্ৰহণ কৰি তেওঁ এইদৰে কয়। এই বৈঠকত বৰপেটা জিলাত ৰূপায়ণ হৈ থকা কেন্দ্ৰ চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন উন্নয়নমূলক কাম কাজৰ অগ্ৰগতিৰ পৰ্যালোচনাও কৰা হয়। দক্ষিণ শালমৰা মানকাছাৰ জিলা শৈক্ষিক পৰিষদৰ সহযোগত আজি হাতশিঙিমাৰীত জিলা পৰ্যায়ৰ যুৱ সংসদ অনুষ্ঠিত হয়। অসম উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদৰ দক্ষিণ শালমৰা আঞ্চলিক সমিতিয়ে জিলা আয়ুক্তৰ কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত এই অনুষ্ঠানৰ আয়োজন কৰে। অনুষ্ঠানত জিলাখনৰ বিভিন্ন শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰি ইণ্টাৰনেটৰ প্ৰভাৱ বিষয়ক বিতৰ্কত ভাগ লয়। দক্ষিণ শালমৰা মহাবিদ্যালয়ৰ অধ্যাপক ডঃ মজিবুৰ ৰহমানে অনুষ্ঠানত অধ্যক্ষতা কৰে। চিৰাং জিলাৰ ঢালিগাঁও বজাৰত দীৰ্ঘদিন ধৰি ভুৱা পৰিচয়ৰে চিকিৎসা সেৱা চলাই থকা এজন ভুৱা চিকিৎসকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। ধৃত ভুৱা চিকিৎসকজন ৰবীন্দ্ৰ চন্দ্ৰ নাগ বুলি চিনাক্ত কৰা হৈছে। অসম কাউন্সিল অব মেডিকেল ৰেজিষ্ট্ৰেচনৰ তৰফৰ পৰা দাখিল কৰা এখন এজাহাৰৰ ভিত্তিত আৰক্ষী অভিযান চলাই লোকজনক গ্ৰেপ্তাৰ কৰে। উল্লেখযোগ্য যে প্ৰায় 40 বছৰ ধৰি ঢালিগাঁও মেডিকেলছ নামৰ এখন ফাৰ্মাচী খুলি নাগে ভুৱা ডিগ্ৰীৰে চিকিৎসা প্ৰদান কৰি আহিছিল। কালি লোকজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পাছত জিলা সত্ৰ ন্যায়াধীশ আদালতত হাজিৰ কৰে আৰু আদালতে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে। পৰৱৰ্তী বাতৰি শুনক জিন্তি ৰাণী ডেকাৰ পৰা।
1: কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষ ৰাজু টিছুৰ অধ্যক্ষতাত আজি ডিফুৰ ছেছন হলত পৰিষদৰ অধিৱেশন অনুষ্ঠিত হয়। অধিৱেশনৰ আৰম্ভণিতে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী বীৰেণ সিং ইংটিৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰাৰ লগতে 1 মিনিট সময় মৌন প্ৰাৰ্থনা কৰা হয়। ইয়াৰ পাছত মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে সদনত কেইবাখনো গুৰুত্বপূৰ্ণ প্ৰশাসনিক সংস্কাৰ বিধেয়ক উত্থাপন কৰে। তেওঁ লগতে কেগৰ প্ৰতিবেদনৰ সদনত আলোচনাৰ বাবে উত্থাপন কৰে। অধ্যক্ষ উপাধ্যক্ষ মুখ্য কাৰ্যবাহী সদস্য আৰু অন্যান্য সদস্যসকলৰ প্ৰস্তাৱিত মাহিলী ভাট্টা বৃদ্ধিৰ বিষয়টো সদনত উত্থাপন কৰে। ইয়াৰ পূৰ্বে ত্ৰয়োদশ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদলৈ চৰকাৰে মনোনীত কৰা প্ৰাক্তন বিধায়ক দৰসিং ৰংহাঙক ৰাজ্যপালৰ প্ৰতিনিধি হিচাপে জিলা আয়ুক্ত আৰণ্যক শইকীয়াই শপত বাক্য পাঠ কৰোৱায়। শেহতীয়াকৈ অসম চৰকাৰৰ কাৰ্যবাহী সদস্য হিচাপে নিযুক্তি লাভ কৰা কাদম টেৰাংপি আৰু হেটসিং ৰংফাৰেও আজি আনুষ্ঠানিকভাৱে কাৰ্যভাৰ গ্ৰহণ কৰে। দুয়োগৰাকী নতুন সদস্যক লৈ বৰ্তমানৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ কাৰ্যবাহী সমিতিত সদস্যৰ সংখ্যা 16লৈ বৃদ্ধি পাইছে। নৱ নিযুক্ত কাৰ্যবাহী সদস্যসকলক 2 দিনতে বিভাগীয় দায়িত্ব অৰ্পণ কৰা হ'ব বুলি শ্ৰীৰংহাঙে জানিবলৈ দিয়ে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ ব্ৰহ্মপুত্ৰ অধ্যয়ন কেন্দ্ৰৰ উদ্যোগত আজি স্থিতিস্থাপকতা আৰু কাৰ্যকৰিতাৰ বিষয়ৰ বাবে জলবায়ু পৰিৱৰ্তন শিক্ষা অৰ্থাৎ ক্লিয়াৰ শীৰ্ষক মাহজোৰা গ্ৰীষ্মকালীন প্ৰশিক্ষণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। জলবায়ু পৰিৱৰ্তন, পৰিৱেশ সংৰক্ষণ, দুৰ্যোগ বিপদাশংকা হ্ৰাস আৰু বহনক্ষম উন্নয়ন সম্পৰ্কে যুৱ প্ৰজন্মৰ মাজত সচেতনতা, জ্ঞান আৰু নেতৃত্বৰ মানসিকতা বিকাশৰ লক্ষ্যৰে এই কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। ব্ৰহ্মপুত্ৰ অধ্যয়ন কেন্দ্ৰৰ সঞ্চালক অধ্যাপক ধ্ৰুৱজ্যোতি চহৰীয়াৰ নেতৃত্বত অনুষ্ঠিত উদ্বোধনী অনুষ্ঠানত উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন বিশ্ববিদ্যালয়, মহাবিদ্যালয় আৰু আন শিক্ষানুষ্ঠানৰ প্ৰায় 250গৰাকী শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে। ভাৰ্চুৱেল ব্যৱস্থাৰে অনুষ্ঠিত এই কাৰ্যসূচীয়ে শিক্ষাৰ্থীসকলক জলবায়ু পৰিৱৰ্তন আৰু বহনক্ষম উন্নয়নৰ বিভিন্ন দিশ সন্দৰ্ভত বিস্তৃত আৰু আন্তঃবিষয়ক জ্ঞান আহৰণৰ সুযোগ প্ৰদান কৰিব। এই মাহজোৰা প্ৰশিক্ষণত ব্যৱহাৰিক কাৰ্যকলাপ আৰু ক্ষেত্ৰভিত্তিক দায়িত্ব অন্তৰ্ভুক্ত কৰা হৈছে, যাৰ জৰিয়তে অংশগ্ৰহণকাৰীসকলে বাস্তৱ জীৱনত পৰিৱেশ আৰু ইয়াৰ প্ৰত্যাহ্বানসমূহৰ সৈতে প্ৰত্যক্ষভাৱে পৰিচিত হোৱাৰ সুযোগ লাভ কৰিব বুলি আশা কৰা হৈছে। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা ফিলাডেলফিয়াত হ'বলগীয়া গ্ৰুপ ইৰ এখন খেলত কুৰাচাও আইভৰি কষ্টৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি মাজনিশা 1:30 বজাত অনুষ্ঠিত হ'ব। ইপিনে ইষ্ট ৰাডাৰফৰ্ডত হ'বলগীয়া একেটা গ্ৰুপৰে আন এখন খেলত জাৰ্মানী আৰু ইকুৱেডৰ মুখামুখি হ'ব। কাইলৈ পুৱা 4:30 বজাত গ্ৰুপ এফৰ এখন খেলত জাপান ছুইডেনৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আনহাতে কানচাছ চিটিত হ'বলগীয়া আন এখন খেলত টিউনিছিয়া আৰু নেডাৰলেণ্ডছ মুখামুখি হ'ব। প্ৰতিযোগিতাত আজি পুৱা দক্ষিণ আফ্ৰিকাই গ্ৰুপ এৰ এখন খেলত দক্ষিণ কোৰিয়াক 1-0 গ'লত পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে বিশ্বকাপৰ নক আউট পৰ্যায়ত প্ৰৱেশ কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। ৰাজ্যৰ 7খন জিলাৰ 102খন গাঁও বানৰ কবলত। মন্ত্ৰী ডাঃ ৰণোজ পেগুৰি ধেমাজিৰ ধৰ্মপুৰ অঞ্চলত বান প্ৰভাৱিত অঞ্চল পৰিদৰ্শন। গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰাজ্যৰ পাঁচখন সংৰক্ষিত বনাঞ্চলৰ পৰা দখলকাৰীক উচ্ছেদৰ পূৰ্বৰ নিৰ্দেশ

0: বাহাল। অম্বুবাচীৰ আজি চতুৰ্থ দিনাও কামাখ্যা ধামত দেশী বিদেশী ভক্তৰ ভিৰ। নিশা 12:02 অম্বুবাচীৰ নিবৃতি। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষ ৰাজু টিচুৰ অধ্যক্ষতাত ডিফুট পৰিষদৰ অধিৱেশন। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা হ'বলগীয়া এখন খেলত কুৰাচাও আইভৰী কষ্টৰ বিৰুদ্ধে অৱতীৰ্ণ। সন্ধিয়াৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।
1: মিডিয়াম ৱেভৰ 411.5 মিটাৰত

0: as far away as Brazil's Amazon, about 1,700 kilometers from Venezuela's capital, Caracas. A state of emergency has been declared in the country. Ms. Rodriguez welcomed the remarks by Prime Minister Modi, who expressed his condolences and India's willingness to support relief efforts in the wake of the severe consequences of the earthquakes. In the FIFA World Cup, Curaçao will take on Ivory Coast in the Group E match at Philadelphia in USA today late night at 1:30 a.m. IST. In another Group E fixture, Ecuador will face Germany at East Rutherford in US at 1:30 a.m. IST. Later, Japan will take on Sweden in a Group F match in Arlington, US tomorrow early morning. The match is scheduled to begin at 4:30 a.m. IST. In another fixture, Tunisia will face Netherlands in Kansas City, US. The match is scheduled to begin at 4:30 a.m. IST. And that is the end of this news bulletin.
1: Eya Akahpani. Battery Hoitemoi Prozan Masuria. Etia Prodhan Battery Homuhul. Prodhan Montre Narendra Modiye, Kolkatar eta Gudamor Mudhos Pangim Rituhua Lokor Porial Borgoloi, Ekkalin Hahajor Kota Gukona Kurise. Haryanar Gurugramot as a Briggs Rastrogustir, Ekadok Hokti Montre Hokolor Boitok Onustita Hoi. Kendrio Hong Hodio, Aru Hoinkaloku Porikrama Montre Kiren Rizizwe, as a Guat, Rastrio Hoinkaloku Unoyan, Aru Bitio Nikomor Hitatikari Hokolor Hoite, Mod Binimoi Kore. Venezuela, Oha Bitonki, Bumikompot, Etiello, Ekhat Hostis, or Lukarmit to Warlogote, no hot coyo, Tikluk Ahoto Jose. Aru, FIFA Bisoka football protisukitat, Azenika group ir Econ Kellot, Curaçao, Ivory Coastor Birute, Obotino Hobo. Etiahunok Bitong Batori. Rastrapati Srimati Draupadi Murmu, Uparastrapati CP Radhakrishnan aru Pradhanmantri Narendra Modiye kali Kolkatat eta gudamor mudhos bhangi keibat gorakio lokor mrityu hua ghotonat gobhir huk prokash korise. Samajik madhyamot diya eta bartat Rastrapati Srimati Murmue ei ghotonak oti hridoy bidarok buli ullekh korise. Teo huk hontopto porial borgoloi gobhir samabedana gyapon korise. Uparastrapati Sri Radhakrishnane ei ghotonat gobhir huk byakto korar logote ahoto hokolor ashu arogya kamona korise. Pradhanmantri Narendra Modiye ei ghotonat nihoto protigorakir porialoloi 2 lakh tokar ekkalin sahajjo ghoshona korar logote ahoto protigorakik 50,000 koi tokar sahajjo diyar kotha ghoshona korise. Rajya sarkare bhuktobhogi hokolok sambhabbo hokolo sahajjo agborhuar babe dine nikhai kam kori ase boliu pradhanmantriye prokash korise. Haryanar Gurugramot, as a Briggs Rastrogustir Ekadok Hokti Montri Hokolor Boitokonustita Hoi. Hokti Montraloya Koi, the E Boitokot Briggs or Hodeso Dek Homuhor Hokti Montri, Upamontri Arujesto Bihoya Hokole, Bissor Hokti Kondor Protapan Homuhor Logote, Hokti Kondot Hokti Hali Hohozukita Gordiar Bihoye, Alusona Kore. Hokti Hurukha, Bohon Kyomota, Udbhavon, Antogatoni, Arubika Kor Ketrot, Hohozukita Punor Hudri Hokori, Ekadok Briggs Montri Hokolor. বিজ্ঞাপন গ্রহণ কৰি বৈঠক সমাপ্ত কৰা হয় বৈঠকত ভাষণ দি কেন্দ্ৰীয় শক্তি মন্ত্রী মনোহৰ লালে কয় যে অর্থনৈতিক বিকাশ সামাজিক প্ৰগতি আৰু মানৱ বিকাশৰ বাবে শক্তি অতি গুৰুত্বপূৰ্ণ উন্নয়নশীল দেশসমূহৰ জনসাধাৰণৰ আশা আকাংক্ষা পূৰণৰ সমান্তৰালভাৱে বহনক্ষম উন্নয়ন সাধনৰ বাবে পৰ্যাপ্ত সময় সম্পদ আৰু নীতিগত স্থানৰ অতি প্ৰয়োজন বুলি মন্ত্রী গৰাকীয়ে প্ৰকাশ কৰে দেখৰ পৰিস্থিতি বিকাশৰ অগ্ৰাধিকাৰ আৰু শক্তি পৰিৱৰ্তনৰ বিষয়েও মন্ত্ৰী গৰাকী আলোকপাত কৰে দেখৰ শক্তি খণ্ডৰ কথা উল্লেখ কৰি তেওঁ কয় যে ভাৰত বৰ্তমান বিশ্বৰ তৃতীয় বৃহৎ বিদ্যুৎ উৎপাদনকাৰী আৰু গ্ৰাহক দেশ হিচাপে পৰিগণিত হৈছে ভাৰতৰ ব্ৰিক্সৰ অধ্যক্ষতাত 2026ৰ অধীনত এই বৈঠক অনুষ্ঠিত হয় কেন্দ্ৰীয় সংহদীয় আৰু সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে আজি দক্ষিণ গুৱাত অনুষ্ঠিত এটা বিশেষ অনুষ্ঠানত ৰাষ্ট্ৰীয় সংখ্যালঘু উন্নয়ন আৰু বিত্তীয় নিগমৰ হিতাধিকাৰীসকলৰ সৈতে মত বিনিময় কৰে অনুষ্ঠানত দিয়া ভাষণত শ্ৰী ৰিজিজুৱে সৰ্বাত্মক প্ৰয়োজনৰ বাবে আঁচনিৰ জৰিয়তে সংখ্যালঘু সম্প্ৰদায়ৰ লোকসকলৰ কল্যাণ আৰু সবলীকৰণৰ বাবে সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰালয়ে দৃঢ় প্ৰতিশ্ৰুতিবদ্ধ বুলি উল্লেখ কৰে তেওঁ কয় যে ৰাষ্ট্ৰীয় সংখ্যালঘু উন্নয়ন আৰু বিত্তীয় নিগমৰ আঁচনিসমূহৰ কাৰ্যসূচীয়ে দক্ষতাৰ বিকাশ ঔদ্যোগিকৰণ বিত্তীয় অন্তৰ্ভুক্তিকৰণ আদিৰ জৰিয়তে বিশেষকৈ যুৱ প্ৰজন্ম আৰু মহিলাসকলক উৎসাহ যোগোৱাৰ লক্ষ্য লৈছে

উপৰাষ্ট্ৰপতি তথা ৰাজ্যসভাৰ সভাপতি চি পি ৰাধাকৃষ্ণনে আজি সংসদ ভৱনত অনুষ্ঠিত এটা অনুষ্ঠানত নতুনকৈ নিৰ্বাচিত 10গৰাকী সাংসদক শপতবাক্য পাঠ কৰোৱাই তেলেগু দেশম পাৰ্টীৰ সানা সতীশ বাবু, বিজয় চিন্তা কায়ালা, ব্যাসম ৰামাকৃষ্ণন, জনসেৱা পাৰ্টীৰ লিংগা মানেনী ৰমেশ, বিজেপিৰ টাই টাগাক, দেৱাশী সামান্তাৰে, ৰাজেশ পৰমানন্দ, কংগ্ৰেছৰ প্ৰবীণ চক্ৰৱৰ্তী, ঝাৰখণ্ড মুক্তি মৰ্চাৰ বৈদ্যনাথ ৰাম আৰু নিৰ্দলীয় সদস্য পৰিমল নাথৱানীয়ে নতুন সাংসদ হিচাপে শপত গ্ৰহণ কৰে। ভেনিজুৱেলাৰ ইয়াৰাকুই প্ৰদেশৰ য়ুমাৰে চহৰত অহা কেইবাটাও ভূমিকম্পত এতিয়ালৈ 168জন লোকৰ মৃত্যু হোৱাৰ লগতে 90তকৈ অধিক লোক আহত হৈছে। দেশখনৰ ৰাষ্ট্ৰপতি ডেলচি ৰডিগ্ৰজে কৈছে যে এই সংখ্যা অধিক বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে। আমেৰিকাৰ ভূতাত্বিক জৰীপ সংস্থাই প্ৰকাশ কৰা অনুসৰি আজি পুৱা য়ুমান চহৰত 7.5 প্ৰাবল্যৰ ভূমিকম্পৰ জোকাৰণিৰ মাত্ৰ 39 ছেকেণ্ড পূৰ্বে ভেনিজুৱেলাৰ ছান ফেলিপেইত 7.2 প্ৰাবল্যৰ আন এটা ভূমিকম্পই জোকাৰি যায়। ভূমিকম্পত ভালেসংখ্যক অট্টালিকা ধবংসস্তূপত পৰিণত হয়। অকাপিচাকৈ অহা এই বিধ্বংসী ভূমিকম্পৰ পাছতে ৰাষ্ট্ৰপতি ৰডিগ্ৰজে দেশখনত জৰুৰীকালীন অৱস্থা ঘোষণা কৰে। ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত বিদ্যালয়ৰ পাঠদানৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ সেৱাৰ বাহিৰে সকলো কাম কাজ বাতিল কৰা হৈছে বুলি ঘোষণা কৰে। ক্ষতিগ্ৰস্ত অঞ্চলসমূহত কৰ্তৃপক্ষই উদ্ধাৰ অব্যাহত ৰাখিছে। বিভিন্ন দেশৰ নেতাসকলে ভেনিজুৱেলাৰ এই বিপদৰ সময়ত সহমৰ্মিতা প্ৰকাশ কৰাৰ লগতে সহায়ৰ হাত আগবঢ়াইছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই ভূমিকম্পত হোৱা ক্ষয় ক্ষতিক লৈ দুখ প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত প্ৰধানমন্ত্ৰী শ্ৰীমোদীয়ে ভেনিজুৱেলাৰ চৰকাৰ তথা জনসাধাৰণলৈ সমবেদনা জ্ঞাপন কৰে। তেওঁ লগতে আহতসকলৰ আশু আৰোগ্য কামনা কৰে। শ্ৰীমোদীয়ে দেশখনৰ এই দুৰ্যোগৰ সময়ত যাৱতীয় সকলো সাহায্য আগবঢ়োৱাৰ আশ্বাস দিয়ে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে কৈছে যে তেওঁৰ চৰকাৰে ভেনিজুৱেলাৰ উদ্ধাৰ আৰু সাহায্য অভিযানৰ বাবে যাৱতীয় পদক্ষেপ গ্ৰহণ কৰাৰ বাবে সংশ্লিষ্ট সংস্থাক ইতিমধ্যে নিৰ্দেশ দিছে। স্পেইনৰ প্ৰধানমন্ত্ৰী পেড্ৰ' ছেঞ্চেছ, মেক্সিকোৰ ৰাষ্ট্ৰপতি ক্লডিয়া ছেইনবমৰ লগতে কেইবাখনো দেশৰ মুৰববীয়ে ভেনিজুৱেলাৰ এই সংকটৰ সময়ত সহায়ৰ হাত আগবঢ়াইছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পৰহিলৈ ছিচেলছলৈ যাব। তেওঁ দেশখনৰ ৰাষ্ট্ৰীয় দিৱসৰ সোণালী জয়ন্তী উদযাপন সমাৰোহত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব। 2015 চনত প্ৰধানমন্ত্ৰী মোদীয়ে শেষৰবাৰৰ বাবে ছিচেলছলৈ গৈছিল। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এটা বিবৃতিযোগে কয় যে ভাৰতীয় নৌসেনাৰ দুখন জাহাজ আৰু ভাৰতীয় প্ৰতিৰক্ষা বাহিনীৰ এটা দলে এই অনুষ্ঠানত অংশ ল'ব। এই ভ্ৰমণৰ সময়ছোৱাত শ্ৰীমোদীয়ে ছিচেলছৰ ৰাষ্ট্ৰপতি ডঃ পাট্ৰিক হাৰ্মনীৰ সৈতে বৈঠকত মিলিত হ'ব। এই বৈঠকত দুয়োখন দেশৰ দ্বিপাক্ষিক সহযোগিতা, আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় বিষয় সন্দৰ্ভত আলোচনা কৰা হ'ব। প্ৰধানমন্ত্ৰী মোদীয়ে ছিচেলছৰ সংসদত ভাষণ দিয়াৰ লগতে দেশখনত থকা প্ৰৱাসী ভাৰতীয়সকলৰ সৈতে মত বিনিময় কৰিব। এই ভ্ৰমণে ভাৰত আৰু ছিচেলছৰ মাজৰ শক্তিশালী আৰু স্থায়ী সম্পৰ্ক অধিক সুদৃঢ় কৰিব বুলি আশা কৰা হৈছে। 29 জুনত প্ৰধানমন্ত্ৰীয়ে এই ভ্ৰমণ সামৰিব। উত্তৰাখণ্ডৰ লিপুলেখ পাছেৰে প্ৰায় 6 বছৰ বিৰতিৰ মূৰত ভাৰত আৰু চীনৰ মাজত কাইলৈ সীমান্ত বাণিজ্য পুনৰ আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। পিথোৰগড় জিলাৰ ধাৰচুলা প্ৰশাসনে প্ৰকাশ কৰা অনুসৰি ভাৰতীয় ব্যৱসায়ীৰ প্ৰথমটো দল কাইলৈ তিব্বতৰ টাকলাকোট বজাৰ অভিমুখে ৰাওনা হ'ব। ধাৰচুলা মহকুমা দণ্ডাধীশ আৰু বাণিজ্য বিষয়া আশীষ যোশীয়ে জনোৱা মতে প্ৰথমটো দলত 17জন ব্যৱসায়ী আৰু 9জন সহযোগীকে ধৰি মুঠ 26খন বাণিজ্য অনুমতি পত্ৰ প্ৰদান কৰা হৈছে। বাণিজ্য নিয়াৰিকৈ পৰিচালনা কৰাটো নিশ্চিত কৰাৰ বাবে গুঞ্জিত এটা সীমাশুল্ক কাৰ্যালয় স্থাপন কৰা হৈছে। বাণিজ্য অনুমতি পত্ৰৰ বাবে শতাধিক ব্যৱসায়ীয়ে আবেদন জনাইছিল বুলি উল্লেখ কৰি শ্ৰীযোশীয়ে দ্বিতীয় পৰ্যায়ত 25জন ব্যৱসায়ীক অনুমতি পত্ৰ প্ৰদান কৰা হ'ব বুলি জানিবলৈ দিয়ে। উল্লেখযোগ্য যে 2020 চনত কোভিড মহামাৰীৰ পৰিপ্ৰেক্ষিতত ভাৰত আৰু চীনৰ মাজৰ সীমান্ত বাণিজ্য বাতিল কৰা হৈছিল। দেশ দুখনৰ মাজৰ এই বাণিজ্য ব্যৱস্থাৰ পুনৰ মুকলিক লৈ সীমান্ত অঞ্চলৰ ব্যৱসায়ী তথা স্থানীয় লোকসকলে আনন্দ প্ৰকাশ কৰিছে। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা ফিলাডেলফিয়াত হ'বলগীয়া গ্ৰুপ ইৰ এখন খেলত কুৰাচাও আইভৰি কোষ্টৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি মাজনিশা 1:30 বজাত অনুষ্ঠিত হ'ব। ইপিনে ইষ্ট ৰাডাৰফৰ্ডত হ'বলগীয়া একেটা গ্ৰুপৰে আন এখন খেলত জাৰ্মানী আৰু ইকুৱেডৰ মুখামুখি হ'ব। কাইলৈ পুৱা 4:30 বজাত গ্ৰুপ এফৰ এখন খেলত জাপান ছুইডেনৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আনহাতে কানচাছ চিটিত হ'বলগীয়া আন এখন খেলত টিউনিছিয়া আৰু নেডাৰলেণ্ডছ মুখামুখি হ'ব। প্ৰতিযোগিতাত আজি পুৱা দক্ষিণ আফ্ৰিকাই গ্ৰুপ এৰ

0: খেলত দক্ষিণ কোরিয়াক 1-0 গ'লত পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে বিশ্বকাপৰ নক আউটত প্ৰৱেশ কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেইটা আকৌ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কলকাতাৰ এটা গুদামৰ মুধচ ভাঙি মৃত্যু হোৱা লোকৰ পৰিয়ালবৰ্গলৈ এককালীন সাহায্যৰ কথা ঘোষণা কৰিছে। হাৰিয়ানাৰ গুৰুগ্ৰামত আজি ব্ৰিক্ছ ৰাষ্ট্ৰগোষ্ঠীৰ একাদশ শক্তি মন্ত্ৰীসকলৰ বৈঠক অনুষ্ঠিত হয়। কেন্দ্ৰীয় সংসদীয় আৰু সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে আজি গোৱাত ৰাষ্ট্ৰীয় সংখ্যালঘু উন্নয়ন আৰু বিত্তীয় নিগমৰ হিতাধিকাৰীসকলৰ সৈতে মত বিনিময় কৰে। ভেনিজুৱেলাত অহা বিধ্বংসী ভূমিকম্পত এতিয়ালৈ 168 জন লোকৰ মৃত্যু হোৱাৰ লগতে 900তকৈও অধিক লোক আহত হৈছে। আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা গ্ৰুপ ইৰ এখন খেলত কুৰাচাও আইভৰি কোষ্টৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত শুনিবলৈ পাব। নমস্কাৰ।
1: এফএম বেণ্ডৰ 102.4 মেগাহাৰ্চ আৰু নিউজ অন এয়াৰ এপৰ জৰিয়তেও শ্ৰোতাসকলে অনুষ্ঠান শুনি আছে আকাশবাণী তেজপুৰৰ পৰা। এতিয়া নিবেদন কৰিছোঁ

0: অৱতীৰ্ণ হ'ব। এতিয়াৰ বাতৰি ইমানেই, পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত শুনিবলৈ পাব। নমস্কাৰ।
1: এফএম বেণ্ডৰ 102.4 মেগাহাৰ্চ আৰু নিউজ অন এয়াৰ এপৰ জৰিয়তেও শ্ৰোতাসকলে অনুষ্ঠান শুনি আছে আকাশবাণী তেজপুৰৰ পৰা। এতিয়া নিবেদন কৰিছোঁ বিয়লিৰ ৰং অনুষ্ঠানটি।
2: এয়া আকাশবাণী তেজপুৰ, আগবঢ়াইছোঁ বিয়লিৰ ৰং।

0: আজিৰ বিয়লিৰ ৰং অনুষ্ঠানলৈ আমি আমন্ত্ৰণ জনাই আনিছোঁ তেজপুৰৰ এগৰাকী সমাজকৰ্মী, লেখক তথা চাৰিদুৱাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ ভুৱন গোস্বামীক। নমস্কাৰ, আপোনাক আমাৰ বিয়লিৰ ৰং অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ।
1: নমস্কাৰ।
0: আজিৰ অনুষ্ঠানত আমি আপোনাৰ সৈতে আপোনাৰ বিষয়ে কথা পাতিম। আৰম্ভ কৰোঁ আপোনাৰ জন্মৰ পৰা। এতিয়া কওকচোন, আপোনাৰ জন্ম ক'ত হৈছিল, আপোনাৰ পিতৃ মাতৃৰ বিষয়ে।
1: মোৰ জন্ম শোণিতপুৰ জিলাৰ গহপুৰ সমষ্টিৰ কলাবাৰী বুলি কয় মোৰ এইখিনি, কলাবাৰী হাৱাজান।
0: হয়,
1: তাত জন্ম হৈছিলোঁ, তাতেই ডাঙৰ দীঘল হৈছিলোঁ, শৈশৱ তাতে পাৰ কৰিছিলোঁ। তাৰপৰা কৈশোৰো, তাৰপৰা যুৱক তাতেই কটালোঁ,
0: গহপুৰতে।
1: মোৰ মাতৃ সৰুতে বিয়োগ হৈছিলে। মই মেট্ৰিক পাছ কৰাৰ আগতেই, মই স্কুলত পঢ়ি থকা অৱস্থাতে মোৰ মাতৃ বিয়োগ হৈছিলে। পিতৃ অৱশ্যে আছিলে, পিতৃ ঢুকাইছিলে, মই যেতিয়া বি এ পৰীক্ষা দিম তাৰ আগে আগে দেউতা ঢুকাইছিলে। মোৰ মাতৃৰ নাম ৰেৱতী বাল্লা গোস্বামী আৰু পিতৃৰ নাম যোগচন্দ্ৰ গোস্বামী।
0: হয়, আপুনি শৈশৱ, কৈশোৰ আৰু যৌৱনকাল গহপুৰতে পাৰ কৰিছে। আপুনি শিক্ষা ক'ত আৰম্ভ কৰিলে, কেনেদৰে আৰম্ভ কৰিলে?
1: প্ৰাথমিক শিক্ষা আৰম্ভ কৰিছিলোঁ আমাৰ ঘৰৰ পৰা আধা কিলোমিটাৰ দূৰত্বৰ এখন গাগল গাঁও প্ৰাথমিক বিদ্যালয় বুলি এখন বিদ্যালয় আছিলে, পুৰণি বিদ্যালয়। তাতে মোৰ প্ৰাথমিক শিক্ষা আৰম্ভ কৰিছিলোঁ। প্ৰাথমিক শিক্ষা শেষ কৰি মই হাৱাজান, এতিয়া বৰ্তমান উচ্চতৰ মাধ্যমিক বিদ্যালয়, তেতিয়া উচ্চ মাধ্যমিক বিদ্যালয় আছিলে, সেই বিদ্যালয়ত মই প্ৰৱেশিকা পৰীক্ষালৈকে পাছ কৰি তাৰপৰা ওলাই আহি গহপুৰৰ ছয়দুৱাৰ মহাবিদ্যালয়, তাত আহি মই স্নাতক ডিগ্ৰী লাভ কৰিছিলোঁ। তাৰপৰা সামাজিক কাম কাজতো জড়িত আছিলোঁ সেই সময়তে। তাৰপৰা মই লাহেকৈ চাকৰিটো পাই চাৰিদুৱাৰলৈ আহিছিলোঁ।
0: আপুনি গহপুৰৰ পৰা কৰ্মসূত্ৰে চাৰিদুৱাৰলৈ আহিলে আৰু সেই সূত্ৰে আপুনি তেজপুৰতে বাসিন্দা হ'ল।
1: হয়,
0: এতিয়া আহোঁ আকৌ আপোনাৰ শিক্ষা জীৱনৰ সেই সময়ছোৱাৰ বিষয়ে। সেই সময়ছোৱাত সেই ঠাইৰ পৰিৱেশ কেনেকুৱা আছিলে আৰু পঢ়া শুনাৰ লগতে আপুনি কি কি ক্ষেত্ৰৰ সৈতে জড়িত হৈ আছিলে, সেই বিষয়ে কওকচোন।
1: একদম মোক ৰোমাঞ্চিত কৰি দিছে কথাখিনিয়ে মোক। সেই শৈশৱৰ কালচোৱা বা সেই কৈশোৰৰ কালচোৱা এতিয়া মোৰ এটা নষ্টালজিক হৈ পৰিছোঁ। মানে এনেকুৱা লাগিছে যেন মই সেই সময়লৈ ঘূৰি যে গৈছোঁ, এতিয়া মই যেন পথাৰত এনেকৈ হেৰি কৰি আছোঁ, খেলি আছোঁ, এনেকুৱা এটা অনুভৱ হৈ গৈছে। মই তাতে আমাৰ যিখন গাঁও দেউৰী গাঁও বুলি কয়, দেউৰী গাঁও বুলি কোৱাৰ তাৰো এটা অৰ্থ আছে। তাতে এখন দেৱালয় আছে পুৰণা, দেৱী দেৱালয়, কালিকাথান বুলি কয়। তাতে মানে পূজা পাতল হয়, দুৰ্গা পূজাও হয়। এই তাতে সেই গাঁওখনৰ যিসকলে দেউৰী কাম কৰে তেওঁলোকক নাম অনুসৰি সেই গাঁওখনৰ নাম দেউৰী গাঁও হ'ল। গতিকে সেই দেউৰী গাঁৱত মই জন্মগ্ৰহণ কৰিলোঁ, তাতে ডাঙৰ দীঘল হ'লোঁ। তাতে মানে তাৰ পৰিৱেশটো, গ্ৰাম্য যিটো পৰিৱেশ, আজিতো সেইটো পোৱা নাযায়। আমি মই এতিয়া যদি আকৌ সেই দেউৰী গাঁৱলৈ ঘূৰি যাওঁ, মই আগৰ সেই পৰিৱেশটো নাপাওঁ। কিন্তু আমাৰ দিনৰ সেই পৰিৱেশটো অতি আকৰ্ষণীয় আছিল। গ্ৰাম্য জীৱনৰ সেইখন ছবি, সেইখন মানে হেৰুৱাৰ কাৰণে কেতিয়াবা দুখো লাগে। তেতিয়া আমাৰ পুখুৰী, পুখুৰীত মাছ মৰা, পথাৰত মাছ ধৰা, পথাৰৰ হালোৱাজনৰ পিছফালে, মোৰ পিছফালে আমি দৌৰি দৌৰি মাছ ধৰা, পথাৰত তেনেকৈ আমি সময় কটোৱা, গৰু চৰাই ঘূৰি ফুৰা, সেই সময়বিলাক আমি সত্ৰত ডাঙৰ দীঘল হৈছোঁ। মই আমাৰ এখন সত্ৰ আছে দেই, দীঘলু সত্ৰ বুলি কয়, মই সেই সত্ৰতে জন্ম হোৱা আৰু আমাৰ এখন ডাঙৰ চাৰি সত্ৰৰ ভিতৰৰ এখন সত্ৰ দীঘলু সত্ৰ। কিন্তু হ'লেও আমাৰ সত্ৰখনৰ আকৌ উদাৰ আছিলে, এইবিলাকত মানে সংকীৰ্ণতাটো নাছিলে আমাৰ সত্ৰ। গতিকে আমি সকলো ল'ৰা ছোৱালীৰ লগত উমলি জামলি ডাঙৰ দীঘল হৈছিলোঁ, পথাৰতো গৈছিলোঁ, সত্ৰীয়া সংস্কৃতিও ৰাখিছিলোঁ আৰু আমি পথাৰলৈকো গৈছিলোঁ। গতিকে পথাৰত গৈ আমি কৃষকৰ লগতো ভূঁইত ৰুবলৈ চেষ্টা কৰিছিলোঁ। দৰকাৰ ইমান হোৱা নাছিলে, কিন্তু আমি ভাল পাইছিলোঁ, সেইটো এটা

0: আনন্দ বুলি ভাবিছিলোঁ কাম কৰাটো। গতিকে সেই গ্ৰাম্য জীৱনৰ সেই ছবিখন আমি কেতিয়াও বুকুৰ পৰা আমি আঁতৰ কৰিব নোৱাৰোঁ।
1: তেতিয়াৰ সময় আৰু এতিয়াৰ সময় পৰিৱৰ্তন হৈছে। আপোনাৰ সেই সময়ছোৱাত আপুনি সত্ৰত ডাঙৰ দীঘল হৈছে, সত্ৰীয়া সংস্কৃতিৰ মাজত। সেই সময়ত আপোনাৰ স্কুলীয়া শিক্ষা বা আপোনাৰ যি সত্ৰীয়া সংস্কৃতি আপোনাৰ ঘৰত পৰিৱেশ পাইছিলে, কি কি শিকিছিলে, কি কি কৰিছিলে?
0: তাৰমানে আমি সত্ৰত ডাঙৰ দীঘল হৈছোঁ,
1: হয়,
0: আমি সত্ৰীয়া সংস্কৃতিৰ মাজত ডাঙৰ দীঘল হৈছোঁ বুলি কৈছোঁ। কিন্তু মোক এতিয়া যদি কয় যে সত্ৰত আপুনি ডাঙৰ দীঘল হৈছে, বৰগীত এটা গাওকচোন, মইতো বৰগীতটো গাব নোৱাৰোঁ। কিন্তু শ্ৰৱণ কৰিছোঁ, শুনি পেলাই ভাল পাইছোঁ। আমি সমূহীয়াভাৱে নাম গাব পাৰোঁ, আমি নাম কীৰ্তনত অংশগ্ৰহণ কৰোঁ, ভাওনাত অংশগ্ৰহণ কৰোঁ। আমাৰ নামঘৰ আছে, নামঘৰত আমাৰ ৰাস পূজা হয় বাৰ্ষিক, তাত আমি ভাও লওঁ। ছাত্ৰ অৱস্থাতো বহুত কৰিছোঁ, মানে আমি এল পি স্কুলত পঢ়ি থকা অৱস্থাততো বিশেষ স্কোপ আমি পোৱা নাই। আমাৰ স্কুলখনলৈ আমি তেতিয়াতো সেই কলগছৰ যে কলথোৰে কথ এখন বনাই পেলাই তেনেকৈ সেইখন মেৰিয়াই লৈ পেলাই স্কুললৈ যাব লাগে। স্কুলখনৰ হেৰিখন মজিয়া খলা বমা, তাত পাৰি পেলাই বহিবৰ কাৰণে সুবিধা নাই। তাত আমি কাজিয়া কৰি পেলাই ভাল জেগাকণ ল'বলগীয়া হয়। ডেস্ক বেঞ্চটো নাইয়েই, দ্বিতীয় তৃতীয় শ্ৰেণীত আছিলে, দুটা শ্ৰেণীত আছিলে। বাকীবিলাকত আমি সেই কথখন পাৰি পেলাই কোনোবাই বস্তাও লৈ যায়, তেনেকৈ বহি পেলাই আমি লিখা মেলা কৰোঁ। কৰি পেলাই তাত তেনেকৈ আমি পানী খোৱা চুটি বুলি এটা চুটি আছিলে, গৈ পুখুৰী পানীকৈ খাই দিওঁ। ওচৰতে ন পুখুৰী বুলি পুখুৰী এটা আছিলে পিছফালে, তাতে গৈ পেলাই পানী খাওঁগৈ হাতেৰে লৈ পেলাই। হাইস্কুললৈ গ'লোঁ, হাওজান হাইস্কুলখন পঢ়া শুনাৰ ক্ষেত্ৰত বৰ আগবঢ়া আছিলে। তাত ভোগেশ্বৰ চুটিয়া বুলি এগৰাকী প্ৰধান শিক্ষক আছিলে, তেখেতে মানে যথেষ্ট মানে কষ্ট কৰিছিলে স্কুলখন প্ৰতিষ্ঠাকালৰ পৰা। আৰু তেখেতৰ অধীনত পঢ়া শুনা কৰি বিশেষকৈ তেখেতে ইংৰাজী বিষয় আছিলে, মই অংক বিষয়ত বৰ ভাল নাছিলোঁ দেই, ইংৰাজী বিষয়ত তেখেতে আমাক বৰ ধুনীয়াকৈ শিক্ষা দিছিলে। মোৰ এজন দাদা গকুল গোস্বামী বুলি কয়, তেখেতো শিক্ষক আছিলে, তেখেতেও ইংৰাজী ভাল শিকাইছিলে। এইসকলৰ তত্ত্বাৱধানত থাকি ইংৰাজী বিষয় বা অন্যান্য বিষয়বিলাক ভাল পাইছিলোঁ, মই অংক বৰ ঠান পাইছিলোঁ। তেনেকৈ গৈ হাওজান হাইস্কুলৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা পাছ কৰিলোঁ। কৰি পেলাই ছয়দুৱাৰ কলেজখন পাতিছিলে, তাতে মোৰ চিনাকি আছিলে, তাতে গৈ পেলাই এডমিশ্যনটো ল'লোঁ। তাতে পঢ়া শুনা কৰিলোঁ, কৰি পেলাই মোৰ সৰুৰ পৰা এটা নেতৃত্ব দিয়াৰ এটা কিবা আছিল নেকি মই নাজানো আৰু দেই। তাৰপৰা মানে মই কলেজত গৈ নাম লগাই পঢ়া শুনা কৰাৰ উপৰিও মোৰ এটা হাবিয়াস আছিলে, মই ডিবেটিং ছেক্ৰেটেৰী হৈছিলোঁ। মই পঢ়াটোতো হৈয়ে থাকিব, কিন্তু এইটো এটা মোৰ ইণ্টাৰেষ্টিং ছাবজেক্ট মোৰ কাৰণে, গতিকে মই ডিবেটিং ছেক্ৰেটেৰী উঠিলোঁ। ডিবেটিং ছেক্ৰেটেৰী হৈ এইবিলাক অৰ্গেনাইজ কৰিলোঁ, ডিবেট পাতোঁ মাজে মাজে, আলোচনা চক্ৰ পাতোঁ, এইবিলাক কৰোঁ। তাৰপিছত নেক্সট ইয়াৰ মই জেনেৰেল ছেক্ৰেটেৰী হ'লোঁ কলেজৰ। জেনেৰেল ছেক্ৰেটেৰী হৈ লিডাৰ বনি গ'লোঁ আৰু। লিডাৰ হোৱাৰ পিছততো একেবাৰে ছাত্ৰ সন্থা কৰা কিবা কৰা এনেকুৱা ধৰণৰ আহি গ'ল, চকুত পৰি গ'ল, মানুহে অকণমান কোনোবাই কোনোবাই সমীহ কৰিবলৈ ল'লে। সেইটো বয়সত এটা হেৰি আহে নহয় নিজৰ, যে বা মই দেখোন লিডাৰে হৈ গ'লোঁ, তেনেকুৱা এটা ভাৱ। আৰু তাৰপিছত মানে এনেকুৱা হ'ল, মই ৰাজনীতিয়ে কৰিম নেকি এনেকুৱা ভাবোঁ আহিছিলে দেই। আৰু কোনোবা কোনোবা মানুহেতো কৈ দিয়ে, উচতাই
1: দিয়ে,
0: অঁ ৰাজনীতি কৰিব লাগে। কলেজৰ জেনেৰেল ছেক্ৰেটেৰী, আছুৰ সভাপতি, তেতিয়া বৃন্দাবন গোস্বামী আমাৰ মোৰ ব্ৰাদাৰে হয়, তেখেত আছিলে সদৌ ছাত্ৰ সন্থাৰ হেৰি আছিলে, দায়িত্বত আছিলে দেই, জ্যেষ্ঠ ভাতৃ, তেওঁ সভাপতি আছিলে। তাৰপিছতে তেনেকৈ গৈ গৈ সেই কলেজ লেভেলত মই মানে কলেজৰ পৰীক্ষা পিছদিনাখন মোৰ পাৰ্ট টু পৰীক্ষা দিব লাগে, তেতিয়া পাৰ্ট ওৱান পাৰ্ট টু আছিলে, পাৰ্ট টু পৰীক্ষা দিবলৈ আগদিনাখন মই আন্দোলনকাৰীয়ে হৈ পেলাই ট্ৰাকত ল'ৰা ছোৱালীৰ লগত একে সমদল কৰি ঘূৰি ফুৰিছোঁ। অঁ আৰু তেতিয়া মোৰ মানে এনেকুৱা হৈছিলে, কিতাপ এখন ডাঙৰ কিতাপ এখন মই ইকনমিক্স আছিলে, মোৰ ইকনমিক্সটো বৰ মানে প্ৰিয় ছাবজেক্ট আছিলে। এই ইকনমিক্সটো মানে ভালকৈ পৰীক্ষা দিব মানে গজেন বৰুৱা বুলি এজন প্ৰফেচাৰ আছিলে, তেওঁ মানে খুব মোক গাত লাগি মানে শিকাইছিলে। তাৰপিছতে ইকনমিক্সটো কিতাপ নাই, ইপিনে সেয়া আন্দোলন কৰি ঘূৰি ফুৰোঁ। তাৰপিছত এই লোকৰ পৰা ধাৰলৈ আনি কিতাপ দুদিন পঢ়ি পেলাই কিতাপ আকৌ ঘূৰাই দিব লাগে, যাৰ পৰা আনিছোঁ তেওঁ পঢ়িব লাগে, কৈছে দুদিনত ঘূৰাই দিবি দেই এনেকৈ কয়। সেই কিতাপ আনি পঢ়ি তেনেকৈ ডিগ্ৰীটো ল'লোঁ। গতিকে সেই সমানে এফালে পঢ়াটো ৰাখিলোঁ, তাৰপিছত গোটেই আমাৰ ছয়দুৱাৰ অঞ্চলত মোৰ এটা পপুলাৰিটিও আছিলে দেই। তাৰপৰা সেই সময়ত এম এল এ উঠাৰ বাসনাও কোনোবাই কোনোবাই মূৰত সোমোৱাইছিলে, কিন্তু মই মানে ভাবিলোঁ নাই এইটো ভাল নহ'ব। তেনেকুৱাতে মোৰ এটা সৌভাগ্য নে দুৰ্ভাগ্য নাজানো, মই বি এ পাছ কৰাৰ পিছতে, মই 75ত বি এ পাছ কৰিলোঁতো, বি এ পাছ কৰাৰ পিছতে মই এইবিলাকত লাগি থাকোঁতেই তাৰপিছত মোক মানে হেৰিলে মাতিলে চাৰিদুৱাৰ হায়াৰ ছেকেণ্ডেৰীত। মই এপ্লাই কৰি থৈছিলোঁ য'ত ত'ত। শিক্ষকতাটো মই ভাল পাইছিলোঁ দেই, শিক্ষকতাটো যেন মানে বৰ সন্মানীয় এটা হেৰি আৰু

0: নতুন ল'ৰা ছোৱালীবিলাকক লগ পাই থকা যায়, এইটো এটা প্ৰেৰণাৰ উৎস। গতিকে শিক্ষকতা কৰিবলৈ যেতিয়া হেৰিখন পালোঁ, এপইণ্টমেণ্ট লেটাৰখন যেতিয়া পালোঁ, এই গুচি আহিলোঁ। তাত যিখিনি মোৰ যিখন বনাইছিলোঁ কল্পনাৰ যিখন মানে সমাজ গঢ়ি তুলিছিলোঁ, সেইখন তাতে এৰি থৈ শিক্ষকতা কৰিবলৈ চাৰিদুৱাৰলৈ গুচি আহিলোঁ। সেই সময়তে তাতে মই থাকোঁতে কেইটামান উল্লেখযোগ্য কথা আছিলে। মই এই সাম্প্ৰদায়িক এই হেৰিটো খুব বেয়া পাইছিলোঁ দেই, ধৰ্মীয় সংকীৰ্ণতাই হওক বা সাম্প্ৰদায়িক এই হেৰিবিলাক বিভেদবিলাক খুব বেয়া পাইছিলোঁ। সেই সময়ত মই তেনেকুৱা তাৰ কাৰণে বহুত কামো কৰিছিলোঁ দেই, সকলো সম্প্ৰদায়ৰ মানুহৰ মাজত গৈছিলোঁ, এই ছাত্ৰ সন্থা যে কৰিছিলোঁ তেতিয়া আমাৰ মানে আমি চাইকেল মাৰি মাৰি ঘূৰিছিলোঁ, মিচিং গাঁৱত গৈছিলোঁ, বড়ো গাঁৱত গৈছিলোঁ, দেউৰী গাঁও আছিলে সেইবিলাকত গৈছিলোঁ, হিন্দু মুছলমানৰ মাজত কোনো পাৰ্থক্য ৰখা নাছিলোঁ। আনকি মই জ্যোতিপ্ৰসাদ আগৰৱালাৰ যে 17 জানুৱাৰীত যিটো জন্মদিৱস পাতে সেই সময়ত পতাইছিলোঁ, মই কিন্তু পাতিছিলোঁ। জ্যোতিপ্ৰসাদৰ হেৰি জন্মদিনাই নজৰুল জয়ন্তীও আছিলে। মই মানে এটা কাম কৰিছিলোঁ যাতে সেই সময়ত অকণমান বেংগলী আৰু অসমীয়া মাজত সংঘাত আনিবলৈ বিচৰা হৈছিলে দেই ভিতৰি ভিতৰি। মই তেতিয়া মানে কি কৰিলোঁ, বিদ্ৰোহী কবি নজৰুল আৰু জ্যোতিপ্ৰসাদৰ একেলগে জয়ন্তী উদযাপন কৰিবলৈ ধৰিছিলোঁ সদভাৱখিনি ৰাখিবৰ কাৰণে। তাৰপিছত সেই সকলোকে আনি পেলাই তেনেকৈ অৰ্গেনাইজ কৰি মই ডাঙৰ সভা সমিতিও পাতিছিলোঁ। তেতিয়া আমাৰ ইয়াৰ পৰা তেজপুৰৰ পৰা হেৰি গৈছিলে, মীনমুণ্ডা গৈছিলে, বাসুদেৱ শৰ্মা বুলি এজন আছিলে জিলাৰ, তেওঁলোক গৈছিলে মোক সহায় কৰিবৰ কাৰণে। তাৰপিছত আমাৰ বিশ্বনাথ চাৰিআলি গৈছিলে, জ্ঞান পূজাৰী বুলি এজন আছে কবি, সুপ্ৰতিষ্ঠিত কবি, সাহিত্য একাডেমী পুৰস্কাৰ পোৱা, গতিকে তেওঁলোকেও যথেষ্ট মোক উৎসাহ দিছিলে এই কাম কাজবিলাক কৰাৰ ক্ষেত্ৰত। গতিকে আমি তেনেকৈ সমাজখন গঢ়িবৰ কাৰণে চেষ্টা কৰিছিলোঁ দেই, সেইটো মোৰ মানে এক পক্ষে মোৰ নিজৰ চিন্তাৰে কৰিছিলোঁ।
1: আপোনাৰ সমাজৰ প্ৰতি যি দায়িত্ববোধ আপুনি পালন কৰিছিলে আৰু সেইকাৰণে জনপ্ৰিয়তাও আপুনি লাভ কৰিছিলে সেই সমাজখনত, নহয় জানো? যিহেতু আপোনাৰ জ্যেষ্ঠ ভাতৃ এগৰাকী দক্ষ ৰাজনীতিবিদ হয়, আপুনি তেখেতৰ পৰাও হয়তো বহুখিনি শিকিছিলে, কিন্তু ৰাজনীতি বাদ দি আপুনি শিক্ষকতালৈ আহিলে। এতিয়া আহোঁ আপোনাৰ কৰ্মজীৱনৰ ফালে। এতিয়া সেই কৰ্মজীৱনৰ সময়ছোৱাৰ বিষয়ে কওকচোন, কেনেকুৱা অভিজ্ঞতা হৈছিলে, সেই ঠাইখিনিৰ উন্নতিৰ কাৰণে কেনেধৰণে কাম কৰিছিলে বা ছাত্ৰ ছাত্ৰীসকলৰ সৈতে কেনেকুৱা এটা আপোনাৰ সম্পৰ্ক গঢ়ি তুলিছিলে, এইখিনিৰ বিষয়ে জানিবলৈ বিচাৰিম।
0: এইটো এটা বৰ সুন্দৰ চেপ্টাৰ এটা মোৰ চাৰিদুৱাৰ চাকৰি কৰিবলৈ আহি। চাৰিদুৱাৰখন এক আচলতে প্ৰাকৃতিকভাৱে বৰ সৌন্দৰ্যপূৰ্ণ জেগাটো, বৰ ধুনীয়া লাগে, ভাল লাগে মই। আৰু ব্ৰিটিছৰ দিনত সেইখন তোৰ সদৰ ঠাই আছিলে, গতিকে তাত মানে গছে তছে ধুনীয়াকৈ সজাইছিলে ব্ৰিটিছে, আৰু সেইটো পিছলৈকে আছিলে, মই পিছত দেখালৈকে আছিলে, ৰাস্তা পদূলিবিলাক ঝাৰু মাৰি ধুনীয়াকৈ থয়, কৃষ্ণচূড়া গছে আৱৰি থাকে। গতিকে মোৰ মনত আগৰ পৰা এটা চাৰিদুৱাৰৰ প্ৰতি প্ৰীতি এটা আছিলে, প্ৰীতিৰ ভাৱ এটা আছিলে, আৰু সেইটো মুকুট লৈ পেলাই আহিছিলোঁ মই চাৰিদুৱাৰলৈ। আহি পেলাইতো চাৰিদুৱাৰ হায়াৰ ছেকেণ্ডেৰীত যোগদান কৰিলোঁ কামত। তাত তেতিয়া হেডমাষ্টৰ আছিলে, তেতিয়া হায়াৰ ছেকেণ্ডেৰী হোৱা নাছিল দেই, মই জইন কৰোঁতে হাইস্কুল আছিলে, হেডমাষ্টৰ আছিলে ইন্দ্ৰেশ্বৰ হাজৰিকা। তেওঁ কৈছে আহক, আহিলে বৰ ভাল পালোঁ আমি। তেওঁ মোৰ বিষয়ে কিবা গম পাইছে নেকি নাজানো আৰু, তেওঁ স্বাগতম জনালে তেওঁ মোক। তাৰপৰা গ'লোঁ, কথা পাতিলোঁ, তাতে মই বহুত ভালেকেইজন ভাল শিক্ষক পালোঁ। গিৰীন্দ্ৰ কুমাৰ দাস বুলি এজন, তেওঁ মানে হেৰি নাট্য প্ৰতিভা তেওঁ বৰ বেছি আছিলে, ভাল নাট্য প্ৰতিভা থকা লোক আৰু অধ্যয়নো কৰিছিল, যথেষ্ট অধ্যয়নপুষ্ট মানুহ। তেওঁৰ পৰা বহুত কথা শিকিলোঁ। ইংৰাজী ভাল শিক্ষক আছিল তেওঁ আকৌ, তেওঁ ফোনেটিক্সত খুব গুৰুত্ব দিছিলে, গতিকে তেওঁৰ পৰাও কিছুমান কথা শিকিলোঁ, এনেকৈ ভাল লাগিলে। মই 78ত জইন কৰিলোঁ, 79ৰ পৰাতো অসম আন্দোলন আৰম্ভ হৈ গ'ল নহয়, মইতো ছাত্ৰ সন্থা কৰা মানুহ, দ্বাদত ছাত্ৰ সন্থা আছে, গতিকে তাত সিহঁতে অলৰেডি ষ্টুডেণ্টে জানে মই ছাত্ৰ সন্থা কৰি অহা ল'ৰা। তাত সংঘাত আৰম্ভ হ'লে SFI আৰু ছাত্ৰ সন্থাৰ মাজতে সংঘাত আৰম্ভ হৈছিলে, কিন্তু মইতো জানে মই যিসকল অগ্ৰজ, ইটো যদিও ছাত্ৰ সন্থা কৰা প্ৰগ্ৰেছিভ চিন্তাধাৰা এটা আছে, গম পাই মোৰ যোগেদি মানে সেইখিনি মিলোৱা হৈ গ'ল, সকলো মিলি গ'ল। তাৰপিছত আৰু আন্দোলন চলিল, সেই মাজে মাজে ক্লাছ হয় বন্ধ হয় এনেকৈ গৈ গৈ সেই হেৰি গ'ল 6টা বছৰ। ভালকৈ ক্লাছ কৰিবলৈকে নাপাওঁ, হুলস্থুলৰ মাজতে গুচি যায়। তাৰ মাজতে আন্দোলন কৰিবলৈ যাওঁ, কৰ্মচাৰী পৰিষদো কৰিলোঁ আহি পেলাই, তাত কৰ্মচাৰী পৰিষদত মনে মোক ল'লে, কৰ্মচাৰী পৰিষদ কৰিলোঁ, তাৰপিছতে পিকেটিং চিকেটিং এইবিলাকত গৈ থাকোঁ, গতিকে সামাজিকভাৱে আকৌ আৰম্ভ হৈ গ'ল, আমি জড়িত হ'ল আৰু সেইবিলাকতো চলি থাকিলে। তাৰ মাজতে মই যেতিয়া স্কুলত জইন কৰিলোঁ, মই মন কৰিলোঁ তাত কোনো মানে পঢ়া শুনা পৰিৱেশটো নাছিলে, বিভিন্ন জনগোষ্ঠী

0: আছে মানুহ, বড়ো, গাৰো, মিচিং, নেপালী, বিভিন্ন জনগোষ্ঠীৰ মানুহ। গতিকে তাত মানে পঢ়াৰ পৰিৱেশটো তেনেকুৱা মানে গঢ়ি উঠা নাই। মই এটা কাম কৰিলোঁ দেই, মই লাইব্ৰেৰী এটা কৰোঁ বুলি ভাবিলোঁ। আগৰ ব্ৰিটিছৰ দিনৰ এটা লাইব্ৰেৰী আছিলে ইউ পি অফিচত, সেইটো এছিষ্টেণ্ট পলিটিকেল অফিচাৰ কৈ মেলি লাইব্ৰেৰীটো মই উলিয়াই আনিলোঁ। লাইব্ৰেৰী মানে কি আৰু, আলমিৰাত যিবিলাক হেৰি আছিলে, কিতাপ পত্ৰ আছিলে, উলিয়াই আনিলোঁ। আনি পেলাই মই লাইব্ৰেৰী আৰম্ভ কৰিলোঁ। আনি এটা কমিটি বনাই বেলেগ বেলেগ জনগোষ্ঠীয় মানুহক ইনভল্ভ কৰি এটা লাইব্ৰেৰী, চাইডৰ কেন্দ্ৰীয় পুথিভঁৰাল বুলি এটা লাইব্ৰেৰী বনালোঁ। এইপিনে আন্দোলনো চলি আছে, মই এইপিনে লাইব্ৰেৰীও চলাই আছোঁ। লাইব্ৰেৰীটো মানে মই বোলো এইবিলাক অকল আন্দোলন কৰে, আন্দোলন কাইলৈ শেষ হ'ব, ল'ৰা ছোৱালীটো প্ৰজন্মটো আমাৰ শেষ হৈ যাব। গতিকে লাইব্ৰেৰীটো কৰি পেলাই তাত বিভিন্ন খেলা ধূলা চব ফালৰ পৰা, প্ৰথম টিভি তাতে মই হেৰি কৰিছোঁ, ইনষ্টল কৰিছোঁ, এটা টিভি আনিছোঁ কিবা কৰি পেলাই। তাৰপিছতে আৰু আগতে ভ্ৰাম্যমান থিয়েটাৰ কৰি ফাণ্ড কালেকশ্যন কৰা হয়, কৰি পেলাই লাইব্ৰেৰীটো বনালোঁ ঘৰটো। ঘৰ বনাই ইনাগুৰেশ্যন কৰিবলৈ কাক মাতিছোঁ জানো, ডক্টৰ ভূপেন হাজৰিকাক মাতিলোঁ। তাৰপিছতে ভূপেন হাজৰিকা আহিল, আহি পেলাই মিটিংখনত তেওঁ বহুত গানো গালে, কথাও ক'লে বহু সময়, মানুহবিলাক একদম স্তব্ধ, তথাপি একদম মানে কাণ পাতি শুনিছে আৰু বিৰাট ফূৰ্তি। লাইব্ৰেৰী সেইটো এটা ছাকচেছফুল, সেই লাইব্ৰেৰী ধুনীয়াকৈ চলি থাকে। আৰু সেই সময়তে মোৰ সৌভাগ্য, এই যিটো আমাৰ লাইব্ৰেৰী ছাৰ্ভিচ গুৱাহাটী, তাত মোৰ ব্ৰাদাৰ এজন আছিলে দাদা, তেওঁৰ লগত যোগাযোগ কৰি জানিব পাৰিলোঁ। তেওঁ বিজয় হাজৰিকা বুলি ষ্টেটৰ হেৰি আছিলে, ডাইৰেক্টৰ আছিলে, তেওঁ মানে লগত যোগাযোগ কৰালে, কৰাই মেলি আমাৰ লাইব্ৰেৰীটো গভৰ্ণমেণ্টে ল'ব। তাৰপিছত মই গৈ গোটেইখিনি নথি পত্ৰ দিলোঁ, আমাৰ ৰেজিষ্টাৰো আছিলে অলৰেডি, তাৰপিছত গভৰ্ণমেণ্টে ল'লে, দুজন এমপ্লয়ী দিলে তাত। গতিকে লাইব্ৰেৰীটো মোৰ মানে ছাকচেছফুল হেৰি ভিজন এইটো হৈ গ'ল আৰু। লাইব্ৰেৰীটো হ'ল, ল'ৰা ছোৱালী আহে, খেলা ধূলা কৰে, মই টিভি আনি দিলোঁ, আৰু গাঁৱৰো মানে এনেকুৱা হ'ল, গাঁৱৰ চব মানুহ ইনভল্ভ হৈ গ'ল তাত। গতিকে সেই লাইব্ৰেৰী মুঠৰ যিটো হেৰি আছিলে মোৰ পূৰা সম্পূৰ্ণ হ'ল, আৰু সেইটোৱে যথেষ্ট উপকৃতও কৰিছে ল'ৰা ছোৱালী সেই সময়ত। আৰু খেলা ধূলাবিলাক, ফুটবল, মই ফুটবল ইমান নেখেলোঁ, এনেই খেলিছিলোঁ আৰু, কিন্তু মানে তেনেকুৱা মানে নাম থকা প্লেয়াৰ নহয়। তাই খেলা ধূলাবিলাক পাতোঁ, ভলী খেলা হয়, আমাৰ ষ্টুডেণ্টবিলাকক মানে লিডিঙত দি পেলাই, আমাৰ শিক্ষকো আছিল দুই এজন, ভলী খেলা পাতোঁ, ক্ৰিকেট খেলা হয়, চব খেলা ধূলা হয়। তাৰপিছত আমাৰ তাত আমাৰ অসমীয়া কালচাৰ বোলো হেৰিটো, নামঘৰ এটা নাই, নামঘৰটো আমি সকলোৱে গোট খাই নামঘৰ এটা বনালোঁ, গোটেইকেইখন গাঁৱৰ মানুহ গোট খাই আমি মাতি আনি পেলাই নামঘৰ এটা কৰিলোঁ, যিটো চাৰিদুৱাৰ চৌকল, যিটো চেণ্টাৰ বুলি কোৱা হয় যে, তাত মানে কেন্দ্ৰস্থলত এটা নামঘৰ বনালোঁ, আৰম্ভ কৰিলোঁ। বনাই পেলাই তাতে আমি ভাওনা কৰিলোঁ। এই আমাৰ গৌতম নাথৰ দেউতাক, তেওঁ তেখেতেও ভাও লৈছিলে, তেখেতেও মোৰ সংগ লগত আছিল দেই, তেখেতেও ভাও লৈছিলে, মই লৈছিলোঁ, আমাৰ শিক্ষকসকলে বহুত কেইজন লৈছিলে, গাঁৱৰ মানুহো লৈছিলে, এনেকৈ আমি একেলগ হৈ পেলাই নামঘৰ পাতি, ভাওনা কৰি, বৰসভা পাতি, আমি সেইটো এটা সাংস্কৃতিক পৰিৱেশটো আনিলোঁ। মোৰ লগৰ মোৰ এজন বন্ধু আছিলে প্ৰমোদ ভৰালী বুলি, ঢুকালে তেওঁ অলপতে, তেওঁ মোক সংগ দিছিলে বেছিকৈ, অলপতে তেওঁক হেৰুৱালোঁ। আৰু এই কেশুৰাম নাথ বুলি কয়, তেওঁ বৰ ভাল মানুহ আছিলে, সামাজিক মানুহ আছিলে, আৰু আমাৰ লগত সকলো সময়তে আছিলে, আমি সাহিত্য সভা কৰিছিলোঁ একেলগে, কেশুৰাম নাথ আছিলে, মই আছিলোঁ, প্ৰমোদ ভৰালী আছিলে, আৰু বয়সস্থ তেতিয়া সেই সময়ৰ আমাৰ প্ৰিন্সিপাল ইন্দ্ৰেশ্বৰ হাজৰিকা আছিলে, গোটেইবিলাকে লগ লাগি সাহিত্য সভা কৰিলোঁ। সামাজিক অনুষ্ঠান মানে বাকী একো এৰি দিয়া নাই।
1: হয়, চাৰিদুৱাৰৰ সেই সময়ছোৱাৰ যি সামাজিক জীৱন, তাত আপোনালোক ওতঃপ্ৰোতভাৱে জড়িত হৈ পৰিলে, আৰু তাৰ উন্নতিৰ বাবে বিভিন্ন কামসমূহ আপুনি আপোনাৰ সহকৰ্মীসকলৰ সৈতে বা তাৰ যিসকল জাতি জনগোষ্ঠীৰ লোকসকল তাত বসবাস কৰি আহিছিলে তেওঁলোকৰ লগত লগ লাগি আপুনি সেইখিনি কৰিলে, নহয় জানো? এতিয়া সেইদৰে হয়তো আপোনাৰ সেই যে আপোনাৰ শিক্ষা জীৱনৰ যি সামাজিক এটা আপোনাৰ দিশ আছিলে, সমাজপ্ৰিয় আপুনি আছিলে, সমাজৰ বিভিন্ন কাম বিদ্যালয়তে কৰ্মৰত হৈ
0: থাকিলে গুচি যাব কৈছিলে, আপুনি আহে যদি একাডেমিত পোষ্ট খালী আছে, কলেজ আছে, মোক গুচি আহ, মোৰ ঘৰ বনোৱা আছে তেজপুৰত,

0: মোক গুচি আহিব পাৰোঁ, কিন্তু মই নাহিলেও একমাত্ৰ সেই ঠাইখনৰ মুখত মানুহখিনিক ভাল পাওঁ, সেইকাৰণে তেওঁলোকৰ লগত মিলিজুলি থাকি গ'লোঁ ৰিটায়াৰমেণ্টলৈকে।
1: তাৰ সামাজিক দিশটোৰ ক্ষেত্ৰত আপুনি বহুখিনি কাম কৰিছে, তাৰ শৈক্ষিক দিশতো কাম কৰিছে, আপোনাৰ প্ৰাক্তন ছাত্ৰসকলৰ এতিয়া যেতিয়া লগ পাই কেনেকুৱা লাগে সেই সময়ছোৱাৰ?
0: কৈছোঁ নহয়, আজি মই গৌতমক লগ পালোঁ, গৌতম নাথক লগ পাই, এতিয়া ৰাজেন্দ্ৰ বুলি এজন আছে ডাক্তৰ, তেওঁ মানে মোৰ লগত ফোনত যোগাযোগ পাই ৰাখে, তেওঁ মানে কয় আৰু ছাৰ ভালে আছে এইবিলাক খা খবৰ লুকি থাকে। তেওঁলোকক পালে মই মানে মই নিজে কিবা এটা পোৱা যেন অনুভৱ কৰোঁ, নিজৰ ল'ৰাটোৱে যেন মোক খবৰ লৈছে। অচিনী ডেকা বুলি এজন আছে, এই ৰঙাপাৰা কলেজৰ প্ৰফেছাৰ, খেলা ল'ৰা তেনেকুৱা বিৰাজ নাথ বুলি এজন আছে, কিছুমানটো বাৰু ইতিমধ্যে তেওঁলোক আঁতৰি গৈছে বাৰু কম বয়সীয়া হ'লেও। আৰু যিবিলাক ল'ৰা ছোৱালী আচলতে অলপ সচেতন আৰু সেইবিলাকক বেছি ভাল লাগে, সমাজ সচেতন হ'ব লাগে। মই আগৰ পৰা সেইটো কথা কওঁ যে সমাজখনৰ প্ৰতি দায়িত্ব আছে নহয় আমাৰ, অকল আৰু নিজক গঢ়াটোৱে উদ্দেশ্য হ'ব নালাগে। যিখিনি ল'ৰা ছোৱালীয়ে অকণমান চিন্তা কৰে, পঢ়া শুনা কৰে, সেই ল'ৰা ছোৱালীখিনিৰ লগত কথা পাতিও ভাল লাগে, আৰু প্ৰাক্তন ছাত্ৰ হ'লে আৰু বেছি ভাল লাগে। সিহঁতক পালে নিজকে সজীৱ কৰি ৰখা হয়, সজীৱ কৰি তোলা হয়।
1: হয়, আপোনাৰ কৰ্মজীৱনৰ বিষয়ে পাতিলোঁ, বহুখিনি সোণসেৰীয়া অভিজ্ঞতা আছে সেই সময়ৰ নহয় জানো, বৰ সুন্দৰ দিন পাৰ কৰি থৈ আহিছে সেই সমাজখনত। এতিয়া আপুনি লিখা মেলাৰ সৈতেও জড়িত, বিভিন্ন ঠাইত আপুনি লিখি আহিছে, লিখা মেলাৰ সৈতে কেতিয়াৰ পৰা জড়িত হৈ পৰিলে আৰু এতিয়া বৰ্তমান কেনেধৰণে কামবোৰ আগবঢ়াই আছে?
0: মই কৈছিলোঁ, মই কলেজত পঢ়োঁতে মই ডিবেটিং ছেক্ৰেটাৰী আছিলোঁ, তেতিয়া সেইবিলাকত ভাল পাওঁ, ডিবেটিং আলোচনা সভা সমিতিবিলাক মই ভাল পাওঁ। তাৰপিছত দ্বিতীয় কথা হ'ল কি, তেতিয়া মানে কি, মই যেতিয়া ডিবেটিং আছিলোঁ ছেক্ৰেটাৰী সেই কলেজত থাকোঁতে, তেতিয়া মই মেগাজিন এখন উলিয়াবৰ কাৰণে ইমান চেষ্টা কৰিছিলোঁ, অৰ্থৰ ইমান অভাৱ তেতিয়া, আজিকালিতো গভৰ্ণমেণ্টেও দিয়ে, টকাৰ কাৰণে মই মেগাজিন এখন উলিয়াব নোৱাৰিলোঁ, হাতে লিখা উলিয়াইছিলোঁ। এনেকুৱা কথা হৈছিলে, হাতে লিখাখন কোনে পঢ়িব, ৱাল মেগাজিন বনাবলৈ হেৰি কৰিছিলোঁ, সেইবিলাক কৰিছিলোঁ, কিন্তু মেগাজিন এখন, প্ৰিণ্টেড মেগাজিন এখন উলিয়াব পৰা নাছিলোঁ, এইটো মোৰ দুৰ্ভাগ্য। মই জেনেৰেল ছেক্ৰেটাৰী আছিলোঁ, মই ডিবেটিং ছেক্ৰেটাৰী আছিলোঁ, কিন্তু মই কলেজত এখন মেগাজিন, জ্যোতি বৰুৱা বুলি এজনীক সম্পাদিকা পাতিছিলোঁ, তাই মানে বহুত কষ্ট কৰি পাণ্ডুলিপি বনালে, কিন্তু হেৰি নহ'লগৈ, ছপা হৈ নোলাল। তেতিয়াতে আৰম্ভ কৰিছিলোঁ লিখা মেলা, লিখা মানে মানে মই খুব সাহিত্যিক হোৱাৰ বাসনাও নাই আগৰ পৰা, তথাপি কেতিয়াবা লিখি থওঁ কিবা কিবি, কেতিয়াবা ক'ৰবাত তাগিদাত পৰি পেলাই প্ৰবন্ধ পাতি লিখোঁ, নিলিখা নহয়, মোৰ সাহিত্য তেনেকুৱা অনুষ্ঠান কেইবাটাও আছে, পদ্মনাথ গোহাঁইবৰুৱা শাখা সাহিত্যত বৰ্তমান উপসভাপতিৰ দায়িত্বত আছোঁ, আৰু এই আমাৰ এটা সাহিত্য মঞ্চ আছে, আমাৰ জ্যেষ্ঠ নাগৰিকসকলৰ সাহিত্য মঞ্চ আছে, তাতে আমি নিজে নিজে সেই গোট খাই পেলাই লিখা মেলা কৰোঁ, পাঠ কৰোঁ, আমি তাৰ ওপৰতে আলোচনা হয়, সমালোচনা হয়, এনেকৈ কটাওঁ সময়। গতিকে আকৌ এটা মই নতুনকৈ এটা কৰিছোঁ, এটা শুভম বুলি এটা অনুষ্ঠান গঢ়ি তুলিছোঁ।
1: হয়,
0: শুভম অনুষ্ঠানটো হ'ল কি, সেইটো চাৰিদুৱাৰ চেণ্টিমেণ্ট, চাৰিদুৱাৰত কাম কৰা মানুহখিনি তেজপুৰত যিবিলাক আছে, তেজপুৰ বা আশে পাশে য'ত আছে সেই মানুহবিলাকৰ লৈ পেলাই এটা সংগঠন কৰিছোঁ, এতিয়া গোট পিট খাইছোঁ, আকৌ এখন তেনেকুৱা তাৰ মুখপত্ৰ এখন উলিওৱাৰ কাৰণে আমি এতিয়া ব্যৱস্থা কৰি আছোঁ। তাত বিভিন্ন ধৰণৰ এই ডাক্তৰ আছে, ইঞ্জিনিয়াৰ আছে, কোনোবা কোনোবা বেংকত কাম কৰা মানুহ, শিক্ষক, এনেকুৱা বিভিন্ন ধৰণৰ আছে, প্ৰিন্সিপাল আছে কেইবাজনো, চবেই গোট খাই আমি তেনেকুৱা এটা কৰিছোঁ, এতিয়া আকৌ সেইখন এখন মুখপত্ৰ উলিয়াবলৈ বিচাৰিছোঁ, কিন্তু কিতাপ হিচাপে মই আজিলৈকে হেৰি কৰি উলিওৱা নাই, এতিয়া লিখিছোঁ, মই বিভিন্ন ঠাইত লিখা মেলা কৰি আছোঁ। আৰু মই মানে মোৰ আটাইতকৈ প্ৰিয় কবিতা, কবিতা লিখি মই মানে লিখি থৈ দিওঁ, আৰু মোৰ ছোৱালীয়ে কেতিয়াবা গালি পাৰি থাকে, মই য'তে ত'তে লিখি পেলাই থৈ দিওঁ, আৰু সেইটো এই ক'ব কেতিয়াবা আমাৰ কিবা অনুষ্ঠানত পাঠ কৰোঁ বেলেগ কথা, কিন্তু মানে হেৰিলে নিদিওঁ, কিতাপ আকাৰে উলিওৱাৰ কথা কৈ থাকে, প্ৰকাশ কৰিবলৈ বিচৰা নাই। আৰু এইখিনিতে আৰু এটা কথা কওঁ, মই মানে দীঘলীয়া ভ্ৰমণ এটাত গৈছিলোঁ আমেৰিকা, USAত 5 মাহ থাকিলোঁ, তাত USAৰ মানে ভ্ৰমণ কাহিনী এখন লিখা ধাৰুৱা হৈ আছে, USAত মই ফুৰি পেলাই কি দেখিলোঁ কি শুনিলোঁ তাৰ অভিজ্ঞতাটো মোৰ কেনেকুৱা এই বিষয়ে মানে অকণমান লিখি থৈছোঁ, কিন্তু প্ৰকাশ কৰা নাই।
1: হয়, আমিও আশা কৰিম যে সেইসমূহ সম্পূৰ্ণ হওক, আপোনাৰ যি আধৰুৱা কাম আছে এতিয়াও সেইসমূহ সম্পূৰ্ণ কৰক। কিন্তু এতিয়া কবিতাৰ কথা ওলাইছে, যেতিয়া আমি এটা কবিতা আপোনাৰ শুনি লওঁ।
0: কবিতা বিষ্ণুৰভা গ'ল, বিষ্ণুৰভা দিব, বিষ্ণুৰভাৰ ওপৰত তেওঁক প্ৰতি শ্ৰদ্ধা জনাই পেলাই লিখিছিলোঁ। এপাহী সূৰ্যমুখী ফুল নে এটি সূৰ্য, প্ৰচণ্ড শক্তিৰ উৎস, গতি অনিৰুদ্ধ, তেওঁৰ বিশাল বক্ষত প্ৰবাহিত দুটি ধাৰা, কহুৱা কোমল, আলফুলীয়া অথবা ইস্পাতৰ দৰে, শব্দৰ গতি অবিৰত কল কল, শব্দৰ গতি

0: অবিৰত কলকল অবিৰত, শব্দও জ্বলে কেতিয়াবা জ্বলন্ত অগ্নিপিণ্ড, শব্দৰ কি আমোক শক্তি, নিষ্পেষিত জনতাৰ সৰ্বস্ব ঘূৰাই অনাৰ তেজাল সংকল্প, দুৰ্মদ যাত্ৰা পাহাৰ হৈয়াম একাকাৰ কৰি বুকুত যে অলেখ সপোন, ডুব মাৰি জনসমুদ্ৰত দীপচাকিৰ পোহৰত পাৰ কৰে কত নিশা মুক্তিকামী সৰ্বহাৰাৰ বাবে উৎসৰ্গিত সময়, বুকুত উমি উমি জ্বলি থকা জুইকুৰা কেতিয়াবা বুকুৱেদি উজাই যায়, বুভুক্ষজনৰ আৰ্তনাদে কলিজা কপাই শক্তিমন্ত দুহাত বজ্ৰ কঠিন হয়, বিষ্ণুৰভাগ উদ্দেশ্য কৰি পেলাই লিখিছিলোঁ।
1: বৰ সুন্দৰ, আপুনি খুব সুন্দৰ সময় পাৰ কৰি আহিছে, আপোনাৰ ছাত্ৰ জীৱনতে হওক বা কৰ্মজীৱনতে হওক, আৰু বৰ্তমানো আপুনি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ সৈতে জড়িত হৈ আপুনি নিজকে সক্ৰিয় কৰি ৰাখিছে। এতিয়া আপোনাৰ বয়সৰ যিসকল লোক, তেখেতসকলৰ বাবে আপোনাৰ অনুভৱ কি, কেনেধৰণে নিজকে সক্ৰিয় কৰি ৰাখি, দেখা যায় বয়সৰ লগে লগে মানুহ একাকীকত্বত ভোগে বা বিভিন্ন ৰোগ ব্যাধিয়ে দেখা দিয়ে, আৰু বৰ্তমান সময়তো বহু সংখ্যক বয়োজ্যেষ্ঠ লোকে অকলশৰীয়া জীৱনে কটাব লগা হয় পৰিয়ালৰ পৰা আঁতৰত, গতিকে আপোনাৰ অনুভৱ বা তেখেতসকলৰ প্ৰতি আপুনি কেনেধৰণৰ বাৰ্তা প্ৰেৰণ কৰিব, যিদৰে আপুনি নিজকে সক্ৰিয় নিজকে তৰুণ কৰি ৰাখিছে, কেনেধৰণে তেওঁলোকে সময়বোৰ পাৰ কৰিব কওকচোন।
0: আচলতে সেইটো সকলো নিজৰ ওপৰত কথা, কিন্তু মই ভাবোঁ ইমান এটা অনুপম জীৱন আমাক ভগৱানে দিছে, হয়নে, এই অনুপম জীৱনটোক আমি আৰু অনুপম কৰিবৰ কাৰণে নিজৰ অকণমান প্ৰচেষ্টা লাগিবই। মানুহে সকলো বস্তু বিচাৰিলেই নাপায়তো, যিখিনি পাইছোঁ তাতে সন্তুষ্ট থাকিব। মই সদায় ভাবোঁ, ৰাতিপুৱা উঠি ভাবোঁ যে আজি এটা সুন্দৰ দিন মোক ভগৱানে উপহাৰ দিছে, মই অকলশৰীয়া মানুহ, মই অকলে থাকোঁ, তথাপি মই নিজকে মই সদায় সুখী কৰি ৰাখিবলৈ বিচাৰোঁ। মই ভাবোঁ যে এটা ইমান সুন্দৰ দিন এটা দিছে ভগৱানে, আজি মই যদি হাঁহ হোতাহকাৰী ভিতৰত সোমাই থাকোঁ মোৰ দিনটো এনেই গুচি যাব সময়খিনি, গতিকে মই সেইটো ভাবোঁ যে ঠিক আছে, মই কিবা পোৱা নাই বেলেগ কথা, মইতো বহুত পাইছোঁ, নোপোৱাখিনি মই বাদ দি দিছোঁ, যোগাত্মক এটা দৃষ্টিভংগীৰে মই দিনটো ল'ম আৰু সেই তেনেদৰে উদযাপন কৰি আহিছোঁ। গতিকে মানুহ থাকিলে আশে পাশেতো মানুহ আছে, মই মানুহৰ ওচৰলৈ গুচি গ'লেই হ'ল, আজি মই ইয়ালৈ ওলাই আহিছোঁ, আজি এই মানুহকেইজনক লগ পালোঁ, ইয়াত আহি কিমান ভাল লাগিলে, দুটা কথা ক'লোঁ, মনৰ কথা ক'লোঁ। গতিকে মানুহে সেইটো, সকলো মানুহে সেই কথাটো হোৱাটো বিচাৰোঁ যে আপুনি আপোনাৰ জীৱনটো পাইছে, সেই জীৱনটো উপভোগ কৰক, দুখৰ মাজতো সুখ উলিয়াই ল'ব জানিব লাগিব আৰু তেনেধৰণে জীৱনটোক উপভোগ কৰিবলৈ চেষ্টা কৰিব লাগিব। আমাৰ প্ৰত্যেককে ভগৱানে সমানে দিছে, ধন টকা পইচা সৰ্বস্ব নহয় নহয়, গতিকে আপোনাৰ বিচাৰ বুদ্ধিৰে যিখিনি পাইছে আপোনাক ভগৱানে দিছে বা সৃষ্টিকৰ্তাই দিছে, গতিকে আপুনি জীৱনটো উপভোগ কৰক, সেইটো মই সকলোকে আহ্বান জনাইছোঁ।
1: যোগাত্মক চিন্তাধাৰাৰে আমি জীৱনটো উদযাপন কৰিব লাগে নহয় জানো, নিজকে বিভিন্ন চিন্তাৰ পৰা আঁতৰাই কিদৰে আমি ধনাত্মক চিন্তাধাৰাৰে আগবাঢ়িব পাৰোঁ সেইটো আমি সদায় চিন্তা কৰিব লাগে, তেনেধৰণে আগবাঢ়ি যাব
0: লাগে, আগবঢ়াই লৈ যাব
1: হয়। আৰু আমিও আশা কৰিছোঁ আমাৰ প্ৰতিগৰাকী বয়োজ্যেষ্ঠ আপোনালোকৰ এই বাৰ্তাসমূহৰ দ্বাৰা উপকৃত হওক, যিসকল আমাৰ বয়োজ্যেষ্ঠ শ্ৰোতা আছে নিজৰ লগতে আশে পাশে থকা লোকসকলকো আগবঢ়াই নিয়ক, প্ৰেৰণা হৈ ৰওক তেখেতসকল প্ৰত্যেকগৰাকীৰ আমাৰ নৱপ্ৰজন্মৰ বাবে। আজি আপুনি আমাৰ অনুষ্ঠানলৈ আহিলে, আপুনি অসুস্থতাৰ মাজতো বহুখিনি সময় আমাক দিলে, আপোনাৰ জীৱনৰ সুনহেৰীয়া কথা আপুনি আমাক জনালে, কিদৰে আপুনি সমাজখনৰ প্ৰতি আপোনাৰ দায়িত্ববোধ পালন কৰি আহিলে ছাত্ৰাৱস্থাৰ পৰা কৰ্মজীৱন আৰু বৰ্তমানলৈকে, সেই দায়বদ্ধতাখিনি আপুনি সুচাৰুৰূপে পালন কৰি আছে। আকাশবাণী তেজপুৰ কেন্দ্ৰৰ তৰফৰ পৰা আপোনাক অশেষ ধন্যবাদ জনালো, সেৱা জনালো,
0: ময়ো আন্তৰিক কৃতজ্ঞতা জনাইছো, ধন্যবাদ জনাইছো আকাশবাণী তেজপুৰক।
1: শ্ৰোতাসকলে, ইমান পৰে আজিৰ বিয়লি ৰং অনুষ্ঠানত চাৰিদুৱাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ, লেখক তথা সমাজকৰ্মী ভুৱন গোস্বামীৰ সৈতে হোৱা কথোপকথনটি শুনিলে। অনুষ্ঠানটি আগধৰি সম্পাদনা কৰিলে প্ৰিয়ংকা দাসে, প্ৰযোজনা ৰূপান্ত কুমাৰ দাসৰ।

সমূহ শ্ৰোতাকে স্বাগতম জনাই আমাৰ নিয়মীয়া অনুষ্ঠানটি এয়া আগবঢ়াইছোঁ। ইতিহাসৰ পাতত আজিৰ দিনটো অসমীয়া সাহিত্যৰ ইতিহাসত এটি প্ৰসিদ্ধ ছদ্মনাম হ'ল সৌৰভ কুমাৰ চলিহা। তেওঁৰ আজি স্মৃতি দিৱস। আজীৱন প্ৰচাৰ, গ্লেমাৰ, যশস্যা আৰু খ্যাতিৰ পৰা আঁতৰত থাকি নীৰৱে সৌৰভ কুমাৰ চলিহাই অসমীয়া সাহিত্যত এক ব্যতিক্ৰমী ধাৰাৰ গদ্যৰীতি সূচনা কৰে। তেওঁৰ প্ৰকৃত নাম আছিল সুৰেন্দ্ৰনাথ মেধি। 14 বছৰ বয়সতে তেখেতে পাৰিজাত নামৰ আলোচনীত গল্পকাৰ হিচাপে আত্মপ্ৰকাশ কৰে। ৰামধেনুৰ পাতত অশান্ত ইলেক্ট্ৰন নামৰ গল্পৰে সম্পূৰ্ণ নতুন আৰু আধুনিক শৈলী প্ৰৱৰ্তন কৰি তেখেতে অসমীয়া সাহিত্যক এক অভিনৱ মাত্ৰা দান কৰে। নগৰ জীৱনৰ দ্ৰুত পৰিৱৰ্তনৰ পটভূমিত বিষয়বস্তুৰ নিৰ্বাচন, প্ৰকাশভংগীৰ অভিনৱত্ব আৰু যন্ত্ৰ নিৰ্ভৰ আধুনিক জীৱনৰ মানসিক চিত্ৰণ তেওঁৰ গল্পৰ উপাদান। 1976 চনত তেওঁ গোলাম গ্ৰন্থৰ বাবে সাহিত্য অকাডেমী বঁটা আৰু 1995 চনত অসম উপত্যকা সাহিত্য বঁটা লাভ কৰিছিল। তেওঁলৈ জনাইছোঁ শ্ৰদ্ধাঞ্জলি।

এগৰাকী ভাৰতীয় স্বাধীনতা সংগ্ৰামী আৰু ৰাজনীতিবিদ সুচেতা কৃপালানীৰ জন্ম হৈছিল 1908 চনৰ 25 জুনত। তেওঁ ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰত মুখ্যমন্ত্ৰীৰ পদবীত আহৰণ কৰা প্ৰথমগৰাকী মহিলা আছিল। তেওঁ 1963 চনৰ পৰা 1967 চনলৈ উত্তৰ প্ৰদেশৰ ৰাজ্যৰ চতুৰ্থ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

এগৰাকী আমেৰিকান গায়ক, গীতিকাৰ আৰু নৃত্যশিল্পী হ'ল মাইকেল জোচেফ জেকছন। তেওঁৰ আজি স্মৃতি দিৱস। তেওঁক কিং অফ পপ বা পপ সংগীতৰ ৰজা হিচাপে অভিহিত কৰা হয়। তেওঁ বিংশ শতিকাৰ আটাইতকৈ বেছি প্ৰভাৱশালী সাংস্কৃতিক ব্যক্তিত্ব অন্যতম হিচাপে জনা যায়। 4 দশকজোৰা কালছোৱাত তেওঁ সংগীত, নৃত্য আৰু ফেশ্বনৰ জগতলৈ আগবঢ়োৱা অনবদ্য অৱদান আৰু তেওঁৰ ব্যক্তিগত জীৱনৰ ৰাজহুৱাকৰণৰ বাবে জনপ্ৰিয় মাধ্যমত গোলকীয় তাৰকা ব্যক্তিত্বত পৰিগণিত হৈছিল।

শ্ৰোতাসকল, এয়াই আছিল আজিৰ ইতিহাসৰ পাতত ঘটা কিছু উল্লেখযোগ্য ঘটনা। এতিয়া আপোনালোকক জনাবলৈ বিচাৰিছোঁ যোগাসনৰ বিষয়ে কিছু কথা আজি জনাব বিচাৰিছোঁ। মনোপজৰ বাবে যোগাসন। মনোপজ হৈছে এগৰাকী মহিলাৰ জীৱনৰ স্বাভাৱিক প্ৰাকৃতিক পৰিৱৰ্তন। এই সময়ছোৱাত হৰম'নৰ পৰিৱৰ্তন, শাৰীৰিক আৰু মানসিক অশান্তি যেনে গৰম অনুভৱ হোৱা, টোপনি নোহোৱা, খং উঠা আৰু হাড়ৰ বিষ আদি সমস্যা সৃষ্টি কৰিব পাৰে। নিয়মীয়া যোগাভ্যাসে মন আৰু শৰীৰ শান্ত কৰি এই সকলোবোৰ লক্ষণ নিয়ন্ত্ৰণ ৰক্ষাত যথেষ্ট সহায় কৰে। মনোপজৰ বাবে যোগাসন, প্ৰাণায়াম, উশাহ নিশাহৰ ব্যায়াম যেনে ভ্ৰামৰী প্ৰাণায়াম আৰু

0: নমস্কাৰ। আকাশবাণী গুৱাহাটীৰ নিশা 8 বজাৰ মুখ্য বাতৰি পঢ়িছো জিন্তি ৰাণী ডেকাই। ৰাজ্যৰ 7খন জিলাৰ 11টা ৰাজহচক্ৰৰ 102খন গাঁও বানৰ কবলত পৰিছে। বাৰিষাৰ আৰম্ভণিতে বাঢ়নী পানীয়ে ধেমাজি, নলবাৰী, কাছাৰ, ডিব্ৰুগড়, বিশ্বনাথ, লখিমপুৰ আৰু বজালী জিলাৰ বহুকেইখন গাঁও বুৰাই পেলাইছে। ধেমাজিৰ বিধায়ক তথা শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি ধেমাজি ৰাজহচক্ৰৰ অধীনৰ জয়ৰামপুৰ গাঁও পঞ্চায়তৰ ধৰ্মপুৰ অঞ্চলৰ বানত ক্ষতিগ্ৰস্ত লোকসকলৰ অৱস্থাৰ বুজ লয়। গুৱাহাটী বিশ্ববিদ্যালয়ৰ ব্ৰহ্মপুত্ৰ অধ্যয়ন কেন্দ্ৰৰ উদ্যোগত আজি স্থিতিস্থাপকতা আৰু কাৰ্যকাৰিতাৰ বাবে জলবায়ু পৰিৱৰ্তন শিক্ষা অৰ্থাৎ ক্লিয়াৰ শীৰ্ষক মাহজোৰা গ্ৰীষ্মকালীন প্ৰশিক্ষণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰাজ্যৰ লুটুমাই সংৰক্ষিত বনাঞ্চল, দক্ষিণ নাম্বৰ সংৰক্ষিত বনাঞ্চল, দৈয়াং সংৰক্ষিত বনাঞ্চল, যমুনা মৌডংগা সংৰক্ষিত বনাঞ্চল আৰু বৰপানী সংৰক্ষিত বনাঞ্চলৰ পৰা দখলকাৰীক উচ্ছেদৰ নিৰ্দেশ বাহাল ৰাখিছে। আজি নিশা 12:13 অম্বুবাচী নিবৃত্তি হ'ব। সম্প্ৰতি বন্ধ থকা কামাখ্যা মন্দিৰৰ দুৱাৰ দেৱী স্নানৰ পাছত কাইলৈ ভক্তৰ বাবে মুকলি কৰি দিয়া হ'ব। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষ ৰাজু টিছোৰ অধ্যক্ষতাত আজি ডিফুৰ ছেছন হলত পৰিষদৰ অধিৱেশন অনুষ্ঠিত হয়। 2027 চনৰ লোকপিয়লৰ বাবে ৰাজ্যখনৰ জিলা প্ৰশাসনসমূহে পূৰ্ণগতিত প্ৰস্তুতি চলাই আছে। চিৰাং জিলাৰ ঢালিগাঁও বজাৰত দীৰ্ঘদিন ধৰি ভুৱা পৰিচয়েৰে চিকিৎসা সেৱা চলাই থকা এজন ভুৱা চিকিৎসকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা ফিলাডেলফিয়াত হ'বলগীয়া গ্ৰুপ ইৰ এখন খেলত কুৰাচাও আইভৰি কষ্টৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এতিয়াৰ মুখ্য বাতৰি ইমানেই। আমাৰ পৰৱৰ্তী বাতৰি নিশা 9:25 শুনিবলৈ পাব।
1: এফএম বেণ্ডৰ 102.4 মেগাহাৰ্টজ আৰু নিউজ অন এয়াৰ এপৰ জৰিয়তেও শ্ৰোতাসকলে অনুষ্ঠান শুনি আছে আকাশবাণী তেজপুৰৰ পৰা। এতিয়া নিবেদন কৰিছোঁ যুৱক যুৱতীসকলৰ বাবে প্ৰচাৰিত অনুষ্ঠান যুৱবাণী।

0: নমস্কাৰ প্ৰিয় শ্ৰোতা, আপোনালোক সকলোকে সাদৰ সম্ভাষণ জনাই আৰম্ভ কৰিব ওলাইছো আজিৰ অনুষ্ঠান যুৱবাণী। আজিৰ আমাৰ মাজত উপস্থিত আছে তেজপুৰৰ উদীয়মান যুৱক, অভিনেতা আৰু লগতে সমাজ সেৱক নয়নজ্যোতি গগৈ। তোমাক পোনপ্ৰথমে আমাৰ আকাশবাণী মজিয়ালৈ স্বাগতম জনাইছো।
1: ধন্যবাদ দিছা।
0: যিহেতু তুমি অভিনয়ৰ লগত জড়িত, গতিকে আমি পোনপ্ৰথমে তোমাৰ পৰা জানিব বিচাৰিম তুমি কেনেকৈ জড়িত হ'লা।
1: অভিনয়ৰ কথা ক'ব গ'লে একেবাৰে মোৰ অভিনয়ৰ কেঠামুটটো বা ফৰ্মাটো বনাইছিলে মই যেতিয়া মেট্ৰিক পাছ কৰি সেইখিনি সময়ত যেতিয়া মই নাটক কৰিবলৈ আৰম্ভ কৰিছিলোঁ। মেট্ৰিক পাছ কৰি যিটো সেই এমাহ সময়টো আমি পাওঁ, সেই এমাহৰ সময়ত আমাৰ তেজপুৰৰ এজন প্ৰয়াত শিল্পী বুলিয়ে ক'ব লাগিব, আমাৰ ঘৰৰ তিনি ওচৰতে থকা বিজয় শংকৰ শইকীয়া এজন প্ৰতিষ্ঠিত শিল্পী আছিলে, নাট্যকাৰ আছিলে। সেই গৰম বন্ধত আচলতে মোক আহি পেলাই তেওঁ পালেহি ঘৰত, বিশেষ কাম এটাত আহিছিলে আৰু মোক জনালে যে এটা ৱৰ্কশ্বপ হৈ আছে, নাট্য কৰ্মশালা এটা হৈ আছে, যদি উৎসুক হয় তুমি এই তাত গৈ পেলাই তুমি জইন কৰিবগৈ পাৰা। চ' তেওঁ কোৱাৰ পিছতে মই ভাবিলোঁ এমাহটো মই কি কৰিম, তাৰ আগতে মই নাটকৰ লগত জড়িত নহয়, নাটকৰ লগত নহয় মই নাটকৰ অভিনয় একো লগতে জড়িত হৈ থকা নাছিলোঁ। তাৰ পৰৱৰ্তী সময়লৈ যেতিয়া মই গৈ পেলাই কৰ্মশালাখন জইন কৰিলোঁ, এসপ্তাহ দুসপ্তাহ পাৰ হৈ গ'ল, অভিনয়টোলৈ মই বেছি আকৃষ্ট হৈ পৰিলোঁ। মোৰ অভিনয় দেখি মানুহে মোক ক'ব ল'লে যে তোমাৰ কিবা এটা পটেনচিয়েলিটি আছে, তুমি কৰিব পাৰা বুলি। সেইখিনিয়ে মোৰ আৰম্ভণি আচলতে, আৰু সেইদিনাৰ পৰাই যি মই নাটক কৰিবলৈ ল'লোঁ আৰু এতিয়া মই অব্যাহত ৰাখিছোঁ নাটক কৰাটো। আৰু নাটকটো কেতিয়া মই পেচা হিচাপে লোৱা নাই, মোৰ এটা ভাল লগা বস্তু। আৰু জীৱনত আজিলৈকে মই যি হ'ব পাৰিছোঁ, মানুহৰ আগত কথা কোৱাই হওক, মানুহক চিনি পোৱাই হওক বা মানুহৰ সন্মুখত নিজক উপস্থাপন কৰাই হওক, সেইসমূহ সকলো বস্তু আচলতে মোক নাটকে দিছে বুলি মই অনুভৱ কৰোঁ।
0: যিহেতু নাটকৰ কথা পাতি আছোঁ, গতিকে তোমাৰ ভাল লগা কোনখন আছিলে, কোনখন নাটক কৰি তোমাৰ সবতছে বেছি ভাল লাগিছিলে?
1: জীৱনত মই এতিয়ালৈকে নাটক জীৱনত ক'লে ভুল হ'ব, ইমান বেছি বৃদ্ধ হোৱাগৈ নাই, প্ৰায় মোৰ জীৱনৰ 30-35 বছৰৰ ভিতৰত মই প্ৰায় 20-30খনকৈ বেছি নাটক কৰিছোঁ। আৰু তাৰ ভিতৰত মই নাটক কৰি ভাল লাগিছে বুলি ক'ব গ'লে নগাঁৱৰ নৱজ্যোতি বৰাৰ

0: এখন একাংক নাটক আছিলে, মানে সেইখন অসমজুৰি অত্যন্ত প্ৰসিদ্ধ আছিলে। মোৰ জীৱনৰ ভাল লগা নাটকখনেই আছিলে ফটাজালৰ মাছ। আৰু সেইখন নাটক হয়তো চাগে মোৰ জীৱনত মই বহুবাৰ কৰিলোঁ। একাংকা নাট প্ৰতিযোগিতাতো ভাগ ল'লোঁ বহুবাৰ, সেইখন ফুল ফেজতো কৰা হ'ল। সেইখন নাটক প্ৰায় চাগে মই 20-30 বাৰতকৈ বেছিবাৰ কৰিছোঁ, সেইবাবে সেইখনেই মোৰ জীৱনৰ ভাল লগা নাটক হিচাপে মই মানে ক'বলৈ বিচাৰোঁ।
1: নাটকখনৰ বিষয়ে বা তাৰ কাহিনীটোৰ বিষয়ে আমাৰ শ্ৰোতাসকলক জনাব বিচাৰিবা নেকি?
0: এখন সামাজিক নাটক, এখন ঘৰৰ কণ্ডল, কিদৰে মানে নৱজ্যোতি বৰাই বৰ ধুনীয়াকৈ উপস্থাপন কৰিছিলে এখন ঘৰৰ যি ভাৱ বৈষম্য, সৰু ল'ৰাই ডাঙৰ ল'ৰাই মিলি পেলাই নিজৰ পিতৃক কিধৰণে মানে অৱহেলা কৰে, আৰু সেই ঘৰৰ মাজত বগীয়া বগীতে নিজৰ পিতৃ আচলতে বেমাৰ হৈ ঢুকায়, কিধৰণে সেই আজি সমাজখন আগবাঢ়ি গৈছে, কি ধৰণে বৰ্তমান সময়ৰ সমাজৰ নিজৰ পিতৃ মাতৃক লৈ পেলাই দৃষ্টিভংগী কেনেকুৱা, এচামে কি ধৰণে নিজৰ পিতৃ মাতৃক, বৰ্তমান সমাজত এনেকুৱা ধৰণৰ উদাহৰণ বহুত আছে যে ঘৰৰ তেওঁলোকক বোজা সহ্য কৰিব নোৱাৰি তেওঁলোকে ৰাস্তাৰ কাষত গৈ থৈ আহেগৈ, সেইসমূহ কথা লৈ পেলাই তেওঁলোকে আচলতে সেই নাটকখন ৰচনা কৰিছিলে। আৰু সেই নাটকখন হাস্যমধুৰো আছিলে, তাত এটা সামাজিক মেছেজ এটাও আছিলে, ছ'চিয়েল মেছেজ এটাও, আৰু বৰ ধুনীয়াকৈ তেওঁ গাঁথনি কৰিছিলে মানে গোটেই নাটকখন, আৰু সেইবাবে হয়তো চাগে গোটেই অসমজুৰি প্ৰসিদ্ধ হৈ পৰিছিলে আৰু অসমীয়া ৰাইজে ভাল পাইছিলে।
1: যিহেতু তুমি দৰং মহাবিদ্যালয়ৰ পৰা পঢ়া, গতিকে তাত নাটক কৰিছিলা হয়তো, গতিকে তাৰ অভিজ্ঞতাৰ বিষয়ে কোৱাচোন।
0: আচলতে মই প্ৰথম নাটক নগৰং মহাবিদ্যালয়ৰ পৰাই আৰম্ভ কৰিছিলোঁ। জীৱনৰ খালী মোৰ এটা দৰং মহাবিদ্যালয়ত দুখ এটা থাকি গ'ল। দুখটো এইটোৱে যে মই হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰ ছেকেণ্ড ইয়াৰ পৰা যেতিয়া পৰা নাটক কৰিবলৈ আৰম্ভ কৰিছোঁ দৰং মহাবিদ্যালয়ত, মই হাই ছেকেণ্ডেৰী স্নাতক একেলগে দৰং মহাবিদ্যালয়তে কৰিছোঁ। মই 5 বছৰ মানে দৰং মহাবিদ্যালয়ত মই কটাইছোঁ, আৰু সেই 5 বছৰত মই ছেকেণ্ড বেষ্ট এক্টৰে হৈ থাকিলোঁ। সেইটোৱে মোৰ জীৱনৰ আটাইতকৈ দুখ। আৰু যি ছাত্ৰ একতা সভাই অনুষ্ঠিত কৰা যি কলেজ উইক, কলেজ উইকত প্ৰতিবাৰেই মই পঢ়ি থকা সময়খিনিত ফাৰ্ষ্ট বেষ্ট এক্টৰটো সলনি হৈ যায় শ্ৰেষ্ঠ অভিনেতাটো, কিন্তু সেই ছেকেণ্ড বেষ্ট এক্টৰ সদায় ময়ে থাকোঁ। সেইটো মোৰ এটা জীৱনৰ অত্যন্ত ডাঙৰ দুখ। কিন্তু সেই মই যিহেতু নাটকৰ কথা কৈছোঁৱেই যে মই দৰং মহাবিদ্যালয়ৰ পৰাই নাটকৰ ভিতৰত সোমাই পৰিছিলোঁ, তাৰপিছতে লাহে লাহে মই চিৰিয়েললৈ আহিলোঁ, মানুহে মোক চিনি পালে দুজনমানে, তাৰপিছত তেজপুৰ নাট্যকাৰসকলেও মোক দৰং মহাবিদ্যালয়ৰ নাটক দেখি পেলাই মোক মাতিবলৈ ল'লে। সেইবাবে দৰং মহাবিদ্যালয়ত নাটক কৰা পৰিৱেশটো বা নাটক কৰা সময়খিনি মোৰ বাবে অত্যন্ত বেছি জৰুৰী আছিলে, আৰু মোৰ সেই নাটকৰ জীৱনটোৰ এটা ভাল সময়, গল্ডেন টাইমছ আচলতে মোৰ সেই দৰং মহাবিদ্যালয়ৰ সময়খিনি আছিলে।
1: যিহেতু তুমি ধাৰাবাহিকৰ কথা ক'লা, গতিকে তাৰ বিষয়ে জনোৱাচোন, কোনকেইখনত কৰিছিলা বা তাৰ অভিজ্ঞতাৰ বিষয়ে।
0: ধাৰাবাহিক আৰু মানে যি একাংকিকা নাট, সম্পূৰ্ণ এটা পৃথক কলা আচলতে। আমি মানে দেখাত নাটক কৰা যেনেই লাগে, অভিনয় কৰা যেন লাগে, কিন্তু দুটাৰ অভিনয় সম্পূৰ্ণ বেলেগ। আৰু নাটকৰ অভিনয়ত আমি সম্পূৰ্ণ 1 ঘণ্টা বা আধা ঘণ্টা যিমানে আমি দিওঁ, সম্পূৰ্ণ সেই যিটো কেৰেক্টাৰ, সেই কেৰেক্টাৰটোৰ ভিতৰত আমি সোমাই যাবলৈ চেষ্টা কৰোঁ। কিন্তু সেই কেৰেক্টাৰৰ ভিতৰত সোমাই যোৱাৰ সেই সুযোগকণ আচলতে কেমেৰাৰ সন্মুখত নাপায়। আমি কেমেৰাৰ সন্মুখত অত্যন্ত বেছি প্ৰেক্টিকেল হ'ব লগা হয়। আমি মিনিটতে সেই কেৰেক্টাৰটো ল'বও লাগে, আৰু সেই মিনিটৰ শেষ হোৱাৰ লগে লগে মই কেৰেক্টাৰটো এৰি দিব লগা হ'ব পাৰে, কাৰণ নাটকত আমি এটা টেকত গুচি যাব লগা হয় যিহেতু তুমি অভিজ্ঞ গম পোৱাই, কিন্তু কেমেৰাৰ সন্মুখত আমি সেই এটা টেককে বা এটা শ্বটকে 5 বাৰ 6 বাৰলৈকে দিব লগা হয়, সেইবাবে ইমোশ্যনটো ইমান বেছি নাথাকে বুলি মই অনুভৱ কৰোঁ। মেথড এক্টিং বেলেগ, যিবিলাক ধৰি লওক বলিউড হলিউডত এক্টিং কৰেগৈ তেওঁলোকৰ এক্টিং কৰা ষ্টাইলো বেলেগ, শ্বুটিং কৰা ষ্টাইলো বেলেগ, কিন্তু বৰ্তমান সময়ত অসমত যি শ্বুটিং কৰা ষ্টাইল চলি আছে বা যিটো ষ্টাইলত শ্বুটিং কৰা হয়, সেইটো ষ্টাইলত আচলতে নাটক বা অভিনয়টো বা সেই কেৰেক্টাৰটো ধৰি ৰখাটো অত্যন্ত বেছি কঠিন। আৰু মই কৰা ধাৰাবাহিক ভিতৰত হ'ল, মই প্ৰথম আৰম্ভ কৰিছিলোঁ বেহৰবাৰীৰ পৰাই। বেহৰবাৰীত আজিলৈকে হয়তো চাগে মই 4 নে 5টামান এপিছ'ড কৰিছোঁ। তাৰ পাছতে মই এখন দীঘলীয়া মেগা ছিৰিজ কৰিছিলোঁ নিবিড় মায়াৰে বুলি ৰং চেনেলত। মই ৰং চেনেলতে এখন হাস্যমধুৰ মেগা ছিৰিজ কৰিছিলোঁ দৈনন্দিন বুলি। তাৰ পৰৱৰ্তী সময়লৈ মোক আকৌ এবাৰ ৰেঙনিয়ে মাতিলে। ৰেঙনিত মই সেইখিনি সময়ত বোধহয় পঞ্চায়ত বুলি এখন কৰিলোঁ, আৰু তেনেকেই টুকটাককৈ মই বহুতখিনিয়ে কৰিছোঁ বাৰু।
1: বেহাৰবাৰীত যিহেতু কৰিছোঁ বুলি কৈছিলা, গতিকে তাত সুবিধাটো কেনেকৈ পালা বা কেনেকৈ পেলাই হ'লগৈ?
0: আচলতে বেহাৰবাৰীৰ কথা ক'ব গ'লে যিজন আমি সকলোৱে জানো মোহন বুলি, আৰু আমাৰ বাবে দীপজ্যোতি কেৱন বা দীপদা, দীপজ্যোতি কেৱন যেতিয়া বা দীপদা যেতিয়া তেওঁ মোহন হোৱাগৈ নাছিলে, তেওঁ আচলতে সেই যেতিয়া মই দৰং মহাবিদ্যালয়ত আমি নাটক কৰিছিলোঁ, তেওঁ আমাক শিকাবলৈ আহিব লৈছিলে। সেইখিনি সময়ত তেওঁ নাটক শিকাইছিলে, আমাৰ লগত আছিলে, এমাহ জুৰি তেওঁ আমাক নাটক প্ৰশিক্ষণ দিছিলে। আৰু যিহেতু তেওঁ নগাঁৱৰে, নৱজ্যোতি বৰুৱাৰ নাটক আমি ল'লেই তেওঁ প্ৰায়ভাগ আহিব লৈছিলে। সেই পৰৱৰ্তী সময়লৈ দিন পাৰ হৈ গ'ল যে লাহে লাহে তেওঁ সেই মঞ্চৰ পা গৈ পেলাই তেওঁ সেই কেমেৰাৰ সন্মুখ পালেগৈ, আৰু লাহে লাহে সকলোৰ মাজত দীপজ্যোতি কেৱন গৈ হৈ পৰিলেগৈ মোহন। আৰু সেই যেতিয়া মোহন হৈ পৰিলে, আৰু তেওঁলোকক যেতিয়া সেই বেহৰবাৰীৰ বাবে কেৰেক্টাৰ লগা হয়, তেওঁলোকে সেই চিনাকি মানুহখিনিক মাতিবলৈ আৰম্ভ কৰিছিলে, আৰু সেই সুযোগটো ময়ো লাভ কৰিলোঁ তাৰ মাজতে।
1: যিহেতু চিনেমাৰ লগতো তুমি জড়িত বা তুমি কৰিছা, গতিকে তাৰ বিষয়ে কোৱাচোন।
0: সেয়াই মই অলপ আগতে যিহেতু ক'লোৱে, মানে কেমেৰা এক্টিং সম্পূৰ্ণ পৃথক, তুমিও অভিজ্ঞ। মই চিনেমা বেছি কৰা নাই, কেমেৰাত কৰিছোঁ বাৰু, কিন্তু চিনেমাত গোধ হয় হয়তো চাগে চিৰিয়েলতকৈ অলপ বেছি বা ধাৰাবাহিকতকৈ অলপ

0: বেছি ছিৰিয়াছলি শ্বুটিংবোৰ কৰা হয়। মই আমাৰ তেজপুৰৰে এগৰাকী জনপ্ৰিয় ব্যক্তি আৰু এগৰাকী চিকিৎসক জাহানাৰ বেগম ডাঙৰীয়নী, তেওঁৰ লগতো আমি বহুত নাটক কৰিছিলোঁ। তাৰ পিছৰ সময়লৈ তেওঁ এখন ফিল্ম বা ভুলছবি প্ৰযোজনা কৰিছিলে, হয়তো চাগে সেইখন প্ৰায়ভাগে জানে, কানিন। আৰু সেই কানিনত মই কৰিবলৈ সুযোগ পাইছিলোঁ। আৰু সেই কানিনখন কৰাৰ সময়ত মই এটা বস্তু অনুভৱ কৰিছিলোঁ যে চিনেমাবোৰ চিৰিয়েলতকৈ অলপ বেছি বেছি গুৰুত্ব দি কৰা হয়। তাৰ চিত্ৰনাট্য সংলাপেই হওক, DOPসকলেই হওক, বা শ্বুটিং কৰা ষ্টাইলটো অলপ বেছি চিৰিয়াছ হয় নাটকতকৈ, বা ক্ষমা কৰিব, চিৰিয়েলতকৈ। আৰু সেই অভিজ্ঞতাটো আচলতে মোক বহুত শিকাই গ'ল। আৰু সেই চিৰিয়েল, নাটক আৰু চিনেমাৰ অভিনয়বোৰ শিকি পেলাই আচলতে এটা বস্তু মই বুজি পাইছোঁ, মানে পৰিস্থিতি চাই আপুনি অভিনয় কৰিবলৈ শিকিব লাগিব। নাটকৰ জীৱনটো মই যেতিয়া আৰম্ভ কৰিছিলোঁ, প্ৰথম ভাগত মই যিহেতু তোমাৰ আগত ক'লোৱেই যে মই সেই যেতিয়া কৰ্মশালাখনলৈ মোক মাতিলে, কৰ্মশালাখনৰ পিছৰ সময়খিনি মোৰ বাবে অত্যন্ত বেছি জৰুৰী হৈ পৰিছিলে। কাৰণ কৰ্মশালাখনে মোক যি মানে কাঠামো বনাই দিলে, মোক ফ্ৰেমটো বনাই দিলে, সেই ফ্ৰেমটো মই আহি পেলাই মানে সঠিককৈ আৰু বেছি সবল কৰি ল'লোঁ মানে কলেজৰ ভিতৰত সোমাই। কাৰণ মই কৈছোঁৱেই যে কলেজৰ ভিতৰত সোমাই মই যেতিয়া ফাৰ্ষ্ট ইয়াৰতে, আৰু ফাৰ্ষ্ট ইয়াৰত সোমাই যেতিয়া হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰত, মই এজন তেনেই কম বয়সৰ ল'ৰা, আৰু ফাৰ্ষ্ট ইয়াৰত সোমাই যেতিয়া তোমাৰ মোৰ নিচিনা বা যুৱক বা যুৱতী এগৰাকীয়ে যেতিয়া ছেকেণ্ড বেষ্ট ছেক্টৰটো পাই যাব প্ৰথমবাৰতেই, অকণমান চৰ্চিতও হয়, মানুহৰ মাজত কথা বতৰাও চলে কোন ল'ৰা বা এইজন। আৰু সেইবাবে আচলতে মই নাটক কৰিবলৈ বা নাটকলৈ ধাউতি মেলিবলৈ মোৰ অত্যন্ত বেছি মন গ'ল। মই নৱজিৎ বৰা নাটকৰ কথা মই ক'লোৱেই, তাৰ পৰৱৰ্তী সময়লৈ মই বিজয় শংকৰ শইকীয়াৰ নাটকো বহুতখিনি কৰিছিলোঁ। দৰং মহাবিদ্যালয়ৰ মোৰ জীৱনকালত মই প্ৰায় 20খনকৈ বেছি নাটক কৰিছোঁ। আৰু তাৰ পৰৱৰ্তী সময়লৈ মই যিহেতু জাহানাৰা বেগম বাইদেউৰ কথা ব্যক্ত কৰিছোঁৱেই, জাহানাৰা বেগম বাইদেৱে আচলতে যেতিয়া মোক আচলতে বান থিয়েটাৰত যেতিয়া নাটক দেখিছিলে মোৰ, তেতিয়া তেওঁৰ সেইখনি সময়ত আধে আধুৰে বুলি নাটক এখনৰ বাবে আমাক নিমন্ত্ৰণ জনাইছিলে। আৰু সেই আধে আধুৰেখন আচলতে পৰিচালনা কৰিছিলে অবিনাশ শৰ্মা, এজন অসমৰ প্ৰসিদ্ধ আৰু জনপ্ৰিয় নাটকৰ তেওঁ পৰিচালক। আৰু সেইখিনি সময়ত তেওঁ যেতিয়া আধে আধুৰে আমাক কৰিবলৈ আৰম্ভ কৰিছিলে, আৰু জাহানাৰা বেগম বাইদেৱে নাটক কৰালে অত্যন্ত বেছি ডিচিপ্লিনত কৰায়, সেই বস্তুটো মই বুজি পালোঁ। জাহানাৰা বেগম বাইদেউৰ সময়ত যেতিয়া আমি আচলতে নাটক কৰিছিলোঁ, যেতিয়া আৰম্ভ কৰিছিলোঁ, সৰু আছিলোঁ, সেই নাটক কৰি থকা সময়ত যেতিয়া হাই ছেকেণ্ডেৰী ডিগ্ৰীত নাটক কৰোঁ, আমাৰ বাবে নাটকটো এটা ফূৰ্তিৰ কথা। আমি ৰাতিপুৱা কেতিয়াবা নাযাবও পাৰোঁ, কেতিয়াবা ৰিহাৰ্চেল নহয়ো, কেতিয়াবা আমি সন্ধিয়া 4টা বজাত ৰিহাৰ্চেললৈ গৈ পেলাই সন্ধিয়া 7টা বজাত ঘূৰি আহোঁ। কিন্তু যেতিয়া জাহানাৰা বেগম বাইদেৱে আমাক মাতিলে, তেওঁৰ জে বি প্ৰডাকশ্যনৰ আণ্ডাৰ নাটকখন আৰম্ভ কৰিলে, সেইখিনি সময়ত আচলতে এটা বস্তু বুজি পালোঁ, জাহানাৰা বেগম বাইদেউ অত্যন্ত বেছি ডিচিপ্লিন। সেইখিনি সময়ত 9টা মানে 9টা, আৰু যদি 9টা বজাত গৈ নাপাওঁ, আমাৰ পানিছমেণ্ট থাকে। আৰু জাহানাৰা বেগম বাইদেৱে আমি নৰ্মেলি যেতিয়া আমি নাটক কৰোঁ, স্ক্ৰিপ্টখনৰ লগতে আমি ব্লকিঙো কৰি যাওঁ, নাটকো শিকি যাওঁ, বা মাজতে ফূৰ্তি ফাটাও ফুটামি হৈ থাকে আমাৰ মাজত। কিন্তু জাহানাৰা বেগম বাইদেৱে আমাক প্ৰায় এমাহ দুমাহ স্ক্ৰিপ্ট ৰিডিঙে কৰাইছে, আৰু সেই এমাহ দুমাহৰ পিছত আমাৰ স্ক্ৰিপ্টখন সম্পূৰ্ণ খলখলীয়া হোৱাৰ পিছত তেওঁ ব্লকিঙলৈ আৰম্ভ কৰিছে। আৰু সেই জাহানাৰা বেগম বাইদেউৰ লগতে সেই আধে আধে নাটক, এখন কালজয়ী নাটক, বোধহয় মোহন ৰাকেশে লিখা, মোহন ৰাকেশৰ ৰচনা, এখন হিন্দী নাটক আছিলে, সেইখন অনুবাদ কৰা হৈছিলে অসমলৈ, মানে অসমীয়ালৈ, আৰু অসমীয়ালৈ অনুবাদ কৰি পৰিচালনা কৰিছিলে অবিনাশ শৰ্মা ডাঙৰীয়াই। আৰু সেইখন নাটক লৈ আমি বিভিন্ন ধৰণৰ মঞ্চত কৰিছোঁ। আমি আৰম্ভণি কৰিছিলোঁ বান থিয়েটাৰৰ পৰা তেজপুৰৰ, তাৰ পৰৱৰ্তী সময়লৈ আমি বোকাঘাটত কৰিলোঁ, বোকাঘাটত কৰাৰ পিছত আমি তেজপুৰ বিশ্ববিদ্যালয়লৈ আমাক নিমন্ত্ৰণ জনালে, তাৰ প্ৰেক্ষাগৃহত কৰিলোঁ। তাৰ পৰৱৰ্তী সময়লৈ নেশ্যনেল স্কুল অফ ড্ৰামাৰ এখন ছিকিম, যি NSD TI, সেই নেশ্যনেল স্কুল অফ ড্ৰামাৰ যি ছিকিমত তেওঁলোকৰ ব্ৰাঞ্চ আছে, তাত আমাৰ নিমন্ত্ৰণ জনালে, তেওঁলোকৰ ফেষ্টিভেল আছিলে। সেই নেশ্যনেল স্কুল অফ ড্ৰামাত আমি ছিকিমত গৈ পেলাই কৰাৰ সুযোগ পালোঁ নিমন্ত্ৰণ পোৱাৰ পিছত। আৰু সেই পৰিক্ৰমাটোৱে আচলতে মোক নাটকৰ বিভিন্ন মঞ্চত কৰাৰ পিছত আৰু বিভিন্ন মানুহ লগ পোৱাৰ পিছত নাটকৰ প্ৰতি মোৰ ধাউতিটো আৰু বেছি বহালে। আৰু নাটক যেতিয়া কৰিবলৈ আমি আৰম্ভ কৰিছিলোঁ, সেইখিনি সময়ত এটা বস্তু বুজিলোঁ, নাটক কৰিলে কেৱল এজন মানে সুদা অভিনেতাই নহয়, নিজৰ ব্যক্তিগঠনত নাটকে অত্যন্ত বেছি সহায় কৰে। মানুহৰ সন্মুখত আপোনালোকে বা মই কথা কোৱাৰ যি ভয়টো আছিলে সেইটো ভাঙে, মঞ্চৰ ভয়টো যি থাকে মঞ্চৰ ভয়টো ভাঙে। আৰু বৰ্তমান সময়ত যি সমাজকৰ্মী বা মানুহৰ সন্মুখত মই দুআষাৰ কথা কোৱা, যিটো মই মোৰ ইচ্ছা থাকে বা মই ভয় নকৰোঁ বা মোৰ কুণ্ঠাভূত নহয়, আৰু সেই সমগ্ৰ বস্তু আচলতে মোক দিয়া মূল কাৰণটো হৈছে নাটক বুলি মই ভাবোঁ। কাৰণ মানুহৰ সন্মুখত কথা ক'বলৈ অত্যন্ত বেছি সাহস লাগে, আৰু সেই সাহসটোৱে মোক আজি আচলতে দিছে নাটকে। আৰু নাটক আগতে কোৱাৰ দৰেই মই কৈছোঁ যে নাটকে কেতিয়াও, নাটকটো কেতিয়াও মই প্ৰফেশ্যন হিচাপে লোৱা নাই, নাটক মই সদায় মোৰ এটা ভাল লগা বস্তু হিচাপে লৈছোঁ, আৰু মৃত্যুলৈকে বোধহয় মই নাটকৰ লগত জড়িত হৈয়ে থাকিম। আৰু নাটকে যিহেতু মোক ইমানখিনি দিছে, আৰু নাটককো কিবা এটা দি যোৱা মোৰ আশা।
1: এতিয়া আমি তোমাৰ পৰা এটি সংলাপ শুনিব বিচাৰিম।
0: সংলাপ, আচলতে সংলাপ বুলি ক'ব গ'লে মোৰ বিভিন্ন নাটকৰ বিভিন্ন আচলতে মোৰ প্ৰিয় সংলাপ আছেই, কিন্তু আটাইতকৈ প্ৰিয় হ'লে মই এটা এষাৰ ক'ব বিচাৰোঁ যে যেতিয়া মোৰ সেই প্ৰথম ৱৰ্কশ্বপটোৰ, যেতিয়া মই মেট্ৰিক শেষ কৰিয়ে প্ৰথম ৱৰ্কশ্বপ আৰম্ভ কৰিছিলোঁ, আৰু সেই ৱৰ্কশ্বপটো হৈছিলে আমাৰ শ্বহীদ বাকৰিত, আৰু সেই ৱৰ্কশ্বপৰ প্ৰডাকশ্যনৰ হিচাপে তেওঁলোকে কৰিছিলে

0: শুকুনিৰ প্ৰতিশোধখন, গণেশ গগৈ ৰচিত শুকুনিৰ প্ৰতিশোধ। আৰু সেই শুকুনিৰ প্ৰতিশোধত কৰ্ণৰ কিছুমান অত্যন্ত বেছি জৰুৰী, অত্যন্ত বেছি মানে প্ৰভাৱশালী সংলাপ আছে। আৰু এই শুকুনিৰ প্ৰতিশোধ যিখন নাট, এই নাটকখন আচলতে এক বিশেষ ছন্দত বান্ধি থোৱা আছিলে। তুমি চাগে শুনিছাই ছন্দ আক্ষ ছন্দ্ৰ বুলি এটা, মানে সেইবাৰ সেইবাবে আচলতে এই নাটকখনৰ সংলাপবোৰ অলপ কবিতা কবিতা যেন লাগে। যেতিয়া কৰ্ণই গম পায় যে তেওঁ কৌৰৱৰ নহয় পাণ্ডৱৰহে পুত্ৰ, যে তেওঁ দুখ কৰি আহি ঘৰত আহি ক'বলৈ বিচাৰে, কাৰণ তেওঁ জীৱনৰ ইমানেই বেছি কষ্টদায়ক জীৱন এটা গৈছিলে, চবৰ ধিক্কাৰ, চবৰ ইটিকিং, চবৰ মাজতে তেওঁ মানে এজন অত্যন্ত ধিক্কাৰ পাত্ৰ হৈ জীয়াই থাকিব লগা হৈছিলে জীৱনটোত, কাৰণ তেওঁৰ মাতৃৰ কোনো স্থায়ীতা নাছিলে। সেইবাবে যেতিয়া তেওঁ গম পাই আহে, যেতিয়া তেওঁৰ মাতৃয়ে কয়, কুন্তিয়ে কয় মানে, যে যেতিয়া কৰ্ণই যুদ্ধ কৰিবলৈ আৰম্ভ কৰে পাণ্ডৱৰ বিৰুদ্ধে, তেতিয়া কুন্তিয়ে গম পায় যে কৰ্ণৰ বীৰ, আমি সকলোৱে জানো এষাৰ কথা কয় যে বালিবীৰ বলিবীৰ অৰ্ধ হনুমান, নহ'বও নুপুজিবও কৰ্ণৰ সমান বুলি। কৰ্ণ সঁচাকৈ অত্যন্ত বেছি বীৰ আছিলে। আৰু যেতিয়া গম পালে যে কুন্তিয়ে যে কৰ্ণৰ বিৰুদ্ধে যেতিয়া পাণ্ডৱে যুঁজিব, পাণ্ডৱৰ জিকাটো অনিবাৰ্য নহয়, পাণ্ডৱে হাৰি যোৱাৰ সম্ভাৱনাও বহুত আছে। আৰু সেই ভয়তে আহি পেলাই কুন্তিয়ে আচলতে কৰ্ণক আহি কয়হি যে তুমি কৌৰৱৰ নহয়, তুমি পাণ্ডৱৰহে, তুমি মোৰ প্ৰথম পুত্ৰ আছিলা বুলি। আৰু গোটেই জীৱনটোত তেওঁ গম নাপায় কৰ্ণই, সেই দুখখিনি আহি পেলাই নিজৰ পত্নী পদ্মাৰ সন্মুখত কয়হি। সেই পদ্মাৰ সন্মুখত যিখিনি দুখ ব্যক্ত কৰে, সেই দুখখিনিৰ যিখিনি সংলাপ, তাৰে মই দুআষাৰমান কৈ দিবলৈ বিচাৰিছোঁ। তেওঁ আহি পেলাই পদ্মাক কয়হি যে মই ইমান জীৱনটো মই নোৱাৰিলোঁ, মই ইমান জীৱনটো মোৰ, যেতিয়া মোৰ জীৱনটো শেষ হ'ব হৈছে, মই যুঁজ লাগিবলৈ আৰম্ভ কৰিছোঁ, তেতিয়া আহিহে মোক মাতৃয়ে এই ধৰণৰ কথা কৈছে। তেতিয়া তেওঁৰ ঘৈণী পদ্মাই তেওঁক কয়, উপহাস নকৰিবা প্ৰিয়ে। তেতিয়া কৰ্ণই কয়, উপহাস উপহাস নহে প্ৰিয়ে, মাতৃ আহি নিজ মুখে যমুনা তীৰত কৈ গ'ল আজিৰ প্ৰভাতত, ৰাধাৰ নন্দন তুমি নহয় নহয়, তুমি মোৰে পুত্ৰ, তুমি মোৰ প্ৰথম তনয়। তেতিয়া তেওঁৰ ঘৈণীয়েক পদ্মাই কয়, হে ঈশ্বৰ, তোমাৰ এই কি লীলা। তেতিয়া কৰ্ণই আকৌ কয়, শুনা পদ্মা, কলংক কালিমাখানি শৈশৱৰে পৰা সহিলো যাতনা কত কত অপমান, কতা কতা, তেতিয়াতো জননীৰ নাকান্দিলে প্ৰাণ, হীন কুলুদ্ভৱ বুলি আচাৰ্য দুনাই অস্ত্ৰ শিক্ষা নীতিলে ঘৃণাত, কতা কতা, তেতিয়াতো জননীৰ নাকান্দিলে প্ৰাণ, দ্ৰুপদীৰ সয়ম্বৰৰ দিনা নিজ বুলি হীন বুলি দ্ৰুপদ বালাই কৰিছিলে কত অপমান, কতা তেতিয়াতো জননীৰ নাকান্দিলে প্ৰাণ, কিন্তু আজি। আচলতে সেইখিনি সময়ত তেওঁ সেইটোৱে ব্যক্ত কৰিব বিচাৰে যে ইমান দিনে মোৰ মাতৃ, নিজৰ নিজ মাতৃয়ে, যি মাতৃয়ে তেওঁক জন্ম দিছিলে, ইমান দিনে মোক আহি নক'লে যে মই তেওঁৰ পুত্ৰ বুলি। কিন্তু যেই সময়ত গম পালে যে পঞ্চ পাণ্ডৱে তেওঁৰ বিৰুদ্ধে যুঁজিব আৰু কৰ্ণ অত্যন্ত প্ৰতাপী বীৰ, সেইখিনি সময়তহে তেওঁ নিজৰ মাতৃ আহি পেলাই ক'ব বিচাৰিছে যে নহয়, তই পঞ্চ পাণ্ডৱৰে এজন হয়, তই সিহঁতৰ লগত যুদ্ধ নকৰিবি। তেওঁ সেই দুখখিনি আচলতে সেইখিনি সময়ত ব্যক্ত কৰিছিলে।
1: খুব সুন্দৰ। আমি এতিয়া তোমাৰ পৰা জানিব বিচাৰিম, তুমি যিহেতু দৰং মহাবিদ্যালয় আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ সাধাৰণ সম্পাদক আছিলা, গতিকে তুমি কেনেকৈ ভাবিলা বা কিয় ভাবিলা যে সাধাৰণ সম্পাদক হোৱাৰ কথাটো?
0: যিহেতু মই আগত লগতে কৈছোঁৱেই যে তোমাক, যেতিয়া দৰং মহাবিদ্যালয় মই প্ৰথম সোমালোঁ, সেইখিনি সময়ত মই নাটকৰ লগত জড়িত হৈ পৰিলোঁ। আৰু নাটকৰ লগত জড়িত হৈ পৰাৰ লগে লগেই মই দ্বিতীয় শ্ৰেষ্ঠ মানে অভিনেতা হ'বলৈও সক্ষম হ'লোঁ। আৰু সেইখিনি সময়ত মানুহৰ মাজত মানে মোৰ নামটো অলপ চৰ্চা হ'বলৈ আৰম্ভ কৰিলে, মোৰো নহয় আৰু বিভিন্ন ধৰণৰ মানুহৰো হৈ যায়, তাৰ লগতে ময়ো এজন আছিলোঁ। সেই যেতিয়া চৰ্চা হ'বলৈ আৰম্ভ কৰিলে, সেইখিনি সময়ত মই এটা বিশেষ সংগঠন এটাৰ লগতো জড়িত হৈ আছিলোঁ। আৰু সেই সংগঠনটোৰ লগত জড়িত হোৱাৰ লগে লগেই সেই সংগঠনটোৱে মোক আচলতে ক'ব ধৰিলে যে যিহেতু তোৰ বা তোমাৰ মানুহৰ মাজত অলপ প্ৰচাৰ হৈছে, মানুহে তোমাক ভাল পাবলৈ লৈছে, আৰু যিহেতু সমাজখনৰ লগত তুমি জড়িত হৈ পেলাই আগৰ পৰা কাম কৰি আছা, সামাজিকভাৱে তুমি জড়িত হৈ আছা, সেইবাবে যেতিয়া ডিগ্ৰীৰ সময়ত বিশেষকৈ, মই স্নাতকৰ যেতিয়া দ্বিতীয় ষাণমাসিকত আছিলোঁ, তেওঁলোকে মোক ক'বলৈ ধৰিলে আৰু মোক সেই অফাৰো দিলে যে তুমি হ'ব পাৰা নে নাই বুলি। আৰু যিহেতু মই কৈছোঁৱেই যে সামাজিকভাৱে মই জড়িত, সামাজিক কাম কৰি মই ভাল পাওঁ, মই জি এছ হ'লেও নহ'লেও বা সেইখিনি বাৰু ৰাইজৰ মোৰ আশীৰ্বাদ, সেইখিনি সময়ত দৰং মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীখিনিয়ে মোক আশীৰ্বাদ বা মোক মৰম কৰি মোক জিকালে, যদিও মই সেইখিনি সময়ত জি এছ নহ'লেও মই সামাজিকভাৱে সক্ৰিয় হৈয়ে থাকিলোঁ হয়, আমি সামাজিক কামখিনি কৰি থাকিলেই হয়। আৰু সেই মৰমখিনিয়ে আচলতে মোক অনুপ্ৰেণিত কৰিলে, আৰু মৰমখিনি অনুপ্ৰেণিত কৰাৰ বাবেই মই দৰং মহাবিদ্যালয়ত জি এছ হিচাপে জয়যুক্ত হ'লোঁ বা খেলিবলৈ মই মন মেলিলোঁ। আৰু সেই সামাজিক যি দায়বদ্ধতা, আৰু বহু সময়ত কোৱা যায় যেতিয়া সমাজখনে কিবা এটা সিদ্ধান্ত লয় তোমাক লৈ,

এই সিদ্ধান্তটো আচলতে অপোজ কৰাৰ বা সেই সিদ্ধান্তটো তুমি নাকচ কৰাৰ তোমাৰ অধিকাৰ নাথাকে। সেইবাবে যিহেতু সেইখিনি সময়ত ছাত্ৰ সমাজে, দৰং মহাবিদ্যালয়ৰ ছাত্ৰ সমাজে মোক জোৰ কৰি ধৰিলে যে এইবাৰ সাধাৰণ সম্পাদক হিচাপে আমি তোমাক বিচাৰোঁ বুলি, আৰু সেই সামাজিক দায়বদ্ধতাখিনি বুজি পেলাই মই সেইখিনি সময়ত দৰং মহাবিদ্যালয়ত সাধাৰণ সম্পাদকৰ পদটোৰ বাবে প্ৰতিদ্বন্দ্বিতা আগবঢ়ালোঁ আৰু মৰম পালোঁ। ভালেসংখ্যক ভিতৰত মোক মানে সেই দৰং মহাবিদ্যালয়ৰ সেইখিনি সময়ৰ ছাত্ৰ ছাত্ৰীখিনিয়ে মোক যযুক্ত কৰি আনিলে। প্ৰত্যাহ্বানৰ সময় আছিলে, জীৱনৰ অত্যন্ত বেছি নতুন এটা মই ফেজত ভৰি দিছিলোঁ, কাৰণ

0: বিশেষকৈ ক্লাছ টেনলৈকে মই মেট্ৰিক দিয়ালৈকে সুধিলেও ক'ব যে নয়নজ্যোতি গগৈয়ে অত্যন্ত বেছি কথা কম কৈছিলে, মানুহ দুনুৰ মাজত মানে মিলি যাবলৈ তেওঁ অকণ কষ্ট পাইছিলে, আৰু মানে সৰুকে ক'ব গ'লে মই অত্যন্ত বেছি ইন্ট্ৰভাৰ্ট আছিলোঁ, আৰু সেইবাবেই কৈছিলোঁ যে সেই ইন্ট্ৰভাৰ্ট ল'ৰাটোক অকণ এক্সট্ৰভাৰ্ট কৰিবলৈ নাটকেই সহায় কৰিলে। কাৰণ নাটক নকৰা হ'লে মই জি এছো খেলিব নোৱাৰিলোঁ হয়, মানুহৰ সন্মুখত মই কথা ক'বও নোৱাৰিলোঁ হয়, আৰু সেই ষ্টেজ ফিয়াৰটো মোৰ নাভাগিলে হয়। আৰু সেইখিনি সময়ৰ পৰা মই খেলিবলৈ আৰম্ভ কৰিলোঁ। প্ৰথমবাৰত মই দৰং মহাবিদ্যালয়ত সাধাৰণ সম্পাদক হিচাপে প্ৰতিষ্ঠা লাভ কৰিলোঁ। তাৰপিছত পৰৱৰ্তী সময়লৈ যিহেতু মানুহৰ মনবোৰ অকণমান আৰু আগবাঢ়ি যাবলৈ ইচ্ছা কৰে, তাৰ দৰং মহাবিদ্যালয়ত মই স্নাতক শেষ কৰাৰ পাছত মই গুৱাহাটী বিশ্ববিদ্যালয়ত স্নাতকোত্তৰ নামভৰ্তি কৰিবলৈ সুযোগকণ পালোঁ। সুযোগ পোৱাৰ পিছত যিখন হোষ্টেলত মই সোমালোঁ, মাধৱ বেজবৰুৱা এক নং ছাত্ৰনিবাস, সেই মাধৱ বেজবৰুৱা এক নং ছাত্ৰনিবাসত সোমোৱাৰ পাছত এটা সেই হোষ্টেলখনৰ ভিতৰত যি আৱাসীসকল আছিলে, সেই আৱাসীসকলে যিহেতু মই দৰং মহাবিদ্যালয়ৰ পৰা সাধাৰণ সম্পাদক হৈ গৈছিলোঁ, সেই আচলতে পিঠিত সেই টেগটো লাগি থকাৰ বাবে হোষ্টেলখনৰ ভিতৰতো মোক লৈ তেওঁলোকে আশা কৰিব ল'লে। আৰু এইটো মানে নাকচ কৰিলে বা নুই কৰিলে মোৰ ভুল হ'ব যে ময়ো আশা কৰা নাছিলোঁ, যিহেতু দৰং মহাবিদ্যালয়ত মই সেই নিৰ্বাচনত সোৱাদটো লৈ গৈছিলোঁ, মোৰ জিভাত সোৱাদটো লাগিয়ে আছিলে, আৰু গুৱাহাটী বিশ্ববিদ্যালয়ত নামভৰ্তি কৰাৰ পিছতো বা সুযোগকণ পোৱাৰ পাছত মই সেই সোৱাদ যিহেতু মুখৰ পৰা আঁতৰি যোৱা নাছিলে, সেই সোৱাদকণ আকৌ লোৱাৰ যিহেতু মই সুযোগ পাইছিলোঁ, মই নলৈ থাকিব নোৱাৰিলোঁ। আৰু তাতো সেইখিনি সময় গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজে মোক সহায় কৰিলে, আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ মই সাধাৰণ সম্পাদক হ'লোঁ। ছাত্ৰসকলৰ আশীৰ্বাদ, সেইখিনি সময়ৰ যিসকল শিক্ষক আছিলে তেওঁলোকৰ আশীৰ্বাদ, আৰু এটা পূৰ্ণাংগ আৰু সফল হিচাপে এটা টাৰ্ম এটা বছৰ আচলতে মই পাৰ কৰি আহিলোঁ, আৰু বিভিন্ন ধৰণৰ কাম কৰিবলৈ মই সুযোগ পাইছিলোঁ। সেইখিনি সময় ধৰি লওক দৰং মহাবিদ্যালয়ৰ পৰা আৰম্ভ কৰিবলৈ যদি মই যাওঁ, দৰং মহাবিদ্যালয় প্ৰথম গাৰ্লছ কমন ৰুমত ভেণ্ডিং মেচিন, তাৰ পৰৱৰ্তী সময়লৈ বয়জ কমন ৰুম যিহেতু এতিয়া ভাল অৱস্থাতে, যি অৱস্থাত আপোনালোকে দেখিছে সেই অৱস্থাত আচলতে আমাৰ সময়তে আৰম্ভ কৰা, কাৰণ তেতিয়া দৰং মহাবিদ্যালয়ৰ বয়জ কমন ৰুমটোৰ ভিতৰত এই ছিটসমূহ নাছিলে, তেতিয়া কেৱল বেঞ্চ থাকে, আমি পঢ়ি থকা সময়ত কেৱল বেঞ্চ থাকে, আৰু বেঞ্চ থাকে আৰু দুখনমান চকী থাকে, ফিক্স চকী আৰু টেবুল কৰি দিয়াৰ সময়খিনি আমাৰখিনি সময়ত যিজন আমাৰ দৰং মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ বয়জ কমন ৰুম ছেক্ৰেটাৰী আছিলে, তেওঁ আচলতে তেওঁ নেতৃত্বতে গোটেই সমগ্ৰ বস্তুখিনি হৈছিলে। গাৰ্লছ কমন ৰুমত ভেণ্ডিং মেচিন আহিছিলে, তাৰ পৰৱৰ্তী সময়লৈ বিভিন্ন খেলতো নতুন নতুন খেলবিলাক ইন্ট্ৰডিউচ হৈছিলে, সেয়া দৰং মহাবিদ্যালয়ৰ কথা। গুৱাহাটী বিশ্ববিদ্যালয়ৰ পঢ়ি থকা সময়ত আমি কা পালোঁ, কাক বিৰোধিতা কৰি পেলাই ছাত্ৰ সমাজে সেইখিনি সময়ত আমি মিছিল বাহিৰ কৰিছিলোঁ, আমি ফ্লেগ মাৰ্চ কৰিছিলোঁ, আমি মাছাল ৰেলী কৰিছিলোঁ সেইখিনি সময়ত বহুত সময়ত। আৰু সেইখিনি সময়তে আচলতে বিশেষকৈ গুৱাহাটী বিশ্ববিদ্যালয়ত আমি যেতিয়া ছাত্ৰকৰ্মী হিচাপে কাম কৰি আছিলোঁ, সেইখিনি সময়ত আচলতে পূৰ্ণাংগ ৰাজনীতি, আচলতে ছাত্ৰ ৰাজনীতিয়ে হওক পূৰ্ণাংগ ৰাজনীতিয়ে হওক, আমি সঠিককৈ বুজি পাবলৈ আৰম্ভ কৰিছিলোঁ। দৰং মহাবিদ্যালয়ত আচলতে ছাত্ৰ ৰাজনীতি বা ছাত্ৰকৰ্মী হিচাপে আমি যিমানখিনি কৰি আছিলোঁ, গুৱাহাটী বিশ্ববিদ্যালয়ক আমি পৰিসৰটো বেছি ডাঙৰকৈ পালোঁ। গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰিসৰটো ডাঙৰ বৃহৎ, আৰু তাত মেইন ষ্ট্ৰীম পলিটিক্সত যি হৈ থাকে সেই কথাখিনি আচলতে দৰং মহাবিদ্যালয়ক তাত অকণ সোনকালে আমি বুজি পাওঁ। কাৰণ যিখিনি বৰ্তমান সময়ত অসম চৰকাৰত ভাল বাবদ আছে, ভাল মন্ত্ৰী বা ভাল আমোলা হৈ আছে, তেওঁলোকে প্ৰায়ভাগ গুৱাহাটী বিশ্ববিদ্যালয়তে নেতৃত্ব দি যোৱা আৰু গুৱাহাটী বিশ্ববিদ্যালয়ত তেওঁলোকে পঢ়ি যোৱা, আৰু সেইবাবেই সেই পৰিৱেশটো তাত পোৱা হ'ল। আৰু তাৰ পৰৱৰ্তী সময়লৈ আমি যেতিয়া সংগঠনৰ দায়িত্ব ল'বলৈ ল'লোঁ, দায়িত্ব লোৱাৰ পাছত গুৱাহাটী বিশ্ববিদ্যালয়খন আমাক চাবলৈ আচলতে দায়িত্ব দিয়া হ'ল, আৰু সেইখিনি সময়ত নিৰ্বাচনসমূহতো আমি জড়িত হৈ পৰিলোঁ, মানে স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ বিভিন্ন ছাত্ৰ প্ৰতিনিধিৰ লগত যোগাযোগ কৰা হয় সেইখিনি সময়ত, আৰু কি ধৰণে কি টেকনিকেৰে আমি এটা নিৰ্বাচন পাৰ কৰিব লাগে সেইবোৰ বস্তু আচলতে গুৱাহাটী বিশ্ববিদ্যালয়ে মোক শিকালে, আৰু সেইখিনি লৈ আচলতে মোৰ অভিজ্ঞতা লৈ মই আগবাঢ়ি যাবলৈ চেষ্টা কৰিছোঁ। আৰু আশা কৰোঁ ৰাইজৰ আশীৰ্বাদ থাকক, আশা কৰোঁ যি আশীৰ্বাদ দৰং মহাবিদ্যালয় গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজে মোক দিছিলে, সেই আশীৰ্বাদ সেই ভালপোৱা মোৰ লগত সদায় থাকক তাৰে কামনা কৰি থাকোঁ।
1: যিহেতু তুমি সাধাৰণ সম্পাদক লগতে অভিনেতাও, তোমাৰ ঘৰৰ অভিভাৱকৰ ইয়াত ছাপোৰ্ট কেনেকুৱা, কি বুলি ক'বা?
0: প্ৰথম ভাগত যেতিয়া মই মোৰ সমাজকৰ্মী হিচাপে নিজৰ জীৱনটো আৰম্ভ কৰিছিলোঁ, তাৰ পৰৱৰ্তী সময়লৈ মই অভিনয়ৰ লগতো জড়িত হৈ পৰিলোঁ, প্ৰথম ভাগত ইমান বেছি সুখী নাছিলে, কিন্তু পৰৱৰ্তী সময়লৈ তেওঁলোকে অশেষ বেছিও অসুখীও নহয়, কাৰণ ঘৰত সময় দিব নোৱাৰাটো এটা ডাঙৰ ফেক্টৰ, কাৰণ যদি নাটকৰ লগতো জড়িত হৈ পৰোঁ

0: তেতিয়া দিনটো ৰিহাৰ্চেলতে যায়, প্ৰায় এমাহ দুমাহ ৰিহাৰ্চেল দিব লগা হয় আৰু সেইবাবে ঘৰত সময়টো অকণ কমকৈ দিব পাৰোঁ। আৰু তাৰ পৰৱৰ্তী সময়লৈ যেতিয়া সমাজৰ লগত জড়িত হৈ পৰোঁ, সমাজখনৰ কামত আৰু বেছি সময় বেছি দিব লগা হয় আৰু সেইখিনি কৰোঁতে অকণমান ঘৰত মতানৈক্য নোহোৱা নহয়, কিন্তু ঘৰে বুজি পায় মোৰ কথাটো আৰু ঘৰখনকো মই বুজি পোৱাটো মোৰ দায়িত্ব। যিহেতু মোৰ পিতৃক 2019 চনত মই হেৰুৱালোঁ, তাৰ পিছত অকণমান মা অকলশৰীয়া অনুভৱ কৰিছিলে, কিন্তু মায়ে এতিয়া বুজিব লৈছে, কাৰণ গম পাইছে ল'ৰাক যিহেতু সমাজলৈ মই আগবঢ়াই দিলোঁ, তেওঁ মোৰ ল'ৰাই হৈ থকা নাই, তেওঁ সমাজখনৰ এটা ল'ৰা হৈ পৰিলে। সেইবাবে ঘৰখনৰ প্ৰতিও তেওঁ যি দায়িত্ব, সমাজখনৰ বাবে সিমান দায়িত্বশীলেই, সেইবাবে তেওঁ বিশেষ অসুখী নহয়, কিন্তু তেওঁৰ মোক লৈ পেলাই অভিযোগ আছে, অভিযোগ থাকিলেও তেওঁ সমাজখনক লৈ পেলাই মোক কাম কৰিবলৈ এৰি দিয়া নাই।
1: তোমাৰ লগত আৰু কথা পাতিব থাকি গ'ল, কিন্তু সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ অনুষ্ঠান ইয়াতে সামৰিব লাগিব। কিন্তু তাৰ আগতে তুমি শ্ৰোতাসকলক কি ক'ব বিচাৰিবা?
0: এজন সমাজকৰ্মী হিচাপে, এজন অভিনেতা হিচাপে, এজন ছাত্ৰকৰ্মী হিচাপে এটা কথা ক'ব বিচাৰোঁ যে জীৱনত সকলোৱে কাম কৰি থাকক আৰু যিহে কৰে সমাজখনৰ প্ৰতি দায়বদ্ধতা হৈ বা সমাজখনৰ প্ৰতি দায়বদ্ধ হৈ কামখিনি কৰি যোৱাটো অত্যন্ত উচিত, কাৰণ আমি সকলোৱে পঢ়িব লাগিব, চাকৰি কৰিব লাগিব, কাম কৰিব লাগিব, পইচাও ঘটিব লাগিব, কিন্তু আমি সুদা মানে পঢ়াৰ মাৰ্কশ্বীটখনতে 99% পালে নহ'ব, আমি সামাজিক যিখন মাৰ্কশ্বীট, যিখন ছ'চিয়েল মাৰ্কশ্বীটত, তাতেও আমি লগতে 99% পাব লাগিব, তেতিয়াহে মানে আমি সমান্তৰালভাৱে সামাজিকভাৱেও শৈক্ষিকভাৱেও আৰু বিভিন্ন ক্ষেত্ৰত আমি আগবাঢ়ি যাব পাৰিম। কাৰণ বহুতো মানুহ এনেকুৱা দেখোঁ যে নিজৰ লগত ব্যস্ত হৈ সমাজখনক এৰি দিয়ে, কিন্তু সমাজখনক এৰি কোনো চলিব নোৱাৰে, আৰু সেইবাবে সমাজখনক একেলগে লৈ চলক, সমাজখনৰ ভাল কৰি যাওক, নিজৰ লাগিলে 80% কৰক, 20% জীৱনত সমাজখনত দিয়ক, তাৰে অনুৰোধ।
1: খুব সুন্দৰ, ধন্যবাদ। আজিৰ এই অনুষ্ঠানৰ বাণীবন্ধন আৰু সম্পাদনা দিশা শইকীয়া আৰু প্ৰযোজনা গৌতম নাথ, ধন্যবাদ।

শিল্পী পুলক বেনাৰ্জী আৰু ডলি ঘোষৰ কণ্ঠৰ আন এটি গীত শুনকচোন। গীতৰ কথা আৰু সুৰ সঞ্জন নাথৰ।

শিল্পীৰ কণ্ঠৰ আন এটি গীত শুনকচোন, তোমাৰ মৰমে। গীতটিৰ কথা তৰুণ শৰ্মা, সুৰ অনিৰুদ্ধ বৰুৱাৰ। ইয়া শুনকচোন।

শ্ৰোতা, ইমান পৰে ৰেডিপ দত্তৰ কণ্ঠৰ অসমীয়া আধুনিক গীত শুনিলে আকাশবাণী তেজপুৰৰ পৰা। শ্ৰোতাসকল, এতিয়া আপোনাৰ বাবে লৈ আহিছোঁ শ্ৰোতাই হোৱাটছআপযোগে অনুৰোধ কৰা গীতৰ অনুষ্ঠান মূৰ্ছনা। প্ৰথম বাৰ্তাটি পঢ়িবলৈ আগবাঢ়িছোঁ। লিখিছে শিৱসাগৰ জাজি বৰুৱা কুৰিগাঁৱৰ পৰা দীপেন বৰুৱাই। প্ৰতি মূৰ্ছনা নমস্কাৰ গ্ৰহণ কৰিব। আপোনালোকৰ কেন্দ্ৰৰ মই এজন নিয়মীয়া শ্ৰোতা। তেজপুৰ কেন্দ্ৰৰ অনুষ্ঠানসমূহ শুনি মোৰ বৰ ভাল লাগে। মোক এটি গীত শুনাব বুলি আশা ৰাখিলোঁ। জুবিন গাৰ্গৰ কণ্ঠৰ মাজুলীৰ এজনী ছোৱালীয়ে। গীতটি জাজি বন্তি গগৈ বৰুৱালৈ উচৰ্গা কৰিলোঁ। তেজপুৰ কেন্দ্ৰৰ দীৰ্ঘায়ু কামনা কৰিলোঁ। ধন্যবাদ দীপেন বৰুৱা, এনেদৰে আপোনাৰ প্ৰিয় গীতটিৰ বাবে আকাশবাণী তেজপুৰলৈ হোৱাটছআপযোগে অনুৰোধ

এইবাৰ শিৱসাগৰ জাজি খাটোৱাল গাঁৱৰ প্ৰণৱ কুমাৰ দত্তই আমালৈ প্ৰেৰণ কৰা বাৰ্তাটি পঢ়িবলৈ আগবাঢ়িছোঁ। তেওঁ লিখিছে, প্ৰতি মূৰ্চনা নমস্কাৰ জনালোঁ। তেজপুৰ কেন্দ্ৰৰ মই এজন নিয়মীয়া শ্ৰোতাৰ লগতে বাৰ্তা প্ৰেৰক। তেজপুৰ কেন্দ্ৰৰ অনুষ্ঠানসমূহ মোৰ বাবে বৰ প্ৰিয়। মূৰ্চনা অনুষ্ঠানৰ যোগেদি এটি গীত শুনিব বিচাৰিছোঁ, মন মন্দিৰ বোলছবিৰ মধুমতি গোস্বামীৰ কণ্ঠৰ বেলি ওলাল মন গীতটো শুনিব বিচাৰিছোঁ। গীতটো আমগুৰি মৰা বজাৰ খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ ডাক্তৰ চবিন কলিতা, হায়াৰ ছেকেণ্ডাৰী বোৰ্ডৰ ইমৰাণ আলী, জাজি জামুগুৰিৰ ৰাতুল গগৈ, সিদ্ধাৰ্থ শইকীয়া, দীপেন বৰুৱালৈ আগবঢ়ালোঁ। মূৰ্চনাৰ উজ্জ্বল ভৱিষ্যত লগতে দীৰ্ঘায়ু কামনা কৰিলোঁ। ধন্যবাদ প্ৰণৱ কুমাৰ দত্ত, আপোনাকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপুনি আমাৰ নিয়মীয়া শ্ৰোতা, এনেদৰেই আপোনাৰ প্ৰিয় গীতটিৰ বাবে আমালৈ বাৰ্তা প্ৰেৰণ কৰি থাকিব। এয়া শুনক আজি আপুনি অনুৰোধ কৰা আপোনাৰ প্ৰিয় গীতটি।

0: শ্রোতাসকলে হোৱাটছআপ যোগে অনুৰোধ কৰা গীতৰ অনুষ্ঠান মূৰ্ছনা শুনি আছে আকাশবাণী তেজপুৰৰ পৰা। আন এটি বাৰ্তাৰ অনুৰোধ ৰক্ষা কৰিবলৈ আগবাঢ়িছোঁ। তেওঁলোকে লিখিছে, প্ৰতি মূৰ্ছনা অনুষ্ঠান মুৰব্বী আকাশবাণী তেজপুৰ কেন্দ্ৰ তথা শ্ৰোতা ৰাইজলৈ মোৰ আন্তৰিক নমস্কাৰ জনালোঁ। মোৰ প্ৰিয় মূৰ্ছনা অনুষ্ঠানত আজি মোৰ আৰু মোৰ সতীৰ্থ শ্ৰোতা বন্ধুৰ বাবে ভূপেন হাজৰিকাৰ কণ্ঠত বাৰিষাৰ কেঁচাবানে গীতটি শুনাই দিবলৈ অনুৰোধ জনালোঁ। ধন্যবাদ চন্দ্ৰকান্ত টাইট, লখিমপুৰ ঘুনাসুটি, লগতে সোণাৰাম লালুং, সন্ধ্যাৰাণী গগৈ ধাধুমীয়া, বিনোদ গগৈ, ভাইকন মুণ্ডা, বিমল বসুমতাৰী, অমল বসুমতাৰী, ৰমেশ পাত্ৰ, প্ৰণতি দত্ত, ৰিম্পী বাইলুং, টুটুমণি নাথ, পংকজ দত্ত, নৱকান্ত বৰুৱা, বাবু দৈমাৰী, ফাগু ভূমিজ, অতল নৰ, জানমণি কুলি আদি শ্ৰোতাসকল, ধন্যবাদ। এনেদৰেই মূৰ্ছনা অনুষ্ঠানত আপোনাৰ প্ৰিয় গীতটিৰ বাবে বাৰ্তা প্ৰেৰণ কৰি থাকিব। এয়া আগবঢ়াইছোঁ আজি আপোনালোকে অনুৰোধ কৰা ভূপেন হাজৰিকাৰ কণ্ঠত এই গীতটি।
1: পানীৰ আৰু শেষ নাই। অসমত প্ৰতি বাৰিষা হেজাৰ হেজাৰ খেতিয়কৰ পথাৰ বুৰি যায়। হুদুৱে ভেটি মাটি খুন্দে গভীৰ নিশা, আৰু অকলশৰীয়া নাৱৰীয়াই তেতিয়া গায়, ভৰা বাৰিষাৰ বানে খহাই নিলে গাঁও।

শ্ৰোতাসকলে হোৱাটছআপযোগে অনুৰোধ কৰা গীতৰ অনুষ্ঠান মূৰ্চনা শুনি আছে আকাশবাণী তেজপুৰৰ পৰা। আন এটি বাৰ্তালৈ আগবাঢ়িছোঁ। লিখিছে প্ৰতি মূৰ্চনা, তেজপুৰ অনাতাঁৰ কেন্দ্ৰ তেজপুৰ। নমস্কাৰ মূৰ্চনা, আশা কৰোঁ ভালে আছা। শ্ৰোতাসকলৰো নিশ্চয় ভাল। আজি আমাক তোমাৰ পচন্দৰে যিকোনো এটি জ্যোতি সংগীত শুনাবলৈ অনুৰোধ জনাই বাৰ্তাটি প্ৰেৰণ কৰিছোঁ। শেষত মৰমৰে তোমাৰেই নিয়মীয়া শ্ৰোতা অজিত কুমাৰ শৰ্মা, প্ৰণামী শৰ্মা, প্ৰস্তুতি শৰ্মা, বিনীতা শৰ্মা আৰু হিমাদ্ৰী শৰ্মা, তেলিয়া সোণাৰীগাঁও, মিছামৰা, দেৰগাঁও, গোলাঘাট। ধন্যবাদ শ্ৰোতাসকল মূৰ্চনা অনুষ্ঠানটিক ইমান মৰম দিয়াৰ বাবে। এয়া শুনক আজি আপোনালোকে অনুৰোধ কৰা আপোনাৰ প্ৰিয় গীতটি।

শ্রোতাসকল, আপোনাৰ প্ৰিয় গীতটিৰ বাবে হোৱাটছআপ যোগে মূৰ্ছনা অনুষ্ঠানত বাৰ্তা প্ৰেৰণ কৰাৰ বাবে সকলো শ্ৰোতাকে ধন্যবাদ জনাই আজিৰ শেষৰ গীতটি আগবঢ়াইছোঁ। গীতটি অনুৰোধ কৰিছে তেজপুৰৰ পৰা টুলু।

বেদ নিগার সঞ্জয় রাতুল চম্পা আৰু তাসিয়ে বলছবি হল ইয়ে দিল লাগি গীতৰ শিল্পী লতা মঙ্গেশকাৰ আৰু কুমাৰ চানু শ্ৰোতাসকল ইয়া শুনকচোন আজি আপোনালোকে অনুৰোধ কৰা আপোনাৰ প্ৰিয় গীতটি।

শ্ৰোতা, ইমান পৰে হোৱাটছআপ যোগে অনুৰোধ কৰা গীতৰ অনুষ্ঠান মূৰ্চনা শুনিলে। অনুষ্ঠানটি আগবঢ়ালে চিত্ৰামণি বৰুৱে। শ্ৰোতাসকল, এফ এম বেণ্ডৰ 102.4 মেগাহৰ্টজ লগতে নিউজ অন এয়াৰ এপৰ জৰিয়তেও আপোনালোকে অনুষ্ঠান শুনি আছে আকাশবাণী তেজপুৰৰ পৰা। এতিয়া নিবেদন কৰিছোঁ হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠান। প্ৰথমেই শুনকচোন কিস্মত কানেকশ্যন বোলছবিৰ এটি গীত।

মোহিত চৌহান আৰু শ্ৰেয়া ঘোষালৰ কণ্ঠৰ কিস্মত কানেকশ্যন বোলছবিৰ গীতটি শুনিলে। শ্ৰোতাসকলে হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠানটি শুনি আছে আকাশবাণী তেজপুৰৰ পৰা।

ছোটা সকল দিল দিল নে জিছে আপনাক কাহা বোলছবিৰ আন এটি গীত শুনকচোন। গীতৰ শিল্পী সোনু নিগম আৰু ৱালকা য়াগনিক।

শ্ৰোতাসকলে হিন্দী বলছবিৰ গীতৰ অনুষ্ঠানতে শুনি আছে আকাশবাণী তেজপুৰৰ পৰা। অনুষ্ঠানৰ শেষত আগবঢ়াইছো কুমাৰ চানু, উদিত নাৰায়ণ আৰু অলকা য়াগনিকৰ কণ্ঠৰ দিৱানে বলছবিৰ এই গীতটি।